এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ প্ৰথমটো দিন, 2026 খ্ৰীষ্টাব্দৰ 19 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

পাবেলো নেৰুদাই কৈছিল, ইচ্ছা কৰিলে তুমি তোমাৰ বাগিচাখনৰ সকলোবোৰ ফুল ছিঙি পেলাব পাৰা, কিন্তু সেইবুলি বসন্তৰ আগমনক তুমি কেতিয়াও বাধা দিব নোৱাৰা।

0: ভাল বেয়া কামৰ স্বাধীনতা লাভ কৰিবলৈ অসমৰ্থ হ'ব। তেনে মানুহ জীৱনৰ সোঁতত উটি যায় আৰু তেতিয়াই মনৰ একেবাৰে গোলাম হৈ পৰে। ন্যায় অন্যায় বচা বিবেকৰ অধীন হৈ মানুহে পশু গুচি মানুহ হ'ব খুজিলে মনৰ বেগক বাধা দিব পাৰিব লাগে। ইয়াক কেৱল আত্মসংযম গুণে শাৰীৰিক আৰু মানসিক জীৱনক বেলেগ কৰি দিয়ে আৰু ই মানুহৰ স্বভাৱ গঠনৰ প্ৰধান উপায়। যি বুলিয়ে ৰাজ্য দখল কৰে তেওঁ প্ৰশংসনীয় নহয়, কিন্তু যি নিজৰ মনক দমন কৰিব পাৰে তেওঁহে প্ৰশংসাৰ যোগ্য। এইবিধৰ বলি মানুহে শিক্ষাৰ বলত নিজৰ ভাৱ আৰু কাৰ্যক সদায় দমন কৰিব পাৰে। যিবিলাক ইচ্ছাই সমাজক তললৈ নিয়ে আৰু যাক নদমালে পাপৰ সংখ্যা বাঢ়ি সমাজ কলুষিত হয়, তাক মানুহে পুৰুষাৰ্থ কৰি এৰিব লাগে। আত্মশিক্ষা, আত্মসন্মান, আত্মসংযমেইহে মানুহক মনুষ্যত্ব শিকায়। সদায় এইবিলাক গুণলৈ চকু ৰাখি কাম কৰিলে অন্তঃকৰণ আৰু মন বিশুদ্ধ হয় আৰু স্বভাৱ পৰিমিতাচাৰৰ ওপৰত লাহে লাহে থিৰ হয়। স্বভাৱৰ আচল ধৰণে অভ্যাস আৰু মনটোক ভালপিনে যাবলৈ দিলে মন দয়াশীল ৰজা হয় আৰু বেয়া পিনে যাবলৈ দিলে অত্যাচাৰী ৰজা হৈ পৰে। ইচ্ছা কৰিলেই আমি সুচৰিত্ৰৰ উপৰিয়া ৰজা আৰু প্ৰলোভনৰ তলতীয়া গোলাম হ'ব পাৰোঁ। মনেই আমাক ভাল বাটলৈ নিবও পাৰে, বেয়া বাটৰ খালত পেলাবও পাৰে। সাৱধানে শিক্ষা কৰিলেই অভ্যাস গঠিত হয়। বিবেকৰ অধীন হ'বলৈ শিক্ষা কৰিলেই কিমান ভাল কাম কৰিব পাৰি তাক শুনি আচৰিত হ'ব লাগে। সকলো কথাৰেই মূল শিক্ষা। ইয়াৰ বলত মানুহে যে কেনে সাহসী, ধৈৰ্যশীল আৰু পৰোপকাৰৰ নিমিত্তে নিজ প্ৰাণ পৰ্যন্ত দিবলৈও কুণ্ঠিত নোহোৱা হয়, এনেকুৱা উদাহৰণ বহুত আছে। যুদ্ধৰ সময়ত কিম্বা সাগৰত যাওঁতে কোনো কোনো মহাবিপদৰ সময়ত এনেকুৱা শিক্ষিত মানুহে যথাৰ্থ সাহস আৰু বীৰত্বৰ শলাগ ল'বলগীয়া উদাহৰণ দেখুৱায়। নৈতিক শিক্ষা স্বভাৱ গঠনৰ বাবে কম পৰাক্ৰমী নহয়। ই নহ'লে জীৱন সুচাৰুৰূপে অতিবাহিত কৰিবলৈ আন একো উপায় নাই। আত্মসন্মান, বিবেকিতা আৰু কৰ্তব্য পালন এইকেইটি গুণ ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে। আত্মাৱলম্বী, আত্মদমনকাৰী মানুহ শিক্ষাৰ অধীনত থাকে। শিক্ষা যিমান সুচাৰুৰূপে সম্পন্ন হয় তেওঁৰ নৈতিক স্বভাৱো সিমানেই ভাল হয়। নিজৰ আকাংক্ষাক শিক্ষা দিব লাগে আৰু এই পৃথিৱীৰ লোভক সৰ্বোত্তম শক্তিৰ তলতীয়া কৰিব লাগে। বিবেকক বিবেকৰ কথা শুনা কৰিব লাগে, নহ'লে সেইবিলাক মনোগতিৰ বশৱৰ্তী হৈ পৰিব। নৈতিক শিক্ষাৰ প্ৰথম আৰু আচল ঠাই হৈছে নিজৰ ঘৰ, তাৰ পাছত পঢ়াশালী, শেহতেই জগত। কামেই জীৱনৰ প্ৰধান বিদ্যালয়। আৰু মানুহে যিহকে নকৰক, অভ্যাসেৰে সৈতে কামৰ সম্বন্ধ আছেই আছে। যদিও নৈতিক স্বভাৱ বহুত পৰিমাণে গৃহস্থালী শিক্ষা আৰু বাল্য শিক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে, আত্মসংযমৰ সহায়েৰে প্ৰত্যেক মানুহে ইচ্ছানুসাৰে মনুষ্যত্ব লাভ কৰিব পাৰে। প্ৰকৃত আত্মশিক্ষা আৰু আত্মদমন, এই গুণ দুইটিয়েই ধাৰ্মিক মানুহৰ জীৱনৰ প্ৰধান অংগ। মানুহ ধীৰ আৰু চাৰিওপিনে চকু ফুৰোৱা হ'ব লাগে। বেয়া কুকলিয়াই ভালক গেলিব লাগে। জীৱনৰ সহজ বাটত আগবাঢ়ি যাব লাগে। বিবেকৰ বশীভূত হ'ব লাগে। বিপদক হেঁচা দিব লাগে আৰু আপদত সাহ আৰু ধৈৰ্যেৰে থিয় হৈ থাকিব লাগে। আধ্যাত্মিক বলেৰে পাৰ্থিৱ পাপসমূহক যুদ্ধত জিনিব লাগে। হৃদয়ত ধৰ্ম গছজুপিক তললৈ শিপা মেলিবলৈ দিব লাগে আৰু কৰ্তব্য কাৰ্যত ভাগৰ লগা হ'ব নালাগে। এইবিলাক উপদেশ মতে চলিব পাৰিলে নিজৰ জীৱনত পৃথিৱীকেই স্বৰ্গ বুলি ভাবিবা।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাখিনি বেণুধৰ ৰাজখোৱাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন।

ইমান পৰে শ্ৰোতাসকলে আমজাদ আলী খানৰ সৰোদ বাদন শুনিলে। ৰাগ আছিল মিলন কি তৰি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো অনুষ্ঠান পৰিচিতি।

আজি মহাবাহু শাখাযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে ক'বলৈ লৈছোঁ। পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ চিকিৎসক ডাক্তৰ চিন্টু পাটোৱাৰী। অনুষ্ঠানটিৰ আগ ধৰিব ইন্দ্ৰজিৎ দাসে। দিনৰ 12:30 আইডিঅ'ৰ বোলনি অনুষ্ঠানত চাইবাৰ অপৰাধ আৰু মহিলা এই বিষয়ত অধিবক্তা গৌতম চমুৱাৰ সৈতে এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ জোনালী বৰুৱাৰ। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ জানি গোগত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত মেঘালী দত্ত ঠাকুৰীয়াৰ গল্প আৰু অনিন্দিতা কলিতাৰ কবিতা শুনিবলৈ পাব। আগ ধৰিব মেলোডি পাটগিৰিয়ে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। যুগুতাই আগবঢ়াব উৎপল বৰাই। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 5ম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকাৰ শিল্পী অপৰ্ণা দত্ত চৌধুৰী, ঋতুপৰ্ণ শৰ্মা, সুৱাগমণি মহন্ত, তৰুণ দাস আৰু মীৰা চহৰীয়া। 9:15 জিলাৰ ৰেহৰু। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ শুনিবলৈ পাব। 11:05 পৰাগমালা লাইভ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি প্ৰামাণ্য আলেখ্য কিতাপৰ ৰসৰা পাণবজাৰ। আগবঢ়াব শাশ্বতী তালুকদাৰ আৰু ঝৰণা ভৰালীয়ে। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু শুনিবলৈ পাব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৰমী দাসৰ কণ্ঠৰ আধুনিক গীত। ১:২০ মদন চন্দ্ৰ তালুকদাৰ আৰু তেখেতৰ সংগীসকলৰ কণ্ঠৰ উজাপালি। 1:35 নিৰ্মল দাসৰ মেণ্ডলিন বাদন। 1:50 মৃগেন শৰ্মাৰ কণ্ঠৰ লোকগীত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিবলৈ পাব। 3:05 আধুনিক গীতৰ অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান শুনিবলৈ পাব। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত 10ম শ্ৰেণীৰ সমাজ অধ্যয়নৰ পাঠ, ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমৰ জাতীয় জাগৰণৰ 1ম খণ্ড শুনিবলৈ পাব। আগবঢ়াব চিম্পল কলিতায়।

6:10 কৃষি জগত অনুষ্ঠানত উদ্যান শস্যৰ ৰপ্তানিযোগ্য সামগ্ৰীৰ বিষয়ক এক আলোচনাত ভাগ ল'ব ডক্টৰ দৰদী প্ৰিয়ম দুৱৰা আৰু পৰিণা শইকীয়াই। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনো আহক অনুষ্ঠানৰ শিল্পী জ্যোতিৰ্ময় কাকতি, দিলীপ চৌধুৰী আৰু জ্যোতি প্ৰকাশ মেধি। 7:35 পূবালী সুৰ অনুষ্ঠানত টিপন প্ৰসিঙৰ কণ্ঠৰ তিৱাগী। নিশা 8:02 ধাৰাবাহিক নাট অনুষ্ঠানত ডক্টৰ প্ৰণৱ জ্যোতি ডেকাৰ নাট কালকুটৰ তৃতীয় খণ্ড শুনিবলৈ পাব, প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ। 8:30 আধুনিক গীত, 9:00 অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত, নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ বিষয়ে যুগুতোৱা এটি বিশেষ অনুষ্ঠান শুনিবলৈ পাব, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমাৰ শর্মায়।
1: ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ কাহিনী। অতীতত আমি ব্যৱহাৰ কৰা ডাঙৰ আকাৰৰ ৰেডিঅ'টো বৰ্তমান প্ৰকৃততে লৈ ফুৰিব পৰা হ'ল কেৱল ট্ৰেঞ্জিষ্টৰ আৱিষ্কাৰৰ বাবে। এই গুৰুত্বপূৰ্ণ বিপ্লৱৰ সূচনা হৈছিল 1947 চনত, যিদিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেল টেলিফোন লেবৰেটৰীৰ 3 বিজ্ঞানীয়ে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰিছিল। চকলি, বাৰ্ডিন আৰু ব্ৰেটেইন নামৰ এই 3 বিজ্ঞানীয়ে এটা দল হিচাপে 2 অধিক কাল কঠোৰ পৰিশ্ৰম কৰিছিল আৰু এটা এধানমানি জাৰ্মেনিয়াম ক্ৰিষ্টেলৰ সহায়েৰে ট্ৰেঞ্জিষ্টৰৰ কাৰ্যপ্ৰণালী প্ৰদৰ্শন কৰিছিল। এই আহিলাবিধে প্ৰচলিত নিৰ্বাত নলী বা ট্ৰায়ডবোৰৰ দৰে বৈদ্যুতিক সংকেত পৰিৱৰ্ধন কৰিব পাৰে। 1907 চনত লি ডে ফৰেষ্টে ট্ৰায়ডৰ আৱিষ্কাৰে

ইলেকট্ৰনিক যুগৰ সূচনা কৰে বুলি ক'ব পাৰি। ট্ৰায়ড এটা অতি গুৰুত্বপূৰ্ণ ইলেক্ট্ৰনিক উপাংশ আৰু 1950ৰ দশকৰ মাজভাগলৈকে ইয়াৰ ব্যৱহাৰ হৈ আছিল। ইয়াৰ তিনিটা অংশ আছে, এটা কেথড, এটা এনড আৰু দুয়োটাৰে মাজত এটা গ্ৰিড। কেথডটো তপতালে ইলেক্ট্ৰন নিৰ্গত হয়। এই ইলেক্ট্ৰনৰ প্ৰৱাহে আহিলাটোৰ মাজেৰে বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰে। কেথডটো আগুৰি থকা এনডটো বহিৰ্ভাগত অৱস্থিত বেটাৰীৰ ধনাত্মক প্ৰান্তৰ সৈতে সংযোজিত থাকে। ই কেথডৰ পৰা নিৰ্গত ইলেক্ট্ৰনবোৰ সংগ্ৰহ কৰে। গ্ৰিডটো হ'ল কেথডৰ চাৰিওফালে শিথিলভাৱে মেৰিয়াই থোৱা তাঁৰৰ এক কুণ্ডলী, যি ট্ৰায়ডৰ মাজেৰে যোৱা ইলেক্ট্ৰনৰ প্ৰৱাহ নিয়ন্ত্ৰণ কৰিব পাৰে। এই তিনিওটা বিদ্যুৎ দ্বাৰ কাঁচৰ নলীৰ আকৃতিৰ এটা যতনত ভৰাই যতনটো বায়ুশূন্য কৰি বন্ধ কৰি দিয়া হয়। সেইকাৰণে বহুতে ইয়াক নিৰ্বাত বা বায়ুশূন্য নলী বুলি কয়। ট্ৰায়ডৰ এটা ধৰ্ম হ'ল ই অতি ক্ষুদ্ৰ বৈদ্যুতিক সংকেত গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰৰ পৰিৱৰ্ধন ঘটাব পাৰে, অৰ্থাৎ আকৃতি আৰু বৈশিষ্ট্য সলনি নকৰাকৈ সেইবোৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গ্ৰিডলৈ যোগান ধৰা এটা ক্ষুদ্ৰ বৈদ্যুতিক সংকেতে কেথড আৰু এনডৰ মাজত প্ৰৱাহিত বিদ্যুতৰ বৃহৎ পৰিৱৰ্তন ঘটায় আৰু এইটোৱে হৈছে ইলেক্ট্ৰনিকৰ পৰিৱৰ্তকৰ মূল কথা। ৰেডিঅ' আৰু টেলিভিছন, ৰেডাৰ ব্যৱস্থাত আৰু প্ৰথম অৱস্থাৰ কম্পিউটাৰত উল্লেখযোগ্য সফলতাৰে ট্ৰায়ডৰ ব্যৱহাৰ কৰা হৈছিল। কিন্তু তথাপিও ইয়াৰ এটা ডাঙৰ অসুবিধা আছিল, কেথডটো তপতালেই ইলেক্ট্ৰন নিৰ্গত হয়। কেথড তপতাওঁতে বুজন পৰিমাণৰ বৈদ্যুতিক শক্তি খৰচ কৰিবলগীয়া হয়। আনহাতে কেথডৰ পৰা ইলেক্ট্ৰন নিৰ্গমন নহ'লে ট্ৰায়ডে সংকেত পৰিৱৰ্ধন কৰিব নোৱাৰে। এইকাৰণেই দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা পৰ্টেবল যোগাযোগ ব্যৱস্থাৰ বাবে যন্ত্ৰপাতিৰ লগতে কেথড তপতাবলৈ গধুৰ গধুৰ বেটাৰীও লৈ ফুৰিবলগীয়া হৈছিল। অতিৰিক্ত শক্তিৰ প্ৰয়োজন হোৱা এই কথাটোৰ বাবেই বহুতো বিজ্ঞানী আৰু ঔদ্যোগিক গৱেষণাগাৰে ট্ৰায়ডৰ বিকল্প উদ্ভাৱনৰ বাবে গৱেষণা কৰি যাবলৈ উৎসাহিত হৈছিল। উইলিয়াম চকলি আৰু তেওঁৰ সহযোগীসকলে ট্ৰেঞ্জিষ্টৰৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰাৰ লগে লগে ট্ৰায়ড আৰু ট্ৰায়ডৰ দৰে অন্যান্য নিৰ্বাত নলীৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ইলেক্ট্ৰনিক্স বিজ্ঞানৰ বুনিয়াদ গঠন হয়। এই নতুন আহিলাবিধৰ পোনপটীয়া সুবিধাটো হ'ল ইয়াক আগতীয়াকৈ তপতাব নালাগে। পৰিৱৰ্ধনৰ বেলিকা ই ট্ৰায়ডৰ দৰে কাৰ্যকৰী হয়। তাতোকৈ ডাঙৰ কথা, ট্ৰায়ডৰ তুলনাত ই অত্যন্ত সৰু আৰু কম বিভৱতে ই কাম কৰে। এই ক্ষুদ্ৰ ট্ৰেঞ্জিষ্টৰবোৰে ইলেক্ট্ৰনিক যন্ত্ৰপাতিবোৰৰ আয়তন সৰু কৰি অনাত অৰিহণা যোগায়। কিন্তু এটা দশকৰ পিছত যিটো ঘটনা ঘটিল সেইটো ইয়াতোকৈ যথেষ্ট বিস্ময়জনক। 1959 চনত জেক গিলবিয়ে জাৰ্মেনিয়ামৰ এটা টুকুৰাত অথবা জাৰ্মেনিয়ামৰ এটা চিপত কেইবাটাও ট্ৰেঞ্জিষ্টৰ, ডায়ড, ৰোধক আৰু ধাৰক একেলগে লগ কৰি সম্পূৰ্ণ এটা ইলেক্ট্ৰনিক বৰ্তনী তৈয়াৰ কৰি উলিয়ালে। কিছুদিনৰ ভিতৰতে ৰবাৰ্ট নয়েছে কিলবিৰ এই বৰ্তনীৰ পৰিসাধন কৰিলে। তেওঁ আগবঢ়োৱা প্ৰযুক্তি কম বেছি পৰিমাণে আজিও ব্যৱহৃত হয়। 1960ৰ দশকৰ মাজভাগলৈকে ছিলিকনৰ সৰু টুকুৰা এটাতে বহুতো ট্ৰেঞ্জিষ্টৰ আৰু অন্যান্য ইলেক্ট্ৰনিক উপাংশ একলগ কৰি বহাব পৰা হ'ল। এইবোৰকে সমন্বিত বৰ্তনী বা ইণ্টিগ্ৰেটেড চাৰ্কিট বা চমুকৈ IC বুলি কোৱা হয়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: এয়াৰপোৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালি হোৱা 389 পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260 পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট

www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন

পদ ইলেক্ট্রিক্যাল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিসোর্স শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিসোর্স শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দেশজুৰি পৰিয়ালসমূহক PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600 গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু BWF বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। দেশজুৰি পৰিয়ালসমূহক নিৰাপদ, স্বচ্ছ আৰু সুলভ মূল্যৰ ৰন্ধন গেছ পাইপ যোগে যোগানৰ লক্ষ্যৰে ঘৰুৱা PNG সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। অহা 1 ছেপ্টেম্বৰৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, সক্ৰিয় PNG সংযোগ ব্যৱস্থা দ্ৰুতভাৱে কাৰ্যকৰী কৰাৰ বাবে আৰু অধিক সংখ্যক পৰিয়ালে শীঘ্ৰেই নিজৰ পাকঘৰত পাইপযুক্ত প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰিব।

0: পৰাকৈ এই আঁচনিখন ৰূপায়ণ কৰা হ'ব। সম্প্ৰতি সমগ্ৰ দেশত 1,74,00,000 ঘৰুৱা পি এন জি সংযোগ আছে। মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে নতুন আঁচনিখনে মহানগৰ গেছ বিতৰণ কোম্পানীসমূহক উদগনিমূলক ধনৰাশি প্ৰদানেৰে পি এন জি নেটৱৰ্ক নন স্থানলৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্ৰালয়ে কয় যে পাইপযুক্ত প্ৰাকৃতিক গেছ অৰ্থাৎ পি এন জি ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ আৰু পৰম্পৰাগত ৰন্ধন ব্যৱস্থাত ব্যৱহৃত ইন্ধনতকৈ অধিক নিৰাপদ, পৰিষ্কাৰ আৰু সুবিধাজনক। এই আঁচনি ছমাহৰ দুটা ভাগত ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এ ইয়াৰ পৰীক্ষা পৰিচালনকাৰী দলৰ 600 বিশেষজ্ঞ সলনি কৰি নতুন বিশেষজ্ঞ নিয়োগেৰে দলটোক নতুন ৰূপত গঢ়ি তুলিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পৰীক্ষাৰ প্ৰশ্নকাকত চালি জাৰি চোৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে 4-তৰপীয়া নিৰীক্ষণ ব্যৱস্থা গঢ়ি তোলা হ'ব। পৰৱৰ্তী 2-3 সপ্তাহৰ ভিতৰত এন টি এ 20-25 বিষয়াক নিযুক্তি দিব বুলিও প্ৰকাশ কৰিছে। তদুপৰি এন টি এৰ কাৰ্যালয়সমূহ নতুন চৌহদলৈ স্থানান্তৰিত কৰি সেই স্থানসমূহত চি আই এছ এফ দলৰ দ্বাৰা নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা হ'ব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে নিৰ্দেশমৰ্মে এন টি এ পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। অসম মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব।
1: কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেল্থৰ যিটো প্ৰব্লেম, বহুতে চুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয়, তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেল্থ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আমি আনিছো। এই আইনখনৰ দ্বাৰা 50 যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব, ছাইকলজিষ্ট কেনেকে ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল ছাইকলজিষ্ট থাকিব, মেণ্টেল হেল্থ কাউন্সিলৰ থাকিব, মেণ্টেল হেল্থৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে। ইভেন চিলিং ফেনখনো কিমান দূৰত থাকিব লাগিব, সেইটোৰ বিষয়েও চোৱা হৈছে।
0: এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম এল জি বি টি কিউ প্লাছ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32 গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম ঔদ্যোগিক সম্পৰ্ক বিধি 2026 অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰৰ উন্নয়ন নীতি 2026 অনুমোদন জনায়। মধ্য আফ্ৰিকাৰ পশ্চিম অঞ্চলত এটা হস্তশিল্পভিত্তিক সোণ খননস্থলী খহি পৰাত কমেও 30 খননকাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও খনিত আবদ্ধ হৈ পৰিছে। কালি পুৱা অঞ্চলটোৰ নানামাম্বেৰে প্ৰিফেকচাৰৰ আব্বা অঞ্চলত খনিটো খহি পৰা বুলি এই দুৰ্ঘটনাত নিৰাপদে উদ্ধাৰ হোৱা এজন লোকে প্ৰকাশ কৰে। আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে যদিও তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰৰ সম্ভাৱনা ক্ষীণ বুলি প্ৰকাশ কৰা হৈছে। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি জাপানৰ এটা প্ৰতিনিধি দলক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীগোৱেলে কয় যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সম্প্ৰীতি আৰু উন্নয়নৰ উমৈহতীয়া অভিলেখেৰে

0: এটা নিকট আৰু শক্তিশালী সম্পৰ্ক বজাই ৰাখিছে। তেওঁ কয় যে দেশখনৰ য়ামানাছিৰ পৰা অহা এই প্ৰতিনিধি দলটোৰ ভ্ৰমণে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় হোৱাটোকেই প্ৰতিফলিত কৰিছে। ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক বাণিজ্য 2025-26 বিত্তীয় বৰ্ষত 27.5 বিলিয়ন ডলাৰলৈ বৃদ্ধি হৈছে আৰু সম্প্ৰতি জাপান ভাৰতৰ পঞ্চম বৃহৎ প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ উৎস বুলি শ্ৰীগোৱেলে উল্লেখ কৰে। মন্ত্ৰীগৰাকী কয় যে ভাৰত আৰু জাপানৰ বৰ্ধিত অংশীদাৰিত্ব বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। এই প্ৰসংগত তেওঁ মুম্বাই আহমেদাবাদ উচ্চ গতিসম্পন্ন ৰেল প্ৰকল্প, জাপানৰ সাহায্যত দিল্লী আহমেদাবাদ বেংগালুৰু আৰু চেন্নাই মেট্ৰ' ব্যৱস্থা তথা 8খন ৰাজ্যত 11খন জাপানৰ ঔদ্যোগিক নগৰী স্থাপনৰ বিষয়ে উল্লেখ কৰে।
1: Warmth and trust are at the heart of our relationship and it is matched by the strategic ambition with a clear number. 10 trillion yen of Japanese investment in India over the next decade in technology, in industry, in manufacturing, in innovation, in artificial intelligence, areas that will shape the future of human growth and human destiny. We believe from semiconductors to critical minerals, from quantum computing to battery storage, from clean energy to next generational mobility, the areas of cooperation between Japan and India are innumerous and offer tremendous potential to investors and to industry.
0: বিডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ একক শাখাত ভাৰতৰ লক্ষ্য সেনে দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। উদ্বোধনী ৰাউণ্ডত তেওঁ অষ্ট্ৰিয়াৰ কলিনছ ফিলিমনক পৰাস্ত কৰে। প্ৰথমখন খেলৰ পিছত 16-21 পৰাস্ত হৈছিল ভাৰতীয় চাটলাৰগৰাকী। অৱশ্যে তেওঁ পিছৰ দুখন খেলত 21-8, 21-4 গলত একপক্ষীয় জয়লাভ কৰে। মহিলাৰ ডাবলছত ভাৰতৰ ত্ৰিশা জল্লি আৰু গায়ত্ৰী গোপী চান্দে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িছে। ভাৰতীয় যুটীটোৱে আমেৰিকাৰ লৰেন লেম আৰু এলিছন লীক 21-15, 21-12 পৰাস্ত কৰে। ইফালে ভাৰতীয় মহিলাৰ ডাবলছত কবিপ্ৰিয়া ছেলভাম আৰু চিমৰান সিংঘিৰ যুটীটোৱে বুলগেৰিয়াৰ ষ্টেফানী ষ্টোভা আৰু বুলগেৰিয়াৰ গেব্ৰিয়েলা ষ্টুয়েভাৰ হাতত 21-7, 21-14 পৰাস্ত হৈ বিশ্ব চেম্পিয়নশ্বিপৰ পৰা বাহিৰ হয়। ইয়াৰ পূৰ্বে ম্যানমাৰৰ থেট হটাৰ থুজাৰক পোনপটীয়া খেলত পৰাস্ত কৰি মহিলাৰ একক শাখাৰ দ্বিতীয় ৰাউণ্ডত উন্নতি হুদাই জয়লাভ কৰে। ইফালে ৰোহন কাপুৰ আৰু ৰুদবিকা শিৱানী গাদ্দেৰ মিক্সড ডাবলছ শাখাৰ যুটীটোৱে প্ৰথম ৰাউণ্ডত কানাডাৰ জোনাথন লাই আৰু ক্ৰিষ্টাল লাইৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰথমখন খেলত 22-20 জয়লাভ কৰাৰ পিছত ভাৰতীয় যুটীটোৱে পৰৱৰ্তী দুখন খেলত 19-21, 17-21 পৰাস্ত হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। দেশজুৰি পৰিয়ালসমূহক পি এন জি সংযোগ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে এটা উদগনিমূলক আঁচনিত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা পৰিচালনকাৰী দলৰ 600গৰাকী বিশেষজ্ঞক সলনি কৰি দলটোক নতুন ৰূপত গঢ়ি তুলিছে। অসম মন্ত্ৰীসভাই কালি অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। ভাৰত আৰু জাপানৰ ক্ৰমবৰ্ধমান অংশীদাৰিত্বই জাপানৰ ব্যৱসায়ীসকলক ভাৰতত বিনিয়োগৰ বাবে আগ্ৰহী কৰি তুলিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। আৰু বিডব্লিউ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত পুৰুষৰ ছিংগলছত লক্ষ্য সেন দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু প্ৰাগজ্যোতিষপুৰ আৰু বিবিধ ভাৰতী গুৱাহাটী নিবেদন কৰিছোঁ আজি পুৱা। আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

বুদ্ধদেৱে কৈছিল, আনে কি কৰিছে কি কৰা নাই তালৈ চকু নিদি নিজে কি কৰিছো কি কৰা নাই তালৈহে চকু দিয়া উচিত।

অসমৰ এগৰাকী লেখক শিক্ষাবিদ জ্ঞানদাভিৰাম বৰুৱাৰ আজি উপজা দিন। ভেনিচৰ হাউদ, পঞ্চৰত্ন, দদাইৰ পজা আদি বিভিন্ন গ্ৰন্থেৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। 1914 চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত তেখেতে তাৰ অধ্যক্ষ নিযুক্ত হৈছিল। বৰুৱাই 1933 চনৰ উত্তৰ লক্ষীমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হয় 1880 চনৰ 19 আগষ্ট তাৰিখে নগাঁৱৰ ফৌজদাৰী পট্টিত। নগাঁও চৰকাৰী হাইস্কুলত সপ্তম মানলৈকে পঢ়াৰ পাছত তেওঁক 1896 চনত মাত্ৰ 16 বছৰ বয়সতে বিলাতলৈ পঢ়িবলৈ পঠোৱা হয়। তেওঁ কলিকতাত স্কুলীয়া শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল আৰু তাৰ পৰাই বেৰিষ্টাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। জ্ঞানদাভিৰাম বৰুৱাই অসমীয়া, ইংৰাজী আৰু বাংলা এই তিনিওটা ভাষা নিখুঁত আৰু বিশুদ্ধ ৰূপত ক'ব পাৰিছিল। অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ আজি উপজা দিন। গীতিকবি ৰূপে পৰিচিত পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে ছবিত অভিনয়ো কৰিছিল। ছাত্ৰ অৱস্থাতেই তেখেতে থুপিতৰা নাম দি এখন হাতে লিখা আলোচনী উলিয়াইছিল। পাৰ্বতী প্ৰসাদ বৰুৱাই 1961 চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। শিৱসাগৰৰ নাট্যমঞ্চত সংগীত পৰিৱেশনৰ সৈতে জড়িত থকা সময়তে তেওঁ নৃত্যনাটিকা লক্ষ্মী আৰু গীতিনাটিকা সোণৰ সোলেং ৰচনা কৰে। অসমীয়া সংগীত সাহিত্যৰ নৱজাগৰণৰ সময়ত পাৰ্বতী প্ৰসাদে গুণগুণনি, শুকুলা ডাৱৰ ঐ কহুৱা ফুল আদি গীতৰ পুথি ৰচনা কৰিছিল। 1913 চনত 9 বছৰ বয়সতে পাৰ্বতী প্ৰসাদে নাট্য প্ৰতিভাৰ পৰিচয় দিয়ে। ঐতিহাসিক জয়সাগৰ পুখুৰী পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ লাইকোৱৰৰ ভূমিকাত অভিনয় কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছিল। 1904 চনৰ 19 আগষ্ট তাৰিখে শিৱসাগৰ জিলাত জন্ম লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই শিৱসাগৰত স্কুলীয়া শিক্ষা শেষ কৰি 1921 চনত তেখেতে কটন কলেজত নামভৰ্তি কৰি কলেজীয়া জীৱনৰ পাতনি মেলে। 1925 চনত তেওঁ উচ্চ শিক্ষা লাভ কৰিবলৈ কলিকতালৈ যায় আৰু তাতে স্কটিছ চাৰ্চ কলেজত BA শ্ৰেণীত নাম লগায়। 1929 চনত মোমায়েকৰ চাহ বাগান সৰু চৰাইত কাম শিকি পাৰ্বতী প্ৰসাদ বৰুৱাই চাহ বাগিচাত কৰ্মজীৱনৰ পাতনি মেলে। কলেজত পঢ়ি থকা সময়তে পাৰ্বতী প্ৰসাদে অসম ছাত্ৰ সন্মিলনত যোগ দিছিল। তেতিয়া অসম ছাত্ৰ সন্মিলনৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ। 1929 চনত শৰৎকালৰ এটি পূৰ্ণিমা ৰাতিত সৰু চৰাই চাহ বাগিচাৰ বৰবঙলাৰ আগফালে থকা এজোপা গছৰ তলত পাৰ্বতী প্ৰসাদে জোনাকী মেলৰ পাতনি মেলে। পিছলৈ এই মেলে অসম সাহিত্য সভাৰ এটা শাখা হৈ অসমীয়া ভাষা সাহিত্যৰ উন্নতি আৰু বিকাশত সহায় কৰে। জোনাকী মেলৰ উদ্দেশ্য আছিল সাহিত্য চৰ্চা। জোনাকী মেলেৰে অসম সাহিত্য সভাৰ লগত জড়িত হৈ পাৰ্বতী প্ৰসাদে মহেশ্বৰ নেওগৰ সভাপতিত্বৰ কালত অসম সাহিত্য সভাৰ এটি ভৱন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে আৰু প্ৰয়াত ককায়েক ভগৱতী প্ৰসাদ বৰুৱাৰ নামত ভৱনটি নিৰ্মাণৰ বাবে 50,000 টকা দান কৰে। পাৰ্বতী প্ৰসাদৰ সহায় আৰু কিছু চৰকাৰী অনুদান মিলাই অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱন নিৰ্মাণ হয়। প্ৰিয় শ্ৰোতা, কবি, সাহিত্যিক, অনুবাদক আৰু সমালোচক অজিত বৰুৱাৰ আজি উপজা দিন। 1940ৰ দশকত প্ৰায় 13 বছৰ বয়সতে লিখা মন মোৰ নাথাকে ইয়াত কবিতাৰে অজিত বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলিছিল। তাৰ পাছত 1942 চনত ধীৰেন্দ্ৰনাথ দত্ত সম্পাদিত অভিযান আলোচনীত তেওঁৰ কবিতা তাজমহল প্ৰকাশ পায়। তেখেতৰ বহুচৰ্চিত আৰু পঠিত ব্ৰহ্মপুত্ৰ, জেংৰাই 1963 আদি কবিতাৰ যোগেদি তেওঁ অসমীয়া সাহিত্যৰ জগতত প্ৰতিষ্ঠা লাভ কৰে। 1950 চনত

নগাঁও মহাবিদ্যালয়ত অধ্যাপক হিচাপে অজিত বৰুৱাই কৰ্মজীৱনৰ পাতনি মেলে। ইয়াৰ পাছতে গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয় আৰু কটন মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে যদিও 1952 চনত অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত কলেজৰ অধ্যাপকৰ চাকৰি ত্যাগ কৰে আৰু সেই বছৰতে প্ৰথম শ্ৰেণীৰ ACS বিষয়াৰূপে নিৰ্বাচিত হৈ নিযুক্তি লাভ কৰে। অজিত বৰুৱাৰ জন্ম হৈছিল 1926 চনৰ 19 আগষ্ট তাৰিখে গুৱাহাটীত। দেউতাকৰ স্কুল পৰিদৰ্শকৰ চাকৰিৰ বাবে অজিত বৰুৱাৰ কৈশোৰকাল অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। 1943 চনত কটন কলেজিয়েট হাইস্কুলৰ পৰা ষ্টাৰ মাৰ্কসহ অসমৰ ভিতৰত তৃতীয় স্থানেৰে মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হয়। 1945 চনত কটন কলেজৰ পৰা ISC পৰীক্ষা আৰু 1947 চনত ইংৰাজী বিষয়ত BA পাছ কৰে। তাৰ পাছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছলৈ তেওঁ কৰ্মজীৱনৰ মাজতো 1972 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। অজিত বৰুৱাৰ কৰ্মৰাজীৰ স্বীকৃতিস্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰ ভিতৰত 1988 চনত কিছুমান পদ্য আৰু গানৰ বাবে ভাৰতীয় ভাষা পৰিষদ পুৰস্কাৰ, 1991 চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্যৰ বাবে সাহিত্য একাডেমী বঁটা, 1993 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, 1999 চনত জীৱনজোৰা সাহিত্য সাধনাৰ বাবে অসম উপত্যকা সাহিত্য বঁটা আৰু শৈলধৰ ৰাজখোৱা স্মৃতি বঁটা, 2002 চনত অনুবাদ সাহিত্যৰ বাবে অমূল্য কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা, 2010 চনত জীৱনজোৰা কাব্য সাধনাৰ বাবে অসম চৰকাৰৰ গণেশ গগৈ বঁটা লাভ কৰে। শিক্ষক, কবি আৰু সাহিত্যিক বিনেশ্বৰ ব্ৰহ্মৰ আজি স্মৃতি দিৱস। কোকৰাঝাৰ জিলাৰ ভাটাৰমাৰী গাঁৱত 1948 চনৰ 28 ফেব্ৰুৱাৰী তাৰিখে তেওঁৰ জন্ম হৈছিল। ভাটাৰমাৰী প্ৰাথমিক বিদ্যালয়ত তেওঁ 1954 চনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰে। তেওঁ 1965 চনত হিন্দী ভাষাৰ বিশাৰদ ডিগ্ৰী আৰু যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা 1972 চনত স্নাতক ডিগ্ৰী লাভ কৰে। বিনেশ্বৰ ব্ৰহ্মই দেৱৰগাঁও ভেঞ্চাৰ স্কুলত হিন্দী শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ কোকৰাঝাৰ বিদ্যাপীঠ হাইস্কুলত মাত্ৰ 3 মাহ শিক্ষকতা কৰে। 1978 চনত তেওঁ ভাৰতীয় সাৰ নিগমত কৃষি বিশেষজ্ঞ হিচাপে কাম কৰে আৰু 1979 চনত ভাৰতীয় খাদ্য নিগমত যোগদান কৰে। তেখেতে ৰচনা কৰা কবিতা পুথি আইনী আৰুজ, বাৰ্ডবি শিখলা, গদ্য ৰচনা আংনি গামী ভাটাৰমাৰী, সপোন আৰু দিঠক উপন্যাস ৰচনা কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 1971 চনত তেওঁ অসমীয়া ভাষা আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু তাৰ বাবে তেওঁ ডিব্ৰুগড়ত 45 দিন জেলত থাকিবলগীয়া হৈছিল। 1996 চনৰ পৰা 2000 চনলৈ তেওঁ বড়ো সাহিত্য সভাৰ সভাপতি আছিল।

দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়েই জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহুলোকে প্ৰাণ আহুতি দিছিল আৰু বহুলোক চিৰদিনলৈ ঘূনীয়া হৈছিল। অসমত পুৰুষৰ দৰে মহিলাসকলো ঘৰৰ চাৰিওবেৰৰ পৰা ওলাই আহি এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল। ব্ৰিটিছৰ বিৰুদ্ধে অসীম সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসমৰ এগৰাকী মহিলা স্বাধীনতা সংগ্ৰামী থুনুকি দাস। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সমদলত থুনুকি দাসে অংশগ্ৰহণ কৰি পুলিচৰ লাঠিচালনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। কিছুদিনৰ পাছতে আঘাতপ্ৰাপ্ত থুনুকি দাসে শেষ নিশ্বাস ত্যাগ কৰে। দেশৰ হকে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামী থুনুকি দাসলৈ আমি জনাইছো গভীৰ শ্ৰদ্ধাঞ্জলি।

0: ইতিহাসৰ পাতলতিয়ালে আমি পাওঁ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ কুমাৰ গগৈৰ জন্ম হৈছিল 1936 চনৰ আজিৰ তাৰিখত। ফুকননানী ওজাপালিৰ শিল্পী মুক্তাৰাম ওজাৰ মৃত্যু হৈছিল 2014 চনৰ আজিৰ তাৰিখত। অভিযন্তা সমাজকৰ্মী মুকুল মহন্তৰ জন্ম হৈছিল 1935 চনৰ আজিৰ তাৰিখত। অভিনেত্ৰী অমলা কটকীৰ মৃত্যু হৈছিল 2007 চনৰ আজিৰ তাৰিখত। সাহিত্যিক অধ্যাপক ভৱানন্দ ডেকাৰ জন্ম হৈছিল 1929 চনৰ আজিৰ তাৰিখত। লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল 2022 চনৰ আজিৰ তাৰিখত।
1: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰি শিৰোনাম লৈ। ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 17 ছেপ্টেম্বৰৰ পৰা কাৰ্যক্ষম হ'ব নৱগঠিত যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ। মানসিক স্বাস্থ্যৰ বাবে ৰাজ্যত শীঘ্ৰেই বলবৎ হ'ব নতুন বিধি। প্ৰকৃতি বন্যপ্ৰাণী সংৰক্ষণত ঐতিহাসিক পদক্ষেপ ৰাজ্য চৰকাৰৰ। সংৰক্ষিত বনাঞ্চলত নতুনকৈ সংযোজন 403.62 বৰ্গ কিলোমিটাৰ ভূমি। অসম অৰুণাচল সীমান্তৰ মিংবাং বদতিত যোৱা 10 আগষ্টত সংঘটিত নিৰ্বিচাৰ গুলীচালনা ঘটনাৰ 9 দিন উকলি যোৱাৰ পিছতো কোনো দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ নকৰা আৰু অসমৰ ভূমিত অৰুণাচলৰ নামনি চিয়াং জিলা প্ৰশাসনে অস্থায়ী কেম্প স্থাপন কৰাৰ বিৰুদ্ধে সীমান্ত অঞ্চলত প্ৰতিবাদ। শান্তি শৃংখলা ৰক্ষাৰ বাবে মোতায়েন নিৰাপত্তা বাহিনী। হাতীৰ পৰম্পৰাগত পথ কোনো ৰাজ্যই বন্ধ কৰিব নোৱাৰিব, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। ঘৰুৱা দল শ্ৰীলংকাৰ বিৰুদ্ধে গালি টেষ্টত জয়ৰ দিশে অগ্ৰসৰ টীম ইণ্ডিয়া। জয়লাভৰ বাবে 5ম তথা অন্তিম দিনা ভাৰতীয় দলটোক প্ৰয়োজন 6টা উইকেটৰ। টেষ্ট ক্ৰিকেটত 100টা ছিক্সাৰ কোবোৱা ভাৰতৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে কৃতিত্ব অৰ্জন ঋষভ পণ্টৰ। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হ'ল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈ অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে।
1: স্মৃতিৰ দিনলিপি। এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্য দাসৰ সৈতে এলানি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক ডক্টৰ সূৰ্য দাসৰ স্মৃতিৰ দিনলিপিৰ পঞ্চম খণ্ড।
2: নমস্কাৰ ডক্টৰ দাস ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপোনাৰ স্মৃতিৰ দিনলিপিৰ আমি চাৰিটা খণ্ড পাৰ কৰিলোঁ, এয়া আজি পঞ্চম খণ্ড। আপুনি যোৱাবাৰ চতুৰ্থ খণ্ডত আমাক কেনেকৈ বিদ্যাৰ্থী অনুষ্ঠানৰ পৰিকল্পনা কৰিছিল আৰু কেনেকৈ আন আন অনুষ্ঠানবিলাক চোৱা চিতা কৰিছিল, তাৰ ভিতৰত সংগীতৰো কিছু কথা আমি পাতিছিলোঁ। এতিয়া কওক, আপুনি

0: অন্যান্য কি বিষয়ৰ লগত জড়িত হৈছিল?
1: যোৱা খণ্ডত ক'বলৈ থকা এটা কথা হ'ল যে মই কমল শৰ্মা যেতিয়া ডিব্ৰুগড়লৈ বদলি হৈ গ'ল, তেতিয়া কমল শৰ্মাৰ দায়িত্বত আছিলে আমাৰ লাইব্ৰেৰীটো। তাত টেপ, গ্ৰামফোন ৰেকৰ্ড আৰু কিতাপ, এই তিনিটা লাইব্ৰেৰী সমষ্টি, আৰু মোক এই লাইব্ৰেৰীটোৰ দায়িত্ব দিয়া হ'ল। তেতিয়ালৈকে আমাৰ যিটো আৰ্কাইভ বা অভিলেখাগাৰ বুলি কওঁ,
0: অভিলেখাগাৰ,
1: সেই অভিলেখাগাৰটো বৰ চালুকীয়া অৱস্থাত আছিলে। আৰু সেইটো মই নতুনকৈ সজাই পৰা এটা সাৰ্থক অভিলেখাগাৰলৈ মই ৰূপান্তৰিত কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু সেইমতে কিছু কামত অগ্ৰগতি লাভ কৰিলোঁ। বহুতো অনুষ্ঠান মই তাত সংৰক্ষণ কৰিছিলোঁ, গতিকে সেই এটা কাম মই কৰিছিলোঁ। আৰু 1987 চনত হাইলাকান্দিত অসম সাহিত্য সভা অধিৱেশন হৈছিলে। এতিয়া এটা প্ৰশ্ন হৈছিল যে অসম সাহিত্য সভা অধিৱেশন কোনে তাত গৈ বাণীবদ্ধ কৰিব? তেতিয়া যিজন কেন্দ্ৰ সঞ্চালক আছিল তেখেতে কোনো বুদ্ধি আমাক যাবলৈ নিদিয়ে, এইটো শিলচৰ চেষ্টা কাম শিলচৰে কৰিব। মই এবাৰ চটফটাই আছোঁ, কেনেকৈ যাম, কি কৰিম, বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ নাই নহয়। আৰু আমাৰে সৌভাগ্যৰ কথা, তেতিয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য সাহিত্য একাডেমীৰ অধ্যক্ষ আছিলে। মোৰ ভাৱ হয় বোধহয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই বোধহয় ডাইৰেক্টৰেটত কৈছিলে। আৰু ডাইৰেক্টৰেটৰ পৰা এখন টেলিগ্ৰাম আহিলে, প্ৰভাইড এডিকুৱেট কভাৰেজ টু দি হাইলাকান্দি ছেচনৰ অসম সাহিত্য সভা। গতিকে শিলচৰত থাকি অহা হিচাপে আৰু আগভাগ লোৱাৰ কাৰণে মই শিলচৰলৈ গুচি গ'লোঁ। মোৰ লগত গ'ল নয়ন প্ৰসাদ আৰু কুলেশ কুমাৰ ডেকা, আমাৰ সংবাদদাতা। আৰু মই যোৱা কাৰণে এটা কাম কৰিলোঁ, সাধাৰণতে কৰা হয় কি, আমাৰ ৰেকৰ্ডিংবোৰ লৈ অহা হয়, ইয়াত শুনি শুনি নিৰাচন লিখা হয়, নিৰাচনবোৰ পাছ কৰা হয়, আকৌ ডাবিং কৰা হয়, ইত্যাদি কৰা হয়, এটা দীঘলীয়া কাম। তো মই কৰিলোঁ কি, যিখিনি অভিভাষণ হ'ব এই গোটেইখিনি অভিভাষণ লৈ আহিলোঁ বিভিন্ন মানে শাখাৰ অভিভাষণখন পঢ়ি মই কোনখিনি কোনখিনি ৰেকৰ্ড কৰিম সেইখিনি মই নিৰ্বাচন কৰি ল'লোঁ। আৰু মই ইঞ্জিনিয়াৰিং ষ্টাফক ক'লোঁ যে মোক এটা সুবিধা দিয়া, যাতে মই তাতে নিজে নিৰাচনটো কৰিব পাৰোঁ। গতিকে এটা ভাষণ চলি আছে, মই যিখিনি ৰেকৰ্ড কৰিব লাগে সেইখিনি মই ৰেকৰ্ড কৰাৰ আগতে মোৰ যিখিনি মোৰ বৰ্ণনা সেইখিনি মই অন দি গোটেই স্পটতে কৰি দিওঁ, আৰু তাৰপিছত আমাৰ নয়ন প্ৰসাদে মই লগৰখিনি ৰেকৰ্ডিং কৰোঁ। আৰু সেইটো আমি শিলচৰতে আছিলোঁ, শিলচৰ আমাৰ কোৱাৰ্টাৰত আছিলোঁ, তাৰপৰা আমি হাইলাকান্দিলৈ যাওঁ। আৰু ইতিমধ্যে যোৱা কেইটাত এটা লাইন বুক কৰিছিলোঁ, লাইন বুক কৰি আমি গোটেইখিনি তাতে ডাবিং কৰি নটা বজাত লাইনত দিওঁ আৰু পিছদিনা ইয়াতে ব্ৰডকাষ্ট হয়। এই এটা আৰু সেই সময়তে আৰু এটা কাম কৰিলোঁ, যিহেতু মোৰ মানে অনুষ্ঠানৰ কাম বহুত বাঢ়ি গৈছে, গতিকে তেতিয়া আমাৰ খনীন্দ্ৰ কুমাৰ পাঠক বুলি এজন বিষয়া আছিলে, তেতিয়া মই পাঠকদা বুলি মাতিছিলোঁ। পাঠকদাক ক'লোঁ, পাঠকদা আপুনি কোঅৰ্ডিনেশ্যনটো চাওক আৰু মই আপোনাৰ প্ৰগ্ৰেম চাম। তেতিয়া এটা বিচিত্ৰা বুলি প্ৰগ্ৰেম এটা হৈছিলে, সেই বিচিত্ৰা দাদা সপ্তাহৰ এজন বিশেষ মানুহৰ মানে বিশেষভাৱে কৃতিত্ব অৰ্জন কৰা বা বাতৰি কাকতৰ শিৰোনামা দখল কৰা মানুহৰ প্ৰত্যেক সপ্তাহে এটা সাক্ষাৎকাৰ ল'ব লাগে, পাঠকদাৰ সদায় আমাৰ অসুবিধা হয়। তো মই পাঠকদাৰ লগত সেই কামটো কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু ইতিমধ্যে মই আমাৰ কেন্দ্ৰ সঞ্চালক সিংচনৰ ছাৰক প্ৰস্তাৱ দিলোঁ যে কোঅৰ্ডিনেশ্যনটো পাঠকদাৰে চাওক, আৰু পাঠকদাৰ সেইমতে কোঅৰ্ডিনেশ্যন চাবলৈ দিলে। গতিকে মই এই অফিচিয়েল এনেধৰণৰ কামবোৰৰ পৰা অব্যাহতি লৈ মই লাহে লাহে অনুষ্ঠানৰ প্ৰতি আৰু বেছি মন দিবলৈ আৰম্ভ কৰিলোঁ।
0: হয়, আপুনি কেইবাটাও প্ৰসংগত মোৰ অগ্ৰজ বা মোৰ জ্যেষ্ঠ যিসকল আছিলে তেখেতসকলৰ বুলি এইধৰণে উল্লেখ কৰিছে আপুনি কিবা বাৰু, সেই সময়খিনিত আপোনাৰ জ্যেষ্ঠসকল কিছুমানৰ নাম কৈছে আপুনি, এইসকলৰ ভিতৰত কাক আপুনি আদৰ্শ কৰি লৈছিলে? সকলোৱে ভাবে যে এইজন মানুহক মই অকণমান অনুসৰণ কৰিলে ভাল হয়।
1: আচলতে ব্ৰডকাষ্টাৰসকলৰ ভিতৰত মোৰ কোনো তেনেকুৱা মই আদৰ্শ বুলি ভবা নাই, কিন্তু তেওঁলোকৰ প্ৰত্যেকৰে কাম কাজৰ প্ৰণালীবোৰ সুকীয়া আছিলে আৰু তেখেতসকল মানে মানে অনাতাৰগত প্ৰাণ, অনাতাৰ তেওঁলোকৰ এনেভাৱে তেওঁলোকৰ জীৱনত জড়িত যে প্ৰত্যেকজনেই আকাশবাণীৰ কাৰণে আদৰ্শ পুৰুষ। মই আপোনাৰ মহেন্দ্ৰ বৰঠাকুৰৰ কথাই ক'ম নে অৰুণদাৰ কথা ক'ম, নে যোগেশ্বৰ বৰঠাকুৰৰ কথা নে নিৰ্মল দত্তৰ কথা ক'ম? নিৰ্মল দত্তই তেওঁ বৰ লেখক হিচাপে বা সাহিত্যিক হিচাপেও কোনো তেওঁ খ্যাতি নাছিলে, কিন্তু তেখেতে মানে এনেভাৱে গুৱাহাটী বেছ বা অসমৰ বেছ লেখকখিনি, লেখক সাহিত্যিক সকলোকে তেখেতৰ কথা কোনেও নেপেলায়। তেখেতক এতিয়া গল্প এটা দিব আৰু এটা তেখেতে প্ৰগ্ৰেম কৰিছিলে বিভিন্ন প্ৰসংগ বুলি, এই বৃহস্পতিবাৰে এটা মানে বিভিন্ন প্ৰসংগ বুলি এটা সাময়িক প্ৰসংগৰ বিষয়ে কঠিকা এটা প্ৰচাৰ কৰিব লাগে 8টা বজাত। বুধবাৰে ক'ব আপুনি কাইলৈ মোকটো কঠিকা লৈ আহিব, কোনেও তেখেতৰ কথা পেলোৱা নাছিলে। গতিকে এই গোটেইকেইজনেই মোৰ ব্ৰডকাষ্টাৰ হিচাপে মোৰ আদৰ্শ বুলি ক'ব লাগিব। আৰু মই আচলতে যিহেতু মই ডক্টৰ নেওগ ছাৰ আৰু ডক্টৰ সত্যনাৰায়ণ শৰ্মা ছাৰক মই শিক্ষক হিচাপে পাইছিলোঁ, মই আগতেও কৈছিলোঁ যে মই অধ্যাপক হোৱাৰ মন আছিলে। গতিকে তেখেতসকলে যি নেওগ ছাৰে বিশেষকৈ সত্যনাৰায়ণ শৰ্মা ছাৰে ভাৰতত্ব অংশ হিচাপে যি অসম তত্ত্ব চৰ্চা কৰিছিলে,

0: চৰ্চাৰ প্ৰতি বেছি মোৰ আগ্ৰহী আছিলে। আৰু সেই সময়তে আৰু এটা ঘটনা ঘটিলে, মই 93 চনলৈকে আছিলোঁ গুৱাহাটীত। তেতিয়া ৰেডিঅ' অটোবায়োগ্ৰাফী বুলি এটা অনুষ্ঠান এটা আকাশবাণীয়ে আৰম্ভ কৰিছিলে দিল্লীত। মই ইয়াত কৰিবলৈ ইচ্ছা কৰিলোঁ। মই প্ৰথমতে ডক্টৰ নেওগ ছাৰৰ কথা ক'লোঁ, মই মোৰ যিখিনি কিতাপ পত্ৰ লগা তাৰে পৰা যোগাৰ কৰোঁ, নেওগ ছাৰৰ বিষয়ে মই ইংৰাজীত এটা টোকা লিখি পেলাই অপূৰ্ব বৰাৰ সৈতে টাইপ কৰালোঁ, সেইখন মই দি দিলোঁ নেওগ সিংহন ছাৰলৈ দিলোঁ। ছাৰে পঢ়িলে, অ' ইজ এ গ্ৰেট মেন, ইজ এ গ্ৰেট স্কলাৰ, অ'কে দেন ইউ গ' হেড। তেতিয়া মই নেওগ ছাৰৰ ঘৰলৈ গ'লোঁ। নেওগ ছাৰ ক'লোঁ, ছাৰ আপোনাৰ যিখিনি ৰেকৰ্ডিং কৰিম, আপুনি তেখেতে ইচ্ছামতে মই ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু ৰঞ্জিত কুমাৰ দেৱগোস্বামীৰ সৈতে মই 6 ঘণ্টীয়া সেই কথাটো মই জীৱনৰ যিগবাণী, তেতিয়া মই
1: 3 ঘণ্টীয়া
0: জীৱনৰ যিগবাণী মই বাণীবদ্ধ কৰোঁ। আৰু সেই সময়ছোৱাতেই মই আৰু কেইবাদিনো জীৱনৰ যিগবাণী বাণীবদ্ধ কৰিলোঁ, বিশেষকৈ ডক্টৰ মুকুন্দ মাধৱ শৰ্মা ছাৰৰ জীৱনৰ যিগবাণী কৰিলোঁ। আৰু ইতিমধ্যে আমাৰ অসমীয়া ভাষা আৰু এজন মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু ডক্টৰ সত্যনাথ শৰ্মা, তেখেতৰ ইতিমধ্যে মই আকাশবাণীৰ কাৰণে কেইবাদিনো চমু চমু সাক্ষাৎকাৰ লৈছিলোঁ। মই ভাবোঁ ইমান ডাঙৰ পণ্ডিত এজন, মই কেইবাজনো পণ্ডিতক ক'লোঁ যে তেখেতৰ সাক্ষাৎকাৰ লৈ দিব লাগে, নহয় তেখেত সময় দিব নোৱাৰিলে। এই সকল মই নিজেই কৰিলোঁ। মই বন্তী বৰপেটাক লগত লৈ মই ছাৰৰ ঘৰলৈ গৈ, ছাৰৰ ঘৰত, ছাৰ তেতিয়া অসুস্থ আৰু কথা কোৱাটো অসুবিধা হৈছিলে, আনকি চহী কৰিবলৈ ছাৰৰ অসুবিধা হৈছিলে, কলম সৰি সৰি পৰে। তেতিয়া তেখেতক মই এই 3 ঘণ্টা মই তেখেতৰ জীৱনৰ দিশ বাণী বাণীবদ্ধ কৰোঁ, আৰু সেইটো প্ৰচাৰ হৈ গৈছিলে। আৰু কেইবাগৰাকী ব্যক্তি, বিশেষকৈ পুষ্পলতা দাস,
1: সুদক্ষিণা শৰ্মা
0: পিছৰ পৰ্যায়ত কৰা হৈছে, এই সেইখিনি সময়ত এইখিনি কৰিলোঁ। কিন্তু মোৰ এটা আক্ষেপ থাকি গ'ল যে প্ৰফুল্ল দত্ত গোস্বামী ছাৰৰ মই মানে জীৱনৰ দিগবাণী কৰিব নোৱাৰিলোঁ। ইতিমধ্যে মোৰ 93 চনত মোৰ মানে বদলি হুকুম আহিল, মই ইয়াত থকা কেইবাজনকো কৈছিলোঁ, কিন্তু সেইটো তেখেত বাণীবদ্ধ কৰা তেখেত ঢুকাল। আৰু এইখিনিতে আৰু আমাৰ আক্ষেপ মোৰ আছে, এটা আক্ষেপ হ'ল মই গোলাপ বৰবৰাৰ মই জীৱনৰ দিগবাণী কৰি চোৱা নহ'ল। তাৰপিছত আৰু ডিব্ৰুগড়ত থাকোঁতে দুটা আক্ষেপ থাকি গ'ল। তেতিয়া মই চাকৰি আৰম্ভ কৰিছিলোঁহে, তেতিয়া মই বেজবৰুৱাৰ কনিষ্ঠা কন্যা তেখেতক লগ পাইছিলোঁ। তেখেত তেতিয়া চকীডিঙিত থাকে, মই চকীডিঙিত যাওঁতে তেখেতৰ ঘৰলৈ কিবা এখনত গৈছিলোঁ, তেখেতক লগ পাইছিলোঁ। তেখেতে ডিব্ৰুগড়ত প্ৰগ্ৰেমো কৰিছিলে, কিন্তু মইতো বুজি নাপাওঁ তেতিয়া ৰেডিঅ' ইমান ভালকৈ, তেখেতৰ কোনেও এটা সাক্ষাৎকাৰ লৈ নথলে, লৈ থ'ব পৰা হ'লে এটা ডাঙৰ সম্পদ হ'লহেঁতেন।
1: লক্ষ্মীনাথ বেজবৰুৱা
0: সৰুগৰাকী জীয়ৰী, যে ৰোহিণী বৰুৱাই বিয়া কৰাইছিলে। আৰু এটা আক্ষেপ থাকি গ'ল, মই ডিব্ৰুগড়ত ঘোষিকা হাতে লগ পাইছিলোঁ ইভা আছা বাইদেউক। ইভা আছা বাইদেউ এটা সাক্ষাৎকাৰ মই থাকোঁতে লোৱা নহ'ল, মই নাভাবিলোঁ। এইকেইটা মোৰ আক্ষেপ থাকি গ'ল, 4টা আক্ষেপ থাকি গ'ল।
1: আপুনি আজি কথাখিনি কৈ যাওঁতে মই আপোনাক সুধিলোঁ, আপুনি একদম ক'লে যে বহুতকেইজন মানুহকে আপুনি আদৰ্শ হিচাপে লৈছিলে, মানে আদৰ্শ প্ৰাণ ব্যক্তি হিচাপে আপুনি পাইছিলে। তাৰ ভিতৰতে আপোনাৰ কথিকাৰ ক্ষেত্ৰখনত যিকেইজন মানুহৰ কথা কৈছে, সেই মানুহকেইজনৰ বেছিভাগে কিন্তু ইয়াতে আপুনি চাব প্ৰগ্ৰাম এক্সিকিউটিভ পদবীটো নহয়, বহুতকেইজন আহিছে প্ৰডিউচাৰ,
0: প্ৰযোজক
1: হিচাপে আহিছে। প্ৰযোজকসকলৰ আমাৰ ইয়াতে অন্তৰ্ভুক্তি যেতিয়া হৈছিল, আপুনি জানে আজিকালি সেইটো ব্যৱস্থা নাই, আপোনালোকে ভালকৈ পাইছে। প্ৰযোজক হিচাপে অহা যিসকল ব্যক্তি, তেখেতসকলৰ গুণগতভাৱে কিছু পৃথক আছিল নেকি আমাৰ পিছৰ যিখিনি আমাৰ প্ৰগ্ৰাম এক্সিকিউটিভ হিচাপে যিসকল আহিছে?
0: আচলতে গুণগতভাৱে পৃথক বুলি হয়তো ক'বলৈ অসুবিধা। এতিয়া আপোনাৰ আমাৰ যোগেশ্বৰ বৰঠাকুৰ, আমি প্ৰচাৰমন্ত্ৰী মাতিছিলোঁ, তেখেতে প্লেন পাব্লিচিটি বুলি অনুষ্ঠানটো চাইছিলে, সেইটো চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যসূচী পাব্লিচিটি, সেইটো জানে। গতিকে প্ৰসাদ দাৰ আগ্ৰহ আছিলে নাটকত, প্ৰসাদ দাৰ আগ্ৰহ আছিলে আকাশবাণী নাটক, আকাশবাণী অন্য বিভিন্ন অনুষ্ঠানত, সেইটো কোনো স্পেচিয়েলাইজেশ্যন নাছিলে প্ৰসাদ দাৰ, মানে যোগেশ্বৰ বৰঠাকুৰৰ। আৰু নিৰ্মল দত্ত প্ৰথমতে তেখেতে নিউজত কাম কৰিছিলে, আৰু তেখেত স্পকনতে প্ৰডিউচাৰ হ'ল। মহেন্দ্ৰ বৰঠাকুৰ প্ৰথমতে ইয়াতে ছাব এডিটৰ আছিলে, পিছত নাটক বিভাগৰ প্ৰডিউচাৰ হ'ল। কিন্তু এটা কথা, প্ৰডিউচাৰবিলাকক যেতিয়া এটা নিৰ্দিষ্ট দায়িত্ব দিয়া হয়, তেখেতসকলক আমি পেক্সসকলে যিমানবোৰ মানে প্ৰশংসা নোপোৱা কাম কৰিব লাগে, এই ধৰক ট্ৰেন্সপৰ্ট, এই ধৰক মিউজিক এডমিনিষ্ট্ৰেশ্যন, মিউজিক ইনষ্টিটিউচনৰ আটাইতকৈ বেয়া কামটো পেকেজত কৰিব লাগে, যেনে কাৰোবাক বি মাইনাছ দিয়া হ'ল, কাৰোবাক

0: বাক মানে আমাৰ কি কি আৰ্টিষ্ট লিষ্টৰ পৰা বাহিৰ কৰি দিয়ক, এই গোটেইবোৰ বেয়া কামবোৰ আমি কৰিব লাগে। মই সংগীত বিভাগত থাকোঁতে এটা কথা মনত পৰিছে এইখিনিতে, এদিন এটা গীত বাজি আছে, ধানৰে মাজৰে লিহিৰি আৰলি বাঁহৰে গাজৰে পুৰণি খাৰলি। মই গীতিকাৰজনক চিঠি মাতি আনিলোঁ, গীতটো আনিলোঁ, তেখেতে সুধিলে যে কিয় গীতটো বিচাৰিছে। মই বোলো মই পঢ়ি চালোঁ গীতটো, সেইকাৰণে বিচাৰিছিলোঁ, আপুনি নহা হ'লেও হ'লহেঁতেন, আপুনি ডাকতে পঠিয়াই দিব পাৰিলেহেঁতেন, তো কথাটো ক'ব নোৱাৰি নেকি, কিবা অফিচিয়েল গোপনীয়তা আছে নেকি। বোলো গোপনীয়তা একো নাই, আপুনি কথাটোখিনি ভাল নাপাব, বোলে মই বেয়া নাপাওঁ কওক। মই বোলো ছাৰ আপুনি লিখিছে ধানৰে মাজে লিহিৰি আৰলি, আৰলিত আপুনি চিনি পায়নে বাৰু? অশোক ভট্ট মই সুধিছোঁ, আপুনি চিনি পায়
1: নাজানে?
0: তেখেতে সুধিলে আপুনি আৰলি চিনি পায়নে? বোলে নাপাওঁ। আৰলি এনেকুৱা এটা বস্তু আপোনাৰ ধানৰ মাজত হয়, বিশেষকৈ যেতিয়া আঘোণত ধান কাটিব হয়, সেইটো এনেকুৱা এটা বস্তু ধানৰ পাতৰ লগত মিহলি হৈ থাকে, আপোনাৰ গাত লাগিলে কাটি পেলাব, তাৰপিছত আপোনাৰ ঘাঁহ হ'ব, তাৰ গোটেই পোচ জমা হ'ব, এটা এটা মানে এটা বিষাক্ত বনবিধ। গতিকে আপুনি ধানৰ মাজত লিহিৰি আৰলি কৈছে, লিহিৰি কেতিয়াও হ'ব নোৱাৰে। আৰু বাঁহৰ গাজৰে পুৰণি খাৰলি, বাঁহৰ গাজৰ খৰিচা কৰে, সৰিয়হৰ সৰিয়হ খুন্দি তাত কলাখাৰ দিব, সেইটো খাৰলি কৰে, উজনি সময়ত খাৰলি বুলি সেইখিনি আপুনি নগাঁৱত থাকি
1: অহা।
0: গতিকে আপুনি বাঁহৰ গাজৰ খাৰলি নকৰে, বাঁহৰ গাজৰ খৰিচা কৰে। গতিকে এনেধৰণৰ ভুল ইনফৰ্মেশ্যনবোৰ দিয়াটো ভাল কথা নহয়। গতিকে আৰু আটাইতকৈ দুখৰ কথা, গীতিকাৰে গীত লিখিলে, গায়কগৰাকীয়ে প্ৰতিষ্ঠিত গায়ক, তেওঁ সেইটো নভঞ্চকৈ গাই থৈ দিলে। এইধৰণৰ কথাবোৰ আমাৰ গীতিকাসকলে লিখে, আৰু গীতিকাসকলে মই দেখিলোঁ এটা কথা, তেওঁলোকে ভাবে যে ৰেডিঅ' গীত লিখাটোৱে আটাইতকৈ সহজ, কেৱল ছন্দকেইটা মিলালেই হ'ল, এনে বুলি এটা ধাৰণা এটা। সেইকাৰণে মই সংগীত বিভাগৰ যেতিয়া অনুষ্ঠান কাৰ্যবাহী বিষয়া আছিলোঁ বা পিছতো, যিমানবোৰ মানে গীতৰ পাণ্ডুলিপি পাইছোঁ, বেছিভাগেই ঘূৰাই দিবলগীয়া হৈছে। গীত লিখাটো ইমান সহজ কথা নহয়, আপোনাৰ তিনিটা ষ্টেণ্ডাৰ্ড, এটা ভাৱ, সেইটো ভাৱটো আপুনি একেবাৰে সম্পূৰ্ণভাৱে ব্যক্ত কৰিব লাগিব, 5 মিনিট গীতটো হ'ব লাগিব, তাৰ সুন্দৰ সুৰ হ'ব লাগিব, কথা সুন্দৰ হ'ব লাগিব, ইমান সহজ কথা নহয়, কিন্তু মানুহে সহজ বুলি ভাবে, কি কৰিব এতিয়া, মানুহ এইটোৱে ধাৰণা আৰু।
1: পিছে আজি বাৰু বৰ উষ্মা বুলি নক'লেও আপুনি কিছু আক্ষেপেৰে ক'লে কথাখিনি, কিন্তু আমাৰ সময় প্ৰায় হৈছে, আজি আমি পঞ্চম খণ্ড এইখিনিতে সামৰিব লৈছোঁ। কিন্তু আকৌ গীতৰ কথালৈ আহিম, আমাৰ আপুনি কেইবাগৰাকীও ব্যক্তিৰ কথা ক'লে, তাৰ ভিতৰত আমি সুদক্ষিণা শৰ্মাৰ কথা এটা ওলাইছিল, আপুনি তেখেতৰ
0: সুদক্ষিণা বাইদেউ মই জীৱনৰ যিমানেই কৰিছিলোঁ, প্ৰথমতে এটা মই পাঠশালাত এটা মই মানে মঞ্চত সাক্ষাৎকাৰ লৈছিলোঁ, তাৰপিছত বাইদেউ জীৱনৰ দিগবাণী কৰিলোঁ, আৰু মই বাইদেউ জীৱনী আৰম্ভ কৰিছিলোঁ সংগ্ৰামৰ লগ্নে গীতটিৰে। গতিকে আজি সেই বাইদেউ কণ্ঠ সেই গীতটোকে শুনিবলৈ,
1: সংগ্ৰাম লগ্নে সুদক্ষিণা শৰ্মাৰ কণ্ঠৰ এই গীতটি আমি শ্ৰোতাৰ সৈতে একেলগে শুনো, আৰু আজি এই পঞ্চম খণ্ডৰ পৰা বিদায় লৈছোঁ, লগ পাম আকৌ ষষ্ঠ খণ্ডত।

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটিত ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালকৰ দায়িত্ব বহন কৰি অৱসৰ লোৱা ডক্টৰ সূৰ্যদাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। ডক্টৰ সূৰ্যদাসৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আর্থিক জরুরীকালীন পরিস্থিতি এনে সময় লওয়া একটা বুদ্ধিমানের সিদ্ধান্তই আপনার যিকোনো অসুবিধা সহজেই অতিক্রম করাত সহায় করে।
1: তেওঁলোকৰ বাবে মন্নাপুরম ফাইনান্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মার্ট হৈ পৰিব।
0: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুরম ফাইনান্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1-800-420-2233 কল কৰক।
2: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
3: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
4: জানি ৰক, সতৰ্ক হৈ ৰক।
5: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুরম ফাইনান্সিয়েলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুরম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1-800-420-2233 নম্বৰত।
6: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করিব পারে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
1: বৰাৰ। কাহানী হে সুনা ৰহী আকাশবাণী, ফিৰ আয়া এণ্টাৰটেইনমেণ্ট কা ৰেভলুচন, জব কোনে কোনে পহঁচা দূৰদৰ্শন, কাহানী নহীঁ বদলী ষ্টাইল গয়া হে বদল। जो कहानियां हम सुनते आए देखते आए, अब वही वैसी ही कहानी सुनाएगा डिजिटल।
2: डाउनलोड वेव्स ओटीटी ऐप नाउ एंड वॉच फॉर फ्री।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 বজাত মৰ্ণিং নিউজ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি কৈছো মনজিত গগৈয়ে। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম, LGBTQ+ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব।

0: লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্যত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগতে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটৰিয়েট বনাইছিলোঁ। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটৰিয়েট হ'ব নালাগে, ইট উইল বি নোন এজ এ আছাম ছেক্ৰেটৰিয়েট বৰাক ভেলি। আগতে আছিল মিনি ছেক্ৰেটৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আছাম ছেক্ৰেটৰিয়েট বৰাক ভেলি বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছোঁ আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে।
0: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম উদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে ঔপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনাইছে। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰীশ্ৰী আদি এলেঙি সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশ অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 9 বজাত শুনিবলৈ পাব।
2: बेटा मैं कल अपने भतीजे के घर होके आया, मैं देखकर हैरान रह गया कि वो लोग दिन भर AC चलाते हैं, रोज वॉशिंग मशीन चलाते हैं, घर में दो दो फ्रिज हैं, फिर भी उसका बिजली बिल पता है कितना आता है? 0। मैंने पूछा तो भतीजा बोला, चाचा जी सब ऊपर वाले की दया है। मतलब सोलर पैनल की। मैंने सोचा अब तो लगवाना ही पड़ेगा।
3: PM सूर्य घर मुफ्त बिजली योजना, जुड़ने के लिए रजिस्टर करें PM सूर्य घर .gov.in पर।
4: हर घर सूर्य घर।
5: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। सरकार ने घरेलू पाइपलाइन गैस कनेक्शन को घर घर पहुंचाने की प्रोत्साहन योजना को स्वीकृति दी। राष्ट्रीय परीक्षा एजेंसी ने 600 पुराने विशेषज्ञों को हटाकर नए विशेषज्ञ शामिल किए। झारखंड सरकार ने विद्यार्थियों के विरोध प्रदर्शन के बीच अनियमितताओं के कारण रद्द की गई 44 भर्ती परीक्षाओं की सूची जारी की। दिल्ली जल बोर्ड रिश्वत मामले में दिल्ली के पूर्व मंत्री और आम आदमी पार्टी के नेता सत्येंद्र जैन और 5 अन्य गिरफ्तार। संयुक्त अरब अमीरात ने ईरान पर मिसाइल हमले का आरोप लगाते हुए व्यापारिक और वित्तीय लेन देन स्थगित किए। और नीदरलैंड्स में पुरुष हॉकी विश्व कप के

অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ অপৰ্ণা দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা ৰুদ্ৰ বৰুৱাৰ, প্ৰযোজনা অৱনী ৰঞ্জন পাঠকৰ।

0: সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9975568450ত।
2: এপোলো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: অনুষ্ঠানত এইবাৰ শুনোৱা হওক ঋতুপৰ্ণ শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ লোহিন্দ্ৰ কুমাৰ শইকীয়া, প্ৰযোজনা অনুপম চৌধুৰীৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সুৱাগমণি মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ ৰচনা তফজ্জুল আলীৰ।

0: 1-800-420-2233 নম্বৰত।
1: নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনা আৰু অসীম হাজৰিকাৰ প্ৰযোজনাৰে তৰুণ দাসৰ কণ্ঠত শুনোৱা হওক এই গীতটি।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাৰ পৰা ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামাকৰণৰ সিদ্ধান্ত, কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বন্ধ কৰিব নোৱাৰিব বুলি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ, ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতৰ আজি পঞ্চম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026 অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020 ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।
1: উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী হাইকোৰ্টে আমাক কৈ আছিলে যে আমাৰ ৰাজ্যত এখন চাইল্ড প্ৰটেকশ্যন পলিচি হ'ব লাগে। আজি আমি ইয়াতে এটা আসাম ষ্টেট চাইল্ড প্ৰটেকশ্যন পলিচি 2026 ইয়াক আমি অনুমোদন জনাওঁ আৰু ইয়াৰ দ্বাৰা যিমানবিলাক চাইল্ড কেয়াৰ ইনষ্টিটিউচন স্থাপন কৰা হয় তাত বিভিন্ন ৰেগুলেশ্যন অনা হৈছে, যেনেকৈ এজন চাইল্ড ছেফগাৰ্ড অফিচাৰ থাকিব, CCTV থাকিব লাগিব, কোড অফ কণ্ডাক্ট থাকিব লাগিব, ডিছপ্লে থাকিব লাগিব। এই ধৰণে আমি এখন

0: ষ্টেট চাইল্ড প্ৰটেকচন পলিচি অসমত আমি আজি অনুমোদন কৰিছো।
1: মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নত প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি 50 গৰাকী বা তাতকৈ অধিক শিক্ষাৰ্থী থকা যিকোনো প্ৰশিক্ষণ প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। এনে প্ৰতিষ্ঠানসমূহে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম LGBTQ+ আৰু মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্য দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল

0: কৰিব লাগিব। মন্ত্ৰীসভাই নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমশীলতা, নেতৃত্বৰ বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব আৰোপৰ উদ্দেশ্যে যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অনলাইন পৰ্টেলৰ জৰিয়তে ৰাজ্য দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰল আৰু ক্ষিপ্ৰ কৰাৰ ব্যৱস্থাটো অনুমোদন দিয়া হৈছে। এই ব্যৱস্থাই ব্যৱসায়িক সুচলতা বৃদ্ধিৰ লগে লগে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা অধিক সুচাৰু আৰু স্বচ্ছ কৰি তোলাত সহায় কৰিব। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব।
1: বৰাক উপত্যকাত আমি এটা মিনি ছেক্ৰেটেৰিয়েট বনাইছিলো। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে সেই তাৰ কেৰেক্টাৰটো মিনি ছেক্ৰেটেৰিয়েট হ'ব নালাগে। ইট উইল বি নোন এজ এ আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী। আগতে আছিল মিনি ছেক্ৰেটেৰিয়েট, এতিয়া আমি সেই বস্তুটো বদলাই আসাম ছেক্ৰেটেৰিয়েট বৰাক ভেলী বুলি তাক আমি নতুনকৈ নামাকৰণ কৰিছো আৰু 32টা বিভাগ তাতে আমি তাৰ পৰা পৰিচালনা কৰিম। আউট অফ 59 ডিপাৰ্টমেণ্ট আছে, 32 ডিপাৰ্টমেণ্টছে তাত কাম কাজ আৰম্ভ কৰিব। আজি কেবিনেটে তাৰো গোটেই SOP বা গাইডলাইনটো প্ৰস্তুত কৰে।
0: ইয়াৰ উপৰি মন্ত্ৰীসভাই কালিৰ বৈঠকত অসম উদ্যোগিক সম্পৰ্ক বিধি 2026ৰ অধিসূচনা জাৰি কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। এই নতুন বিধিয়ে উপনিৱেশিক আৰু স্বাধীনতাৰ পাছৰ সময়ত 3খন পুৰণি বিধিৰ স্থান ল'ব। ৰাজ্যত হাইড্ৰকাৰ্বন অন্বেষণৰ গতিবিধিৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ উদ্দেশ্যে মন্ত্ৰীসভাই অসম হাইড্ৰকাৰ্বন অন্বেষণ, উৎপাদন আৰু উজনিৰ পৰিৱেশতন্ত্ৰ উন্নয়ন নীতি 2026ত অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান গুৱাহাটী আৰু আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ নিৰ্মাণৰ ভূমিৰ বাবে ভূমি হস্তান্তৰ আৰু আবণ্টনৰ প্ৰস্তাৱত অনুমোদন দিয়া হয়। মন্ত্ৰীসভাই কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, খুমটাই আৰু বৰখলা এই 8খন নতুন সমজিলা কাৰ্যক্ষম কৰাৰ প্ৰস্তাৱতো অনুমোদন জনায়। কৃষি নষ্ট বা যিকোনো সংঘাতৰ অজুহাতত কোনো ৰাজ্যই হাতীৰ পৰম্পৰাগত অহা যোৱাৰ পথ বা হস্তীদণ্ডী বন্ধ কৰিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে ৰাজ্যসমূহলৈ এই নিৰ্দেশ জাৰি কৰে। লগতে হাতীক ভয় খুৱাবলৈ অগ্নিশিক্ষা বা যাঠি আদি ব্যৱহাৰ কৰিব নোৱাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে। ন্যায়াধীশ জয়মাল্লা বাগচি আৰু ন্যায়াধীশ ভি মোহনাক লৈ গঠিত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে হস্তীদণ্ডিত থকা বাধা আঁতৰোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৰাষ্ট্ৰজোৰা এটা জৰীপ চলাবলৈও নিৰ্দেশ দিয়ে। হাতীয়ে বহু ৰাজ্য পৰিভ্ৰমণ কৰে বাবে কোনো ৰাজ্যই তেওঁলোকৰ পথৰ হেঙাৰ হ'ব নোৱাৰিব আৰু হাতীৰ অহা যোৱাৰ পৰম্পৰাগত পথ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায়টোত মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মন্তব্য কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেনচিটিভ জন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকে কাজিৰঙাক সুৰক্ষা কৰি দিব। ইক' ছেনচিটিভ জনক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথা তথ্য প্ৰচাৰ কৰি আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' ছেনচিটিভ জনৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। CPI দলে এটা বিবৃতিযোগে চৰকাৰক ইক' ছেনচিটিভিটি জ'ন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবাৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক' ছেনচিটিভ জ'নৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন TMPKও সমৰ্থন জনাইছে। মিচিং জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। উজনি অসমৰ 4খন জিলাত আকস্মিক প্ৰলয়ংকাৰী বানৰাজি এমাহ সম্পূৰ্ণ হৈছে।

0: এই বানত 105 জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পদ কৃষিভূমি আৰু নিৰ্মাণ আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হৈছে। এই সন্দৰ্ভত আমাৰ সহযোগী অৰুণিমা গোস্বামীৰ প্ৰতিবেদন।
1: অসমবাসীৰ বাবে বানৰ বিভীষিকা নতুন অভিজ্ঞতা নহয়। প্ৰতিবছৰে বানে ৰাজ্যৰ বিভিন্ন জিলাত ব্যাপক ক্ষতি কৰে, কিন্তু এমাহ পূৰ্বে আজিৰ এই দিনটোতে উজনি অসমৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত সৃষ্টি হোৱা বান পৰিস্থিতি নজিৰবিহীন বুলি ক'ব পাৰি। এই আকস্মিক বানৰ বাবে অঞ্চলটোৰ লোকসকল সতৰ্ক বা সাজু নথকাৰ বাবে অভূতপূৰ্ব ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত নামি অহা থলত দিখৌ, দিচাং, দৰিকাকে ধৰি নৈসমূহ ফেনে ফুটুকাৰে বাঢ়ি যোৱাৰ ফলত ভয়াৱহ বানে নিমিষতে বহু গাঁও, কৃষিভূমি, জনবসতিপূৰ্ণ অঞ্চল বুৰাই পেলায়। আকস্মিক বানত উটি যোৱা 105 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত 64 জন পুৰুষ, 24 গৰাকী মহিলা আৰু 17টি শিশু আছে। শিৱসাগৰত সৰ্বাধিক 53, চৰাইদেউত 22 জন, যোৰহাটত 9, গোলাঘাটত 8, কাৰ্বি আংলঙত 4 আৰু ধেমাজি জিলাতো 3জন লোকে প্ৰাণ হেৰুৱায়। এতিয়াও 5খন জিলা, গোলাঘাট, শিৱসাগৰ, যোৰহাট, নগাঁও আৰু কাৰ্বি আংলঙৰ 115খন গাঁৱৰ 23,800ৰো অধিক লোক বানৰ কবলতে আছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ জনসাধাৰণে বিভীষিকাৰ ভয়াৱহ স্মৃতি মচিব পৰা নাই যদিও নিজ নিজ বাসগৃহৰ পৰা পলস আৰু বোকা আঁতৰোৱাৰ লগতে দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণ আৰু চৰকাৰৰ সহযোগত মন বান্ধি পুনৰ জীৱন যুঁজৰ বাবে সাজু হৈছে। এই সন্দৰ্ভত এয়া আমাৰ চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰ।
2: 19 জুলাইৰ বানৰ এমাহৰ পিছতো চৰাইদেউ জিলাৰ বানাকান্ত ৰাইজৰ মনৰ পৰা আঁতৰা নাই সেই কালৰাত্ৰিৰ ভয়ংকৰ স্মৃতি। পানীৰ ভয়াৱহ সোঁতত বহু পৰিয়ালৰ ঘৰ দুৱাৰ, পশুধন উটি যোৱাৰ উপৰিও 15 গৰাকীকৈ লোকৰ প্ৰাণহানি ঘটনাই জিলাবাসীক শোকাহত কৰি ৰাখিছে। এই ভয়ংকৰ বানত জিলাখনৰ 2 লাখ লোক ক্ষতিগ্ৰস্ত হ'ল। অৱশ্যে বানৰ পিছত ভুক্তভোগীসকলক পুনৰ সংস্থাপনৰ বাবে 3 আগষ্টৰ পৰা জিলাখনৰ 20,371 বানপীড়িত পৰিয়াললৈ 15,000 টকাকৈ এককালীন চৰকাৰী আৰ্থিক সাহাৰ্য প্ৰদানৰ কাম চলাই থকা হৈছে। প্ৰশাসনে নিশ্চিত কৰিছে যে কাৰিকৰী অসুবিধাৰ বাবে ৰৈ যোৱা পৰিয়ালসমূহেও অতি সোনকালে নিজৰ একাউণ্টত এই ধন লাভ কৰিব। আনহাতে প্ৰকৃত ক্ষতিৰ সঠিক বুজ ল'বলৈ যোৱা 9 আগষ্টৰ পৰা জিলাখনত অব্যাহত আছে ৰেপিড ফ্লাড ডেমেজ এছেচমেণ্ট প্ৰক্ৰিয়া। কোনো এজনো যোগ্য হিতাধিকাৰী যাতে চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত নহয় তাক সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে জিলা প্ৰশাসনে। এতিয়া জিলা প্ৰশাসনৰ এনে তৎপৰতা আৰু ৰাইজৰ একতাই জিলাখনক পুনৰ নতুন উদ্যমেৰে থিয় হ'বলৈ শক্তি প্ৰদান কৰিছে।
1: বানত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এইবাৰৰ বানে প্ৰাকৃতিক দুৰ্যোগৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আৰু ইয়াক লৈ মানুহৰ সজাগতাৰ প্ৰয়োজনীয়তাকো প্ৰতিফলিত কৰিছে। এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ লগতে কাৰ্যপন্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে।
0: চৰাইদেউৰ সংবাদদাতা নবুল কোঁৱৰৰ সহযোগত সেয়া আমাৰ সহযোগী অৰুণিমা গোস্বামী। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। নামনি মাজুলীৰ শ্ৰী শ্ৰী আদি এলেঙী সত্ৰত আজি এই উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। পুৱাৰ প্ৰসংগ, কীৰ্তন, আয়তীৰ নাম আৰু উঠানাম পৰিৱেশন কৰিবলৈ লোৱা হৈছে। টেষ্ট ক্ৰিকেটত ভাৰতে আজি গালে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 5ম তথা অন্তিম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়ৰ চেষ্টা চলাব। শ্ৰীলংকাক 372 ৰাণৰ প্ৰত্যাহ্বানমূলক লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ পাছত ভাৰতক খেলখন জয় কৰিবলৈ মাত্ৰ 6টা উইকেটৰ প্ৰয়োজন। 4টা উইকেটৰ বিনিময়ত 84 ৰাণৰ দ্বিতীয় ইনিংছ পুনৰ আৰম্ভ কৰিব আয়োজক দলটোৱে। ভাৰতৰ বলাৰসকলে আগতীয়াকৈ ষ্ট্ৰাইক কৰি শ্ৰীলংকাৰ ইনিংছ সামৰি লোৱাৰ চেষ্টা কৰিব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল 10 কিলোমিটাৰৰ পৰা হ্ৰাস কৰি 1 কিলোমিটাৰলৈ নিয়াৰ পৰিকল্পনাক লৈ ৰাজ্যত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে এই সিদ্ধান্তৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত

0: কৰাৰ বিপৰীতে স্থানীয় বাসিন্দা একাংশ লোকৰ বাণিজ্যিক সুবিধা তথা দাবীক লৈও ভিন ভিন প্ৰশ্ন উত্থাপন হৈছে। ইকো ছেন্সিটিভ জোনক লৈ উত্তাল কাজিৰঙা শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে ৰকিবুল হুছেইনে কাজিৰঙাৰ বাবে মাত মতাটো হাস্যকৰ, ফেচবুক ইনষ্টাগ্ৰামৰ ৰীলৰ যোগেদি কাজিৰঙা ৰক্ষা কৰাটো সম্ভৱ নহয়। অন্যান্য কাকতসমূহৰ লগতে অসমীয়া খবৰ কাকতে এই বাতৰিটো যুগুত কৰিছে। দৈনিক অসম, দৈনিক অগ্ৰদূত কাকততো মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 8খন নতুন সমজিলা গঠন, শিশু সুৰক্ষা নীতি আৰু ব্যক্তিগত কোচিং প্ৰতিষ্ঠানসমূহৰ নিয়ামক ব্যৱস্থাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। অন্যান্য কাকতসমূহৰ লগতে দি ছেণ্টিনেল কাকত আৰু দি আছাম ট্ৰিবিউনত প্ৰথম পৃষ্ঠাত এই বাতৰিটো প্ৰকাশ কৰা হৈছে। অসম অৰুণাচল সীমান্তৰ মিংমাং বদতিত যোৱা 10 আগষ্টত সংঘটিত গুলীচালনাৰ ঘটনাৰ নদী নোকলাৰ পাছতো কোনো দুষ্কৃতিকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত সীমান্ত অঞ্চলত প্ৰতিবাদ অব্যাহত আছে। নিয়মীয়া বাৰ্তা কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
1: ধন্যবাদ মনজিত। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন। বৰাক উপত্যকাৰ মিনি সচিবালয়ক অসম সচিবালয়, বৰাক উপত্যকাৰ শিলচৰ হিচাপে নামকৰণৰ সিদ্ধান্ত। ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত বিভিন্ন কাৰ্যসূচী। আৰু গালে টেষ্ট ক্ৰিকেটত ভাৰতত আজি 5ম দিনা শ্ৰীলংকাৰ বিৰুদ্ধে জয়ৰ চেষ্টা। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: যোগাযোগতে সীমাবদ্ধ নহয়। চৰকাৰী স্বীকৃতিয়ে ৰাজহুৱা জীৱনত ডিমাচা ভাষাৰ অধিক ব্যৱহাৰকো উৎসাহিত কৰিব, বিশেষকৈ নতুন প্ৰজন্মৰ মাজত ভাষাটোৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লগতে ক্ৰমত বহুভাষিক হৈ পৰা সমাজখনত থলুৱা ভাষাসমূহ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব। জিলাখনৰ বিভিন্ন মহলে এই সিদ্ধান্তক থলুৱা ভাষা সংৰক্ষণ, সাংস্কৃতিক পৰিচয় সুদৃঢ়কৰণ আৰু অধিক অন্তৰ্ভুক্তিমূলক প্ৰশাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আদৰণি জনাইছে।
1: 24 জুলাইৰ নিশা হোৱা প্ৰবল বৰষুণৰ ফলত নিউ হাৰাংগাজাও ৰেল ষ্টেচনৰ সমীপত ৰেলপথৰ তলৰ মাটি বৃহৎ পৰিমাণে খহি যোৱাৰ ফলত উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ পাহাৰীয়া ৰেলপথত ৰেল সেৱা ব্যাহত হয়। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা মনসুন সিঙে।
0: ৰেলৱে সূত্ৰ অনুসৰি 1 আৰু 2 নম্বৰ ৰেলপথৰ তলৰ মাটি প্ৰায় 200 মিটাৰৰ দৈৰ্ঘ্য 2 কিলোমিটাৰ মাজত অৱনিৰ্মিত হয়, ফলত 2টা ৰেলপথ বেকা হৈ পৰে আৰু ৰেল চলাচলৰ বাবে অসুৰক্ষিত হৈ পৰে। যাত্ৰীসকল সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তাৎক্ষণিক ব্যৱস্থা হিচাপে ক্ষতিগ্ৰস্ত 2টা ৰেলপথৰ ৰেল চলাচল স্থগিত ৰখা হয়। বৰ্তমান সকলো যাত্ৰীবাহী আৰু মালবাহী ৰেল 3 নম্বৰ ৰেলপথৰে কঠোৰ সীমাবদ্ধতাৰে চলাচল কৰি আছে। ক্ষতিগ্ৰস্ত স্থানত ৰেলৱেৰ অভিযন্তা আৰু ৰক্ষণাবেক্ষণকাৰী দল নিয়োগ কৰা হৈছে। ক্ষতিগ্ৰস্ত অঞ্চলটো সুস্থিৰ কৰা, বেকা হৈ পৰা ৰেলপথ মেৰামতি কৰা আৰু 1 আৰু 2 নম্বৰ ৰেলপথত শীঘ্ৰে স্বাভাৱিক ৰেলপথ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কাম চলি আছে।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজিলৈ ইমানেই। আপোনালোকক কাইলৈ পুনৰ লগ পাম পুৱা 9:15 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি ডিমা হাছাও জিলাৰ ৰেহৰূপ শুনিলে। আজি আমাক সংগ দিলে ডিমা হাছাও জিলাৰ আমাৰ সংবাদদাতা মনচুন সিঙে।
1: এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণ্ণাপুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতিয়া কই কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণ্ণাপুৰম ফাইনেন্সিয়েলও আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণ্ণাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: স্কিম আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মন্নাপুৰাম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
2: এতিয়া নিবেদন কৰিছো প্ৰভাতী তৰংগ। আজিৰ অনুষ্ঠানটিৰ আঁত ধৰিছে ইন্দ্ৰজিৎ দাসে। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত আজিৰ অনুষ্ঠানটো প্ৰচাৰ কৰা হৈছে।
3: সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
4: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
5: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

নমস্কাৰ শ্ৰোতাসকল, সুপ্ৰভাত। আশা কৰিছোঁ সকলো ভালে কুশলে আছে। বৰ্ষাসিক্ত এটি পুৱা, নিশাৰ পৰা বৰষুণ। হয়তো এই বৰষুণৰ ফলত বিভিন্ন ঠাইত বহু লোকৰ হয়তো অসুবিধাও হৈছে। আকাশবাণী গুৱাহাটীৰ প্ৰভাতী তৰংগ অনুষ্ঠানটিত মই ইন্দ্ৰজিৎ দাস মাইক্ৰফোনৰ সন্মুখত আপোনালোকৰ অতি আদৰৰ এটি অনুষ্ঠান। শ্ৰোতাসকল, আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটী কেন্দ্ৰই স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস আৰম্ভ কৰিছে, আৰু এই প্ৰয়াসৰ অংশীদাৰ হৈছে এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি আগবঢ়োৱা হৈছে। আমি আজি কথা পাতিম বেক পেইন সম্পৰ্কে, লোৱাৰ বেক পেইন সম্পৰ্কে। আপোনালোকে ভুগি থকা লোৱাৰ বেক পেইন আৰু ইয়াৰ আমি যদি স্নায়ুবিক অস্ত্ৰোপচাৰৰ দিশৰ পৰা ইয়াৰ বিশ্লেষণ ডক্টৰ চিন্তু পাটোৱাৰীৰ সৈতে আমি কথা পাতিম কিছু সময় পাছত এই অনুষ্ঠানটিত। আপোনালোকৰ সৈতে পোনে পোনে আমি এই বিষয়ত কথা পাতিম। আপোনালোকে নিজৰ অসুবিধা সম্পৰ্কে আমাক জনাব পাৰিব ফেচবুক পেজত। শ্ৰোতাসকল, আপোনালোকৰ মাজৰে পৰা বহুতো লোকে অনুৰোধ কৰে যে পোনপটীয়াকৈ আপোনালোকে ডক্টৰৰ সৈতে কথা পাতিব বিচাৰে। আপোনালোকে তেওঁলোকক পোনে পোনে আপোনালোকৰ সমস্যাৰ কথা ক'ব পাৰে, কিয়নো আমাৰ এই ফেচবুক পেজত পোনপটীয়া প্ৰচাৰ কৰি থকা হৈছে ডিম্পল বৰগোহাঁই, এই দায়িত্বত আছে। বহুতে হয়তো ফেচবুক পেজত নুশুনি, কোনোবাই আমাৰ ৰেডিঅ' ছিটত শুনি আছে, কোনোবাই হয়তো এ আই আৰ ৰেডিঅ' বঠা অথবা নিউজ অন এ আই আৰ এপত শুনি আছে, কোনোবাই হয়তো বৰ্তমান গন্তব্যস্থলীলৈ ওলাই গৈ আছে, কাৰ্যালয়লৈ ওলাই গৈ আছে। এই সময়ত আপোনালোকৰ অতি প্ৰিয় চেনেল 101.6 FM টিউন কৰি আপোনালোকে গাড়ীত অনুষ্ঠানটি শুনি গৈ আছে। গতিকে এই মুহূৰ্তত হয়তো কেতিয়াবা ফেচবুকত টাইপ কৰি লিখি দিবলৈ আপোনালোকৰ হয়তো অসুবিধা হ'ব পাৰে। সেইকাৰণে বহুতো শ্ৰোতাৰ ফালৰ পৰা আমালৈ অনুৰোধ আহিছিল যে আমি এটা ফোন নম্বৰ দিব লাগে, যাতে শ্ৰোতাসকলে যদি প্ৰয়োজন অনুভৱ কৰে তেওঁলোকে ফোনযোগে কথাখিনি জনাব পাৰে। আজি আপোনালোকৰ বাবে নম্বৰটি আমি

0: লিখিছোঁ 03612661876 03612661876 03612661876 আৰু আপোনালোকক শ্ৰোতাসকলক বাৰে বাৰে এটা কথা কৈছোঁ 10 বজাৰ পৰা আপোনালোকে বিবিধ ভাৰতীৰ অনুষ্ঠানত গীতৰ অনুৰোধ কৰিবলৈ এই নম্বৰটো ব্যৱহাৰ নকৰিব পুনৰ অনুৰোধ কৰিছোঁ 2661876 নম্বৰটো প্ৰভাতী তৰংগ অনুষ্ঠানত আছে এই নম্বৰত কেৱল আজি আমি লোৱাৰ বেক পেইন সম্পৰ্কে কথা পাতিম এই সম্পৰ্কে আপোনাৰ কিবা থাকিলে কথা পাতিব পাৰিব অন্য নম্বৰ আপোনালোকে বিবিধ ভাৰতীয় অনুষ্ঠান খুলিলে তাত নম্বৰ ঘোষণা কৰিব সেই নম্বৰতহে আপোনালোকে গান শুনিবলৈ অনুৰোধ কৰিব যাতে আপোনালোকে ইয়াত অনুৰোধ নকৰে উৎপলা শইকীয়া সোণালী জয়ন্তী নগৰ যোৰহাটৰ পৰা সংযুক্ত হৈছে আমাৰ নিয়মীয়া শ্ৰোতা বংকিম দাস লাচিত নগৰ ৰঙিয়া তিনিআলিৰ পৰা কল্পনা কলিতা বাইদেউ আহিছে কাহিলীৰ পৰা আপোনালোকে অনুষ্ঠানত মন্তব্য আগবঢ়াব আমাৰ আলোচনা অগ্ৰগতি হোৱাৰ লগে লগে প্ৰথমেই ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীতেৰে আজিৰ অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো
1: লুইতৰ চাপৰি অসমৰ বাপতি হাঁহোন পশ্চিমৰ দিশৰে পচোৱা বুলিছে তাতে আকৌ কোৰ নাৱৰীয়াই জানো বালিত ভাতে ৰান্ধি খায়।

শ্রোতাসকল, ভূপেন হাজৰিকাৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটি শুনি নিশ্চয় আপোনালোকৰ ভাল লাগিল। আমি এতিয়া অনুষ্ঠান আৰম্ভণি কৰিব ওলাইছোঁ, বিশেষকৈ আলোচনাৰ আৰম্ভণি কৰিব

0: বিচাৰিছো। আজি ডিউটিৰ মত আছে সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আছে পপী চন্দ, ফটিক চন্দ্ৰ বৰ্মন, দৰ্শন কাশ্যপ, ট্ৰান্সমিটাৰত আছে মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰ সিদ্ধেশ্বৰ বড়ো, ষ্টুডিঅ'ত সংগীতা দেৱী। আজি পুৱাৰ ভাগত বৰষুণৰ ফলত আমাৰ ঘোষক ঘোষিকাসকলো আহিবলৈ অসুবিধা হৈছিল। সংগীতা দেৱী ৰাতিপুৱাই আহি কষ্ট কৰি ইয়াত উপস্থিত হ'ল আৰু দুয়োটা চেনেল আপোনালোকে পেৰেলেলি শুনিবলৈ সক্ষম হৈছিল। তাৰপাছত মনদীপ মহন্ত আহিল, জলিমণি তালুকদাৰ আহিল, সংগীতা দাস আহিল, অনুষ্ঠান চলি আছে, নিয়ন্ত্ৰণ কক্ষৰ যিসকল আছে তেওঁলোকো আহি উপস্থিত হ'ল। গতিকে কোনো অসুবিধা নোহোৱাকৈ আমাৰ অনুষ্ঠান আগবাঢ়িছে। সংগীতা দেৱী বিশেষকৈ প্ৰথমতে আহি পাইছে, গতিকে ভাল পাইছোঁ এইখিনি সহযোগ সকলোৰে। কষ্ট হ'লেও যে সময়খিনি মিলাইছে। শ্ৰোতাসকল, এতিয়া আমি লোৱাৰ বেক পেইন সম্পৰ্কে কথা পাতিম আৰু আমি স্নায়ুবিক অস্ত্ৰোপচাৰৰ দিশৰ পৰা ইয়াৰ গুৰুত্ব বা ইয়াৰ কি ধৰণৰ কথা আছে সংলগ্ন হৈ সেই সম্পৰ্কে বিশ্লেষণাত্মক এটি আলোচনা আগবঢ়াবলৈ ডাক্তৰ চিন্তু পাটোৰী আমাৰ সৈতে উপস্থিত হৈছে। তেখেত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ নিউৰোচাৰ্জাৰী বিভাগৰ, তেখেত এগৰাকী MBBS, MS জেনেৰেল চাৰ্জাৰী আৰু MSc নিউৰোচাৰ্জাৰী, তেখেত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা। তেখেতৰ প্ৰায় 15,000তকৈ অধিক নিউৰোচাৰ্জিকেল প্ৰচিডিউৰৰ ক্ষেত্ৰত তেখেতৰ সহযোগ আছে বা কোনোটো অস্ত্ৰোপচাৰ তেখেতে নিজেই সম্পন্ন কৰিছে। গতিকে এক বহুদিনীয়া অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক। তেখেত শিশুৰ ব্ৰেইন আৰু স্পেইনৰ চাৰ্জাৰী, স্পাইনেল চাৰ্জাৰী, ক্ৰেনিঅ'প্লাষ্টি, ব্ৰেইন টিউমাৰ চাৰ্জাৰী, এই সম্পৰ্কে তেখেতৰ বিশেষ অভিজ্ঞতা আছে। তেখেতৰ কেইবাখনো ৰিচাৰ্চ পাব্লিকেশ্যন আছে, ষ্টাডি অফ ভিজুৱেল মেনিফেষ্টেশ্যন অফ পিটুইটৰী টিউমাৰ্ছ, ক্লিনিকেল আউটকাম এণ্ড ৰেকাৰেঞ্চ ফলোয়িং ছিংগল বাৰ হোল ইভাকুৱেশ্যন ইন পেচেণ্টছ উইথ ক্ৰনিক ছাবডিউৰেল হেমেটোমা, ক্লিনিকেল ষ্টাডি অৱ ডৰ্চোলাম্বাৰ স্পাইনেল ফিক্সেশ্যন ইন ট্ৰমেটিক পেৰাপ্লেজিয়া। শব্দবোৰ বৰ টান, তথাপি এইখিনি তেখেতৰ ৰিচাৰ্চ পাব্লিকেশ্যন আৰু বহুদিনীয়া এক অভিজ্ঞতাৰে পুষ্ট এগৰাকী চিকিৎসক। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সহযোগত আকাশবাণীয়ে স্বাস্থ্য সজাগতাৰ দিশত বিশেষভাৱে এক প্ৰচেষ্টা হাতত লৈছে আৰু এই যাত্ৰা আমাৰ প্ৰায় এই 4 মাহ হ'ল, 4 নম্বৰ মাহত প্ৰৱেশ কৰিছে। গতিকে এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ ওচৰতো আমি কৃতজ্ঞ। ডাক্টৰ চিন্তু পাটোৰী, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আজি আমি কথা পাতিম যিটো কৈছোঁ এইটো মানে লোৱাৰ বেক পেইন। বেক পেইন বুলি ক'লে সাধাৰণতে এটা, যদিও শব্দটো ইংৰাজী, কিন্তু বেক পেইন বুলিয়ে আমি সকলোৱে কওঁ। আমাৰ ৰাজহাড়ৰ বা পিঠিৰ বিষ বা তলৰ অংশত যি ধৰণৰ বিষ হয় বা বিভিন্ন কথা আছে ইয়াৰ ক্ষেত্ৰত জড়িত। মই চিকিৎসক নহয়, গতিকে চিকিৎসা সম্পৰ্কে কোনো কথা নকওঁ, আপোনাৰ পৰাই গোটেইখিনি কথা জানিবলৈ প্ৰয়াস কৰিম। ইতিমধ্যে বহুতো শ্ৰোতা আমাৰ সৈতে ফেচবুক পেজত সংলগ্ন হৈছে। দীপাঞ্জলি দাসবৰুৱা, জিতুমণি ভূঞা, অলকা ডেকা ৰুক্মিণীগাঁও গুৱাহাটীৰ পৰা, ভদ্ৰাৱতী বৰ্মন অতি সুন্দৰ অনুষ্ঠান হৈছে, কল্পনা কলিতা তেওঁ কৈছে চিন্তু পাটোৱাৰী মোৰ ঘৰুৱা চিকিৎসক, সুন্দৰ অনুষ্ঠান এনেকৈ দেখা পাই ভাল লাগিছে বুলি কৈছে আপোনাক। অলকা ডেকা, ঘৰৰ চৌহদ সন্মুখৰ বাট পথ কৃত্ৰিম মানত ডুব গৈ আছে, এইখিনি সময়ত ৰেডিঅ'ই মনটো জীপাল কৰি ৰাখিব। বাইদেউ, আমাৰ খুব কষ্ট হৈছে, ৰাতিপুৱা 4:15ৰ পৰাই আচলতে আমি খোৱা নাই, গতিকে কাৰণ আহি পাব নে নাপাব, পৰিণীতা শইকীয়াই হওক, প্ৰবাল কুমাৰ শৰ্মাই হওক, পুৱাৰ পৰা, কিন্তু গোটেইখিনি অসুবিধাৰ পৰা আঁতৰাই আমি কিবাকৈ হ'লেও আমাৰ অনুষ্ঠানত কোনো ধৰণৰ হানি বিঘিনি হ'ব দিয়া নাই। সংগীতা দেৱী আহি পাইছে কিবাকৈ হ'লেও কষ্ট কৰি, কাৰণ পানীৰ মাজেৰেই তেওঁ আহিছে। মানসী দৈমাৰী, তেওঁ শ্বিলঙৰ পৰা অনুষ্ঠানটি শুনি আছে। আপোনালোকে অনুষ্ঠান সম্পৰ্কে যেতিয়া আমি কথা আগবঢ়াই লৈ গৈ থাকিম, এই বিষয়টোত আপোনালোকৰ যিখিনি ক'বলগীয়া আছে সেইখিনি কথা আপোনালোকে ফেচবুক পেজত উল্লেখ কৰিব, বা কোনোবাই যদি পোনপটীয়াকৈ চিকিৎসকৰ সৈতে কথা পাতিব বিচাৰে 2661876। আমি এতিয়া প্ৰথমে লোৱাৰ বেক পেইন সম্পৰ্কে জানিব বিচাৰিম। বৰ্তমান সময়ত মানুহে সন্মুখীন হোৱা মেৰুদণ্ড আৰু কঁকালৰ যিটো সাধাৰণ সমস্যা, সেইখিনি সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ প্ৰথমে।
1: মানে আমাৰ OPD-বিলাকত প্ৰায়ভাগ OPD-তে মানে পেচেণ্টবিলাক আহে মানে মেইনলি বেক পেইন লৈ পেলাই, অকল পেইন বা কেতিয়াবা এনেকুৱাও হয় যে পেচেণ্টটোৰ ৰেডিয়েশ্যন মানে ভৰিৰ পিনে যায় বিষটো, ভৰিবিলাক জিনজিনাই বা কেতিয়াবা চুলে গম নোপোৱাৰ দৰে হয়, এইবিলাক অতি সাধাৰণ সমস্যা আৰু মানে যিটো আমি ফ্ৰিকুৱেণ্টলি পাই থাকোঁ আমাৰ পেচেণ্টবিলাকত। আৰু ইয়াৰ মেইনলি বহুতকেইটা কাৰণ থাকে। এটা হ'ল যে নন স্পেচিফিক কাৰণ, যে তাত কোনো ধৰণৰ আমি ক্লিনিকেলি হওক বা ৰেডিঅ'লজিকেলি MRI কৰি চালেও কোনো ধৰণৰ আমি বেমাৰ বিচাৰি নাপাওঁ। এইটো হ'ব পাৰে যে ধৰক বেড পোষ্টাৰ মানে শুৱোতে যদি ভাল

0: পজিশনটো ঠিক নহয় ৰাতি, তেতিয়া নেক্সট ডে তেখেতে আহি পেলাই কয় যে আমাৰ মোৰ পেইন হৈ আছে বেকত। তাৰপিছত ধৰক আমি যে তেখেতক যেতিয়া ভালকৈ হিষ্ট্ৰী লওঁ, তেওঁ কয় যে যেতিয়া তেওঁ কাম কৰে, কিবা বেছিকৈ কাম কৰা ষ্টাৰ্ট কৰিলে তেতিয়া বিষটো বাঢ়ে, আৰু যদি ৰেষ্ট লয় তেতিয়া বিষটো কমে। এইটো এটা হৈছে নন স্পেচিফিক ৰিজন, যিটোত মানে কোনো হেৰি নাথাকে। আৰু কেতিয়াবা হয় যে আপোনাৰ ডিজেনেৰেটিভ স্পাইন ডিজিজ, যিটো অল্ড এজত পোৱা যায়, মানে বয়স হ'লে হয়, যিটো মানে মানে পেইন হৈ থাকে। আৰু ইয়াৰ মানে মেইন চিম্পটমটো হৈছে যে তেওঁ বহি থাকিলে পেইনটো বেছি হয়, এনে নৰ্মেলি নাথাকে কিন্তু বহিলে পেইনটো বেছি হয়। আৰু এটা থাকে যে ডিস্ক ৰিলেটেড, যিবিলাক আমাৰ লাম্বাৰ ডিস্ক হাৰ্নিয়েশ্যন বুলি কওঁ, এইটোৰ মেইনলি সমস্যাটো হয় যে কঁকালৰ বিষতকৈ তেওঁৰ ভৰিৰ বিষটো বেছি হয়, লগতে টিংলিং জিনজিনি থাকিব বা চুলে গম নোপোৱাৰ দৰে হয়। এনেকুৱা হ'লে মানে আমি মানে এক্সামিনেশ্যন কৰি গম পাওঁ আৰু যে তেখেতৰ হিষ্ট্ৰীৰ পৰাই আমি ক'ব পাৰোঁ যে তেখেতৰ সমস্যা কি কি থাকে। আৰু এটা টাইপৰ বিষ থাকে যিটো মেকানিকেল বুলি কয়, যিটো আমাৰ মাচুল থাকে স্পাইনৰ ওচৰত, মাচুল, টেণ্ডন বা লিগামেণ্ট, এইবিলাকৰ কেতিয়াবা ইঞ্জুৰি হ'লেও মানে পেইন হয়। কেতিয়াবা পেচেণ্টজন আহে আগদিনা বা তাৰে দুদিন আগত তেওঁ কিবা ৱেইট লিফটিং কৰিছিল, হেভি ৱেইট লিফটিং, তাৰপিছত মানে তেওঁৰ এনেকুৱা হয় যে তেওঁৰ মানে পিঠিৰ বিষ আৰম্ভ হয়, তেতিয়া মানে এইটো মানে আপোনাৰ কিছুমান আমাৰ টেণ্ডন বা লিগামেণ্ট কেতিয়াবা টিয়েৰ হয় বা ছিঙি যায়, বেছি ওজন দাঙিলে ছিঙি যায় বা প্ৰপাৰ পজিশ্যন নাথাকিলে সেই বস্তুটো কৰোঁতে, তেতিয়াও এনেকুৱা হয়। মানে এইবিলাক আৰু আছে বহুত কাৰণ, ধৰক ইনফেকচিয়াছ আছে, ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে বা টিউমাৰৰ কাৰণেও হ'ব পাৰে, এইবোৰ বহুত আছে। তথাপিও এইখিনি মেইনলি মানে এইকেইটা মেইন কাৰণ আৰু
1: হয়। শ্ৰোতাসকল, আকাশবাণী গুৱাহাটী অনুষ্ঠান এইখিনি সময়ত পুৱাৰ ভাগত আকাশবাণী তেজপুৰ কেন্দ্ৰ, নগাঁও কেন্দ্ৰ, ধুবুৰী কেন্দ্ৰই একে সময়তে প্ৰচাৰ কৰি থাকে। তেজপুৰৰ পৰা পাপৰি দাস বাইদেউ নিয়মীয়া শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। দীপাঞ্জলি দাস বৰুৱাই সুধা কণ্ঠৰ গীতটি শুনি ভাল পাইছোঁ বুলি কৈছে। আমি এতিয়া আলোচনা আগবাঢ়িছোঁ, বঢ়াই লৈ গৈছোঁ। আৰু আপোনালোকে জানে যে লোৱাৰ বেক পেইন সম্পৰ্কে কঁকাল আৰু মেৰুদণ্ডৰ বিষৰ বিভিন্ন কাৰণসমূহ, সমস্যাসমূহৰ বিষয়ে তেখেতে ডাক্তৰ পাটোৱাৰী এই কথাখিনি উল্লেখ কৰিছে। আপোনালোকে এই সম্পৰ্কে যদি কিবা অসুবিধা ভুগি আছে তেতিয়াহ'লে সেই সম্পৰ্কে মন্তব্য আমালৈ প্ৰেৰণ কৰিব। বৰ্তমান যুৱ প্ৰজন্মৰ মাজতো কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা এতিয়া কিবা এটা সাধাৰণ সমস্যাৰ লেখীয়া হৈ পৰিছে, এয়া কিয় হৈছে বাৰু?
0: আমাৰ অপিডিবিলাকত বহুত আজিকালি ইয়াং এজৰ পেচেণ্ট আহে, আগতেতো বাৰু অলপ অল্ড এজ আহিছিল বাৰু, বাট এতিয়া ইয়াং এজৰো আহে। মেইন প্ৰব্লেম হৈছে যে আমাৰ এতিয়া মানে লেক অফ এক্সাৰচাইজ, মানে আমাৰ কোনো ধৰণৰ এক্সাৰচাইজটো কমি গৈছে। আমি আগতে সৰু থাকোঁতে আমি দৌৰিছিলোঁ, খোজকাঢ়িছিলোঁ, ফুটবল খেলিছিলোঁ, আজিকালি খেলা ধূলাটো বহুত কমি গৈছে ফিল্ডবিলাকত, গাঁৱৰ ফিল্ডবিলাকততো নাই খেলা। তাৰপিছত আৰু এটা হৈছে যে প্ৰপাৰ পজিশ্যন, যিটো বহাৰ এটা পজিশ্যন থাকে যাতে বেক মাচুলখিনি ছাপোৰ্ট থাকে, আমাৰ সেই নাজানাৰ কাৰণেও বহুতখিনি আমাৰ সমস্যাত আমি ভুগি আছোঁ, সেইবিলাক মানে কাৰণত আমাৰ বেক পেইনটো বাঢ়িছে। আৰু আমি এতিয়া লাহে লাহে আমি মানে এ চি ৰুমত কাম কৰি ভাল পাওঁ বা এ চি ৰুমত বহি পেলাই কাম কৰা চাকৰি বেছি ভাল পোৱা হৈছোঁ, যাৰ কাৰণে মানে আমি প্ৰলং ছিটিং, মানে বহুত সময় ধৰি বহি পেলাই কাম কৰি থাকিব লাগে, সেইটো এটা ডাঙৰ সমস্যা, যাৰ কাৰণে মানে বাকী মই আপোনাক নেক্সট হেৰিত কৈয়ে থাকিম, ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চি, কেলছিয়াম ডিফিচিয়েঞ্চি, এইবিলাকৰ কাৰণেও বহুত পেইন ৰিলেটেড চিম্পটম কিছুমান আমাৰ ষ্টাৰ্ট হৈছে। আৰু এটা আন এটা সমস্যা হৈছে যে অবেচিটি বা যিটো আমাৰ মেদবহুলতা, যিটো এইটো শকত হয়, এইটোৰ কাৰণেও এটা ডাঙৰ সমস্যা হৈছে মানে, কাৰণ যেতিয়া আমাৰ আমি পেটত চৰ্বি হোৱা বুলি কওঁ আৰু পেটত চৰ্বি হয়, এই চৰ্বিখিনিয়ে আপোনাৰ লাম্বাৰ যিটো আমাৰ স্পাইন থাকে, লাম্বাৰ স্পাইনৰ ওপৰত এটা ষ্ট্ৰেছ ক্ৰিয়েট কৰে, মানে পেটটো তলৰ পিনে টানি থাকেতো, লাম্বাৰ স্পাইনৰ ওপৰত বহুত বেছি এটা প্ৰেছাৰ পৰে, তাৰ কাৰণে বহুতখিনি ইনষ্টেবিলিটি ষ্টাৰ্ট হয়। এইটো আৰু বয়স যেতিয়া বেছি হ'ব সেইটোৰ এফেক্টটো বহুত বেছিকৈ দেখা যায়, ইনিচিয়েলিও বহুত পেইন হয় বা মাচুল ক্ৰেম্প হ'ব, কিন্তু পিছত আৰু ইয়াৰ তাৰ এফেক্টটো আৰু বেছিকৈ দেখা যায় মানে।
1: এই কথাখিনি আমি তেখেতে খুব ধুনীয়াকৈ বুজাই দিছে, আপোনালোকেও নিশ্চয় বুজি পাইছে। একেদৰে আমি বহি থকাটো, আমি ধৰি লওকচোন এতিয়া আমি কাৰ্যালয়ত যেতিয়া কাম কৰিব লাগে, কম্পিউটাৰটোৰ সন্মুখত বহি বহিয়ে আমি কাম কৰি থাকিব লাগে দিনৰ দিনটো, আৰু ষ্টুডিঅ'ত হয়তো ৰেকৰ্ডিং কৰাৰ সময়তো বহি থাকিলোঁ, আকৌ আহিলোঁ এডিটিং কৰিব লাগিল, আকৌ বহি থাকিলোঁ, এনেকৈ বহি থাকোঁতে থাকোঁতে আৰু এ চি ৰুমতে, এনেকৈ আপুনি যিটো কথা কৈছে এনেকৈ আমি বহি থাকোঁ, বহিয়ে কাম কৰি থাকোঁ। এতিয়া বৰ্তমান সময়ত আমি বিভিন্ন বিজ্ঞাপনতো আমি দেখোঁ যে আজিকালি গাড়ী চলাওঁতেও মানুহে সুবিধা পায় বেক পেইন ছাপোৰ্ট লয় বা ডিঙি

0: এটা কুশনৰ নিচিনাকৈ লগাই লয়, পিঠিৰ ফালে লগাই লয়। গতিকে এইবিলাকো চাগে ইয়াৰ পৰা অকণমান পৰিত্ৰাণৰ কাৰণে এইখিনি কৰি থাকে। ভদ্ৰাৱতী বৰ্মনে এটা কথা কৈছে, বেছি সময় স্কুটি চলালে হাতৰ তলুৱা মোৰ জিনজিনাই, কিবা পৰামৰ্শ থাকিলে দিবচোন আপোনাৰ পৰা জানিব বিচাৰিছে।
1: মানে এইটো আপোনাৰ কি হয়, নেক মাছলছ স্পাজম বা নেক আমাৰ যিবিলাক চাৰ্ভাইকেল নাৰ্ভ থাকে সেইবিলাকত কেতিয়াবা মানে উইথ এজ মানে বয়সৰ লগত মানে কিছুমান ডিজেনেৰেটিভ চেঞ্জেছ কিছুমান ষ্টাৰ্ট হয়, সেইবিলাকৰ কাৰণে হাতবিলাক জিনজিনাই। আৰু এইটোত বাৰু কেতিয়াবা মেইনলি নিউট্ৰিশ্যনেল হেৰিও প্ৰব্লেমো বহুত থাকে, আমাৰ খোৱা খাদ্যত ইমানখিনি নিউট্ৰিশ্যন নাপাওঁ যিখিনি আমাক লাগে, তাৰ কাৰণে নিউট্ৰিশ্যনটো ভাল কৰিলেও বহুতখিনি বহুত পেচেণ্টে ইম্প্ৰুভ হয়। মানে এনেকুৱা নহয় যে তাৰ কাৰণে কিবা অপাৰেশ্যন লাগে বা এম আৰ আই ইমিডিয়েটলি লাগে বা কিবা এটা কৰা দৰকাৰ, সেনেকুৱা নহয়। জাষ্ট নিউট্ৰিশ্যন যেনে ভিটামিন ডি থ্ৰী, কেলছিয়াম, ভিটামিন বি টুৱেলভ এইবিলাক যেতিয়া আমি কাৰেক্ট কৰিম বা আপুনি মেজাৰ কৰি চাব তেতিয়াও লাহে লাহে ইম্প্ৰুভ হয় মানে বহুতখিনি।
0: হয় ভদ্ৰাৱতী বাইদেউ, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ তেখেতে দিলে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা, আজিৰ চিকিৎসা বিষয়টো খুবেই প্ৰয়োজনীয়, আজিৰ অতিথি ডাক্তৰ পাটোৱাৰী দেৱলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেত সোণাৰীৰ পৰা। বাইদেউ, নিশ্চয় আপুনি বানৰ কবলৰ পৰা লাহে লাহে সেই পৰিস্থিতিৰ পৰা আপুনি ওলাইছে, ভালে থাকক সেয়া আশা কৰিছোঁ। কল্পনা কলিতা, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছে, হঠাতে কেতিয়াবা ভৰি হাত টানি লাগি ধৰে, তাৰ বাবে কি কৰিব লাগিব জানিব বিচাৰিছে।
1: এইটো মেইনলি কি হয় যে মই মানে কি মানে বয়সৰ কাৰণে কেতিয়াবা আমাৰ যিটো ডিহাইড্ৰেশ্যন বুলি কওঁ, এতিয়াতো বহুত গৰম পৰিছে আপোনাৰ, গৰমৰ কাৰণে ডিহাইড্ৰেশ্যন হয়, তাৰ কাৰণে মাছুল ক্ৰেম্প হয়, সেইটো এটা ডাঙৰ সমস্যা। সেইকাৰণে পানী বেছিকৈ খাব লাগে এনেকুৱা হ'লে, আৰু কিছুমান মানে কেলছিয়াম, ভিটামিন ডি থ্ৰী এইবিলাকতো কণ্টিনিউ থাকিব লাগে মানে ছাপ্লিমেণ্ট হিচাপে, লগত পানী। মানে যিবিলাক আমি খেলবিলাকতো দেখোঁ যে ফুটবল হওক ক্ৰিকেট প্লেয়াৰবিলাকে বেছি টাইম পানী নাখালে মাছুল ক্ৰেম্প হয়, ৰেষ্ট ল'ব লগা হয়, সেইবিলাক সেইকাৰণে আমি পানীটো বহুত ভালকৈ মানে খোৱাৰ প্ৰয়োজন, এটলিষ্ট 3-4 লিটাৰ পাৰ ডে মানে, সেইটো এটা সেইটো কৰিলেও চাগে বহুতখিনি আপুনি আৰাম পাব।
0: হয়, অজয় চক্ৰৱৰ্তী, আপুনি অনুষ্ঠানলৈ আহিছে, অতি দৰকাৰী অনুষ্ঠান হয়, অতি দৰকাৰী বিষয়ত আমি আলোচনা কৰিছোঁ। পূৰৱী বৈশ্যই কৈছে, সুন্দৰ আলোচনা। দীপাঞ্জলি দাস বৰুৱা, আপুনি অনুষ্ঠানলৈ আহিছে। পূৰৱী বৈশ্য এটা কথা জানিব বিচাৰে, কঁকালৰ বিষত বিছনাৰ পৰা উঠিবৰ বাবেই বৰ কষ্ট হয়, এই কথাটো দেখিছে।
1: এইটো এটা ডাঙৰ মানে কেতিয়াবা যেতিয়া আপোনাৰ ৰেষ্ট পেইন হয়, যে নাইট পেইন হয়, যেতিয়া ৰাতি আপোনাৰ বোলে পেইনটো বেছি হয়, ৰাতিপুৱা আপুনি বিছনাৰ পৰা উঠিব নোৱাৰে, তাৰ আন এটা কাৰণ হৈছে মানে আমাৰ কিছুমান ছিষ্টেমিক ডিজিজ থাকে, যেনে এনকাইলোচিং স্পণ্ডিলাইটিছ বুলি কয় বা ৰিমেটৰ আৰ্থাইটিছ, সেইবিলাক টাইপৰ সেনেকুৱা ইনফ্লেমেটৰী যিবিলাক কণ্ডিশ্যন, যেতিয়া আপুনি ৰেষ্টত থাকে তেতিয়া যিবিলাক ইনফ্লেমেটৰী মাৰ্কাৰ থাকে আমাৰ, সেইবিলাক জইণ্টবিলাকত একুমুলেট হয়, যাৰ কাৰণে আপোনাৰ ৰাতিপুৱা ষ্টিফনেছ হয়। ষ্টিফনেছ হ'লে আপুনি ৰাতিপুৱা মানে বিছনাৰ পৰা উঠোঁতে প্ৰায় আধা ঘণ্টামান সময় লাগে, মানে শ্ল'লি উঠিব লাগিব। নৰ্মেল মানুহ এজনে যেনেকৈ লগে লগে উঠিব পাৰে, আপোনাৰ কাৰণে অলপ কষ্ট হয়। তেতিয়া আপুনি কিছুমান টেষ্ট কৰি পেলাই সেই বেমাৰ সঁচাকৈ সেনেকুৱা কিবা বেমাৰ আছে নেকি সেইটো চাব পাৰে, মানে সেইটো ইনফ্লেমেটৰী ডিজিজ বুলি কয়, হাড্ডিবিলাকত হয় মানে।
0: হয়, পূৰ্বী বৈশ্য, আপোনাৰ কথাটো তেখেতে উত্তৰ দিলে। আপুনি ক'লে যে লোৱাৰ বেক পেইনৰ সম্পৰ্কত আপুনি ক'লে যে ভুল ভংগীমাত বহা, দীৰ্ঘ সময় ধৰি বহি থকা, ব্যায়ামৰ অভাৱ, মেদ বহুলতা, এনেকুৱা বিভিন্ন সমস্যা কাৰণৰ কথা আপুনি ক'লে। আপুনি কৈছে ভিটামিন ডি সম্পৰ্কেও আপুনি ক'ব, এতিয়া আমি ভিটামিন ডি সম্পৰ্কে জানিব বিচাৰিছোঁ। ভাৰতৰ দৰে প্ৰচুৰ সূৰ্যৰ পোহৰ পৰা এখন দেশ, কিন্তু ভিটামিন ডিৰ যিটো অভাৱ, এই কথাটো আমি প্ৰায় সাধাৰণ, প্ৰায় বহু ব্যক্তিয়ে এই সমস্যাত ভোগে। মানুহৰ শৰীৰত ভিটামিন ডিৰ যে অভাৱ হয়, ইয়াৰ প্ৰধান কাৰণসমূহ কি, এই সম্পৰ্কে যদি বুজাই কয় নিশ্চয় শ্ৰোতাসকলে উপকৃত হ'ব।
1: মেইনলি আমি যেতিয়া অপিডিত পেচেণ্টবিলাক আহে, আমি যেতিয়া আমি টেষ্ট কৰিব দিওঁ, এইটো এটা ৰুটিন টেষ্ট হিচাপে লওঁ আমি, যিহেতু আমি কঁকালৰ বিষ বা এইবিলাক চাই থাকোঁ, তেতিয়া মানে দেখা পাওঁ মোৰ দেন 90%, এৰাউণ্ড 85-90% পেচেণ্টৰে মানে ভিটামিন ডি থ্ৰী ডিফিচিয়েঞ্চি থাকে বা ইনচাফিচিয়েণ্ট লেভেল থাকে, মানে আপোনাৰ 30ৰ ওপৰত থাকিব লাগে। মোৰ দেন 90%ৰ আমি মানে 30ৰ তলত পাওঁ, কিছুমানটো আপোনাৰ 8-10 এনেকুৱাও আহে, মানে বহুত বেয়া কণ্ডিশ্যন। মেইনলি আমাৰ এই ভিটামিন ডি থ্ৰী ডিফি মানে এটা ভিটামিন ডি থ্ৰীটো আমাৰ চিন্থেচিছ হয় আমাৰ বডিৰ ভিতৰতে উৎপাদন হয়, যেতিয়া আমি ছান এক্সপ'জাৰ হয়, ছানত মানে সূৰ্যৰ আমি কি সূৰ্য ছানবাদ বুলি যিটো কয় আৰু, সেইবিলাকতো বাৰু আমাৰ ইয়াতে নচলে বাৰু, আমি ছান এক্সপ'জাৰ হোৱাটোৱে বুজাওঁ আৰু। মেইনলি আমাৰ এতিয়া সমস্যাবিলাক হৈছে যে আমি অফিচৰ ভিতৰত বহি কাম কৰোঁ, মেইন যিখিনি টাইমত

0: আপনি সান এক্সপোজার এক্সপোজ হ'ব লাগে, সেই সময়খিনিত আমি অফিচত থাকোঁ। যেনে ৰাতিপুৱা 10টাৰ পৰা 3টামান বজালৈকে এই সময়খিনিত প্ৰচুৰ ৰ'দ থাকে, আৰু এই ৰ'দত মানে আল্ট্ৰাভায়লেট বি ৰে থাকে, যিটোৱে মানে আমাৰ এক্টিভ ফৰ্ম অফ ভিটামিন D3 প্ৰডাকশ্যন কৰে আমাৰ স্কিনত। যেতিয়া আমি সেই সময়খিনিত অফিচত বহি থাকিম, সেইটোৰ কাৰণত এটা হয় কি যে আমাৰ প্ৰডাকশ্যনটো কমে। দুইটো হ'ল কি যে আপোনাৰ যেতিয়া কিছুমান ডাৰ্ক স্কিন পাৰ্চন থাকে, এইবিলাকৰ যিটো আমাৰ নৰ্মেল আমাৰ নেচাৰেল যিটো মেলানিন থাকে, মেলানিন পিগমেণ্টটোৱে মানে ছানস্ক্ৰীন হিচাপে কাম কৰে আমাৰ বডিত। তাৰপিছত ধৰক অল্ড এজত আমাৰ ভিটামিন D3 চিন্থেচিছটো কমি যায় মানে বডিত। তাৰ কাৰণটো হ'ল কি যে বডিৰ কেপাচিটি কম থাকে, অল্ড এজত ভিটামিন D3 মানে চিন্থেচিছ কৰাৰ কেপাচিটি কমি যায়। আৰু এটা হৈছে কি যে অবেজ যিবিলাক পেচেণ্ট থাকে, যিবিলাক শকত পেচেণ্ট, তেখেতসকলৰ মানে ভিটামিন D3টো মানে ফেটবিলাকে ট্ৰেপ কৰি ৰাখে, তাৰ কাৰণে মানে বডিৰ চাৰ্কুল ব্লাড চাৰ্কুলেশ্যনত পোৱাটো বহুত অসুবিধা হয়। মানে এইবিলাক কাৰণত মানে মেইনলি ভিটামিন D3 ডিফিচিয়েঞ্চি হয়। আৰু ভিটামিন D3ৰ এটা বহুত ডাঙৰ ৰোল আছে আমাৰ বডিত, যে ই কেলছিয়াম আৰু কেলছিয়াম মেটাবলিজিমত সহায় কৰে বা এবজৰ্পশ্যনত সহায় কৰে আমাৰ খাদ্যনলীৰ পৰা। যদি ভিটামিন D3 কম থাকে, তেতিয়া আমাৰ বোন যিবিলাক হাড্ডি থাকে বা মাছল থাকে, সেইবিলাকৰ নৰ্মেল ফাংচনিঙত বহুতখিনি প্ৰব্লেম হয়।
1: সেইটো আমি সাধাৰণতে ভিটামিনৰ অভাৱ হোৱাৰ লগে লগে আমি হাড় দুৰ্বল হোৱাটোকে বুজাওঁ, মানে ভাবি লওঁ, কাৰণ যিহেতু কেলছিয়ামৰ ক্ষেত্ৰত এটা প্ৰভাৱ হয়, আৰু পেশীৰ বিষ দুৰ্বলতা বা কঁকালৰ বিষো ইয়াৰ কাৰণে হ'ব পাৰে নেকি ভিটামিন D?
0: মানে মেইনলি আপোনাৰ কি হয় যে ভিটামিন D আমাৰ কেলছিয়াম আৰু ফচফেট যিটো থাকে, এই দুটা আমাৰ বোন ফৰ্মেশ্যনৰ কাৰণে লাগে বা বোন যিটো তাৰ নৰ্মেল ফাংচনিঙৰ কাৰণে লাগে। আৰু এইটো বস্তু এবজৰ্ব কৰে ভিটামিন D3 ফ্ৰম খাদ্যনলীৰ, মানে খাদ্যনলীৰ পৰা ই এবজৰ্ব কৰায়। যেতিয়া কম থাকে, তেতিয়া আমাৰ হাড্ডিবিলাক দুৰ্বল হয়, আৰু বয়স হ'লেতো আমাৰ অষ্টিঅ'পৰোচিছত ৰূপান্তৰিত হয়, যিটো আমি অষ্টিঅ'পৰোচিছ বুলি কওঁ আমাৰ মেডিকেল টাৰ্মত। আৰু যিবিলাক মাছল থাকে আপোনাৰ বেক মাছল হওক, এবডমিনেল মাছল, এই মাছলখিনিৰ মানে প্ৰপাৰ ফাংচনিঙৰ কাৰণেও মানে ভিটামিন D3 বা কেলছিয়ামৰ বহুত প্ৰয়োজন। যেতিয়া আপোনাৰ কেলছিয়ামৰ অভাৱ হ'ব, তেতিয়া মাছলবিলাক দুৰ্বল হয় আৰু মাছল স্পাজম হয়। হোৱাৰ বিনিময়ত কি হ'ব যে আমাৰ মানে মানে বডিৰ যিটো মানে ওজন, যিটো ডাঙৰ যিটো ষ্ট্ৰেছ থাকে, সেই গোটেইখিনি আপোনাৰ স্পাইনৰ ওপৰত পৰে, মানে ৰাজহাড়ৰ ওপৰত পৰে। সেইটোৰ কাৰণত কি হ'ব, আপোনাৰ পেইন হোৱা চান্সটো বেছি থাকে, বা এলাইনমেণ্ট কিছুমান চেঞ্জ হয়, মানে বডিৰ যিটো আমাৰ স্পাইনৰ এলাইনমেণ্ট এটা থাকেতো, এটা প্ৰপাৰ ৱেট কাম কৰে, সেই পজিশ্যনবিলাকৰ চেঞ্জ হ'লে তেতিয়া মানে পেইন হোৱা ষ্টাৰ্ট হয়। আৰু ভিটামিন D3 আপোনাৰ কেনেকুৱা হয়, যিবিলাক আপোনাৰ পেইন হোৱাৰ কিছুমান আমাৰ ইনফ্লেমেটৰী মাৰ্কাৰ থাকে, এইবিলাকো কমায়। মানে যেতিয়া আপোনাৰ ভিটামিন D3 ডেফিচিয়েঞ্চি হয়, সেইবিলাকত পেইন যিটো তাৰ ইনটেনচিটি বা ডিউৰেশ্যন, এইটো বহুত বেছি হোৱা দেখা যায় ৰিলেটিভলি যিবিলাকো নৰ্মেল আছে। এইখিনি মানে ভিটামিন D3ৰ মানে ফাংচন আৰু।
1: ভিটামিন D দৰৱৰ বাহিৰেও আৰু কি খাদ্য খাব লাগে সেইটো কথা জানিব বিচাৰিছে কল্পনা কলিতাই।
0: মানে যিবিলাক মানে ফেট ৰিচ ফিছ থাকে, যিবিলাক মাছত ফেট বেছি থাকে, অইলি ফিছ বুলি কওঁ যিটো, সেনেকুৱা ফিছ মানে মাছ খাব লাগে। আৰু কণীৰ যিটো আমি কুহুম বুলি কওঁ বা আমি ধৰক হালধীয়া পৰ্চনটো, সেইটোত মানে ভিটামিন D3 বেছিকৈ পোৱা যায়। আৰু লগতেতো আৰু এটা থাকিল যে ছান এক্সপ'জাৰ, ছান এক্সপ'জাৰ যিটো আমাৰ মানে নৰ্মেল আৰু হেৰিটো
1: হয়। আৰু 10 বজাৰ বা 3 বজাৰ ভিতৰত আপুনি কৈছে যে সূৰ্যৰ পোহৰ খুব প্ৰখৰ হৈ থাকে, আৰু সেইখিনি সময়ত আচলতে আমি বেছিভাগেই কাৰ্যালয়ৰ ভিতৰত সোমাই থাকোঁ, গতিকে সেই পোহৰটো আমি নাপাওঁ, সেই সূৰ্যৰ পোহৰটো, গতিকে সেইকাৰণে আচলতে সেই সূৰ্যৰ আমাৰ পোনে পোনে যিটো দেহত লাগিব লাগে সেইটো নহয় কাৰণে বহু সমস্যাৰ সৃষ্টি হয়। শ্ৰোতাসকল, আজিৰ এই অনুষ্ঠানটি, প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আগবঢ়োৱা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
2: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: আকৌ আমি আলোচনাৰ মাজলৈ উভতি আহিছোঁ শ্ৰোতাসকল। আমি কথা পাতি আছোঁ লোৱাৰ বেক পেইন সম্পৰ্কে, মেৰুদণ্ডৰ

0: আৰু হাড়ৰ দুৰ্বলতা, এই সম্পৰ্কে ভিটামিন ডিৰ অভাৱ, এই বিভিন্ন কথা আমি ইতিমধ্যে পাতিলোঁ। কিন্তু ভিটামিন ডিৰ অভাৱৰ সৈতে আৰু এটা কথা পাতিব বিচাৰিছোঁ, ছায়াটিকা বা স্লিপ ডিস্ক বা মেরুদণ্ড স্নায়ুৰ ওপৰত চাপ পৰাৰ দৰে যিটো সমস্যা আছে তাৰ লগত ভিটামিন ডিৰ অভাৱৰ কিবা সম্পৰ্ক আছে নেকি বাৰু?
1: ইয়াৰ ভিটামিন ডিৰ যিটো অভাৱ হয় তাৰ বিনিময়ত আপোনাৰ মাচুলখিনি আৰু মাচুলবিলাক যেতিয়া দুৰ্বল হয়, আমাৰ বেক মাচুল বা কোৰ মাচুল যিটো কওঁ, এবডমিনেল মাচুল আৰু বেক মাচুল, এইখিনি যেতিয়া দুৰ্বল হয় তেতিয়া আপোনাৰ মেইনলি মানে আমাৰ নাৰ্ভৰ ওপৰত প্ৰেছাৰ পৰে, মেইন ইনডাইৰেক্টলি পৰে। কি হয় যে আপোনাৰ যিটো ৰাজহাড়, ৰাজহাড়ৰ ওপৰত ষ্ট্ৰেছটো বেছিকৈ পৰে আৰু ৰাজহাড়বিলাকৰ মাজেৰে আমাৰ নাৰ্ভবিলাক ওলায়, মেইনলি আমাৰ স্পাইনেল কৰ্ডৰ পৰা নাৰ্ভবিলাক ৰাজহাড়ৰ মাজেৰে ওলায়, সেইবিলাকত যেতিয়া প্ৰেছাৰ পৰিব অট'মেটিকেলি আপোনাৰ পেইন হ'ব। পেইন যিটো মানে ধৰক ঔষধ খালেও কেতিয়াবা কামত নাহে, মানে এনেকুৱা অৱস্থা হয় মানে পেচেণ্টবিলাকৰ। সেইবিলাক কাৰণতে মানে ভিটামিন ডি থ্ৰীৰ এটা বহুত প্ৰয়োজনীয়তা আছে। মানে একচুৱেলি ভিটামিন ডি থ্ৰী ডেফিচিয়েঞ্চি হোৱাটো ইনিচিয়েলি গম নাপাওঁ, কিয় এছিম্পটমেটিক হয়, কাৰণ কোনো চিম্পটম নাথাকে ভিটামিন ডি থ্ৰী ডেফিচিয়েঞ্চিৰ। আমি যেতিয়া পেচেণ্টবিলাক আহে যাৰ ছিভিয়াৰ বেক পেইন বা যাক আমি অপাৰেশ্যন কৰিছোঁ, ফ্ৰেকচাৰ লৈ আহিছে বা কিবা লৈ আহিছে, তেতিয়া যাক আমি যেতিয়া চাইছোঁ বা ক্ৰনিক বহুত দিনৰ পৰা পেইনত ভুগি আছে, যেতিয়া আমি চাইছোঁ যে তেতিয়া আমি মানে দেখিছোঁ ভিটামিন ডি থ্ৰীৰ বহুত বেছি এটা ডেফিচিয়েঞ্চি এইবিলাক পেচেণ্টত পোৱা যায়। মানে ইনডাইৰেক্টলি এইটো এটা ক'ৰবাত নহয় ক'ৰবাত নাৰ্ভৰ লগতো মানে ই ৰিলেট হৈ আছে, মানে যদিও ই ডাইৰেক্টলি ইনভল্ভ নহয়, ইনডাইৰেক্টলি ই মানে নাৰ্ভ বা এইবিলাক আমাৰ সমস্যা, কঁকালৰ বিষজনিত সমস্যাবিলাকত মানে ই জড়িত থাকে। আৰু ই লগতে আৰু এটা কথা কওঁ, যিবিলাক মানে ভিটামিন ডি থ্ৰী ডেফিচিয়েঞ্চি থাকে, মানে আপোনাৰ হয় কি যে যিবিলাক মানুহৰ মাইগ্ৰেইন প্ৰব্লেম থাকে বা হেডেকৰ প্ৰব্লেম থাকে, সেইবিলাক পেচেণ্টতো দেখা গৈছে যে আপোনাৰ মানে ইনটেনচিটি, মানে হেডেকৰ ইনটেনচিটিটো বহুত বেছি, মানে অকল কঁকালৰ বিষতে নহয়, মানে হেডেক যিবিলাক হেৰি হয় তাতেও বহুত বেছিকৈ দেখা যায়।
0: মানে মূৰৰ বিষ থকা বা মাইগ্ৰেইন থকা তেওঁলোকৰ ক্ষেত্ৰতো
1: বহুত বেছিকৈ দেখা যায়, তাৰ ডিউৰেশ্যন বা ইনটেনচিটি দুয়োটাই বেছি দেখা যায়।
0: হয়, জ্যোতিষ্মান কলিতা, আপুনি অনুষ্ঠানলৈ আহিছে আৰু পূৰৱী বৈশ্যই আপুনি চিকিৎসকগৰাকীয়ে যিহেতু আপোনাৰ কথাটোৰ উত্তৰ দিছে, ধন্যবাদ জনাইছে আপুনি। শ্ৰোতাসকল, আপোনালোকে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ পৰা এই অনুষ্ঠানটি শুনি আছে। একে সময়তে আমাৰ ফেচবুক পেজ এ আই আৰ গুৱাহাটীত পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। নিউজ অন এ আই আৰ ৰেডিঅ' এপতো পোনপটীয়াকৈ প্ৰচাৰ হৈ আছে। আকাশবাণী নগাঁও, আকাশবাণী তেজপুৰ, আকাশবাণী ধুবুৰী কেন্দ্ৰও এই অনুষ্ঠান একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰি আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে। শ্ৰোতাসকল, আমাৰ এই অনুষ্ঠানটি আপোনালোকে যদি ভাল পাইছে, যদি আমি আপোনালোকে ভাবে যে আমি ইতিবাচক শ্ৰোতাসকলৰ উপকৃত কৰিব পৰাকৈ অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ, তেতিয়াহ'লে আপোনালোকে ফেচবুক পেজৰ অনুষ্ঠানটি শ্বেয়াৰ কৰক, যাতে সৰহসংখ্যক শ্ৰোতাই যদি এই মুহূৰ্তত শুনিব পৰা নাই, পৰৱৰ্তী সময়ত তেওঁলোকে অনুষ্ঠানটি শুনিব পাৰিব আৰু উপকৃত হ'ব। আপোনালোকে আমাক এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰিব বুলি আমি আশা কৰিছোঁ। এতিয়া প্ৰতিটো ক্ষেত্ৰতে আমি চিকিৎসাৰ ক্ষেত্ৰত আপুনিতো জানেই, আমি ধৰি লওক সাধাৰণ এগৰাকী ব্যক্তিয়ে সদায় একেবাৰে শেষ মুহূৰ্তলৈ আমি ৰৈ থাকোঁ যে এতিয়া আমি উপায় নাই আৰু তেতিয়াহে ডক্টৰৰ ওচৰলৈ যাওঁ। যদি আমি চাবলৈ যাওঁ যে কঁকালৰ বিষ হ'লে কোনবোৰ লক্ষণ দেখা দিলে আচলতে আমি পলম কৰিব নালাগে, পোনে পোনে আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে, সেই কথাটো অলপ বুজাই কওকচোন।
1: মানে কিছুমান ৰেড ফ্লেগ চাইন বুলি কওঁ, যিবিলাক মেডিকেল ইমাৰ্জেঞ্চি টাইপ আমি ট্ৰিট কৰোঁ, মানে যে কঁকাল বেক পেইন যিবিলাক পেচেণ্টৰ হয়, সেই পেচেণ্টবিলাকৰ কিছুমান ৰেড ফ্লেগ চাইন বা ইমাৰ্জেঞ্চি চাইন আৰু, এইবিলাক থাকিলে আৰু ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে। মেইনলি হৈছে যে আপোনাৰ যেতিয়া হঠাতে আপুনি দেখিছে যে আপোনাৰ পেচাবৰ কণ্ট্ৰল নাই বা পায়খানাৰ কণ্ট্ৰল নাই, আপুনি ধৰক ৰখাব পৰা নাই, লাগিছে দৌৰা দৌৰিকৈ যাব লগা হৈছে, বা পেচাব হৈ আছে আপুনি গম নাপায়, বা পেচাব লাগিছে বাট আপুনি কৰিব পৰা নাই পেচাবটো, আৰু কৰিছে যদিও আপোনাৰ এনেকুৱা ফিল হৈছে যেন পেচাব ৰৈ গৈছে আপোনাৰ, এইবিলাক এটা মেডিকেল ইমাৰ্জেঞ্চি। আৰু কেতিয়াবা এনেকুৱা হয় যে পেচেণ্টৰ আমাৰ যিটো জেনাইটেল এৰিয়া, সেই এৰিয়াখিনিৰ চাৰিও চাইডে যেতিয়া আপোনাৰ মানে ধৰক চুলেও গম নাপায়, বা হঠাৎ আপুনি দেখিছে যে চুলে গম নাপায়, বা সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চিত পৰে। আৰু এটা হ'ল কি যে আপুনি হঠাৎ বা অলৰেডি আগৰ পৰা আপোনাৰ অলপ অলপ দুৰ্বল আছিল, কিন্তু হঠাৎ দেখিছে যে উইকনেছটো বহুত বেছি বাঢ়িছে, বা আপুনি ধৰক আগতে খোজকাঢ়ি আছিল, হয়তো লাখুটি লৈ বা কাৰোবাৰ সহায় লৈ, হঠাতে আপুনি দেখা পাইছে যে খোজকাঢ়িব পৰা নাই বা থিয় দিব পৰা নাই, বা ফুড ড্ৰপ আপোনাৰ ভৰিখন পৰি পৰি গৈছে, সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি।

0: ইমাৰজেঞ্চি বুলি কওঁ। আৰু কিছুমান থাকে লক্ষণ যিবিলাক লগতে মানে এইবিলাক আৰু ইমাৰজেঞ্চিয়ে হয়। এটা যেতিয়া আপোনাৰ কপি কপি জ্বৰ আহে লগতে কঁকালৰ বিষ থাকে, সেইটোৱে মানে আপোনাৰ কেতিয়াবা স্পাইনৰ ইনফেকশ্যন বুজায়। বা ছাডেন মানে আপোনাৰ হঠাৎ যদি আপোনাৰ কিছুদিনৰ পৰা লক্ষ্য কৰিছে যে আপোনাৰ ৱেইট লছ হৈ আছে বহুতখিনি, যিমান এক্সপেক্টেড ৱেইট ৱেইটতকৈ যদি বেছিকৈ লছ হৈ আছে, সেইটো এটা মেডিকেল ইমাৰজেঞ্চি বা ডক্টৰৰ সহায় ল'ব লাগে সেই সময়ত। বা আপোনাৰ হিষ্ট্ৰি অফ আগতে টিউমাৰ, আগতে যদি ধৰক আপোনাৰ কিবা এটা টিউমাৰ আছিল, তাৰপিছত আপুনি দেখিছে যে আপোনাৰ ৰাতি ৰাতি বহুত পেইন হৈ থাকে, ৰাতি শুব নোৱাৰে বিষৰ কাৰণে, এইটো এইটোৰ কাৰণেও হ'ব পাৰে যে সেই টিউমাৰৰ পৰা এটা পাৰ্ট হয়তো ৰাজহাড়লৈকে বিয়পি গৈছে, যাৰ কাৰণে আপুনি ৰাতি শুব পৰা নাই বিষত। বা কেতিয়াবা ট্ৰমা, ক'ৰবাত ধৰক মেজৰ এটা এক্সিডেণ্ট হৈছে, আপুনি দেখিছে যে আপোনাৰ ভৰি দুখন আপুনি দাঙিব পৰা নাই বা লৰচৰ কৰিব পৰা নাই, বা এখন এখন ভৰিত বা দুখন ভৰিতে আপুনি দেখিছে যে চুলেও গম নাপায়, এনেকুৱাবিলাক চিম্পটম যেতিয়া হয় তেতিয়া আপুনি ইমিডিয়েটলি ডক্টৰৰ ওচৰত যাব লাগে। মানে এইবিলাক ৱাৰ্নিং চাইন আৰু মানে।
1: হয়, এগৰাকী শ্ৰোতা ফোন লাইনত সংযুক্ত হৈছে, তেখেতৰ সৈতে আমি কথা পাতোঁ। শ্ৰোতা এগৰাকী ফোন লাইনত সংযুক্ত, হেল্ল' আপুনি কোনে কৈছে? হেল্ল' হেল্ল' আমি নিয়ন্ত্ৰণ কক্ষৰ যিসকল আছে তেওঁলোকক অনুৰোধ জনাইছোঁ, ফোন লাইনত আমি শ্ৰোতাগৰাকীক পাইছিলোঁ কিন্তু এতিয়া তেওঁৰ কণ্ঠস্বৰ শুনিব পৰা নাই, অকণমান চাই দিব। এতিয়া 10 বজাৰ পৰা ডিউটি ৰুমত দায়িত্বত আছে সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষলৈ আহিছে কিশোৰ শৰ্মা, মনোজ হাজৰিকা, আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত বিজয় দাস, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মাই দায়িত্ব লৈছে। শিৰোমণি বৰুৱা ডেকা আজি গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ উপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। দৈনন্দিন আমি প্ৰত্যেকেই কিবা নহয় কিবা এটা অংগৰ বিষত ভুগি থাকোঁ। অতিথিগৰাকীৰ কথাই বহুখিনি সকাহ দিব পাৰিব, তেখেতক ধন্যবাদ জনাইছোঁ। আপোনাৰ কথাখিনি সকাহ দিব ধন্যবাদ জনাইছে শিৰোমণি বৰুৱা ডেকা আমাৰ শ্ৰোতাসকলৰ ফালৰ পৰা। কিৰণ চন্দ্ৰ দাস, কিৰণ চন্দ্ৰ নাথ, শুনি আছোঁ সুন্দৰ অনুষ্ঠান, জেংৰাই মাজুলীৰ পৰা তেখেতে অনুষ্ঠান শুনি আছে, খুব ভাল পাইছে আপুনি কোৱা কথাখিনি। এতিয়া আৰু এটা কথা জানিব বিচাৰিছোঁ যে কঁকালৰ বিষ, কঁকালৰ পৰা যদি ভৰিলৈকে বিষটো সম্প্ৰসাৰিত হয়, জিনজিননি অনুভৱ হৈ থাকে, তেন্তে ই কি ধৰণৰ সমস্যাৰ ইংগিত বহন কৰে?
0: এইটো মেইনলি আপোনাৰ বুজায় যে মানে ধৰক ক'ৰবাত নাৰ্ভ এডাল, আমি যিটো চিয়াটিকা বুলি কওঁ, যেতিয়া নাৰ্ভটো ৰেডিয়েট হয় কঁকালৰ পৰা যেতিয়া ভৰিলৈকে ৰেডিয়েট হয়, তেতিয়াবা নাৰ্ভডালত কিবা এটা প্ৰেছাৰ পৰি আছে, যেনেকুৱা ধৰক নাৰ্ভ এটা হাৰ্নিয়েটেড ডিস্ক, যেতিয়া ডিস্ক হাৰ্নিয়া হ'ব বুলি, হাৰ্নিয়েশ্যন অফ ডিস্ক যিটো হয়, যেতিয়া ডিস্ক এটা ওলাই আহি নাৰ্ভ একডালত পিঞ্চ কৰি থাকে, সেইটোৰ কাৰণে পেইনটো কেতিয়াবা তলৰ ফালে ৰেডিয়েট হয়। এইটোক আমি যিটো আমাৰ নৰ্মেল ভাষাত আমি চিয়াটিকা বুলি কওঁ। এইটোৰ মানে মেইনলি আপোনাৰ চিম্পটমবিলাক হয় যে পেইন হ'ব, মানে পেইনটো ভৰিত বেছি হয় আৰু এইটো এক ছাইডৰ ভৰিখনত বেছিকৈ হয়, দুখন ভৰিতে নহয়, মেইনলি এক ছাইডত হ'ব আৰু জিনজিননি হ'ব। আৰু লগতে আপোনাৰ চুলে কেতিয়াবা গম নাপায়, বা কিছুমান যদি প্ৰপাৰ নাৰ্ভত পৰে তেতিয়াহ'লে আপোনাৰ এনেকুৱা হ'ব পাৰে যে ফুদ্ৰপ হ'ব পাৰে, বা আপোনাৰ পেইনটো বহুত এক্সেচিভ হ'ব, যিটো মানে কঁকালৰ বিষতকৈও বেছি হয়। এইবিলাক সমস্যা আমি যাক আমি চিয়াটিকা বুলি কওঁ সচৰাচৰ।
1: হয়, কঁকালৰ বিষ হোৱা প্ৰতিগৰাকী ৰোগীয়ে এক্সৰে বা MRI কৰাটো প্ৰয়োজনীয় নেকি বাৰু?
0: আমাৰ OPD-বিলাকত যেতিয়া পেচেণ্ট এটা আহে, আমি ক্লিনিকেলি চাই পেলাই আমি 90% কনফাৰ্ম হওঁ যে তেখেতৰ কি প্ৰব্লেম আছে, কিমানখিনি প্ৰব্লেম আছে। আৰু সেইকাৰণে চব পেচেণ্টকে বা সকলো পেচেণ্ট যিবিলাক কঁকালৰ বিষ লৈ আহে, চব পেচেণ্টকে MRI এক্সৰেৰ প্ৰয়োজন নাই। যিবিলাক পেচেণ্টৰ মই অলৰেডি কৈ থৈ দিছোঁ যে ৰেড ফ্লেগ চাইন কিছুমান, যেনেকুৱা আপোনাৰ জেনাইটেল এৰিয়াৰ চাৰিও চাইডে যেতিয়া চুলে গম নাপায়, বা হঠাতে আপোনাৰ প্ৰেচাৰ পায়খানাৰ কণ্ট্ৰল নোহোৱা হোৱা, বা কেতিয়াবা আপোনাৰ এক্সিডেণ্ট হৈছে যাৰ কাৰণে আপোনাৰ ভৰি হাতবিলাকত অলপ কমজুৰি অনুভৱ হৈছে, তেতিয়াহ'লে বা যেতিয়া আপুনি দেখিছে যে ইনফেকশ্যন কিছুমান থাকে, জ্বৰ হৈ আছে বা পিঠিৰ বিষ আছে, তেতিয়া সেনেকুৱা সমস্যাবিলাকৰ কাৰণে আমি MRI এডভাইচ কৰোঁ। আদাৰৱাইজ ইনিচিয়েলিয়ে নালাগে। যেতিয়া আমি নিজে কনভিন্স হওঁ যে এইটোত একো নাথাকিবও পাৰে, তেতিয়া আমি নকৰাওঁ সচৰাচৰ। যেতিয়া দেখোঁ যে আমি মানে এইটোত লাগিব, এইবিলাক চিম্পটম লৈ আহিছে, তেতিয়া ইমিডিয়েটলি আমি কৰিব কওঁ।
1: হয়, সকলো ক্ষেত্রতে আসলে করার প্রয়োজন নাই। জেনাইটেল অর্গেন যেটা কইছে সেই যৌনাঙ্গর কাষর অংশ যেটা আপনার

0: কোনো ধৰণৰ আপোনাৰ তাত চেন্সিটিভিটি বা কোনো ধৰণৰ আমি একেবাৰে অৱশ অনুভৱ কৰে তাত চলেও আপুনি গম নাপায়, তেনেকুৱা এটা পৰিস্থিতি। কৰুণাকান্ত শৰ্মা, এই অনুষ্ঠানৰ দ্বাৰা যথেষ্ট পৰিমাণে উপকৃত হৈছোঁ। যোৱা 24 দিন পূৰ্বে মই L4-L5 নাৰ্ভ কম্প্ৰেশ্যনৰ চাৰ্জাৰী কৰিছিলোঁ। এতিয়া বাকী ভাল পাইছোঁ যদিও ভালকৈ অলপ ঠাই শুকুৱা নাই। কি ব্যৱস্থা কৰিব লাগিব, কিমান দিনলৈ ঔষধ সেৱন কৰিব লাগিব আৰু কেতিয়াৰ পৰা চাৰিচকীয়া চলাবলৈ পাৰিম কৰুণাকান্ত শৰ্মা দুনি দৰঙৰ পৰা?
1: নৰ্মেলি

0: হোৱা নাই, কি ব্যৱস্থা কৰিব লাগিব, কিমান দিনলৈ ঔষধ সেৱন কৰিব লাগিব আৰু কেতিয়াৰ পৰা চাৰিচকীয়া চলাবলৈ পাৰিম কৰুণাকান্ত শৰ্মা দুনী দৰঙৰ পৰা?
1: নৰ্মেলি মানে আমাৰ যিটো স্পাইন চাৰ্জাৰী হয় এইবিলাকত 1 to 2 weeks মানে আমি টাইম লওঁ এটা, যে এইটো আপোনাৰ লাইট ৱৰ্ক আপুনি কৰিব পাৰে, যিখিনি আপোনাৰ নৰ্মেল কাম, বাথৰুম যোৱা কি বাথৰুম যোৱা হওক বা আপুনি খানা পিনা খোৱা বা এইখিনি কাম আপুনি নৰ্মেল আপুনি কৰিব পাৰে আপ টু 1 to 2 weeks। তাৰপিছত এটলিষ্ট 4 to 6 weeks মান অকণমান টাইম লাগে য'ত আপুনি নৰ্মেল লাইফ এটা জীয়াৰ কাৰণে আফটাৰ অপাৰেশ্যন, মানে সেইকাৰণে অলপ টাইম আপুনি টাইম ল'ব পাৰে, অলপ ৰেষ্টত থাকক, যিহেতু অপাৰেশ্যন হোৱা বেছিদিন হোৱা নাই, আপুনি যোৱা 24 দিন, এতিয়া 24 দিন হ'ল ন, আৰু এৰাউণ্ড 15 to 20 days আপুনি অলপ ৰেষ্টত থাকিব পাৰে, তাৰপিছত লাহে লাহে আপুনি নৰ্মেল এক্টিভিটিবিলাক ষ্টাৰ্ট কৰিব পাৰে, আপুনি ডিউটিত যোৱা হওক বা চকু বজাৰত যোৱা বা গাড়ী চলোৱা এইবিলাক কাম লাহে লাহে ষ্টাৰ্ট কৰিব পাৰে।
0: কৰুণাকান্ত শৰ্মা, আপোনাৰ প্ৰশ্নটোৰ উত্তৰ ইতিমধ্যে আমাৰ অতিথি ডাক্তৰ পাটোৱাৰী ক'লে, গতিকে নিশ্চয় আপুনি উপকৃত হ'ব তেখেতৰ কথাখিনিৰ পৰা। মহিলাৰ ক্ষেত্ৰত বেক পেইনৰ সমস্যাটো বেছি নেকি বাৰু?
1: মহিলাৰ ক্ষেত্ৰত এইটো অকণমান বেছিকৈ দেখা যায়, কাৰণ কিয় হয় যে আফটাৰ পষ্ট মেন'পজ আপোনাৰ কেলছিয়াম যিটো আপোনাৰ মানে বডিত কমি যায় ডিউ টু হৰ্মনেল ইম্বেলেঞ্চ বা হৰ্মন যিটো আপোনাৰ চেঞ্জেছ এটা হয় ন পষ্ট মেন'পজ, সেইটোৰ কাৰণে আপোনাৰ কেলছিয়াম, ভিটামিন D3 এইবিলাকৰ ডিফিচিয়েঞ্চি হয়, যাৰ কাৰণে অলপ আমি যেতিয়া অপাৰেশ্যন কৰোঁ তেতিয়া পেচেণ্ট ফিমেল পেচেণ্টবিলাকত মহিলা পেচেণ্টবিলাকত দেখোঁ যে হাড্ডিবিলাক অকণমান দুৰ্বল হয়, সেইটো এটা কাৰণ। আৰু এটা হয় কি যে ডিউৰিং প্ৰেগনেঞ্চি অলছো, মানে প্ৰেগনেঞ্চিৰ সময়ত আপোনাৰ মানে যিটো এটা আমাৰ মানে এটা মানে বাচ্চাটোৰ ওজন বা সেই গোটেই প্ৰচেছটোৰ কাৰণে আমাৰ লাম্বাৰ স্পাইনখিনিৰ ওপৰত এটা প্ৰেছাৰ পৰে, সেই প্ৰেছাৰটোৰ কাৰণেও কিছু পৰিমাণে চাগে ফিউচাৰ বা যিটো মানে পষ্ট মেন'পজ এইবিলাকৰ কাৰণে এফেক্ট এটা দেখুৱায়, মানে সেইকাৰণে অকণমান ফিমেলত এই মানে বেক পেইন বা এইখিনি অকণমান বেছি দেখা যায়। আৰু এটা মেইন সমস্যা হৈছে যে ফিমেলখিনি মানে মহিলাখিনিয়ে অকণমান ডক্তৰৰ তাতে যাব বেয়া পায় বা ইনিচিয়েলি নাযায়, কাৰণ তেখেতেই ঘৰৰ মানে ঘৰ চোৱা চিতা কৰা গোটেইখিনি দায়িত্বত তেওঁ থাকে, তেওঁ ভাবে কি মই যদি হস্পিটেলত পৰি থাকিব লাগে তেতিয়া আৰু ঘৰখন কোনে চাব, সেইকাৰণে মানে এটা সমস্যা হৈছে ফিমেলখিনি বেছি লেট হেৰিত মানে আমাৰ ওচৰত আহে আৰু আৰু সেইটোৱে বেছি এটা মই ভাবোঁ যে এইটোৰ কাৰণে অকণমান বেছি তেখেতসকল ভুক্তভোগী মানে
0: হয়। এই প্ৰশ্নটি আছিল কল্পনা কলিতাৰ পৰা, এগৰাকী শ্ৰোতা আকৌ ফোন লাইনত সংযুক্ত হ'বলৈ প্ৰয়াস কৰিছে। হেল্ল' আজি পুৱাৰে পৰা বা নিশাৰ ভাগৰ পৰা যিদৰে বৰষুণ হৈছে কিজানি আমাৰ ফোন লাইনৰো কিছু বিজুতি হৈছে, যদি শ্ৰোতাগৰাকীয়ে শুনি আছে তেতিয়াহ'লে মোৰ নম্বৰটো যদি আপুনি জানে তেতিয়াহ'লে মোৰ নম্বৰলৈ আপুনি ফোন কৰক অথবা মোৰ নম্বৰত এটা হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰক, অডিঅ' বাৰ্তা, শ্ৰব্য বাৰ্তা, কিন্তু তাত অন্য কথা একো নক'ব, কেৱল এই অনুষ্ঠান সম্পৰ্কীয় কথাহে ক'ব আৰু দীঘলকৈ পাতনি মেলিব নালাগে, আপোনাৰ নিজৰ পৰিচয়টো দি কি সমস্যা সেই কথাটো উল্লেখ কৰিব। মই নম্বৰটো ইয়াত কৈ নিদিওঁ কাৰণ সকলোৱে এতিয়া এইটো ব্যক্তিগত নম্বৰ যিহেতু বিভিন্ন সময়ত ফোন কৰি থাকিব সেইকাৰণে নালাগে, কিন্তু যদি কোনোবা মোৰ নম্বৰটো জনা কোনো ব্যক্তিয়ে ফোন কৰি আছে তেতিয়াহ'লে মোৰ নম্বৰতে আপুনি ফোন কৰক অথবা শ্ৰব্য বাৰ্তা এটা কেৱল এই অনুষ্ঠান সম্পৰ্কে আপুনি পঠিয়াই দিয়ক, কাৰণ মই অনুষ্ঠান চলাই আছোঁ ইয়াত মই শুনি চাব নোৱাৰোঁ আপুনি কি কৈছে, সেইকাৰণে তেতিয়া পোনে পোনে মই শ্ৰব্য বাৰ্তা দি শ্ৰোতাসকলৰ বাবে আৰু লগতে আমাৰ চিকিৎসকগৰাকীৰ বাবে বজাই দিব পাৰিম। জ্যোতিপ্ৰসাদ দাস, আপুনি তেজপুৰৰ পৰা অনুষ্ঠানি চাই আছে, ডিজেনেৰেটিভ চেঞ্জেছৰ কাৰণে হোৱা লোৱাৰ বেক পেইনৰ কিবা চিকিৎসা আছে নেকি, লগতে ঘৰুৱা কিবা চিকিৎসা থাকিলে জনাব, তেওঁ তেজপুৰৰ পৰা জানিব বিচাৰিছে। একেলগতে মই আৰু এটা কথা কৈছোঁ, মেৰুদণ্ড বা কঁকালৰ সমস্যাৰ কাৰণে আজিকালি কি কি ধৰণৰ বিকল্প চিকিৎসা আছে এই গোটেইখিনি সামৰি আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
1: যেতিয়া এটা মানে কঁকালৰ বিষ লৈ এটা পেচেণ্ট আহে আমি প্ৰথমতেতো ক্লিনিকেল এক্সামিনেশ্যন কৰি চাওঁ বা তেখেতৰ ধৰক কি কি মানে কাৰণত সেই বিষটো হ'ব পাৰে সেইটোৰ বিষয়ে এটা আমি ট্ৰাই কৰোঁ, যাতে আমি ক্লিনিকেলি ইভালুৱেট কৰিব পাৰোঁ, যে গম পাওঁ যে কি হৈ আছে। আৰু যিখিনি ধৰক আজিকালি মানে আমি প্ৰথম এটাটো হ'ল কি যে ইনিচিয়েলি যেতিয়া এটা পেচেণ্ট আহে লো বেক পেইন লৈ তেতিয়া আমি তেখেতক আমি কিছুমান কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট বুলি কওঁ, যে আমি 1.5 to 3 months আমি মানে তেখেতক মেডিচিন দি পেলাই যিবিলাক হওক মাছুল ৰিলেক্সেণ্ট, কেলছিয়াম, ভিটামিন D3 বা

0: এইবিলাক দি পেলাই আমি এটলিষ্ট দুমাহ আঢ়ৈমাহ চাব লাগে মানে ইনিচিয়েলি, যেতিয়া বা ধৰক তেখেতৰ কোৰ মাছুল ষ্ট্ৰেংথেনিং কিছুমান এক্সাৰচাইজ থাকে মাছুল ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে, যিটো বেক মাছুল বা এবডমিনেল মাছুলৰ যিটো ষ্ট্ৰেংথ সেইটো বঢ়োৱাৰ কাৰণে যেতিয়া আমি কিছুমান এক্সাৰচাইজ কৰাওঁ সেইটোৰ পৰাও বহুতখিনি উপকৃত হয়। তাৰপিছতো যদি ধৰক এৰি নহয় তেতিয়াহে আমি লাষ্ট অপশ্যন হৈছে অপাৰেশ্যন, বা তাৰপিছত অপাৰেশ্যনৰ অপশ্যনবিলাক আহিব যে কেতিয়া আজিকালি ধৰক এণ্ডস্কোপিক চাৰ্জাৰী আহিছে, তাৰপিছত ধৰক মাইক্ৰস্কোপিক চাৰ্জাৰী, এণ্ডস্কোপিক চাৰ্জাৰী, আৰু এতিয়াতো আপোনাৰ কি কয় এইটো হেৰি আহিছে আপোনাৰ কি কয় ৰবটিক চাৰ্জাৰীও আহিছে বাৰু, আমাৰ গুৱাহাটীত অহা নাই এতিয়ালৈকে, বাট এইবিলাক অপশ্যন আপোনাৰ আছে মানে ওচৰত, এইবিলাক আপুনি ট্ৰাই মানে হেৰি অনুযায়ী কৰা যায়।
1: হয়, আৰু তেখেতে যিটো কৈছে ডিজেনেৰেটিভ চেঞ্জেছৰ কাৰণে লোৱাৰ বেক পেইনৰ, তেখেতক স্পেচিফিকেলি তেখেতৰ বাবে আপুনি কিবা ক'ব বিচাৰিব নেকি?
0: এই যিটো ডিজেনেৰেটিভ চেঞ্জেছ কিছুমান হয় এইটোৰ মেইনলি হয় কি যে আপুনি মানে এইটো এটা আমি বয়সৰ লগত হোৱা অসুখ মানে, মানে যিটো আমাৰ বয়সৰ লগত আমাৰ বডিৰ চেঞ্জেছ হয় সেইটো আমি ৰখাব নোৱাৰোঁ, কিন্তু আমি তাক প্ৰিভেণ্ট কৰিব পাৰোঁ। যেনে ধৰক গুড মানে যদি ধৰক মানে যিটো কোৰ মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ বুলি ক'লোঁ, ৰেগুলাৰ এক্সাৰচাইজ যদি কৰা যায়, বডি ৱেইটটো যদি মেইনটেইন কৰা যায়, বা ধৰক ভাল খানা, যিটো যিবিলাক খানা খাদ্যই আমাৰ মানে মানে কেলছিয়াম, ভিটামিন D3 বা এইবিলাকৰ ওপৰত যিবিলাক বেছিকৈ থাকে সেনেকুৱা খাদ্য খোৱা যায়, আমি যদি ৱেইটটো বেলেঞ্চ কৰিব পাৰোঁ, যিটো BMIৰ হিচাপত যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া মোৰ হিচাপত লাহে লাহে ইম্প্ৰুভ হ'ব। আৰু ৰেগুলাৰ এক্সাৰচাইজটো এটা বহুত ডাঙৰ ইম্পৰ্টেণ্ট কথা মানে এই সময়ত, মানে বয়স যিটো ডিজেনেৰেটিভ চেঞ্জ যিটো সেইটো বয়সৰ কাৰণে হয় সেইটোৰ কাৰণে।
1: জ্যোতিপ্ৰসাদ দাস, নিশ্চয় আপুনি আপোনাৰ কথাটোৰ উত্তৰ পালে যিটো কথা অৱতাৰণা কৰিছিলে আপুনি। আৰু এটা কথা জানিব বিচাৰিছোঁ, এবাৰ যদি কাৰোবাৰ শ্লিপ ডিস্ক হয় অস্ত্ৰোপচাৰ কৰাবই লাগিব, এই কথাটো সঁচা নেকি বাৰু?
0: এইটো মানে মানে এইটো এটা মানে হেৰি হয় মানে মানুহৰ এটা মানে ভুল ধাৰণা যে মানে কঁকালৰ বা বেক পেইন হোৱাৰ লগে লগে যে অপাৰেশ্যন লাগিবই, এনেকুৱা কোনো ধৰণৰ কথা নাই। মানে আমি কিছুমান ক্লিয়াৰ ইণ্ডিকেশ্যন থাকে যিবিলাকত আমি অপাৰেশ্যন কৰিম, যেনে ধৰক আপোনাক ৰেড ফ্লেগ চাইন যিকেইটা মই কৈছিলোঁ, যে মানে কঁকালৰ বিষ হ'লে যদি আপোনাৰ ব্লাডাৰ বাউল প্ৰেচাৰ পায়খানাৰ কণ্ট্ৰল নাথাকা, বা আপুনি দেখিছে যে আপোনাৰ হাড্ডি এটা ভাঙি আছে বা যাৰ কাৰণে আপোনাৰ ভৰিখন লৰচৰ নকৰে, বা কেতিয়াবা এনেকুৱা হৈছে যে আপোনাৰ মানে ৰাজহাড়ত ক'ৰবাত ইনফেকশ্যন হৈছে যিটো মানে ঔষধত ভাল পোৱা নাই, আপুনি ঔষধ মানে ধৰক TB হৈছে, ৰাজহাড়ত TB হয় বহুতৰে, TB হৈছে কিন্তু ধৰক ৰাজহাড়ত TBৰ ঔষধ খায়ো আপুনি বেছি উপকৃত হোৱা নাই, বা যিখিনি নিউৰলজিকেল ডেফিচিট আছিল, যিখিনি আপোনাৰ উইকনেছ আছিল, সেইখিনি কোনো ধৰণৰ মানে ইম্প্ৰুভমেণ্ট নাই, তেতিয়া আপুনি মানে ধৰক অপাৰেশ্যন লাগে। আৰু কেতিয়াবা যেনে ধৰক আপুনি আমি যেতিয়া এটা পেচেণ্ট আমাৰ ওচৰত আহে, তেতিয়া ধৰক আমি 2-3 মান্থছ আমি এটা কনজাৰ্ভেটিভ ট্ৰায়েল দি চাওঁ, যদি তেখেতৰ বিষবিলাক কমি যায় ভাল কথা, তেতিয়া অপাৰেশ্যন নালাগে। যেতিয়া দেখোঁ যে তেওঁৰ চিম্পটমবিলাকৰ কোনো চেঞ্জেছ হোৱা নাই 2-3 মান্থছত, তেতিয়া অপাৰেশ্যনৰ কাৰণে কওঁ। আৰু আৰু এটা ইণ্ডিকেশ্যন হৈছে যেতিয়া কোৱালিটি অফ লাইফ চেঞ্জ হয়, যেতিয়া আপুনি ভালকৈ শুব নোৱাৰে বিষৰ কাৰণে, বা আপুনি আপোনাৰ ডিউটি কৰিব নোৱাৰে, বা আপুনি দৈনন্দিন যিখিনি নৰ্মেল কাম থাকে, এক্টিভিটিজ থাকে, সেইখিনি যদি কৰিব নোৱাৰে, তেতিয়াও এটা অপশ্যন থাকে যে আপুনি তেতিয়া অপাৰেশ্যনৰ কথা ভাবিব পাৰে। বাট এনেকুৱা নহয় যে আপুনি ডক্টৰৰ ওচৰত গ'লে অপাৰেশ্যন লাগিব।
1: হয়, এটি শ্ৰব্য বাৰ্তা আহিছে ৰুমি ভট্টাচাৰ্যৰ পৰা, তেখেতে মোৰ নম্বৰটো জানে, তেখেতে শ্ৰব্য বাৰ্তা এটি প্ৰেৰণ কৰিছে, মই বাৰ্তা দি বজাই শুনাব বিচাৰিছোঁ।
2: আজিৰ অনুষ্ঠানটো বৰ প্ৰয়োজনীয় সকলোৰে বাবে, কাৰণ ময়ো এনে এগৰাকী সমস্যাত ভুগি থকা ৰোগী বুলিয়ে কৈছোঁ। এতিয়া যিখিনি কথা শুনিলোঁ অতি প্ৰয়োজনীয় সকলোৰে কাৰণে, মই অতি এটা সুন্দৰ পদক্ষেপ বুলি ভাবোঁ। সকলোলৈকে পোৱাৰ শুভকামনা জনাই ধন্যবাদ।
1: তেখেতে খুব ভাল পাইছে আৰু খুব প্ৰয়োজনীয় বুলি কৈছে, আৰু সেইকাৰণে তেখেতে কৈছে আপোনাকো ধন্যবাদ জনাইছে। মই এই ভুল ধাৰণাৰ কথা কোৱাৰ লগে লগে আৰু কেইটামান কথা ক'ব বিচাৰিছোঁ। বহুতে ভাবে যে ছাৰ্জনৰ ওচৰলৈ গ'লে সাধাৰণতে তেওঁ চাৰ্জাৰীৰ কথা ক'বই, গতিকে তেওঁ মানে চিকিৎসকগৰাকীৰ ওচৰলৈ যাওঁতে এটা ভাবি লয় যে তেওঁ

0: চাৰ্জাৰীৰ কথা ক'বই। দ্বিতীয় কথা, বহুতে ভাবে যে এনেকুৱা ধৰণৰ চাৰ্জাৰী কৰিলে পেৰালাইচিছ হৈ যাব পাৰে, বা কোনো কোনোৱে ভাবে যে বহুদিন ধৰি বিচনাত পৰি থাকিব লাগিব, এনেকুৱা কিছুমান ধাৰণা আছে। এই ধাৰণাসমূহ আঁতৰ কৰিবলৈ আপুনি কি ক'ব বিচাৰিব শ্ৰোতাসকলক?
1: আমাৰ মোৰ তাতে যেতিয়া পেচেণ্ট এজন আহে বা যিজন প্ৰায়ভাগ নিউৰোচাৰ্জনৰ ওচৰতে চাগে একেই অৱস্থা, যেতিয়া এজন পেচেণ্ট এজন আহে মানে বেক পেইন লৈ পেলাই, প্ৰথমতেতো মানে ঘৰৰ পৰাই ডিটাৰমাইন হৈ আহে যে অপাৰেশ্যন নকৰোঁ, যিয়ে নহওক লাগিলে মোৰ প্ৰেচাৰ পায়খানা ইনভল্ভ হৈ যাওক তথাপিও মই অপাৰেশ্যন নকৰাওঁ। কিন্তু চব পেচেণ্টত অপাৰেশ্যন নালাগে। প্ৰথম কথা হ'ল কি যে আমি প্ৰথমতে কনজাৰ্ভেটিভ যিটো মই ক'লোঁ যে মেডিচিন হওক বা এক্সাৰচাইজ হওক বা ৱেইট যিটো বেলেঞ্চ ৱেইট যিটো আমি কৰি পেলাই সেনেকৈ 90% 95% পেচেণ্টৰে উপকৃত হয় বা তাৰ পৰা একো অপাৰেশ্যনৰ কথাই নাহে, টোটেলি নিৰ্মূল হৈ যায় বেমাৰটো। কিছুমানৰ লাগে যিখিনিক ধৰক আপোনাৰ অপাৰেশ্যন লাগে, সেইখিনিৰ এনেকুৱা এটা আমাৰ গাঁৱত বা আমাৰ গাঁওবিলাকত আমাৰ ঘৰ তাতে আমাৰ এটা এনেকুৱা সমস্যা আছে যে আমি মানে অপাৰেশ্যন কৰিলে আৰু পেৰালাইচিছ, আৰু বিচনাত পৰি থাকিব লাগিব, উঠিব নোৱাৰি, বাট পাৰ্মানেণ্ট কেতিয়াও ডেমেজ নহয়। এইটো এটা আমি যিটো অপাৰেশ্যন কৰোঁ বা মই বুলি কোৱা নাই, যিমান নিউৰোচাৰ্জন আছে হওক যোনে কৰে অপাৰেশ্যন, তেখেতসকলে সেই যিটো নাৰ্ভডাল প্ৰেচাৰত থাকে সেই প্ৰেচাৰটো দূৰ কৰে। দূৰ কৰাৰ বিনিময়ত এইটোৱেই মানে এই অপাৰেশ্যনটোৰ দ্বাৰা এইটোৱে হয় যে পাৰ্মানেণ্ট যিটো ডেমেজ হ'ব লগা আছিল সেইটো ডেমেজটো আমি ৰোধ কৰাৰহে আমাৰ এটা প্ৰয়াস কৰোঁ, না কি আৰু তাক পাৰ্মানেণ্ট ডেমেজ কৰি আমি মানে তেখেতক পেৰালাইচিছ কৰাৰ এটা প্ৰয়াস, এইটো নহয়। মানুহখিনি এটা ভুল ধাৰণা লৈ পেলাই আমাৰ ওচৰত আহে যে অপাৰেশ্যন কৰিলোঁ মানে আৰু গ'লোঁ আৰু মানে ইয়াৰ পিছত আৰু একো নাই, বাট এইটো এটা বহুত ডাঙৰ মিথ হয় আমাৰ মানে স্পাইন চাৰ্জাৰীৰ ক্ষেত্ৰত যে অপাৰেশ্যন মানে আৰু বহুত দেৰি লাগিব। আৰু এটা থাকে যে অপাৰেশ্যন কৰিলে বহুত দিন চাগে বিচনাত পৰি থাকিব লাগিব বা বিচনাৰ পৰা উঠিব নোৱাৰিম। আমি যেতিয়া অপাৰেশ্যন এটা কৰোঁ তেতিয়া নেক্সট ডেৰ পৰাই আমি বা ছেম ডেৰ পৰাই আমি তেখেতক মবিলাইজ কৰাওঁ যে তেখেতৰ হাত ভৰিবিলাক লৰচৰ কৰিব দিওঁ, ইকাতি সিকাতি শুব দিওঁ, আৰু নেক্সট ডে আমি ডিছচাৰ্জ কৰোঁ যাতে তেখেতে নৰ্মেল লাইফ এটা অতি সোনকালে পায়, মানে যিটো তেওঁ অলৰেডি চলাই আছিল সেইটো যাতে পায়, তাৰ কাৰণে আমি নেক্সট ডে ডিছচাৰ্জ কৰিব পাৰি আনলেছ যদি তেখেতৰ কিবা বেলেগ কোমৰবিডিটিজ নাথাকে। গতিকে মোৰ হিচাপত এই কিছুমান দুই এটা মিথ আছে বা আমাৰ ভুল ধাৰণা চাৰ্জাৰীক লৈ, সেইটোৰ কাৰণে মই এইখিনি ক'ব লগা আৰু।
0: হয়, ৰুমা বৰুৱা, আপুনি কৈছে সুন্দৰ অনুষ্ঠানটি শুনি আছোঁ, অতি প্ৰয়োজনীয় বিষয়সমূহৰ কথা জানিব পাৰি সমৃদ্ধ হৈছোঁ, বহুত ধন্যবাদ ৰুমা বৰুৱাই, খুব ভাল পাইছে অনুষ্ঠানটি।
1: ধন্যবাদ।
0: আৰু এটা কথা জানিব বিচাৰিছোঁ ৰুমা বৰুৱা বাইদেউ, আপুনি যিহেতু অনুষ্ঠান শুনি আছে গতিকে আপোনাৰ এই বাৰ্তাটিৰ উপৰিও আপোনাৰ সৈতে কিছু অনুষ্ঠান সম্পৰ্কে কথা পাতিবলগীয়া আছে, গতিকে আপুনি ব্যক্তিগতভাৱেও এটি বাৰ্তা মোলৈ প্ৰেৰণ কৰিবচোন। আৰু কেইটামান প্ৰশ্ন আমি সুধিম, কিন্তু শ্ৰোতাসকল ভাল লাগিছে যে আপোনালোকে ইয়াত অংশগ্ৰহণ কৰিছে, নিজৰ সমস্যাসমূহৰ কথা কৈছে, কাৰণ এগৰাকীৰ পৰা আমি এটা বাৰ্তা পাইছিলোঁ যে প্ৰতিগৰাকী ব্যক্তিৰ কোনোবা নহয় কোনোবা এটা অংগত বিষ অনুভৱ হয়েই, আৰু বহুতে এইটো সাধাৰণ বুলি ভাবে। কোনোবা ক্ষেত্ৰত আচলতে আমি আমাৰ যিটো ৰেড ফ্লেগ বুলি কৈছে, একেবাৰে এনেকুৱা এটা লক্ষণ দেখা দিয়ে যে সেই লক্ষণটোৰ পাছত আপুনি কিন্তু চিকিৎসকৰ ওচৰত যাবই লাগিব যদি নিজৰ কিবা বেয়া হোৱাটো আপুনি নিবিচাৰে। গতিকে এই কথাখিনিও ডাক্টৰ পাটোৱাৰী বৰ ধুনীয়াকৈ বুজাই দিছে। মেৰুদণ্ডৰ যিটো অস্ত্ৰোপচাৰ, বিভিন্ন অস্ত্ৰোপচাৰ সম্পৰ্কে কৈছে, কিন্তু মেৰুদণ্ডৰ অস্ত্ৰোপচাৰ কেনেকুৱা ধৰণৰ পৰ্যায়ত আচলতে একেবাৰে কৰাটো প্ৰয়োজন সেই সম্পৰ্কে আপুনি কি ক'ব?
1: মেইনলি আপোনাৰ মই অলৰেডি কৈছোৱেই মানে
0: সেইকেইটা
1: মানে ধৰক ৰেড ফ্লেগ চাইনটো আপোনালোক বাৰে বাৰে কৈ আছোঁ যাতে এইখিনি অকণমান মনত থাকে যে মেইনলি ধৰক প্ৰেচাৰ পায়খানাৰ কণ্ট্ৰল হেৰাই যোৱাটো, এইটোক যিটো আমি কডা ইকুনা চিনড্ৰম বুলি কওঁ আমাৰ ভাষাত, কডা ইকুনা চিনড্ৰম, বা ধৰক মানে যে মানে আমাৰ যৌনাংগৰ চাইডৰ চাইডে যেতিয়া আপোনাৰ চুলেও গম নোপোৱা নামনেছ টাইপ হৈ যায়, বা কেতিয়াবা মেজৰ এক্সিডেণ্ট এটা হৈছে দেখিছে যে আপোনাৰ দু চাইডেই মানে আপোনাৰ ভৰিত মানে চেন্স নোহোৱা হৈছে বা উইকনেছ ষ্টাৰ্ট হৈছে, বা আপুনি দেখি আছে যে বহুত দিনৰ পৰা আপোনাৰ অলপ অলপ উইকনেছ আৰম্ভ হৈছিল, বা হঠাৎ এতিয়া ফিল কৰিছে যে উইকনেছটো বাঢ়ি গৈছে, বা পেইন যিটো আগতে ঔষধত কমি আছিল বা ঔষধ খাই আছিল দেখিছে যে পেইনটো ঔষধ খোৱা বন্ধ কৰাৰ লগে লগে আৰু বাঢ়া ষ্টাৰ্ট হৈছে, এইবিলাক কিছুমান কাৰণত মানে আমাৰ অপাৰেশ্যনৰ বহুত প্ৰয়োজন থাকে। তেতিয়া আমি ধৰক সেই নাৰ্ভ যদি কিবা দাবী আছে সেই নাৰ্ভডাল আমি ডিকম্প্ৰেছ কৰিব লাগে ইমিডিয়েটলি।
0: হয়, এগৰাকী শ্ৰোতাৰ হয়তো ফোন আহিছে, তেওঁ

0: আপুনি অনুষ্ঠান সম্পৰ্কীয় কিবা কথাৰ বাবে ফোন কৰিছে নেকি?
1: হয়,
0: আপোনাৰ ফোন সকলোৱে শুনিব পৰাকৈ দিছোঁ। হয়, কওকচোন, আমাৰ চিকিৎসক অতিথিগৰাকীয়ে শুনি আছে। আপোনাৰ পৰিচয়টো কৈ লওক প্ৰথমে। নামটো আপোনাৰ?
1: মই কিছুদিনৰ পৰা মোৰ দুয়োখন হাতত ওলোৱা খজুৱাই, মানে অনবৰতো নহয় কিন্তু যেতিয়া খজুৱাই তাৰমানে বহুত খজুৱাই, তাৰমানে আৰু খজুৱাৰ ভিতৰত বহুত ভিতৰলৈকে খজুৱাব লাগে, খজুৱাৰ পিছত অলপ বিষায়। এতিয়া তাৰমানে আৰু কিছুদিন, মই এমাহ কিন্তু নাৰ্ভৰ টেবলেট খাইছিলো, মই গুৱাহাটী চিকিৎসা মেডিকেলৰ পৰা দিছিলে নাৰ্ভৰ টেবলেট, এনেৰুবিয়ন 40 খাইছিলো, এতিয়া খোৱা নাই কিছু। এতিয়া তাৰমানে এনেকুৱা হৈছে, তাৰমানে হাত দুখনটো লোৱাই খজুৱাই আৰু, এতিয়া কি কাৰণত এনেকুৱা হৈছে বাৰু মই জানিবলৈ খুজিছো।
2: ঠিক আছে বাৰু,
0: ধন্যবাদ জনাইছো আপোনাক। হয়,
2: মেইনলি হাতৰ তলা খজুৱাটো বা এইটো এটা মানে ধৰক আমি যিখিনি স্কিনৰ ডাৰ্মাটলজি ৰিলেটেড যিবিলাক প্ৰব্লেম থাকে, স্কিনৰ ডক্টৰ বা ডাৰ্মাটলজিষ্ট এজনৰ কনচাল্ট কৰিব লাগে বাৰু। মেইনলি কেতিয়াবা স্কেবিজ হ'লেও এনেকুৱা হয়, স্কেবিজ বুলি এটা মানে অসুখ থাকে যিটোৰ মানে হাতত বা এইবিলাকত খোজায় মানে, বা আৰু বাকী ফেমিলি মেম্বাৰ্ছখিনিকো মানে তেতিয়া হিষ্ট্ৰী ল'ব লগা হয় যে বাকী মেম্বাৰ্ছখিনিৰো কাৰোবাৰ এনেকুৱা খোজতি হৈছে নেকি। আৰু এইটো মানে যদি এনেকুৱা হয় বিছনা চাদৰ বা আমি যিখিনি পঢ়িছিলোঁ আৰু বিছনা চাদৰ বা সেইখিনি আপোনাৰ ভালকৈ চাফা কৰিব লাগে, ডেইলি ধুব লাগে, আৰু কিছুমান অইনমেণ্ট থাকে যিখিনি আপোনাৰ ৰাতি ৰাতি লগাব লাগে, লগালে আপোনাৰ গোটেই ফেমিলি মেম্বাৰ্ছেই লগাব লাগে। যদি আপোনাৰ অকলেই হৈছে তেতিয়া হয়তো নহ'বও পাৰে, যদি আপোনাৰ লগত বাকী আপোনাৰ বাচ্চা থাকে বা আপোনাৰ আৰু ফেমিলি মেম্বাৰ কোনোবা থাকে মানে, তেতিয়াহ'লে সিহঁতৰ পৰাও হিষ্ট্ৰীটো ল'ব লাগিব যে সিহঁতৰো কাৰোবাৰ মানে খোজতি হয় নেকি এনেকুৱা। আৰু আপুনি নাৰ্ভৰ টেবলেটত মোৰ বিশেষ লাভ নহ'ব, এইটো মেইনলি আপোনাৰ ডাৰ্মাটলজিষ্ট এজনক দেখুওৱাটোহে বেছি লাভ হ'ব। তাৰে পিছতো যদি নকমে তেতিয়া হয়তো বাৰু ধৰক লগত যদি আপোনাৰ বিষ আছে, হাতত তলোৱা বিষায় জিনজিনাই, তেতিয়া আপুনি যিখিনি নিউৰোবায়ন 4 নে কিবা টেবলেট দিয়া বুলি ক'লে এই টেবলেটটো কণ্টিনিউ কৰিব পাৰে, আদাৰৱাইজ প্ৰথমে একবাৰ ডাৰ্মাটলজিষ্টক দেখুওৱাটো বেছি ভাল।
0: চন্দ্ৰমা দেৱী মঙলদৈৰ পৰা খুব সুন্দৰ অনুষ্ঠান বুলি কৈছে, ভাল পাইছে। আপোনাক সকলোৱে অনুষ্ঠানী শ্বেয়াৰ কৰক যাতে আমি সৰহ সংখ্যক শ্ৰোতাক উপকৃত হ'ব পাৰে আজিৰ এই কথাখিনিৰ পৰা। আমি মেৰুদণ্ড যি অস্ত্ৰোপচাৰ আমি সেই সম্পৰ্কে ৰেড ফ্লেগৰ সম্পৰ্কে আপুনি ক'লে, কিন্তু সম্পূৰ্ণ সুস্থ হ'বলৈ কিমান সময় লাগে তেনেকুৱা যদি অস্ত্ৰোপচাৰ হয়?
2: আমি যেতিয়া নৰ্মেলি এটা চাৰ্জাৰী কৰোঁ মানে স্পাইন চাৰ্জাৰী এটা, আমি 1 to 2 weeks মানে অকণমান লাইট কাম কৰিব কওঁ। লাইট মিনছ কি, তেওঁ নৰ্মেল যিখিনি এক্টিভিটি, বাথৰুম যোৱা হওক, নৰ্মেল তেওঁ ভাত খাব, বিছনাৰ পৰা উঠি যোৱা হওক, এনেকুৱা নহয় যে তেওঁ মানে 1 to 2 weeks মানে অকল মানে বিছনাতেই শুই থাকিব, ঘৰৰ মানুহে আনি পেলাই বিছনাতে খুৱাব, এনেকুৱা নহয়। 1 to 2 weeks ধৰক তেখেত মানে বিছনাৰ পৰা উঠি যাব লাগে, অকণমান চোতালত খোজকাঢ়িলে, তাৰপিছত ধৰক 3 to 4 weeks মানে 1 month টাইম এটা লাগে যিটোত তেওঁ মানে নৰ্মেল এক্টিভিটিৰ কাৰণে সম্পূৰ্ণ প্ৰিপেয়াৰ হয়, মানে মানে এৰাউণ্ড মানে 1 month এটাত আপুনি মানে কমপ্লিট সুস্থ বুলি আৰু ক'ব পাৰি, বা তেওঁ ডিউটি জইন কৰিব পাৰে, নিজৰ কাম কৰিব পাৰে আৰু এনেকুৱা আৰু। এইখিনি সময়ৰে প্ৰয়োজন থাকে আপোনাৰ অতি মানে।
0: হয়, আৰু শ্ৰোতাসকলৰ বাৰ্তা যদি আহে আমি বাৰ্তা ল'ম, আৰু বেছি সময় আমাৰ হাতত নাই, মাত্ৰ 8 মিনিট সময় আছে। 8 মিনিট সময়ত আমি যিখিনি পাৰোঁ আৰু আলোচনা কৰিবলৈ চেষ্টা কৰিম। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে কঁকালৰ বিষ হ'লে পেইন কিলাৰ খায়, এনেদৰে যে পেইন কিলাৰ খায় বিষনাশক ঔষধ যদি লৈ থকা হয়, সেৱন কৰি থকা হয়, সেয়া নিৰাপদ নে?
2: একচুৱেলি আমাৰ যেতিয়া পেচেণ্টবিলাক আহে আজিকালি এটা মানে সেইও এটা ডাঙৰ ভয় সোমাই গৈছে যে মানে বিষৰ টেবলেট নাখাওঁ লাগিলে যি হয় হ'ব বা এনেকুৱা আৰু, মানে কঁকাল ভাঙিয়ে যাওক কিন্তু বিষৰ টেবলেট নাখাওঁ। ইনিচিয়েলি অলপ পেইন কণ্ট্ৰলৰ কাৰণে আপুনি মানে পেইন কিলাৰ লোৱাটো জৰুৰী, এনেকুৱা কোৱা নাই। যিবিলাকে ধৰক কণ্টিনিউৱাছ 6 months বা 1 year পৰা পেইন কিলাৰ লৈ আছে সেইবিলাকৰ কাৰণে মানে অকণমান প্ৰব্লেম আছে, কাৰণ কিছুমান টেবলেট থাকে যিবিলাকে ধৰক কিডনিত এফেক্ট কৰে, এই বস্তুটো এটা আমাৰ মানুহৰ মনত সোমাই গৈছে, তাৰ কাৰণে মানে বিষৰ টেবলেটে নোখোৱাইছে। বিষটো এটা মানে এটা বেমাৰে হয় বা যিটোৰ মানে এটা চিম্পটম হয়, ইয়াক ট্ৰিটমেণ্ট লাগিব। যেনেকৈ আপোনাৰ হেডেক এটা চিম্পটম হয়, যিকোনো অসুখৰ পৰা হেডেক হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, তাত ট্ৰিটমেণ্ট লাগিব। এনেকুৱা নহয় যে আপুনি নাখাই পেলাই চলিব, নাখালেও কমি যাব, কিন্তু তাৰ যিটো এফেক্ট থাকিব।

0: আপনি এতে হাত ভরি কাটিল বা কিবা এটা হ'ল, যদি আপনি পেইন কিলার বা যিটো আপোনাৰ মানে সেইটো ফুলাটো কমোৱাৰ কাৰণে যদি আপুনি নাখায়, সেইটো ডেমেজটো বহুত দিনৰ কাৰণে থাকিব। সেইকাৰণে মোৰ হিচাপত ইনিচিয়েলি কম দিনৰ কাৰণে হ'লেও আপুনি ল'ব পাৰে। তাৰে পিছত যেতিয়া আপোনাৰ বিষটো কমি গৈছে, যেতিয়া আপোনাৰ আৰু বিষ হ'ব তেতিয়া লাগিলে খাব আৰু। তেতিয়া এনেকুৱা কোৱা নাই যে ডেইলি আপুনি দুটাকৈ 10 দিন খাব, 15 দিন খাব, সেইটো কোৱা নাই। কিন্তু জাষ্ট যেতিয়া প্ৰয়োজন হয়, আপুনি ফিল কৰিছে যে বহুত বেছি বিষ আছে, ৰ'ব পৰা নাই, তেতিয়া আপুনি এটলিষ্ট পেইন কিলাৰ ল'ব পাৰে। এইটোৰ কাৰণে কোনো হেৰি নহয়।
1: হয়, শ্ৰোতা এগৰাকীৰ ফালৰ পৰা ইনামুল মজি, তেওঁ স্পণ্ডিলাইটিছ সম্পৰ্কে অলপ জানিব বিচাৰিছে।
0: স্পণ্ডিলাইটিছ মিনছ এই গোটেইখিনি কথাই মানে আপোনাৰ বেক পেইন মানে ধৰক গোটেই সমস্যাখিনিয়ে আৰু। এটা মানে স্পণ্ডিলাইটিছ বা চাৰ্ভাইকেল স্পণ্ডিলাইটিছতো ছেম একেই হয়, বা লাম্বাৰ স্পণ্ডিলাইটিছতো ছেম একেই হয়, য'ত মাছুল স্পাজম হ'ব পাৰে। মাছুল স্পাজম হৈ পেলাই আপোনাৰ বহুত পেইন এটা হৈ পেলাই যিটো এটা সমস্যা কৰে, এই সমস্যাবিলাককে একচুৱেলি আমি স্পণ্ডিলাইটিছ এটা ভেগ টাৰ্ম আৰু। বাট তাৰ ধৰক কিছুমান স্পেচিফিক টাৰ্ম থাকে যে লো বেক পেইন, বা ধৰক তাৰ কিছুমান কাৰণ থাকে যে ডিজেনেৰেটিভ ডিজিজ যিটো ক'লোঁ, বা লাম্বাৰ ডিস্ক হাৰ্নিয়েশ্যন, এইবিলাকৰ কাৰণে যিটো যিবিলাক সমস্যা হয়, এই গোটেইবিলাকক মিলাই পেলাই আমি স্পণ্ডিলাইটিছ বুলি ক'ব পাৰোঁ, বা স্পাজমৰ কাৰণে যিখিনি হয় মানে।
1: হয় শ্ৰোতাসকল, আমি 5 মিনিট সময় আছে, আমি শেষৰ পৰ্যায়লৈ আহিছোঁ। কঁকাল আৰু মেৰুদণ্ডৰ সমস্যা প্ৰতিৰোধ কৰিবলৈ আমাৰ জীৱনশৈলীত কি কি পৰিৱৰ্তন আমি সহজে কৰিব পাৰোঁ? নিয়মীয়া ব্যায়াম বা আমাৰ কোৰ মাছল যিটো শক্তিশালী কৰাটো কিমান গুৰুত্বপূৰ্ণ?
0: সেইটো এটা বহুত ডাঙৰ মানে ইছ্যু হয় মানে, কাৰণ কোৰ মাছল মিনছ আমাৰ বেক মাছল আৰু এবডমিনেল মাছলখিনি যদি আমি ষ্ট্ৰেংথটো বঢ়াব পাৰোঁ উইথ এক্সাৰচাইজ, নিয়মিত এক্সাৰচাইজ কৰি পেলাই, তেতিয়া দেখা যায় যে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব। তাৰপিছত ৰেগুলাৰ এইটো এটা অভ্যাস কৰি ল'ব লাগে, কাৰণ আমি বহুতে এতিয়া আমাৰ এনেকুৱা লাইফষ্টাইল হৈছে যে আমি ৰাতি দেৰিলৈকে শুওঁ, ৰাতি দেৰিলৈকে শুব মানে নোৱাৰোঁ, মানে বহুত কামৰ প্ৰেছাৰ থাকে, কিবা থাকে, তেতিয়া সেইকাৰণে ৰাতিপুৱা আমি উঠিব নোৱাৰোঁ। এটলিষ্ট যদি আমি অলপ অভ্যাসবিলাকত চেঞ্জ কৰোঁ, ৰাতি অলপ সোনকালে শুওঁ, তেতিয়া আপুনি দেখিব ৰাতিপুৱাও আপুনি সোনকালে উঠিব পাৰিব। এটলিষ্ট 30 মিনিটছৰ কাৰণে খোজকাঢ়িব ওলাই যাওক, লাহে লাহে দেখিব যে আপোনাৰ লাইফটোৱে চেঞ্জ হৈ গৈছে। আপুনি আৰু আপুনি সেই যিজন মানুহ আছিল সেই মানুহজন হৈ নাথাকে আৰু। যেতিয়া আপুনি এক্সাৰচাইজ কৰিব যাব, এটা সময়ত আপুনি নিজে নোৱাৰা হৈ যাব, এক্সাৰচাইজ নকৰিলে বেয়া লগা হ'ব মানে।
1: হয়, শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, নিভাৰাণী হাজৰিকা, আপুনি অনুষ্ঠানলৈ আহিছে, মেৰুদণ্ড সুস্থ ৰাখিবলৈ আমি কৰিব পৰা 3টা গুৰুত্বপূৰ্ণ কাম, যিটো কথা আমি সদায় মনত ৰাখিম আৰু আজিৰ অনুষ্ঠানটো শুনাৰ পাছত আমি এই 3টা কাম সদায় কৰিম, সেই 3টা কাম কি হ'ব?
0: এটাটো হ'ল যে যিটো আমি অলৰেডি ডিছকাছ কৰিলোঁ যে কোৰ মাছল ষ্ট্ৰেংথেনিং এক্সাৰচাইজ, যিটো এক্সাৰচাইজটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট হয়, এইটো ফৰ লং টাৰ্ম মানে। এইটো এতিয়া নহয় যে আপুনি আজি কৰিলে, যে আজি কৰাখিনিও আপোনাৰ ফিউচাৰত কামত আহিব, আৰু সেইটো এটা মানে আপোনাৰ শ্বিল্ড হিচাপে কাম কৰিব। আপোনাৰ বেক মাছল বা স্পাইনৰ ওপৰত যিটো এফেক্ট থাকে সেইটো বহুতখিনি কমি থাকিব। তাৰপিছত আপোনাৰ এটা হ'ল কি যে আপুনি ৱেইট মেইনটেইন কৰাটো, আপোনাৰ যিটো নৰ্মেল BMIৰ হিচাপত যদি আপুনি ৱেইট মেইনটেইন কৰে, দেখিব আপোনাৰ বহুতখিনি বেমাৰ দূৰ হ'ব। এইটো অকল মই আজি বেক পেইনৰ বিষয়ে কৈ আছোঁ, অষ্টিঅ'আৰ্থ্ৰাইটিছ এটা বহুত ডাঙৰ সমস্যা, নী অষ্টিঅ'আৰ্থ্ৰাইটিছ, যিবিলাক শকত মানুহ, যিমানে মানুহজনৰ ওজন বেছি হ'ব সিমানে তাৰ আঁঠুটোত প্ৰেছাৰ সিমানেই বেছি পৰিব আৰু সিমানে বেছি ক্ষয় যাব, গ'লে কি হ'ব আল্টিমেটলি অষ্টিঅ'আৰ্থ্ৰাইটিছ। সেইকাৰণে এইবিলাক প্ৰিভেণ্ট কৰাৰ কাৰণে আমি যিমান পাৰি আমাৰ বডি ৱেইটটোত কণ্ট্ৰল কৰিব লাগে, মানে আমাৰ মুখখনত কণ্ট্ৰল কৰিব লাগে, খোৱা লোৱাটো যিমানে কণ্ট্ৰল হ'ব সিমানে লং টাৰ্ম মানে আমি জীয়াই থকাৰ মানে সুস্থ শৰীৰে জীয়াই থকাৰ
1: এটা কৰিব নোৱাৰোঁ যে আমি
0: সেইটো কণ্ট্ৰল কৰিব লাগিব। আৰু এটা থাকিল যে আপোনাৰ ৱেইট, আৰু এটা হ'ল কি যে আপোনাৰ
1: আমি এক্সাৰচাইজ কৰিব লাগিব, ৱেইটটো কণ্ট্ৰল কৰি ৰাখিব লাগিব,
0: আৰু আপোনাৰ খাদ্যটোতো বাৰু ৱেইটত আহিয়ে গ'ল, আৰু হাইড্ৰেশ্যন, যিটো আমাৰ মানে পানী, যিটো পানী আমাৰ মানে 90% আমাৰ বডিৰ পাৰ্টটো পানীয়ে হয়, 60-70% পানী হয় আমি পৰতে পাইছোঁ। গতিকে ধৰক খোৱাতকৈও পানী বেছি খাব লাগে, কাৰণ কি হয় উইথ এজ আমাৰ যিবিলাক স্পাইনৰ যিবিলাক ডিজেনেৰেটিভ ডিজিজ বুলি মই কৈ আছোঁ বাৰে বাৰে, এইবিলাক কি হয় আমাৰ যিবিলাক ডিস্ক থাকে বা ডিস্কৰ চাৰিওচাইডে যিটো এটা এনুলাছ বুলি কয়, সেইবিলাকত পানী কমি যায় মানে উইথ এজ, আৰু সেইকাৰণে সেইবিলাক যেতিয়া আপোনাৰ ড্ৰাই হৈ যায় তেতিয়া ফাটি যোৱাৰ চান্সটো বেছি থাকে। যদি আপনি হাইড্রেশনটো মেইনটেইন কৰিব পাৰে তেতিয়া দেখিব যে

0: এইবিলাকৰ লংজিভিটি বা এইবিলাকো লং লাষ্টিং হ'ব, আৰু পেইন বা এইবিলাক যিবিলাক সমস্যাৰ বিষয়ে মই ক'ব আহিছোঁ এইবিলাকো নিশ্চয় নাথাকিব আপোনালোকৰ।
1: ধন্যবাদ জনাইছোঁ ডক্টৰ সিন্ধু পাটোৱাৰী, আপুনি ইমান ধুনীয়াকৈ কথাখিনি বুজাই দিছে, শ্ৰোতাসকলেও ভাল পাইছে, বুজি পাইছে, আৰু তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰাৰ কথাটোলৈ আমি লক্ষ্য কৰিলে বুজি পাওঁ যে অনুষ্ঠানত তেওঁলোকে আদৰি লৈছে। কল্পনা আমিন শৰ্মা, অনুষ্ঠানো শুনি উপকৃত হৈছোঁ, মূৰৰ বিষৰ কাৰণো ভিটামিন ডি থ্ৰীৰ অভাৱ হ'ব পাৰে বুলি তেওঁ জানি উপকৃত হৈছে। নিভাৰণী হাজৰিকা, আপুনি অনুষ্ঠানলৈ আহিছে। শ্ৰোতাসকলে এইখিনিতে আপোনালোকক জনাওঁ যে কাইলৈ আমাৰ হেল্ল' যুৱবাণী অনুষ্ঠানত উপস্থিত থাকিব নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পী তথা অভিনেত্ৰী বৰষা বৰা আৰু নতুন প্ৰজন্মৰ এগৰাকী অভিনেতা পৰিচালক নিশিৰঞ্জন কে মল্লিকা। তেওঁলোকৰ সৈতে সন্ধিয়া 7:20 আমি হেল্ল' যুৱবাণী অনুষ্ঠানত লগ পাম প্ৰাগজ্যোতিষপুৰ শাখাত। ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শ্ৰোতাসকল, আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। আকাশবাণী আৰু এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে একেলগ হৈ স্বাস্থ্য সজাগতাৰ দিশত, আপোনালোকৰ স্বাস্থ্য সজাগতাৰ দিশত এক অনন্য প্ৰয়াস কৰিছে। 4 মাহত প্ৰৱেশ কৰিলে, আমি এই যাত্ৰা অব্যাহত ৰাখিম। আপোনালোক উপকৃত হ'লে আমাৰ ভাল লাগিব, আৰু আপোনালোকে অনুষ্ঠানটো শ্বেয়াৰ কৰিব যাতে সৰহ সংখ্যক লোকে অনুষ্ঠানী পৰৱৰ্তী সময়তো শুনি উপকৃত হ'ব পাৰে। যিসকল শ্ৰোতাই ৰেডিঅ' ছেটত এপত শুনি আছে বা FM-ত শুনি আছে তেওঁলোককো আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ ডিম্পুল বৰগোহাঁই, ধন্যবাদ সংগীতা দেৱী, ধন্যবাদ জনাইছোঁ সংগীতা দাস, জলিমণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষ, ট্ৰান্সমিটাৰ, FM ট্ৰান্সমিটাৰত থকা আৰু লগতে আমাৰ ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বুৰাকো ধন্যবাদ জনাই আজিৰ অনুষ্ঠানটি আমি ইয়াতেই সামৰিলোঁ। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আজিৰ এই অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি অনুষ্ঠান উমংগ।

0: ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং শুনিলে।
1: আৰ্থিক জৰুৰীকালীন পৰিস্থিতি এনে সময়ত লোৱা এটা বুদ্ধিমানৰ সিদ্ধান্তই আপোনাক যিকোনো অসুবিধা সহজেই অতিক্ৰম কৰাত সহায় কৰে।
2: তেওঁলোকৰ বাবে মণপ্পুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম। আপুনি মাহেকীয়া কিস্তিৰ জৰিয়তে সুদ পৰিশোধ কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ বিত্তীয় পৰিকল্পনা আৰু অধিক স্মাৰ্ট হৈ পৰিব।
1: অধিক জানিবৰ বাবে আপোনাৰ নিকটৱৰ্তী মণপ্পুৰম ফাইনেন্সৰ শাখাত যোগাযোগ কৰক বা আমাৰ টোল ফ্ৰী নম্বৰ 1800-420-2233 কল কৰক।
3: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মণপ্পুৰম ফাইনেন্সিয়েলো আহিছে ইজি EMI গোল্ড লোন স্কিম।
3: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মণপ্পুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।

0: এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰশ্ৰোতা খন্তেক পাছতে অৰ্থাৎ 11 বজাৰ পৰা আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱতো অনুমোদন জনায়।
2: কোচিং ইনষ্টিটিউটসমূহ যে চলি আছে গোটেই ৰাজ্যত, তাৰ লগত মেণ্টেল হেলথৰ যিটো প্ৰব্লেম, বহুতে চুইচাইড কৰে, ছাত্ৰ ছাত্ৰীসকলে ফ্ৰাষ্ট্ৰেটেড হয়, তাত ছিট নাপালে, এই গোটেইবোৰ চাই দ্য আছাম প্ৰাইভেট কোচিং ইনষ্টিটিউট কণ্ট্ৰল এণ্ড ষ্টুডেণ্টছ মেণ্টেল হেলথ ছেফগাৰ্ড 2026 বুলি আমি এখন আইন আনিছো। এই আইনখনৰ দ্বাৰা 50 জনতকৈ যদি কোনোবা কোচিং ইনষ্টিটিউটত বেছি ষ্টুডেণ্ট থাকে, তেওঁলোকে ৰেজিষ্ট্ৰেচন বাধ্যতামূলকভাৱে কৰিব লাগিব। দ্বিতীয়তে তেওঁলোকৰ বিল্ডিং কেনেকে হ'ব লাগিব, চাইকলজিষ্ট কেনেকে ৰিক্ৰুটমেণ্ট কৰিব লাগিব, ক্লিনিকেল চাইকলজিষ্ট থাকিব, মেণ্টেল হেলথ কাউন্সিলৰ থাকিব, মেণ্টেল হেলথৰ দৃষ্টিভংগীৰ পৰা সেই কোচিং ইনষ্টিটিউটবিলাকে ল'বলগীয়া বিভিন্ন ব্যৱস্থা আজি কেবিনেটে এমেণ্ডমেণ্ট কৰিছে।
1: মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱতো অনুমোদন জনায়। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাত আজি সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি কৰা হ'ব। আজি ৰূপনগৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপলু ৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা আৰু তপন দাস এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে মুঠ 81 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তি চালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়ৰ কাৰ্যালয় থাকিব। যোৱা নিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিলনগৰ, ডাউনটাউন, ৰুক্মিণীগাঁও, বেলতলা, চাৰ্ভে, হাতগাঁও, জটীয়া, জুৰদকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ উপপথসমূহত হোৱা বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাগি পৰা বুলি জানিব পৰা গৈছে। অসমীয়া সমাজত পবিত্ৰ মাহ হিচাপে পৰিগণিত ভাদ মাহৰ আজি পহিলা দিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ

সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগৰ কাৰ্যসূচী লোৱা হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপৰীয়া নামঘৰ, গোলাঘাটৰ আঠখেলীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। ভাদ মাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যামিক পৰিৱেশে অসমৰ সাতাম পুৰুষীয়া সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবেদ্য আগবঢ়াই নাম কীৰ্তন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত অভিযান্ত্ৰিক বিষয়সমূহৰ সামগ্ৰিক পাৰিভাষিক শব্দাৱলী নিৰ্মাণৰ ছদিনীয়া কৰ্মশালাৰ অহা 22 আগষ্টত সামৰণি পৰিব। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত নতুন দিল্লীৰ বৈজ্ঞানিক আৰু কাৰিকৰী শব্দাৱলী আয়োগৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। শব্দাৱলী আয়োগে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্গত হিন্দী তথা আন 22টা ভাৰতীয় ভাষাত বিভিন্ন শৈক্ষিক বিষয়ৰ বৈজ্ঞানিক আৰু কাৰিকৰী পৰিভাষাৰ গ্ৰন্থ প্ৰণয়নৰ দায়িত্ব লৈ আহিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ

0: কৰ্মশালাৰ অহা 22 আগষ্টত সামৰণি পৰিব। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ অধীনত নতুন দিল্লীৰ বৈজ্ঞানিক আৰু কাৰিকৰী শব্দাৱলী আয়োগৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। শব্দাৱলী আয়োগে ভাৰতীয় সংবিধানৰ 8ম অনুসূচীৰ অন্তৰ্গত হিন্দী তথা আন 22টা ভাৰতীয় ভাষাত বিভিন্ন শৈক্ষিক বিষয়ৰ বৈজ্ঞানিক আৰু কাৰিকৰী পৰিভাষাৰ গ্ৰন্থ প্ৰণয়নৰ দায়িত্ব লৈ আহিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰ ৰেল ষ্টেচনৰ সমীপত আজি এজাক বনৰীয়া হাতী বিচৰণ কৰি থকাৰ সময়তে স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে। বন বিভাগৰ লোকে তৎপৰতাৰে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সমৰ্থ হোৱাত স্থানীয় ৰাইজে সকাহ লাভ কৰে। ইয়াৰ পূৰ্বে খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকটোৱে পথাৰৰ খেতি বাতিও নষ্ট কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 101.6 MHz, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়াৰ পৰা আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ মত নীলাক্ষী বৰদলৈ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, মনোজ হাজৰিকা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস, ডিউটি ৰুমৰ সহকাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ' মাইক্ৰফোনৰ সন্মুখত এয়া মই প্ৰণীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পাৰাগমালা লাইভ, আগবঢ়াইছে অমিত বাস্কোটাই।
2: नमस्कार प्रिय श्रोताओं, आप सुन रहे हैं आपका पसंदीदा कार्यक्रम परागमाला लाइव। श्रोताओं, इस कार्यक्रम में मैं अमित बांसकोटा आप सभी का हार्दिक स्वागत करता हूं। मैं आशा करता हूं कि जहां कहीं भी आप मुझे सुन रहे हैं खुश होंगे और जीवन की छोटी छोटी खुशियों का आनंद ले रहे होंगे। श्रोताओं, आज है 19 अगस्त और आज का दिन बेहद खास है क्योंकि आज दुनिया भर में मनाया जा रहा है विश्व फोटोग्राफी दिवस। फोटोग्राफी सिर्फ किसी कैमरे का बटन दबाना नहीं बल्कि बहते हुए वक्त के किसी खूबसूरत लम्हे को हमेशा के लिए थाम लेना है। जब इंसान बदल जाते हैं, रास्ते बदल जाते हैं, तब भी वो एक तस्वीर अपनी जगह मुस्कुराती रहती है। तो आइए यादों के इसी खूबसूरत सफ़र का आगाज़ करते हैं इस प्यारे से सदाबहार नगमे के साथ।

0: परात्मन।
1: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অমিত ভাস্কোটাই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্টজত আৰু এফ এম এণ্ডৰ 101.6 মেগা হাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন এআইআৰ মোবাইল এপতো শুনিব পাৰে।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই জ্যোতিষাই আপোনাক আদৰণি জনাইছোঁ। আজি আগবঢ়াইছোঁ এখনি প্ৰামাণ্য আলেখ্য।
1: পাণবজাৰ ব্ৰহ্মপুত্ৰৰ পাৰত সুব্যাপ্ত হৈ থকা গুৱাহাটী চহৰৰ ধমনীত বৈ থকা এখন ঐতিহ্যময় ঠাই পাণবজাৰ।
2: কিতাপৰ চিৰসেউজ ঠিকনা পাণবজাৰ,
1: অসমীয়া ভাষাৰ জীৱন্ত সংগ্ৰহালয় পাণবজাৰ,
2: অসমীয়া জাতিৰ চিন্তাৰ চৰাখৰ পাণবজাৰ,
1: লেখক আৰু পঢ়ুৱৈৰ মিলনৰ স্থান পাণবজাৰত কেৱল কিতাপেই বিক্ৰী নহয়, হয় কাহিনীৰ আদান প্ৰদান, বিনিময় হয় শব্দ, চিন্তা আৰু সপোনৰ। লেখক, প্ৰকাশক, পঢ়ুৱৈ, সমালোচকৰ চিন্তাক জীৱন দিয়ে পাণবজাৰে।
2: সেই চিন্তাৰ পৰাই যেন জন্ম হৈ নতুন সাহিত্যিকৰ, নাটকৰ নতুন চৰিত্ৰৰ তথা সমাজৰ নৱজাগৰণৰ। অসমীয়া সাহিত্যৰ মূল শিপাডাল সম্পৃক্ত হৈ আছে পাণবজাৰত। আমিও লুটিয়াই চাবলৈ চেষ্টা কৰিছো অতীতৰ পাণ্ডুলিপি। সেই উদ্দেশ্যেৰে আমি কথা পাতিছিলো পাণবজাৰস্থিত বৰ্ণ প্ৰকাশনৰ স্বত্বাধিকাৰী ৰক্তিম ঠাকুৰীয়াৰ সৈতে।
3: নমস্কাৰ, মোৰ নাম ৰক্তিম ঠাকুৰীয়া। মই পাণবজাৰত যশৱন্ত ৰোডত অৱস্থিত বৰ্ণ বুলি যিটো প্ৰকাশন প্ৰতিষ্ঠান তাৰ স্বত্বাধিকাৰী। মূলত পাণবজাৰৰ ইতিহাস বা পাণবজাৰত গ্ৰন্থ প্ৰকাশনৰ ইতিহাস বা অসমৰ অন্যান্য ঠাইৰ তুলনাত কেৱল পাণবজাৰকেই যে কিতাপৰ এটা মূল চাহিদা আৰু যোগানৰ জেগা হিচাপে মানুহৰ মাজত পৰিচিত হৈ আহিছে, যিখিনি কথা আমাৰ পূৰ্বজ প্ৰকাশক বিক্ৰেতাসকলৰ পৰা, আমাতকৈ জ্যেষ্ঠজনৰ পৰা আমি জানি আহিছোঁ, সেয়া আছিল যে অসমৰ পুথি প্ৰকাশনৰ যিটো ইতিহাস আৰু প্ৰকাশন গোষ্ঠীসমূহৰ যিটো ইতিহাস, সেয়া প্ৰথম অৱস্থাত যিহেতু অসমীয়া কিতাপৰ প্ৰকাশক হিচাপে আমি মূলত খ্ৰীষ্টধৰ্মীয় যিসকল মিছনেৰী ফাদাৰ তেওঁলোকৰ নামেই পাওঁ, তাৰ লগতে আনুষংগিকভাৱে যিখিনি প্ৰাতস্মৰণীয় যিসকল ব্যক্তি অসমীয়া ভাষাটোৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত আৰু অসমীয়া প্ৰকাশন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে যি অৰিহণা আগবঢ়ালে তেওঁলোকেই কাম কৰিছিল, মূলত খ্ৰীষ্টধৰ্মীয় যিসকল মিছনেৰী সেইসকলে। আৰু তেওঁলোকৰ সময়ত মূলত অসমত পুথি তেতিয়া অৱশ্যে প্ৰথম অৱস্থাত অসমত প্ৰকাশ হোৱা নাছিল, মূলত কলকাতা, শ্ৰীৰামপুৰ এনেকুৱা জেগাত কিতাপবোৰৰ মুদ্ৰণ হৈছিলে। কিন্তু তথাপিও তাৰ পিছৰ ফালে শিৱসাগৰ কেন্দ্ৰিক হিচাপে কিছুমান প্ৰকাশন, আৰু সেই সময়ত আচলতে প্ৰকাশন প্ৰতিষ্ঠান বুলি ক'লে ভুল হ'ব, সেই সময়ত আচলতে যিসকল ব্যক্তিয়ে কামটো কৰিছিল তেওঁলোকৰ নামতেই বহু সংখ্যক কিতাপ ওলাইছিল, যদিও আজিৰ সময়ত সংখ্যাৰ জোখাৰে গুৰুত্বপূৰ্ণ নহয়, তথাপি এটা সময়ত 1840-50 বা তাৰ আগৰ সময়ছোৱাত বা 60-70 মানে 69 শতিকাত যিসমূহ কিতাপ ওলাইছিল সেই সময়ত মূলত অসমৰ পুথি প্ৰকাশনৰ মূল কেন্দ্ৰস্থলটো আছিল শিৱসাগৰ। আৰু তাৰ পিছত লাহে লাহে যেতিয়া মিছনাৰীসকলৰ সেই সময়ৰ পৰিক্ৰমাটো পাৰ হৈ আমাৰ অসমৰ বিভিন্ন স্থানৰ বিভিন্ন জন, আৰু প্ৰথম অৱস্থাত খুবেই এটা গুৰুত্বপূৰ্ণ কথা আছিল যে আমাৰ আজি যিদৰে প্ৰকাশন প্ৰতিষ্ঠানসমূহ আছে সেই সময়ত নাছিলে, সেই সময়ত একেবাৰে চালুকীয়া অৱস্থাত আছিলে। আৰু তাৰ ফলত কি হৈছিলে, আমাৰ যিসকল স্বনামধন্য লেখক সেইসকলৰ বহু সংখ্যক লেখকেই নিজৰ পুথি কলিকতাত মুদ্ৰণ কৰাই নিজে ছপা কৰাই বিকিব লগা পৰিস্থিতি এটা আছিলে। আনকি এই ক্ষেত্ৰত আমি আমাৰ সাহিত্যৰথী ৰসৰাজ

0: লক্ষ্মীনাথ বেজবৰুৱা, তেখেতৰ মিছেলেনিয়াছ বুক ষ্ট'ৰ, বা আমাৰ পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়াৰ লীলা বুলি এখন প্ৰশাসন প্ৰতিষ্ঠান, তেনেধৰণৰ আমি বহু প্ৰশাসন প্ৰতিষ্ঠান পাওঁ যি মূলতঃ লেখকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। আৰু তাৰপিছত সময় আগবাঢ়িল, লাহে লাহে যদিও প্ৰকাশন প্ৰতিষ্ঠানৰ মুদ্ৰণৰ ক্ষেত্ৰত আমাৰ অসমৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহ কলকাতা মুখাপেক্ষী হৈয়েই সেই সময়তো থাকিব লগা হৈছিল। তাৰপিছত লাহে লাহে গুৱাহাটীত প্ৰকাশন প্ৰতিষ্ঠানসমূহ এটি দুটিকৈ গুৱাহাটীৰ বিভিন্ন স্থানত, তেতিয়া একদম প্ৰথম অৱস্থাত এনেকুৱা নাছিল যে কেৱল পাণবজাৰতেই কেন্দ্ৰীভূত হৈ আছিল, বিভিন্ন স্থানত গুৱাহাটীৰ। অৱশ্যে তেতিয়াৰ গুৱাহাটীও আজিৰ দৰে বিস্তৃত নাছিলে, গতিকে পাণবজাৰক কেন্দ্ৰ কৰিয়ে আছিল অঞ্চলখিনি। বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে এটি দুটিকৈ নিজৰ প্ৰকাশন প্ৰতিষ্ঠানসমূহৰ কাম আৰম্ভ কৰিবলৈ লৈছিল, আৰু এই ক্ষেত্ৰত আমি নাম ল'বই লাগিব কেইবাগৰাকীও প্ৰাতস্মৰণীয় আমাৰ প্ৰকাশকৰ। তাৰ ভিতৰত মই ভাবোঁ দুটা নাম অতি গুৰুত্বপূৰ্ণ। এটা হ'ল দত্তবৰুৱাসকলৰ যি প্ৰতিষ্ঠান, দত্তবৰুৱা পাব্লিচিং কোম্পানী, আৰু দ্বিতীয়টো লয়াৰ্ছ বুক ষ্টল। আৰু এই দুটা প্ৰকাশন প্ৰতিষ্ঠান, তাৰ লগতে তাৰ আগতেও বাৰু কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠান আছিল, কিন্তু প্ৰকাশন প্ৰতিষ্ঠান হিচাপে পাণবজাৰক অসমৰ পঢ়ুৱৈ সমাজৰ মাজত পৰিচিতি দিয়াৰ ক্ষেত্ৰত এই দুটা প্ৰকাশন প্ৰতিষ্ঠানৰ নাম আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। আৰু যিহেতু আমি নিজে সেই সময়ৰ চাক্ষুষদৰ্শী নহয়, আমি তাৰ পিছৰ সময়খিনিহে ক'ব পাৰিম বৰ্তমান সময়ত, কিন্তু তাৰ পিছৰ ধৰক পৰিক্ৰমাটো লয়াৰ্ছ বা দত্তবৰুৱা বুক ষ্টলৰ পিছে পিছেই, আমাৰ মহাপুৰুষ বুক ষ্টলৰ পৰা আৰম্ভ কৰি এটা সময়ৰ গুৱাহাটী বুক ডিপো, গুৱাহাটী বুক ষ্টল, তাৰপিছত আৰু বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান, ষ্টুডেণ্ট ষ্ট'ৰ্ছ, তেওঁলোকৰ যদিও এটা সময়ত মূল কাৰ্যালয় গোলাঘাটত আছিলে, এতিয়া তেওঁলোকৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখত গোটেই অসমৰ ভিতৰতেই আমি ভাবোঁ যে পাণবজাৰতেই আটাইতকৈ বেছি প্ৰকাশন আৰু বিক্ৰেতা প্ৰতিষ্ঠানৰ কাৰ্যালয় আছে। আৰু আজিৰ সময়ত আমি আমাৰ হিচাপ অনুসৰি, অলপ কম বেছি হ'ব পাৰে, শতাধিক প্ৰকাশন প্ৰতিষ্ঠান পাণবজাৰ কেন্দ্ৰিক হৈ আছে। আৰু এইটো প্ৰায় এই শতিকাৰ নহয়, আচলতে যোৱা শতিকাৰ ধৰক 1940-50 চনৰ পৰাই বা স্বাধীনতাৰ পিছৰ পৰাই লাহে লাহে আৰম্ভ হৈ এতিয়া আজিৰ সময়তো প্ৰায় 100 প্ৰকাশন প্ৰতিষ্ঠানে, কোনোবাটো সৰু কোনোবাটো ডাঙৰ, বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠানে নিজৰ কাম কাজ চলাই ৰাখিছে পাণবজাৰ কেন্দ্ৰিকভাৱে। আৰু অসমীয়া গ্ৰন্থৰ যিটো প্ৰকাশন উদ্যোগ, আৰু এই প্ৰকাশন উদ্যোগটোৰ লগে লগেই বহুসংখ্যক পৰিৱেশক আৰু বিক্ৰেতা প্ৰতিষ্ঠান, এই আটাইখিনিয়েই পাণবজাৰৰ পৰাই মূলতঃ কাম কাজ চলাই আছে। কিন্তু সময়ৰ টেকন'লজি, প্ৰযুক্তিবিদ্যা, এইবোৰৰ পৰিসৰ বাঢ়ি যোৱাৰ লগে লগে আজিৰ তাৰিখত অসমত বিভিন্ন জিলা সদৰত, মূলতঃ ডিব্ৰুগড়ত, যোৰহাটত, গোলাঘাটত, এইফালে লখিমপুৰ, ধেমাজি বা বিভিন্ন স্থানত, পাঠশালা, বৰপেটা ৰোড, হাউলি, এনেকুৱা বিভিন্ন স্থানত এতিয়া বিভিন্ন প্ৰকাশন প্ৰতিষ্ঠান আছে আজিৰ সময়তো। কিন্তু তাৰ পিছতো আমি ক'ব পাৰোঁ যে মূলতঃ আজিৰ সময়তো অসমীয়া প্ৰকাশন প্ৰতিষ্ঠানৰ জৰিয়তে গোটেই অসমজুৰি কিতাপ বিতৰণ আৰু বিক্ৰীৰ যি মূল নেটৱৰ্ক, সেই নেটৱৰ্কটো এতিয়াও পাণবজাৰ কেন্দ্ৰিক হৈয়ে আছে। আৰু আজিৰ সময়তো আমি আগতে ক'বৰ লেখীয়াকে শতাধিক প্ৰতিষ্ঠানে কিতাপ বিক্ৰী, পৰিৱেশন আৰু প্ৰকাশনৰ জৰিয়তে নিজৰ কাম কাজ চলাই ৰাখিছে। সময়ৰ লগে লগে হয়তো ব্যৱসায়ৰ ক্ষেত্ৰতো বিভিন্ন কম বেছি, ভাল বেয়া বিভিন্ন কথা আহি আছে, কিন্তু তাৰপিছতো যেনেকৈ বিভিন্ন জেগাৰ কথা ক'লে, অসমৰ বিভিন্ন জেগাৰ কথা ক'লে, ঢেকিয়াল বুলি ক'লে এই গুড় বা কিবা এটা জেগাৰ কথা ক'লে যে অসমৰ এই জেগাটো কিহৰ কাৰণে বিখ্যাত, ওৰাং বুলি ক'লে ৰসগোল্লা, ঠিক তেনেকৈ পাণবজাৰো কিতাপৰ সৈতে, কিতাপ শব্দটোৰ সৈতে পাণবজাৰৰ নামটো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু আমি আশা কৰিম এয়া সদায় থাকক, পাণবজাৰক ভৱিষ্যতেও অসমৰ ৰাইজে, অসমৰ পঢ়ুৱৈ সমাজে গ্ৰন্থৰ মিলনস্থলী হিচাপেই লওক। পাণবজাৰৰ আজিৰ যি পৰিৱেশ, ইয়াতকৈ আৰু ভাল হওক, প্ৰকাশন প্ৰতিষ্ঠানসমূহ আগবাঢ়ি যাওক। ধন্যবাদ।
1: পাণবজাৰৰ এক সুকীয়া পৰিচয় আছে। বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰাই পাণবজাৰ হৈ পৰিছিল অসমীয়া প্ৰকাশন ব্যৱস্থাৰ ৰাজধানী। ই হৈ পৰিছিল অসমীয়া চিন্তন নিৰ্মাণৰ কাৰখানা। পাণবজাৰে গঢ়ি তুলিলে লেখক, প্ৰকাশক আৰু পঢ়ুৱৈৰ মাজত এক অদৃশ্য সেতু।
2: প্ৰকাশনৰ প্ৰাণকেন্দ্ৰ পাণবজাৰতেই অসমীয়া সাহিত্যই যেন নিজৰ কণ্ঠ বিচাৰি পাইছিল, পাঠকৰ ওচৰ চাপিবলৈ সক্ষম হৈছিল আৰু মুকলি হৈছিল ভৱিষ্যতৰ বাট। লেখকৰ টোকাবহীৰ পৰা শব্দবোৰে ছপাশালৰ বুকুচাত উঠি পাণবজাৰৰ গলিৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ বাট

0: খুলিছিল।
1: মই চন্দ্ৰপ্ৰকাশৰ, মই ডাক্তৰ ৰবীন্দ্ৰ মোহন শৰ্মা, দাদা ৰাজেন্দ্ৰ মোহন শৰ্মা, আৰু দাদাই এই ব্যৱসায়টো প্ৰথম আৰম্ভ কৰিছিল টিহুত 1977 চনত এপ্ৰিল মাহত। তাৰ পৰাই আৰম্ভ কৰি ইয়াত 1988 চনৰ 8 আগষ্টত গুৱাহাটীৰ পাণবজাৰত আমাৰ এখন নতুনকৈ আকৌ চন্দ্ৰপ্ৰকাশৰ ইয়াত এটা ব্ৰাঞ্চ খোলা হ'ল। তেতিয়া টিহু আৰু গুৱাহাটী দুয়োটাই আছিল। বৰ্তমান অৱশ্যে টিহুটো বন্ধ হৈছে, টিহুত এতিয়া নাই আৰু, এতিয়া গুৱাহাটীয়ে চলি আছে। এই ব্যৱসায়টো আমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰা হৈছিল 1977 চনতে, তেতিয়াৰ পৰাই কিতাপ প্ৰকাশ কৰা হৈছিল। সেই সময়ত DTP নাছিলে, হেণ্ড কম্পোজ আছিল। হেণ্ড কম্পোজত কিবা এখন কিতাপ কৰিব লাগিলে, বিশেষকৈ মেথছৰ বা এনেকুৱা কিতাপ কৰিলে লাগে, বেছি দিগদাৰি হয়। কেতিয়া ফোন কিছুমান নাথাকে, হাতেদি চাই চাই লগাই লগাই কৰে, নাথাকিলে আকৌ কিবা কলকাতাৰ পৰা সেই ফোনটো অৰ্ডাৰ দি আনে, আনি তেনেকৈ কৰে, কৰি সেই তেনেকুৱা ধৰণে কিতাপবিলাক প্ৰিণ্ট কৰা হৈছিল। তাৰ কেইবছৰমান পিছৰ পৰা DTP আহিলে, কলিকতাত আহিছিলে। ইয়াতো আমাৰ ইয়াত তাৰ 2-1 বছৰ পিছত মানে দুঠাইত DTP আহিছিল। তাৰ ভিতৰত এজন আছিলে ইয়াতে ভৰলুত, এজনে আনিছিলে, আৰু এজন নন্দন শৰ্মা, তেখেতক বহুতে জানে, তেখেতে আনিছিলে DTP মানে কম্পিউটাৰো তেতিয়া। তাৰ বাহিৰে গুৱাহাটীত নাছিলে আৰু। তাৰপিছত লাহে লাহে বহুত হ'ল। আমি মনত আছে, মই তেতিয়া টিহুত প্ৰেক্টিচ কৰি আছিলোঁ, তেতিয়া দাদাৰ লগত কলকাতাত গৈছিলোঁ, গৈ তাতেই হেণ্ড কম্পোজৰ কামো চলিছিল আৰু DTPও কৰিছিলোঁ। আৰু সেই সময়ত আমাৰ ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং নহৈছিল, তেনেকুৱা প্ৰেছ নাছিলে। গতিকে মাল্টি কালাৰ প্ৰিণ্ট কৰিব লাগিলে কভাৰ প্ৰিণ্ট কৰিব লাগিলেও, আনকি এতিয়াও আমাৰ পৰা অৰ্ডাৰ লৈ কিছুমানে চিপ কাচিত গৈ প্ৰিণ্ট কৰি আনি দিছিলে, তেনেকুৱা ধৰণে কৰি আনি দিছিল, কিছুমান বাহিৰত কৰি আনি দিছিলে। আৰু তাৰপিছত বহুত কিতাপ দিল্লীত প্ৰিণ্ট কৰিছিলোঁ। দিল্লীত সেই আমত চৌহান বুলি এজন আছিল, বহুত আমাৰ ইয়াৰ পাব্লিছাৰ বহুতৰ তেওঁ প্ৰিণ্ট কৰিছিল, ইয়াৰ পৰা অৰ্ডাৰ লৈ যায় কৰি দিয়ে। তাৰপিছত কলকাতাৰ পৰা হেণ্ড কম্পোজৰ সময়তো আমি বিশেষকৈ অৰুণ মোদী বুলি এজন আছিলে, তেওঁ আমাৰ কিতাপ বহুত কৰিছিলে, কাৰণ ইয়াত প্ৰেছ কম আছিল। গতিকে হেণ্ড কম্পোজ ইয়াত কৰিব লাগিলে বহুত সময় লাগে আৰু কিছুমান অলপ অসুবিধা হয়, গতিকে কলকাতাত কৰিছিলোঁ। তেতিয়া মানে মেক্সিমাম কিতাপ কলকাতা আৰু দিল্লীত প্ৰিণ্ট কৰা হৈছিল। তাৰ পৰা আহি আজি কিছু বছৰ আগৰ পৰাহে ইয়াত মাল্টি কালাৰ প্ৰিণ্টিং মেচিন আহিলে, কভাৰ প্ৰিণ্ট হোৱা হ'ল, অন্যান্য সুবিধা হ'ল, DTP এভেইলেবল হৈ গ'ল, লাহে লাহে কিতাপ প্ৰিণ্ট কৰাটো সহজ হৈ পৰিল। এটা সময়ত কিতাপ প্ৰিণ্ট কৰিব লগা ভাবিব লগা আছিল যে বাহিৰত, আৰু যেতিয়া সহজ হ'ল, এতিয়া সকলোৱে যিকোনো ঠাইত, সৰু সৰু ঠাইতো নিজে কম্পোজ কৰে, নিজে এখন কিতাপ পাব্লিছ কৰে, এতিয়া অজস্ৰ পাব্লিছাৰ আজিকালি, সেইকাৰণে সৰু ঠাইতো পাব্লিছাৰ, চব ঠাইতে পাব্লিছাৰ আছে তেনেকুৱা। গতিকে প্ৰিণ্টিঙৰ তেনেকুৱা ধৰণে ডেভেলপ হৈ আহিছে আমাৰ ইয়াৰ সুবিধাবিলাক। বাকী ব্যৱসায়ৰ ক্ষেত্ৰত এটা সময়ত কিতাপৰ ব্যৱসায় খুব ভাল আছিল, আমাৰ যি সময়ত আৰম্ভ হৈছিল সেই সময়তো ভাল আছিল, তাৰ আগত আৰু ভাল আছিল। তাৰে আগত কিতাপবিলাক, টেক্সটবুকবিলাক, স্কুলৰ টেক্সটবুকবিলাকো পাব্লিছাৰবিলাকে পাইছিল। কিন্তু আমাৰ যেতিয়া কিতাপৰ ব্যৱসায়টো আৰম্ভ হৈছে 1977 চনত, তেতিয়া অলৰেডি টেক্সটবুক প্ৰডাকশ্যনৰ এইবিলাক কিতাপবিলাক গভৰ্ণমেণ্টে পাব্লিছ কৰা আৰম্ভ কৰিলে, আৰু তেতিয়াৰ পৰা আৰু প্ৰাইভেট পাব্লিছাৰে কিতাপবিলাক তেনেকৈ নাপায়। আগতে যিকোনো পাব্লিছাৰে এখন কিতাপ পাব্লিছ কৰে আৰু স্কুলবিলাকত যায়, সেইখনে টেক্সটবুক হিচাপে চলে। 2-3টা পাব্লিছাৰ, তেতিয়া লিমিটেড পাব্লিছাৰ আছিল, খুব কম আছিল। আমাৰ ইয়াত দত্ত বৰুৱান কোম্পানী, লাৰ্জ বুক ষ্টল, তিনিচুকীয়াত মিত্ৰ এজেঞ্চি, এনেকুৱা ধৰণৰ কিছুমান পাব্লিছাৰ আছিল, আৰু বুক খুব বেছি নাছিলে তেতিয়া। 10-12টা পাব্লিছাৰ হয়তো ভাল পাব্লিছাৰ আছিল অসমত তেতিয়া সেই সময়ত। তাৰপিছত এতিয়া গৈ গৈ অজস্ৰ হৈছে পাব্লিছাৰ, কিন্তু কিতাপবিলাক হৈছে এতিয়া গভৰ্ণমেণ্টে পাব্লিছ কৰে, আৰু লাহে লাহে গৈ গৈ এতিয়া ফ্ৰী বুকবিলাক দিয়া হ'ল। এতিয়া হায়াৰ ছেকেণ্ডেৰী লেভেলত দিয়া মানে কি, যিখিনি বেচৰকাৰী স্কুল সেইখিনিৰ কাৰণে কেইখনমান কিতাপ পাব্লিছাৰবিলাকক দিয়ে, অলপ অলপ পায়, বাকী চব ফ্ৰী। আৰু সেইকাৰণে ফ্ৰী কিতাপ পোৱাৰ কাৰণে ষ্টুডেণ্টবিলাকে আজিকালি দোকানবিলাকত অহা কমাই দিছে। আগতে হয় কি, ষ্টুডেণ্টবিলাকে কিতাপ কিনিব আহিছিল, এতিয়া কিতাপৰ লগতে কিছুমান সহায়িকা কিনিছিল, অন্য অন্য ষ্টেচনেৰী, কাগজ চাগজ ষ্টেচনেৰী, কিবা কিবি এইবিলাক বস্তু কিনিছিল। আজিকালি ষ্টুডেণ্টবিলাকে মোটামুটি সেইবিলাক অহা কমায়ে দিছে, আৰু এতিয়া আমাৰ চাব গ'লে ষ্টুডেণ্টবিলাকে কিতাপ কিনাটো বহুত কমাইছে, বিশেষকৈ কলেজৰ বা ইউনিভাৰ্চিটি। এতিয়া ছেমিষ্টাৰ ছিষ্টেম হ'ল, ছেমিষ্টাৰ ছিষ্টেম হোৱাৰ পিছত কলেজ ইউনিভাৰ্চিটি বহুত হ'ল, চবৰে অলপ অলপ ডিফাৰেঞ্চ থাকে, কোৰ্চবিলাকৰ কিতাপ বেলেগ বেলেগ। সেইকাৰণে ষ্টুডেণ্টবিলাকে, পাব্লিছাৰবিলাকে হয় কি, ষ্টুডেণ্টে এখন ইউনিভাৰ্চিটি, ষ্টুডেণ্টে আন এখন ইউনিভাৰ্চিটিৰ কিতাপ কিনিব ইচ্ছা নকৰে, আৰু পাব্লিছাৰবিলাকৰ কাৰণে, সেইকাৰণে অলপ ষ্টুডেণ্টৰ কাৰণে কিতাপ এখন পাব্লিছ কৰাও দিগদাৰি। আগতে যিবিলাক কিতাপ আমাৰ বছৰত 500 কপি হৈছিল, এতিয়া সেইবিলাক 50 কপিত পৰিছে, তেনেকুৱা হৈছে ৰেফাৰেঞ্চবিলাক, কোৰ্চ অৰিয়েণ্টেড কিতাপ। অসমীয়া আমাৰ যথেষ্ট কিতাপ আছে, আমাৰ পাব্লিকেশ্যন অজস্ৰ আছে, মহেশ্বৰ নগৰৰ প্ৰায়খিনি কিতাপ আমাৰ, বহুত কিতাপ আছে তেনেকুৱা বিভিন্ন মানে ৰাইটাৰৰ, কিন্তু সেইবিলাক কিতাপ কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্টবিলাকে খুব কিনিছিল, এতিয়া সেইবিলাক একদম কমি গৈছে। আৰু আন এটা প্ৰব্লেম হৈছে ৰিটেলাৰবিলাকৰ, ৰিটেলাৰবিলাকৰ হৈছে কি, আজিকালি ফ্লিপকাৰ্ট এইবিলাকত কিতাপবিলাক পায়, আনকি আমাৰ পাব্লিছাৰে যিটো কমিশ্যনত কিতাপ এখন কিনি আনে, মানে ৰিটেলাৰবিলাকে যিটো কমিশ্যনত কিনি আনে, ফ্লিপকাৰ্টত হয়তো সেই ষ্টুডেণ্টে তাতকৈ কমতে পাই যায় ঘৰতে, গতিকে দোকানত কিনিব নাহে, সেইকাৰণে ৰিটেলাৰবিলাকৰ দিগদাৰি হৈছে। এতিয়া এনেকুৱা হৈছে যে মানুহে বাহিৰা কিতাপ যিখিনি নভেল চভেল যিখিনি এনেকৈ আছে, বুক ফেয়াৰৰ সময়তে সেই ছিজনটোতে অলপ মানুহবিলাকৰ অলপ উৎসাহ আহে, বুক ফেয়াৰত অলপ মানুহ আহে, তাৰে কিনেও কিতাপ, হয়তো সেই সময়তে নতুন নতুন কিতাপ কিছু পাব্লিছো হয় আৰু মানুহে অলপ কিনে, কিন্তু যিমানখিনি দৰকাৰ সিমান হয়তো নহয়, আৰু অসমীয়া কিতাপৰ পঢ়ুৱে কমি গৈছে। এতিয়া এটা সময়ত আমাৰ

0: বিটেশ জাগাৰ কিতাপে কিমান বিক্ৰী হৈছিল আজিকালি একেবাৰে কমি গৈছে। সেই সময়ত হয়তো গ্ৰাম্য জীৱনৰ ওপৰত লিখা কিতাপ আজিকালি সেই পৰিৱেশো নাই, সময়ো নাই। এতিয়া অসমীয়া কিতাপ নপৰে, কিতাপ বিক্ৰী নহয়, কিতাপ প্ৰকাশ নহয়, অসমীয়া ভাষাটোনো কেনেকৈ থাকিব? গতিকে পাব্লিছাৰবিলাকৰ লগত কিতাপ ব্যৱসায়খিনিৰ বাহিৰেও গোটেই অসমীয়া সকলো সমাজৰ সকলোৰে দায়িত্ব আছে, কৰণীয় আছে। সকলোৱে অন্তত অসমীয়া কিতাপৰ এটা পঢ়াৰ এটা আন্দোলন গঢ়ি তুলিব লাগে। আৰু আমি সদায় কৈ থাকোঁ বিয়া বাৰু কিবা কিবিতো পেকেট কাৰণ নহয়, পেকেট হ'লেও কিবা এটা দি দিয়ে আৰু গিফ্টত, তাতকৈ কিতাপ এখন দিয়া কৰকচোন। কিন্তু লাজতে বহুতে কিতাপ নিদিয়ে, কিতাপ দিলে 10খন কিতাপ দিলে কোনোবা এখনটো পঢ়িব। গতিকে এই বস্তুবিলাক অলপ হ'লেও অলপ কামত আহে।
1: বিংশ শতিকাৰ আৰম্ভণিৰ সময়, অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থ প্ৰণয়ন আৰু প্ৰকাশনৰ ক্ষেত্ৰখনত নৱদিগন্তৰ সূচনা কৰিছিল হৰিনাৰায়ণ দত্তবৰুৱাই। তেখেতৰ ত্যাগ আৰু নিষ্ঠাৰ ভেটিতেই গঢ় লৈ উঠা উমা প্ৰেছ আৰু দত্তবৰুৱা এণ্ড কোম্পানী হৈ পৰিছিল অসমৰ চিনাকি খৰুৱা নাম। সেই সময়ৰ নলবাৰীৰ ক্ষুদ্ৰ ছপাশাল উমা প্ৰেছ হৈ পৰিছিল ভক্তি সাহিত্যৰ পাঠক আৰু সাহিত্যানুৰাগীৰ আপুৰুগীয়া সম্পদ।
2: নীলাচলৰ নামনিত গুৱাহাটীত স্থাপিত হৈছিল বিখ্যাত অত্যাধুনিক শ্ৰী গুৰু প্ৰেছ। জাতীয় চেতনা আৰু আৰ্থিক স্বাৱলম্বনৰ লক্ষ্যক সাৰোগত কৰি মধ্যযুগৰ ভক্তি সাহিত্যৰ প্ৰকাশন আৰু বিপণনৰ বাবে হৰিনাৰায়ণ দত্তবৰুৱাই জীৱন উৎসৰ্গা কৰিছিল। তেখেতে 1908 চনত গোপালচন্দ্ৰ বৰুৱাৰ সৈতে বৰুৱা এজেঞ্চি স্থাপনেৰে পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰতো গুৰি ধৰিছিল। এয়াই আছিল তেওঁৰ ব্যৱসায়িক জীৱনৰ আৰম্ভণি। এনেকৈয়ে প্ৰতিষ্ঠা হৈছিল গ্ৰন্থ বিপণীৰ বাটকটীয়া বিচিত্ৰ নাৰায়ণ দত্তবৰুৱাৰ দত্তবৰুৱা ব্ৰাদাৰ্ছ আৰু লয়াৰ্ছ বুকষ্টল। দত্তবৰুৱাৰ অসীম ত্যাগ, সংগ্ৰাম আৰু কৃষ্ণ সাধনাই জীপাল অসমীয়া সাহিত্য জগতক দিছিল সঞ্জীৱনী সুধা।
1: পাণবজাৰে লেখকৰ সপোনক লালন কৰে। শাৰী শাৰী গ্ৰন্থ বিপণীয়ে লেখকৰ প্ৰথমখন প্ৰকাশিত কিতাপৰ উৎকণ্ঠাৰ উত্তৰ দি যায়। এই ৰাজপথতেই যেন লেখকে বুটলি লৈ নতুন কাহিনী অথবা উপন্যাসৰ নতুন চৰিত্ৰৰ চিত্ৰণ। লেখকৰ অন্তৰাত্মাৰ প্ৰশ্নৰ উত্তৰো যেন পাণবজাৰৰ পৃষ্ঠাই পৃষ্ঠাই বিয়পি আছে। আমি কথা পাতিছিলো আধুনিক অসমীয়া কাব্য জগতৰ অন্যতম জনপ্ৰিয় কবি তথা প্ৰসিদ্ধ উপন্যাসিক নীলিম কুমাৰৰ সৈতে।
3: পাণবজাৰ আমাৰ কাৰণে এটা নষ্টালজিক শব্দ। কলেজীয়া দিনবোৰতেই কবিতা লিখিবলৈ আৰম্ভ কৰা সেই প্ৰাণচঞ্চল সময়বোৰ পাণবজাৰৰ বাটে পথে ঘূৰি ফুৰিছিলো, কেতিয়াবা অকলে আৰু কেতিয়াবা কোনো বন্ধুৰ লগত। কেতিয়াবা মই হোষ্টেলৰ পৰা কবি নীলমণি ফুকনৰ ঘৰলৈ গৈছিলো আৰু তেওঁ মোৰ লগত ওলাই আহিছিল পাণবজাৰলৈ। কেতিয়াবা ফাঁচী বজাৰৰ LIC বিল্ডিঙৰ পৰা কবি অৱনী চক্ৰৱৰ্তী আৰু ৰবীন্দ্ৰ চৰকাৰৰ লগত খোজকাঢ়ি খোজকাঢ়ি আহি পাণবজাৰ পাইছিলোহি। পাণবজাৰৰ পৰা যেতিয়া উলটি গৈছিলো তেতিয়া এনে লাগে যেন চাৰ্জ দিবলৈহে সদায় পাণবজাৰলৈ গৈছিলো। কেৱল কিতাপেই পাণবজাৰৰ আকৰ্ষণ নাছিল, তাত ঘূৰি ফুৰিছিল সদায় লেখক আৰু সৃষ্টিশীল মানুহবোৰ আৰু তাৰ সকলো। নতুন কিবা কিতাপ প্ৰকাশ হ'লেই আমি সংগ্ৰহ কৰি লৈছিলোঁ, তাত বিচাৰি ফুৰিছিলোঁ তাত। এতিয়া পাণবজাৰৰ সেই আকৰ্ষণ নাই। পাণবজাৰ এতিয়া হৈ পৰিছে প্ৰৌঢ়া ৰমণীৰ দৰে আকৰ্ষণহীনা। বহুদিন আগতেই মই এখন ৰচনাত লিখিছিলোঁ পাণবজাৰ দিয়া ফাঁচী বজাৰ নিয়া।
2: বহু লেখকৰ পঢ়াৰ হাতখৰি পাণবজাৰতে। প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবাঢ়ি যায় নতুন চিন্তাৰ ফচল। পাণবজাৰ অবিহনে যেন লেখকসকলো আধৰুৱা, অকলশৰীয়া। ইয়াত শব্দই মানুহ বিচাৰি পায়, পথিকজন হৈ পৰে পাঠক।
1: আহকচোন পাণবজাৰক ঘুমুকিয়াই চাওঁ যুৱ লেখক সৃঞ্জনা শৰ্মাৰ সৈতে।
4: নমস্কাৰ, মই সৃঞ্জনা শৰ্মা, স্নাতকোত্তৰ তৃতীয় ষান্মাসিক দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ এগৰাকী ছাত্ৰী। কোনোবাই যদি মোক সোধে গুৱাহাটীত তোমাৰ আটাইতকৈ প্ৰিয় ঠাই কোনখন, মই এক মুহূৰ্ত নাভাবো, স্বতঃস্ফূৰ্তভাৱে মই উচ্চাৰণ কৰোঁ পাণবজাৰ। পাণবজাৰৰ সৈতে মোৰ শৈশৱৰ স্মৃতি সংপৃক্ত হৈ আছে। সেই সময়ৰ পাণবজাৰ মোৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। পাণবজাৰ আছিল মন্থৰ গতিৰে উন্মোচিত হোৱা এখন পৃথিৱী। তেতিয়া শুক্লেশ্বৰ মন্দিৰৰ কাষত শাৰী পাতি বহি থকা দৰিদ্ৰতাৰে জৰ্জৰিত মানুহবোৰ আৰু পাণবজাৰৰ কিতাপৰ দোকানবোৰৰ দীঘল

0: শাড়ি দেখি মোৰ মনত এক অদ্ভুত সাদৃশ্যৰ অনুভৱ জাগিছিল। এফালে জীৱনৰ অভাৱ, আনফালে জ্ঞানৰ অসীম সম্ভাৰ। এফালে হাত পতা মানুহ, আনফালে হাত মেলি কিতাপ বিচাৰি ফুৰা মানুহ। পাণবজাৰৰ নিজা এটা গোন্ধ আছে, নতুন কিতাপৰ গোন্ধ, পুৰণি কিতাপৰ পাতত সাঁচি থোৱা সময়ৰ গোন্ধ, ইতিহাসৰ ধূলি আৰু স্মৃতিৰ গোন্ধ। এসময়ত এই ঠাই আছিল লেখক শিল্পীৰ আড্ডাৰ ঠাই। কবি, লেখক আৰু সৃষ্টিশীল মনবোৰে হয়তো বিচাৰি পাইছিল নতুন সৃষ্টিৰ তাগিদা। মোৰ আজিও মনত আছে ছিংগাৰ্ছ দোকানলৈ ক্ৰাফ্টৰ সামগ্ৰী কিনিবলৈ যোৱা, কলেজৰ বাবে পুৰণি নতুন কিতাপৰ দোকানত ঘণ্টাৰ পাছত ঘণ্টা ঘূৰি ফুৰা। কটনৰ নামভৰ্তি কৰাৰ পাছত পাণবজাৰ যেন মোৰ আৰু অধিক আপোন হৈ উঠিল। তেতিয়া এই ঠাইখনক মানুহৰ মাজেৰে চিনি পালোঁ। মানুহৰ হৃদয়ৰ বিশালতা, সংকীৰ্ণতা, দৰিদ্ৰ শিশুৰ চকুৰ নীৰৱতা, ব্যস্ততাৰ মাজতো হঠাৎ অলপ ধীৰ হৈ মানুহে মানুহক চিনি পোৱাৰ মুহূৰ্তবোৰ। বৰ্তমান মই দিল্লীত থাকোঁ, কিন্তু পাণবজাৰক মই কঢ়িয়াই ফুৰোঁ। যলৈকে যাওঁ পাণবজাৰক মোৰ লগতেই লৈ যাওঁ। প্ৰতিখন নতুন চহৰত, প্ৰতিটো পুৰণি কিতাপৰ দোকানত, কোনোবা ফুটপাথৰ চাহৰ দোকানত, সন্ধিয়াৰ কোনো আড্ডাত মই পাণবজাৰৰ প্ৰতিচ্ছবি বিচাৰি ফুৰোঁ। গুৱাহাটী বহুত সলনি হৈছে, ভয়ংকৰ বেগেৰে সলনি হৈছে, কিন্তু পাণবজাৰ সলনি হোৱা নাই। আজিও ল'ৰা ছোৱালীবোৰে পাণবজাৰৰ বুকুত খোজ কাঢ়ে। জীৱন, সপোন, ভৱিষ্যত, কবিতা, সাহিত্য আদি হাজাৰ কথাৰ মাজেৰে তেওঁলোকৰ যৌৱনে নিজৰ ভাষা বিচাৰি ফুৰে। আমাৰ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধি হিচাপে মোৰ এটাই কামনা, পাণবজাৰ পুনৰ চিন্তা আৰু সৃষ্টিৰ এক উমাল আশ্ৰয় হওক, আকৌ সন্ধিয়াৰ চাহৰ কাপৰ কাষত মানুহৰ আড্ডা হওক। সময়ৰ দাবীত ঠাইবোৰ সলনি হ'ব পাৰে, কিন্তু কিছুমান ঠাই আমাৰ ভিতৰত ইমান গভীৰভাৱে আপোন হৈ পৰে যে আমি ঠাইখন এৰি আহিলেও ঠাইখনে আমাক কেতিয়াও এৰি নাযায়। মোৰ বাবে পাণবজাৰ তেনে এখন ঠাই, যাক মই কঢ়িয়াই ফুৰোঁ আজীৱন।
1: প্ৰতিজন লিখকৰ ভিতৰত এজন পাঠক থাকে। সেই পাঠকজনৰ জন্ম পাণবজাৰতেই। ফুটপাথৰ কাষত ট্ৰাংক খুলি এঠোপ কিতাপৰ মাজত বহি থকা বিক্ৰেতাজনে আগবঢ়াই দিয়া ধূলিৰে ধূসৰিত শব্দবোৰে তেওঁক দিব পাৰে নতুন জগতৰ সন্ধান। পঢ়ুৱৈয়ে পাণবজাৰৰ পৰা কেৱল কিতাপেই নিকিনে, লগত লৈ আহে এটি নতুন দৃষ্টিভংগী, ঘৰলৈ উভতে এটি ভৰুণ মনৰ সৈতে। পুৰণি এচোৱা সময়ক বিচাৰি, কিতাপৰ চিনাকি গোন্ধ বিচাৰি অহা পঢ়ুৱৈৰ খোজত আজিও খদমদম পাণবজাৰ। ব্যস্ত মহানগৰীৰ কোনোবা এটি ফুটপাথ কিম্বা কিতাপৰ গলিত পাঠকে বিচাৰি ফুৰে বেজবৰুৱা, মামণি ৰয়ছম অথবা বৰগোহাঁইক। তাৰ মাজে মাজে আগবাঢ়ে কাকত, কলম, মানচিত্ৰ, টেক্সটবুক বিচাৰি অহা ব্যস্ত খোজৰ মিছিল।
2: পাণবজাৰে সমৃদ্ধ কৰা গৱেষক ছাত্ৰ সুদৰ্শন কৌশিক শৰ্মাই মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে।
3: নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা, বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ। পাণবজাৰৰ এটা বিশেষ গুৰুত্ব সেই অতীজৰে পৰাই আছিল। আমি যেতিয়া উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কথাও কওঁ, তেনেহলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন উচ্চ শিক্ষা প্ৰতিষ্ঠান কটন কলেজ এই পাণবজাৰ অঞ্চলতেই গঢ়ি তোলা হৈছিল। বিদ্যালয়ৰ প্ৰসংগ আমি উল্লেখ কৰিব পাৰোঁ, কটন কলেজিয়েট স্কুল, পাণবজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়। সেইফালে আকৌ ছোৱালীৰ বাবে বিশেষভাৱে থকা এখন বিদ্যালয় আছে। পৰৱৰ্তী কালত ইংৰাজী মাধ্যমৰ কিছুমান বিদ্যালয়ো তাত স্থাপন হৈছে। গতিকে এই অঞ্চলটো আৰম্ভণিৰ পৰাই আধুনিক শিক্ষাৰ যিটো পৰম্পৰা ভাৰতবৰ্ষত ব্ৰিটিছসকলে আৰম্ভ কৰিছিল, তাৰ প্ৰাথমিক প্ৰভাৱ সেয়া আমি পাণবজাৰ অঞ্চলতেই দেখিবলৈ পাওঁ। সমগ্ৰ অঞ্চলটো শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি বৌদ্ধিক চৰ্চাৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব পাৰি। যেতিয়া কোনো এটা অঞ্চলত শিক্ষানুষ্ঠান বৃদ্ধি পাব বা শিক্ষানুষ্ঠানসমূহ গঢ়ি উঠিব, তেতিয়া তাত প্ৰয়োজনীয়তা আহি পৰিব কিতাপৰ, বহিৰ, কলমৰ। কাজেই পাণবজাৰ অঞ্চলত যিহেতু প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানলৈকে, বৰ্তমানটো বিশ্ববিদ্যালয় পৰ্যায়তো তাত শিক্ষানুষ্ঠান আছে, গতিকে কাজেই তাত স্থাপন হ'ল এখন এখনকৈ কিতাপৰ দোকানসমূহ, যিসমূহ দোকান অবিহনে কিন্তু পাণবজাৰক অনুভৱ কৰিব নোৱাৰি আৰু পাণবজাৰক ভাবি চাব নোৱাৰি। পানবজাৰৰ ঐতিহ্য সেয়া শিক্ষাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত।

0: আছিল আৰু স্বাভাৱিকভাৱে ইয়াত কিতাপৰ এটা বৃহৎ উদ্যোগ স্থাপন হৈছিল যি আজিকো প্ৰতি বৰ্তি আছে। এই কিতাপৰ লগতেই ইয়াত কিন্তু বৌদ্ধিক চৰ্চাও বহুলাংশে হৈছিল। সেই পাণবজাৰ যেতিয়া ইখনৰ পাছত সিখন দোকান স্থাপন হ'বলৈ ধৰিলে, সেইসমূহ কেৱল কিতাপ কিনা বেচা কৰা দোকান নাছিল, তাৰে যিসকল কৰ্মচাৰী, তাৰে যিসকল স্বত্বাধিকাৰী, তেওঁলোকৰ সৈতে ছাত্ৰৰ বা শিক্ষকৰ বা আন সাধাৰণ লোকৰো সম্পৰ্ক কেৱল ব্যৱসায়তে সীমাবদ্ধ নাছিল। যদিহে আজিও কোনো এগৰাকী ব্যক্তি পাণবজাৰলৈ কোনো এখন কিতাপৰ বাবে যায়, তেনেহ'লে তাত আৰু তেওঁ নতুনকৈ দহখন কিতাপৰ কথা জানি আহিব পাৰে। অঞ্চলটোৰ এক বৌদ্ধিক গুৰুত্ব আছিল সমগ্ৰ অসমৰ ভিতৰত। শিক্ষাৰ্থীৰ জীৱনৰ ই এক অত্যন্ত গুৰুত্বপূৰ্ণ অংশ, ইমান প্ৰাণৱন্ত। মোৰ এতিয়াও মনত আছে এটা সময় আছিল, বিংশ শতিকাৰ কথা খুব সম্ভৱ, বা একবিংশ শতিকাৰ আৰম্ভণিৰ পৰ্যায়ৰ, লয়াৰ্স বুক ষ্টল খুবেই জনপ্ৰিয় আছিল। লয়াৰ্স বুক ষ্টলৰ পৰা যদি কোনোৱে নিজৰ কিতাপ প্ৰকাশ কৰিব পাৰিছে, তেনেহ'লে তেওঁ অতিকৈ বিখ্যাত বা জনপ্ৰিয় এগৰাকী সাহিত্যিকলৈ পৰিণত হোৱাৰ নজিৰো আছে। আৰু তেনেকৈয়ে বহুকেইখন প্ৰতিষ্ঠান আছে, বহুকেইটা গোষ্ঠী আছে যিয়ে অসমীয়া সাহিত্যলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়াইছে, অফুৰন্ত শক্তি বৰ্ধন কৰিছে। সেই কিতাপৰ গলিটোত সোমাই যোৱাৰ লগে লগেই আপুনি এখন অন্য জগতত প্ৰৱেশ কৰে, যিখন জগতত বৌদ্ধিক শৃংখলা আছে, যিখন জগতত মানসিক উৎকৰ্ষ সাধন কৰিব পৰাকৈ প্ৰত্যেকটো সম্পদ আছে, আৰু যিখন জগতত মানুহৰ সম্পৰ্কৰো মূল্য আছে। সেই কিতাপসমূহে মানুহক মানুহ হ'বলৈ শিকায়। সেই কিতাপৰ সৈতে অনবৰতে লাগি থকা কৰ্মচাৰী তথা স্বত্বাধিকাৰীসকলে আপোনাক জীৱনৰ সৈতে ন সম্পৰ্ক স্থাপন কৰিবলৈ শিকায়। ইয়াত আমি আহোঁতে আমাৰ এগৰাকী ছাৰে এটা খুব বিখ্যাত উক্তি কৈছিলে আৰু এতিয়াও আমাৰ মনত সি গুঞ্জৰিত হৈ থাকে, যে পাণবজাৰত সকলো সময়তে এটি বতাহ বলি থাকে, সেই বতাহত উটি ভাহি নাযাবা, কিন্তু সেই বতাহ গাত নলগাকৈও থাকিবলৈ নিদিবা। গতিকে ইয়াৰ পৰাই গম পায় যে পাণবজাৰৰ প্ৰাণৱন্ত স্বৰূপটো কোনটো পৰ্যায়ৰ। মোৰ বোধেৰে সমগ্ৰ অসমৰ ভিতৰত আটাইতকৈ বেছি যৌৱনোচ্ছল, আটাইতকৈ বেছি প্ৰাণ চঞ্চল অঞ্চলটোৱেই হৈছে এই পাণবজাৰ। এই পাণবজাৰৰ বতাহত এটি ৰাগী আছে, যি ৰাগীয়ে আপোনাক বাৰে বাৰে তালৈ টানি আনিব। যদিহে কোনোৱে এবাৰলৈ হ'লেও পাণবজাৰৰ অভিজ্ঞতা লাভ কৰিছে, তেনেহ'লে সি অনুভৱ কৰিব পাৰিব যে পাণবজাৰৰ কিমান গুৰুত্ব বা পাণবজাৰৰ কি অনুভৱ সকলো সময়তে আপোনাৰ যৌৱনৰ কথা মনত পেলাই দিয়ে। পুনৰবাৰ কৈছোঁ, ই আটাইতকৈ যৌৱনোচ্ছল, প্ৰাণ চঞ্চল, ইয়াৰ অনুভৱটো আটাইতকৈ সুকীয়া।
1: এই চহৰৰ ভিতৰত আছে আৰু এখন চহৰ য'ত শব্দই ঘৰ সাজে। ইয়াত ফুটপাথি আলমাৰী, কাঠৰ তক্তাই দোকান, তাতেই থোপ খাই ৰয় হাজাৰ সপোনে। তাৰ মাজতেই বিচৰণ লেখক পাঠকৰ, পুৰণি কিতাপৰ সুঘ্ৰাণে কৰি তোলে সমৃদ্ধ। সময় সলনি হয়, সলনি হয় মানুহৰ চিন্তাধাৰা, নগৰৰ বৈশিষ্ট্য, পথবোৰে নতুন ৰূপ লয়। পাণবজাৰৰ বুকুটো খোদিত হৈ ৰৈছে সময়ৰ সাঁচ। পুৰণি কিতাপৰ গোন্ধ, ছপাশালৰ আখৰ আৰু কিতাপৰ বিপণীসমূহৰ নীৰৱ ব্যস্ততাই গঢ় দিয়া পাণবজাৰতো পৰিছে সময়ৰ আঁচৰ। পৰিৱৰ্তনৰ বতাহে চুই গৈছে পাণবজাৰখনকো। সেই পৰিৱৰ্তনৰ আঁৰতো আছে এক দীঘলীয়া কাহিনী। নতুনৰ আগমনে পাণবজাৰকো দিছে নতুন ৰূপ। পাণবজাৰৰ পৰিচয় এতিয়া অতীতৰ গৌৰৱতে সীমাবদ্ধ হৈ নাথাকি ই নতুন চিন্তা, নতুন সাহিত্য আৰু নতুন প্ৰজন্মৰ সপোনৰ সৈতে আগবাঢ়ি যোৱাৰ এক সম্ভাৱনাৰ নাম। আৰু হয়তো পাণবজাৰৰ কাহিনীৰ আটাইতকৈ ধুনীয়া কথাটো এয়াই, ই শেষ হোৱা কাহিনী নহয়, প্ৰতিদিনে নতুনকৈ লিখি থকা এটি কাহিনী, হয়তো এতিয়াও লিখা হোৱা নাই, কিন্তু সেই কাহিনী লিখিব নতুন প্ৰজন্মই, নতুন শব্দেৰে, নতুন সপোনেৰে।
2: কিতাপৰ ৰসঘৰা পাণবজাৰ, ইমান পৰে শ্ৰোতাসকলে প্ৰামাণ্য আলেখ্যখনি শুনিলে, যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু শাশ্বতী তালুকদাৰে। আমাৰ জীৱবাণীৰ পৰা

0: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি, কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত একাংশ লোকে ভ্ৰান্ত তথ্য প্ৰচাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদন আৰু কৃত্ৰিম বানৰ ফলত গুৱাহাটীৰ মহানগৰীৰ জনজীৱন বিপৰ্যস্ত। ৰাজ্যৰ প্ৰশাসনিক আন্তঃগাঁথনি সবলীকৰণৰ লক্ষ্যৰে কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ৰূপনগৰত মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে নতুন পৰিকল্পনাক বাস্তৱ ৰূপ দি এই কাৰ্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰে। 81.2 কোটি টকা ব্যয় সাপেক্ষ কাৰ্যালয় ভৱনটো 3টা মহলাত 21টা কাৰ্যালয় থাকিব। এই চৌহদতে গুৱাহাটীৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে।
1: 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলো। সেই কাৰ্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন। সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ 7টা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলো। এই প্ৰকল্পকেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ, ৰাজভৱন, খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয়, 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছো।
0: অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰশক্তি চালিত কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা আৰু তপন দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যিক মন্ত্ৰীসভাই কালি শিশুসকলৰ কল্যাণ, সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে অসম ৰাজ্যিক শিশু সুৰক্ষা নীতি 2026ত অনুমোদন জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হয়। কৈশোৰ ন্যায়, শিশুৰ যত্ন আৰু সুৰক্ষা আইন 2015 আৰু পক্সো নীতি 2020ৰ ৰূপায়ণৰ জৰিয়তে শিশু সুৰক্ষা নীতি কাৰ্যকৰী কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিয়ে শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্যজুৰি উমৈহতীয়া শক্তিশালী ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব। মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে মন্ত্ৰীসভাই অসম ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠান নিয়ন্ত্ৰণ আৰু শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ প্ৰস্তাৱত অনুমোদন জনায়। মন্ত্ৰীসভাই মিনি সচিবালয় বৰাক উপত্যকাৰ নাম সলনি কৰি অসম সচিবালয় বৰাক উপত্যকা শিলচৰ হিচাপে নামকৰণৰ প্ৰস্তাৱত অনুমোদন দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে অসম সচিবালয় বৰাক উপত্যকাত 32টা গুৰুত্বপূৰ্ণ আৰু প্ৰধান বিভাগৰ কাম কাজ পৰিচালনা কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱিকভাৱে স্পৰ্শকাতৰ অঞ্চল অৰ্থাৎ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত বহু লোকে নুবুজাকৈ মন্তব্য কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ লোকেই কাজিৰঙাক সুৰক্ষা কৰিব। ইক' ছেঞ্জিটিভ জ'নক লৈ একাংশ লোকে নুবুজাকৈ ভ্ৰান্ত তথ্য প্ৰচাৰ কৰি আছে বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ইপিনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইক' ছেঞ্জিটিভ জ'নৰ পৰিসৰ বৰ্তমানৰ 10 কিলোমিটাৰৰ পৰিৱৰ্তে 1 কিলোমিটাৰলৈ হ্ৰাস কৰাক লৈ বিভিন্ন দল সংগঠনে প্ৰতিবাদ

0: সাব্যস্ত কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই পৰিসৰ হ্ৰাস সন্দৰ্ভত অসম চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰাৰ লগতে বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় লোকৰ সৈতে আলোচনা মৰ্মে সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। চি পি আই দলে এটা বিবৃতিযোগে চৰকাৰক ইক ছেনচিটিভ জন সংকুচিত কৰাৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়। ইপিনে চৰকাৰৰ এই প্ৰস্তাৱক সমৰ্থন জনাই বৃহত্তৰ কাজিৰঙাত কালি স্থানীয় ৰাইজে সমদল উলিয়ায়। কলিয়াবৰৰ কুঠৰীত আৰম্ভ হোৱা এই সমদলত বাগৰি, কুঠৰীকে ধৰি কাজিৰঙাৰ দাঁতি কাষৰীয়া ভালেমান অঞ্চলৰ লোকে অংশগ্ৰহণ কৰে। দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলৰ অধিকাৰ আৰু উন্নয়নৰ স্বাৰ্থত 10 কিলোমিটাৰৰ পৰিৱৰ্তে ইক ছেনচিটিভ জনৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে কলিয়াবৰ সমজিলা আয়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ইক ছেনচিটিভ জনৰ পৰিসৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ প্ৰস্তাৱক মিচিং ছাত্ৰ সংগঠন টি এম পি কেও সমৰ্থন জনাইছে। জিৰণিচৰাত আয়োজিত এখন সংবাদমেলত সংগঠনটোৱে ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তই কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজক উপকৃত কৰিব বুলি প্ৰকাশ কৰে। যোৱা নিশা হোৱা এজাক বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। হাতীগাঁও, অনিলনগৰ, ডাউন টাউন, ৰুক্মিণীগাঁও, বেলতলা, চাৰ্ভে, হাতগাঁও, জটীয়া, জৌৰোড আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। ইয়াৰ ফলত সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধাৰ সৃষ্টি হৈছে। মহানগৰৰ বিভিন্ন পথ উপপথত হোৱা কৃত্ৰিম বানৰ ফলত জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। যোৱা নিশাৰ এই প্ৰবল বৰষুণৰ ফলত অসম ৰাজ্যিক চিৰিয়াখানাৰ চৌহদৰ এখন দেৱালৰ কিছু অংশ ভাঙি পৰা বুলি জানিব পৰা গৈছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনিশ্বৰ ব্ৰহ্মৰ মৃত্যুবাৰ্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ চানমাৰীত থকা ব্ৰহ্মৰ সমাধিস্থলীত বিশেষ স্মৃতিচাৰণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভা আৰু বিনিশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সভাৰ সভাপতি গোপীনাথ বৰগৈয়াৰীয়ে পুষ্পাৰ্ঘ তৰ্পণ কৰে। কাৰ্যসূচীত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো সমাজৰ বিশিষ্ট নেতা, সমাজ সংস্কাৰক বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা জ্ঞাপন কৰিছে। ব্ৰহ্মৰ জীৱন আৰু কৰ্মই পাৰস্পৰিক সম্প্ৰীতি আৰু উন্নয়নৰ দিশত আগবাঢ়িবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বানত বিধবস্ত উজনি অসমৰ কৃষক আৰু জনসাধাৰণৰ সংস্থাপন তথা জীৱিকা পুনৰুদ্ধাৰৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ে বিজ্ঞানসন্মত আৰু দীৰ্ঘম্যাদী পৰিকল্পনা গ্ৰহণ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত উত্তৰ পূৰ্বাঞ্চলৰ কৃষিভিত্তিক গৱেষণা প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধি, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় আৰু অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে কালি গুৱাহাটীৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ কৃষি আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন পদক্ষেপৰ ৰূপৰেখা প্ৰস্তুত কৰা হয়। সভাত সাম্প্ৰতিক সময়ৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰ্যবেক্ষণ, সমন্বয় আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ, গৱেষণা প্ৰতিষ্ঠান আৰু বিশেষজ্ঞসকলক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানৰ মুৰববীসকল লগ হৈ এখন সমিতি গঠনৰ পদক্ষেপ গ্ৰহণ কৰে। এই সমিতিখনে সময়ে সময়ে বৈঠক অনুষ্ঠিত কৰি অগ্ৰগতিৰ পৰ্যালোচনা আৰু পৰৱৰ্তী কৰ্ম যুগুত কৰিব। ৰাজ্যৰ কৃষকসকলৰ একতা, সমৃদ্ধি আৰু স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা চৰকাৰৰ এফ পি চি ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীয়ে নতুন গতি লাভ কৰিছে। ইয়াৰ বজাৰৰ সৈতে কৃষকসকলৰ প্ৰত্যক্ষ যোগাযোগ, উৎপাদিত ফচলৰ সঠিক মূল্য নিৰ্ণয় আৰু আধুনিক কৃষি পদ্ধতিৰে পৰিচিত কৰি কৃষকসকলক আগুৱাই লৈ যাবলৈ এফ পি চিয়ে সংকল্প গ্ৰহণ কৰিছে। এই সন্দৰ্ভত কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই এইদৰে কয়।
1: এই মুহূৰ্তত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত জড়িত হৈ থকা বা ৰেজিষ্টাৰ্ড এফ পি চি আছে অসমত 750, কিন্তু আমি অহা 5 বছৰত কৰিম আৰু 750 নতুন। বৰ্তমান এফ পি চিখিনিৰ পৰা অলপ বুজিব লাগিব, শিকিব লাগিব আৰু তেওঁলোককো কিবা পাৰিলে সহায় কৰিব লাগিব। সেইকাৰণে এই এফ পি চি যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰত্যেক মাহতে 4-5খন এফ পি চিত আমি নিজে যাম। আপোনালোকে দেখিছে মাহত এদিন দুদিন মিনিমাম পথাৰত গৈ কৃষকৰ সমস্যাৰ বিষয়ে বুজ লৈছোঁ, নিজেও কাম কৰিবলৈকে চেষ্টা কৰিছোঁ। এইবাৰ ছেকেণ্ড কামটো হ'ল এফ পি চিত যোৱা।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কৰ্মচাৰী ৰমেশ চন্দ্ৰ বসুমতাৰীৰ কালি সন্ধিয়া দেহাৱসান ঘটে। 1993 চনৰ পৰা কেন্দ্ৰটোত কাৰ্যনিৰ্বাহ কৰা বসুমতাৰীৰ মৃত্যুৰ সময়ত বয়স আছিল 60 বছৰ। বসুমতাৰীৰ বিয়োগত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিষয়া কৰ্মচাৰীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই

0: বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীৰ ৰূপনগৰত মুখ্যমন্ত্ৰীৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইক' ছেঞ্জিটিভ জ'ন সন্দৰ্ভত একাংশ লোকে ভ্ৰান্ত তথ্য প্ৰচাৰ কৰিছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱসত শ্ৰদ্ধা নিবেদন আৰু কৃত্ৰিম বানৰ ফলত গুৱাহাটী মহানগৰীৰ জনজীৱন বিপৰ্যস্ত। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাপাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM-ৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। এই অনুষ্ঠানত প্ৰথমে শুনোৱা হওক কুশল দত্তৰ অনুৰোধত ভূপেন হাজৰিকাৰ কণ্ঠৰ আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচিত এটি গীত।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আপৰাইছোঁ অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ এটি গীত, আৰু এই গীতটিৰ বাবে আমালৈ লিখি পঠিয়াইছিল দিছপুৰৰ পৰা হৰিপ্ৰিয়া শইকীয়াই।

অংগৰাগ পাপন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আৰু সুৰ আছিল পলাশৰ। কল্পতৰু অনুষ্ঠানৰ শেষৰটি অনুৰোধ এইবাৰ ল'বলৈ লৈছোঁ আৰু

কল্পতৰু শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু আইডিউৰ পুলনী।

0: আইডৰ বুলনিৰ সমশ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই জোনালী বৰুৱাই মুকলি কৰিছোঁ আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, আজি এটি অতি প্ৰাসংগিক আৰু গুৰুত্বপূৰ্ণ বিষয় আমি কথোপকথনৰ বাবে বাছি লৈছোঁ, আৰু সেই বিষয়টো হৈছে চাইবাৰ অপৰাধ আৰু মহিলা। আৰু এই বিষয়ে কথা পাতিবলৈ আজি আমি আমাৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম চমুৱাদেৱক। শ্ৰী চমুৱা, নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: শ্ৰী চমুৱা, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে চাইবাৰ অপৰাধ মানে কি?
1: চাইবাৰ অপৰাধ হ'ল যেতিয়া যিকোনো এটা অপৰাধ সংঘটিত কৰিবলৈ তাক ইণ্টাৰনেট আৰু বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক গেজেট ইউজ কৰা হয়, আৰু ইণ্টাৰনেট, কম্পিউটাৰ, মোবাইল এইবিলাকৰ গেজেটৰ মাধ্যমেৰে যি ক্ৰাইম কৰা হয় সেই ক্ৰাইমবিলাকেই হ'ল চাইবাৰ ক্ৰাইম। মানে তাত ধৰক আপোনালোকৰ ক্ৰাইমটো সংঘটিত হৈছে থ্ৰ' ইণ্টাৰনেট, থ্ৰ' মোবাইল, থ্ৰ' কম্পিউটাৰ এইবিলাক, গতিকে এইটো চাইবাৰ ক্ৰাইম মানে এইটো য'ত ইণ্টাৰনেট থ্ৰুৱেদি কৰা হয়।
0: হয়, চাইবাৰ অপৰাধ কি সেই সম্পৰ্কে আপুনি ক'লে। এতিয়া বৰ্তমান মহিলাৰ বিৰুদ্ধে কি কি ধৰণৰ চাইবাৰ অপৰাধ বৃদ্ধি পাইছে আপোনাৰ দৃষ্টিত?
1: হয়, সকলোতকৈ প্ৰথমে বৃদ্ধি পাইছে মহিলাৰ ফটো আইডেণ্টিটি প্ৰাইভেচি ব্যৱহাৰ কৰি বা তেওঁৰ প্ৰাইভেচিটো বিনষ্ট কৰি মোৰ ফটোটোত লগে বেলেগ একাউণ্ট ক্ৰিয়েট কৰা, এনেকুৱা ধৰণৰখিনি মৰ্ফিং কৰা, আৰু যিটো ডিপ ফেক বুলি কয় এইবিলাক হৈ আছে। সাধাৰণতে মহিলাবিলাকে নিজৰ প্ৰফাইল কেতিয়াও উন্মুক্ত অৱস্থাত ৰাখে। উন্মুক্ত অৱস্থাত মানে ধৰক তাতে কোনো প্ৰাইভেচি প্ৰটেকশ্যন নাই। এতিয়া ধৰক মই আজি এটা ছ'চিয়েল মিডিয়া যিকোনো একাউণ্টত এটা প্ৰফাইল খুলিছোঁ, সকলোৱে যিকোনো মানুহে লগ ইন কৰাৰ পিছতে মোৰ প্ৰফাইলটো চাব পাৰে, মোৰ সকলো ফটো উপলব্ধ তাত চাব পাৰে। তাত কোনো প্ৰাইভেচি ছেটআপ তেওঁলোকে নিজেই কৰা নাই, নিজেই কৰা নাই। আচলতে প্ৰাইভেট কৰি থ'ব পাৰি, লক কৰি থ'ব পাৰি, যে যিবোৰ প্ৰফাইল লক প্ৰফাইল, লক প্ৰফাইলবিলাকত আনঅথৰাইজ পাৰ্চন বা যি ফ্ৰেণ্ড লিষ্টত নাই, আপুনি যাক সুবিধাটো দিয়া নাই, তেওঁলোকে সোমাব নোৱাৰে। আৰু বহুত মহিলাই কি কৰে, কিছুমান অচিনাকি মানুহক ফ্ৰেণ্ড লিষ্টত এইদৰে ফ্ৰেণ্ড ৰিকুৱেষ্ট পোৱাৰ পিছত তেওঁক ইনক্লুড কৰি লয় বা একচেপ্ট কৰি লয়, তেতিয়া মানুহজন কিন্তু অচিনাকি মহিলাৰ ৰূপ ধাৰণ কৰিও একাউণ্ট এটা খুলি থ'ব পাৰে,
0: ভুৱা একাউণ্টটো খুলিব পাৰে।
1: এনেকুৱা হ'ব পাৰে ধৰক মহিলাগৰাকীয়ে চিনি পায় কিন্তু একাউণ্টটো ভুৱা, তেওঁ ভাবিছে যে মোৰ চিনাকি মানুহ চিনাকি মোৰ, কিন্তু একাউণ্টটো ভুৱা, তেওঁ গমেই নাপায় যে এজন মানে অচিনাকি বুলি ভাবি থকা মানুহ এজনক সুমিয়াই ল'লে নিজৰ একাউণ্টৰ ফ্ৰেণ্ড লিষ্টত, কিন্তু তেওঁ আচলতে চিনাকি নহয়, একাউণ্টটোৱে ভুৱা। এনেকুৱা ধৰণৰ হয় কেতিয়াবা, আৰু তাৰ ফলত কি হয়, সেই আননোন ব্যক্তিজন, আননোন ব্যক্তি যদিও চিনাকি বুলি ভাবি আছে, তেওঁ সোমাই গ'ল নহয়, সোমাই যোৱাৰ পিছত তেওঁৰ প্ৰফাইলটো পাই গ'ল, গোটেই ফটোজবিলাক পালে, আৰু যদি ইণ্টেনশ্যন বেয়া থাকে, যদি মনত কিবা বেয়া ভাব থাকে, তেওঁ ফটোবিলাক লৈ সেই ফটো ক'ৰবাত ক'ৰবাত বেলেগ বেলেগ কামত ইউজ কৰিব পাৰে। তেনেকুৱা ধৰণে আচলতে ছ'চিয়েল মিডিয়াত চাইবাৰ ক্ৰাইম সংঘটিত হৈ আছে। এতিয়া চাইবাৰ ক্ৰাইম মহিলাৰ ক্ষেত্ৰত হোৱা বুলি ক'লে প্ৰথমে আমি এইটো মানে সৰ্বাধিক ৰূপত হৈছে, তাৰপিছত আৰু মহিলাৰ বেংক একাউণ্ট হেক কৰা, কেৱল এয়া

0: নহয়। আৰু মহিলাৰ সেই ডাটাবিলাক ইউজ কৰি আজিকালি ভুৱা আধাৰ কাৰ্ড বনোৱাৰ পৰা আৰম্ভ কৰি ভুৱা পান কাৰ্ড, ভুৱা ভোটাৰ কাৰ্ডলৈকে বনোৱা তথ্য আমি মানে পাইছোঁ।
1: তাৰমানে এই অপৰাধৰ ক্ষেত্ৰখন ক্ৰমাৎ আৰু বহল হৈ হৈ গৈ আছে চাইবাৰ অপৰাধৰ,
0: কাৰণ আজিকালি বৰ্তমান যুগটোৱেই হ'ল ডিজিটেল যুগ। বৰ্তমান যুগটোৱেই ডিজিটেল যুগ আৰু বিনা মোবাইল বিনা কম্পিউটাৰত মানুহৰ জীৱনেই অচল নিচিনা হৈ পৰিছে। আজিকালি প্ৰতি ক্ষেত্ৰতে আপোনাক মোবাইল লাগিল, কম্পিউটাৰ লাগিল, বিনা গেজেটৰ বিনা ইণ্টাৰনেট বিনা ইলেক্ট্ৰনিক আইটেমছ এজন মানুহ অচল হৈ গৈছে,
1: অচল হৈ গৈছে। হয়,
0: গতিকে ক্ৰমাৎ বৃদ্ধি পাইছে।
1: কিন্তু মহিলাসকল যেন অলপ সহজ লক্ষ্য হৈ পৰিছে এই অপৰাধীসকলৰ।
0: নহয়, মহিলাৰ লগত অপৰাধ সংঘটিত হোৱা কাৰণবিলাক বিভিন্ন ধৰণৰ। সাধাৰণতে পুৰুষ এজনৰ লগত সিমান বেছি এনেকুৱা ধৰণৰ ক্ৰাইম নহয়, যিবিলাক ক্ৰাইম মহিলাৰ লগত হৈছে আপোনাৰ ডিপ ফেক পৰ্ণগ্ৰাফিলৈকে বনাইছে।
1: হয়, যিটো আপুনি প্ৰথমেই ক'লে যে ব্যক্তিগত তথ্য বা ফটো লৈ পেলাই কৰে এনেকুৱা ধৰণৰ। হয়,
0: তাৰমানে ব্যক্তিগত ফটোজবিলাক যিহেতু সকলোৰে ছ'চিয়েল মিডিয়াত উপলব্ধ হৈ থাকে, যেতিয়া অপৰাধ সংঘটিত কৰিব বিচৰা অপৰাধীসকল প্ৰফাইলটোত সোমাই যায়, হেক কৰিয়ে হওক বা বিভিন্ন ভুৱা একাউণ্ট খুলিয়ে হওক, সোমাই লোৱাৰ পিছত ফটোবিলাক ল'লে, সেই ফটোবিলাক ইউজ কৰি আজিকালি এনিমেশ্যন কৰি তাক এআইৰ দ্বাৰা ডিপ ফেক কৰি পেলাই সেই মুখখন নি পেলাই ইউজ কৰে, এনেকুৱা ধৰণৰ ঘটনাও সংঘটিত হৈ আছে।
1: হয়, বহুতো ঘটনা হৈ আছে। এতিয়া এই যে এনেকুৱা ধৰণৰ ঘটনাবোৰ বিশেষকৈ মহিলাৰ লগত হৈ থাকে, এই চাইবাৰ সজাগতাৰ অভাৱ ইয়াৰ এটা কাৰণ বুলি আপুনি ভাবে নেকি?
0: আচলতে আমাৰ টেকন'লজি যিমান ফাষ্ট হৈছে, যিমান ডিজিটেলি ডেভেলপ হৈছে, যিমান মানুহ কম্পিউটাৰ আৰু মোবাইলৰ লগত বেছি ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে, ঠিক তেনেদৰে কিন্তু মানুহ সেই ধৰণে ডিজিটেলি শিক্ষাটো হোৱা নাই, ডিজিটেল এডুকেশ্যনটো হোৱা নাই। এডুকেশ্যনটো হোৱা নাই মানে আজিকালি ধৰক কোনোদিন মোবাইল চলাব নজনা মানুহ এগৰাকীও আজিকালি ধৰক বয়সস্থ মহিলা 60 বছৰ পাৰ হৈছে, তেওঁতো বাল্যকালত কোনোদিন এই ধৰণৰ বস্তু দেখা নাছিল, তেওঁ নাজানেও। কিন্তু এতিয়া এই বয়সত ধৰক ল'ৰা ছোৱালী ডাঙৰ হৈছে, নিজে ইনকাম কৰিছে, মাকক বা দেউতাকক মোবাইল এটা গিফ্ট দিওঁ, স্মাৰ্টফোন এটা দিছে, লগতে আকৌ ধৰক তেওঁক একাউণ্টবোৰো খুলি দিয়া হৈছে বা নিজেও খুলিছে, কিন্তু তেওঁ একাউণ্টবিলাক কেনেকৈ প্ৰটেক্ট কৰিব লাগে, কেনেধৰণে প্ৰাইভেচি লক কৰিব লাগে, কেনেধৰণে চলাব লাগে, সেইবিলাক কথা তেওঁ নাজানে। আৰু নাজানে, আমাৰ এতিয়া মা দেউতাহঁতেও বয়সস্থ দীঘল পুৰুষ মহিলা আছে, তেওঁলোকেও সেই আজি ইণ্টাৰনেট মোবাইল এইবিলাক ডেভেলপ হোৱা বেছি দিনটো হোৱা নাই, তেওঁলোকেও এইবিলাকত অভ্যস্ত নাছিল, নাছিল কাৰণে তেওঁলোকে বস্তুবিলাক তন্ন তন্নকৈ নাজানে। কিন্তু এতিয়া হাতত যেতিয়া মোবাইলটো পৰিছে, তেওঁলোকে হঠাৎ যি টি বটন ক্লিক কৰি পায়, যিকোনো এপ ডাউনলোড কৰি পায়, আৰু আজিকালি এপবিলাকত যিকোনো এটা অনিষ্টকাৰী এপ যেতিয়া ডাউনলোড হৈ যাব, সেই এপটোৱে আপোনাৰ সেই মোবাইলটোৰ ভিতৰত থকা গোটেই তথ্যখিনি লৈ যাব পৰা ব্যৱস্থাও আছে। ঠিক তেনেদৰে আপুনি এটা এপ ডাউনলোড কৰি দিয়াৰ লগে লগে সেই এপটোৱে প্ৰথমে কিছুমান পাৰ্মিশ্যন বিচাৰে, যদি আপুনি পাৰ্মিট কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ তাৰ মোবাইলৰ ভিতৰত আপোনাৰ যিমান ডকুমেণ্ট আছে চব উপলব্ধ হৈ যাব। আৰু এইবিলাক আচলতে অপৰাধীসকলে ব্যৱহাৰ কৰিছে, আৰু ব্যৱহাৰ কৰি পেলাই অপৰাধৰ ধাৰণাটো সলনি হৈছে। আগৰ দৰে মানুহে পইচা পাতি, যিহেতু মানুহৰ আজিকালি ঘৰত নাথাকে, বেংকত থাকে বা একাউণ্টত থাকে, গতিকে অপৰাধীয়ে মানুহৰ ঘৰত দূৰ ডকাইতৰ দৰে তলা ভাঙি সোমোৱা ছিষ্টেমতকৈ আজিকালি ইণ্টাৰনেটৰ থ্ৰুৱেদি আপোনাৰ ব্লেকমেইলিং কৰি, ডিজিটেল এৰেষ্ট কৰি বা গোটেই তথ্য সমস্ত চুৰ কৰি পেলাই আপোনালোকৰ বেংক একাউণ্ট তহিলং কৰি দিছে, এনেকুৱা ধৰণৰ হৈছে, ডেইলি হৈ আছে এইবিলাক, আৰু ক্ৰমাৎ বৃদ্ধি পাইছে। এইবিলাক আচলতে সজাগতা নোহোৱাৰ বাবে হৈছে, আপুনি ঠিকেই কৈছে, এইবিলাক মানুহবিলাক যদি সকলোৱে নিজেই বস্তুবিলাক নাজানে ভালকৈ, আৰু নিজেই নিজৰ প্ৰাইভেচি প্ৰটেকশ্যন, আৰু যিকোনো এপ ডাউনলোড কৰিব নালাগে, য'ত ত'ত ক্লিক কৰিব নালাগে, আনঅথৰাইজ কল মেছেজ ইউজ কৰি এইবিলাকৰ ৰিপ্লাই দিব নালাগে, এনেকুৱা ধৰণৰ কথাবিলাক সকলোৱে শিকিব লাগিব, শিকিলে কমিব লাহে লাহে।
1: হয়, নিশ্চয়কৈ। তাৰমানে আপুনি ক'ব খুজিছে যে ডিজিটেল সাক্ষৰতা বুলি আমি ক'ব পাৰোঁ, নহয় জানো, ডিজিটেল সাক্ষৰতাৰ অভাৱৰ বাবে মহিলাসকল বিশেষকৈ অপৰাধীৰ সহজ লক্ষ্য হৈ পৰিছে। আৰু অকল আচলতে মহিলা বুলিয়েই নহয়, সকলোৱে আচলতে ডিজিটেলি তেওঁলোকে জানিব লাগে কথাবোৰ, ডিজিটেল এডুকেশ্যন যিটো আপুনি ক'লে সেইটো খুবেই জৰুৰী, নহয় জানো? এতিয়া আপুনি কথাৰ মাজতে কয় যে ডিজিটেল

0: ৰেষ্টৰ কথা ক'লে বা ছ'চিয়েল মিডিয়াৰ একাউণ্ট হেকিঙৰ কথা, এতিয়া এই ডিজিটেল এৰেষ্ট বা ছ'চিয়েল মিডিয়া একাউণ্ট হেকিং হ'লে যিজন ভুক্তভোগী তেওঁ প্ৰথমে ক'ত কেনেকৈ আবেদন কৰিব?
1: নেশ্যনেল লেভেলত ৰাষ্ট্ৰীয় পৰ্যায়ত কিছুমান বস্তু আছে, যেনে ধৰক অনলাইনত আপুনি ক্ৰাইমটো ৰেজিষ্টাৰ কৰিব পাৰে। আপুনি নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেলত যাব, এই পৰ্টেলটোত গৈ আপুনি তাত আপুনি লগ ইন কৰি তাত আপোনাৰ নাম এড্ৰেছ দি আপুনি কমপ্লেইন লঞ্চ কৰিব পাৰিব, এইটো থ্ৰু অনলাইন। আৰু এইটো কোনো ষ্টেট নহয়, এইটো নেশ্যনেল পৰ্যায়ৰ এটা মেকানিজম য'ত নেকি আপুনি আপোনাৰ লগত সংঘটিত হৈ যোৱা চাইবাৰ ক্ৰাইমটো লগালগ আপুনি ইমিডিয়েট আপুনি ইয়াক থ্ৰু অনলাইন কৰিব পাৰে। মই আকৌ এবাৰ কৈ দিছোঁ, নেশ্যনেল চাইবাৰ ক্ৰাইম ৰিপৰ্টিং পৰ্টেল। আৰু এটা আপোনাৰ হেল্পলাইন নাম্বাৰ আছে, হেল্পলাইন নাম্বাৰটো হ'ল 1930। এইটোত আপুনি কল কৰিও এই ক্ৰাইমটো ৰেজিষ্টাৰ কৰিব পাৰে। মানে আপুনি আপোনাৰ যিটো গ্ৰাইভেঞ্চ আছে আপোনাৰ FIR তেতিয়া আপুনি এইটো ৰেজিষ্টাৰ কৰিব পাৰে। নেশ্যনেল হেল্পলাইন নাম্বাৰ এটা দিয়া আছে 1930, ডাইৰেক্টলি আপুনি মোবাইলত এই চাৰিটা সংখ্যা মাৰি পেলাই আপুনি কৰিব পাৰিব।
0: ভুক্তভোগীগৰাকী যদি অসমৰ বা গুৱাহাটীৰ হয়, স্থানীয়ভাৱেও আমাৰ ইয়াত কিবা চাইবাৰ চেল ষ্টেচন জাতীয় আছে নেকি?
1: ইয়াতে আপোনাৰ প্ৰথম কথা হ'ল, ইয়াতে আসাম পুলিচ CID চাইবাৰ চেল আছে, যিটো পাণবজাৰত আছে। পাণবজাৰ চাইবাৰ পুলিচ ষ্টেচন বুলি কওঁ আমি, তাত আপুনি অভিযোগ দিব পাৰে।
0: এতিয়া অভিযোগ দিয়া হ'ল, মেনুৱেলিও দিয়া হ'ল পুলিচ ষ্টেচনত গৈ পেলাই বা অনলাইনতো তাৎক্ষণিকভাৱে দিয়া হ'ল, তাৰ বিচাৰ প্ৰক্ৰিয়াটো বা আইনী প্ৰক্ৰিয়াটোত কিমান সময় লাগে, ফলপ্ৰসূনে?
1: সাধাৰণতে মই অলপ আগতে ক'লোৱেই নহয় যে ইমান ফাষ্ট টেকন'লজি ডেভেলপ হোৱা নাই, আৰু ইমান হেৰুৱা ধন বা হেৰুৱা প্ৰফাইলৰ বস্তু এইবিলাক ৰিকভাৰ কৰাত খুব লেহেমীয়া হয়। এইখিনিত মানুহৰ অভিযোগ আছে, আৰু গভমেণ্টে মই ভাবোঁ এতিয়া বৰ্তমান AI যুগ আহিছে, AI থ্ৰুৱেদি হয়তো নতুন নতুন ডেভেলপমেণ্ট কৰিব। গভমেণ্টো এই ক্ৰাইমবিলাকৰ লগত জড়িত পুলিচ বিষয়াসকলক প্ৰশিক্ষণ দিব, আৰু অতি অত্যাধুনিক মেচিন আহিব যাৰ থ্ৰুৱেদি নেকি এই ক্ৰাইমবোৰ লাহে লাহে কমিব, এইটো আমাৰ বিশ্বাস। এদিন হ'ব,
0: আমি
1: আশাবাদী যে এদিন হ'বগৈ। এতিয়া আপুনি ধৰক ৰিপৰ্ট কৰিলে ক্ৰাইমটো, ক্ৰাইমটো ৰিপৰ্ট কৰাৰ পিছত আপুনি কৰিব কি, আপুনি ৰৈ থাকিব লাগিব ইফালৰ পৰা কি ৰিপ্লাই আহে বা কি হৈছে। এতিয়া মই এনেকুৱা বহুত কেছ পাইছোঁ, এটা কাহিনী কওঁ, নাটকৰ লগত জড়িত এগৰাকী অভিনেত্ৰী, তেওঁ খুব নামজ্বলা অভিনেত্ৰী, তেখেতৰ কিছুমান ব্যক্তিগত ফটো মোবাইল হেক কৰি পেলাই এইবিলাক ভাইৰেল কৰা হ'ল। সেই কেছটোত মই আছিলোঁ জড়িত, লগালগ আমি চাইবাৰ ইমিডিয়েট আমি চাইবাৰ চেল পাণবজাৰ পুলিচ ষ্টেচনত কেছ দাখিল কৰিলোঁ। গৈ আমি পুলিচৰ ওপৰলৈ বিষয়াৰ লগতো যোগাযোগ কৰিলোঁ, কিন্তু তেওঁলোকে আমাক কিছুমান কথা জনালে যে এবাৰ ভাইৰেল হৈ যোৱাৰ পিছত আমি এইটো সহজে বন্ধ কৰিব নোৱাৰোঁ, কাৰণ পুলিচৰ হাততে সিমানখিনি অত্যাধুনিক মানে ইনষ্ট্ৰুমেণ্ট নাই। এতিয়া ধৰক ভাইৰেল হৈ গ'ল, ভাইৰেল হৈ যোৱাৰ পিছত তাত শ শ মানুহৰ হাতলৈ গুচি গ'ল, কাৰ কাৰ মোবাইলত ষ্ট'ৰ হৈ থাকিলে। কিছুমান মানুহ আছে যিবিলাক মানুহে নেকি এনেকুৱা ধৰণৰ ফটো পালে, যিবিলাক লগালগ নিজৰ মোবাইলত ছেভ কৰি ৰাখি থৈ দিয়ে। এতিয়া অনলাইনৰ পৰা হয়তো লাহে লাহে বস্তুবোৰ নোহোৱা হ'ব, কিন্তু সেই মোবাইলত যদি কোনোবাই অসৎ উদ্দেশ্যৰে ছেভ কৰি ৰাখিছে, সেইখিনি কেনেকৈ নোহোৱা কৰিব, সেইটো কাৰণেতো মোবাইলটো লাগিব। গতিকে এবাৰ ভাইৰেল হৈ যোৱাৰ পিছত তেনেকুৱা ধৰণে আচলতে সেই প্ৰাইভেচিটো শেষ হৈ যায় আৰু, গতিকে নিজেও সাৱধান হ'ব লাগে, মই এইটোৱে কওঁ।
0: হয়, নিশ্চয়কৈ, আচলতে সাৱধানতাই যথেষ্টখিনি আমাক ৰক্ষা কৰে এনেধৰণৰ বিপদৰ পৰা।
1: আৰু প্ৰতিটো এপ প্ৰতিটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তাৰ প্ৰতিকাৰো আছে, এপটোতে আপুনি প্ৰাইভেচি লক কৰিব লাগিব, অপেন কৰি থ'ব নালাগে, যিকোনো আন মানুহক কেতিয়াও নিজৰ প্ৰফাইলত ইনক্লুড কৰি ল'ব নালাগে, ফ্ৰেণ্ডছ হিচাপে আঁকোৱালি ল'ব নালাগে, তেনেকুৱা ধৰণৰ আপুনি যদি সজাগ হৈ থাকে তেতিয়াহ'লে বহু পৰিমাণে এই ধৰণৰ ঘটনাৰ পৰা আপুনি বাচি থাকিব পাৰিব।
0: হয়, নিশ্চয়কৈ। শ্ৰী সমুৱা, এইখিনিতে এটা কথা জানিব বিচাৰিছোঁ যে ধৰক এই আইনী প্ৰক্ৰিয়াত কিমান সময় লাগে, আৰু লগতে জানিব বিচাৰিম যে অনলাইন ট্ৰেডিং কেলেংকাৰী বা একাউণ্ট হেকিঙত হেৰুৱা ধন ভুক্তভোগীয়ে ঘূৰাই পায়নে?
1: টেকন'লজি যিমান ফাষ্ট ডেভেলপ হৈছে ঠিক তেনেদৰে সেই

0: অনুযায়ী সেই টেকন'লজিটো ইউজ কৰি যিবোৰ অপৰাধমূলক কাহিনী সংঘটিত হ'ব ধৰিছে, সেই অপৰাধবিলাকৰ লগত টেকল কৰিব পৰাকৈ বা ফাইট কৰিব পৰাকৈ যিবোৰ ইনষ্ট্ৰুমেণ্ট, যিবোৰ টেকন'লজি লাগে আৰু যিবোৰ ইকুইপমেণ্ট লাগে বা মানুহবিলাক এই ধৰণৰ অপৰাধৰ ক্ষেত্ৰত অপৰাধটো বন্ধ কৰিব পাৰিবলৈ পুলিচবিলাকৰ হাতত, পুলিচ অথৰিটিৰ হাতত যিবিলাক টেকন'লজি থাকিব লাগে সেইখিনি তেনেকৈ ডেভেলপো হোৱা নাই। আৰু সেই চাকৰিজীৱী, আমাৰ পুলিচৰ অধীনত চাকৰিজীৱী যিসকল পুৰুষ মহিলা আছে তেওঁলোকেও সেই স্বাক্ষৰতাটো সেই পৰ্যায়লৈকে যোৱা নাই,
1: সেইধৰণে প্ৰশিক্ষিত হোৱা নাই তেওঁলোক।
0: ইয়েছ, গভৰ্ণমেণ্টেও সেইটো আচলতে গুৰুত্ব দিব লাগে যে চাইবাৰ অপৰাধ যিহেতু অতিপাত বৃদ্ধি পাইছে, এইটো লগত টেকল কৰিব পৰাকৈ, এইটো ৰক্ষা কৰিব পৰাকৈ, ইয়াৰ লগত ফাইট কৰিব পৰাকৈ যেনেধৰণে স্বাক্ষৰতা লাগে, পুলিচ বিভাগতে হওক, CID বিভাগতে হওক, যিবিলাক আচলতে বিষয়া, পুলিচ বিষয়া এইবিলাক তদন্ত কৰে, তেওঁলোকৰ সেইবিলাক অতি অত্যাধুনিক, অতি শাৰ্প মগজৰ আৰু অতি ব্ৰেইনিয়াছ হ'বলৈ সেই পৰ্যায়লৈকে কিন্তু যোৱা নাই। যি টেকন'লজি যিমান দ্ৰুতগতিত যাব লাগিছিল সেইটো হোৱা নাই, সেইটো আমি দেখিবলৈ পোৱা নাই।
1: গতিকে অপৰাধৰ মাত্ৰা বাঢ়ি গৈ আছে।
0: আৰু সকলোতকৈ ডাঙৰ কথা, ভাৰতবৰ্ষত এনেধৰণৰ চাইবাৰ ফ্ৰডৰ ফলত হোৱা যিটো মানিটেৰী লছ, যিমান টকা মানুহে হেৰুৱাইছে, তাৰ কিন্তু 13% মানুহে ৰিকভাৰ কৰিব পাৰিছে আজিলৈকে। এই পাৰ্চেণ্টেজটো খুব কম। এতিয়া ধৰক আপোনাৰ বেংক একাউণ্টৰ পৰা কোনোবা বহিৰাজ্যৰ বা বহিদেশৰ পৰা আপোনাৰ একাউণ্ট ফ্ৰড কৰি, আপোনাৰ হেক কৰি পেলাই পইচা লৈ গৈছে, আপুনি আজি অসমত বহি আছে, আপোনাৰ বেংক একাউণ্ট খালী কৰিছে মহাৰাষ্ট্ৰৰ পৰা, UPৰ পৰা, কিন্তু সেইখিনি বস্তু আচলতে ৰিকভাৰ কৰিবলৈ বহুত বেছি ৰিকভাৰ আজিলৈকে কৰিব পৰা হোৱা নাই।
1: এতিয়া এবাৰ আহিব বিচাৰিছোঁ, আপুনি যদিও বাৰে বাৰে কৈছে যে ভাৰতীয় আইনত বা পুলিচ ব্যৱস্থাত যথেষ্ট লেহেমীয়া চাইবাৰ অপৰাধীসকলক ধৰাৰ ক্ষেত্ৰত বা শাস্তি প্ৰদানৰ ক্ষেত্ৰত, কিন্তু তথাপিও আমি এই ক্ষেত্ৰত আশাবাদী যিহেতু চৰকাৰে ইতিমধ্যেই এই ক্ষেত্ৰত যথেষ্টখিনি পদক্ষেপ গ্ৰহণ কৰিছে, পুলিচ প্ৰশাসনক ডিজিটেল ক্ষেত্ৰখনত কাৰিকৰীভাৱে শিক্ষিত প্ৰশিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে যথেষ্ট পদক্ষেপ হাতত লৈছে। এতিয়া আহিব বিচাৰিছোঁ আইনী ব্যৱস্থাৰ ক্ষেত্ৰখনলৈ, যিহেতু আপুনি এগৰাকী অধিবক্তা আৰু আমাৰ ভাৰতীয় আইনত চাইবাৰ অপৰাধীৰ বাবে নিশ্চয় শাস্তিমূলক ব্যৱস্থা আছে। কেনেকুৱা ধৰণৰ
0: ভাৰতীয় আইনত এনেকুৱা ধৰণৰ আপোনাৰ শাস্তিমূলক ব্যৱস্থা আছে? আইন আছে, আইনত পানিছমেণ্ট আছে। ইনফৰ্মেশ্যন টেকন'লজি এক্টখনেই এইকাৰণে বনোৱা হৈছিল যাতে চাইবাৰ অপৰাধৰ লগত জড়িত অপৰাধীবিলাকক ধৰিব পৰা যায়, আৰু এই একখনতে পানিছমেণ্টৰ বিভিন্ন ধৰণৰ ব্যৱস্থা ৰখা হৈছে। লগতে ভাৰতীয় ন্যায় সংহিতা BNS 2023 ইয়াতো কিছুমান প্ৰভিজন আছে, প্ৰাইভেচি যদি ভংগ হয় তেতিয়াহ'লে এই আইনৰ আধাৰতো কেছ ৰেজিষ্টাৰ হয়। ইয়াত আচলতে কোনো ধৰণৰ বেলেগ আইন নালাগে, আচলতে এইটো ইটছেল্ফ ইজ এ ফাণ্ডামেণ্টেল ৰাইট, আৰু যেতিয়া ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হয় তেতিয়াহ'লে আপুনি আপোনাৰ ল'ৰ মেকানিজমে তাক ৰক্ষা কৰাটো দায়িত্ব, যিহেতু ফাণ্ডামেণ্টেল ৰাইটটো ৰক্ষা কৰা গভৰ্ণমেণ্টৰ প্ৰাৰম্ভিক দায়িত্ব। গতিকে এই প্ৰাইভেচি ৰক্ষাৰ ক্ষেত্ৰত প্ৰাইভেচি যদি ভায়োলেট হয়, প্ৰাইভেচি ভায়োলেট হ'লে এইটো ফাণ্ডামেণ্টেল ৰাইট ভায়োলেট হোৱা, ধৰক আপোনাৰ ফটো যিবিলাক নেকি আপুনি নিজেই পাব্লিক কৰি ৰখা নাই, যিবিলাক ফটোজ পাব্লিক নহয় কিন্তু আপুনি তথাপিও সেই ফটোবিলাক যদি কোনোবাই আপোনাৰ প্ৰফাইলৰ পৰা নি বেলেগ প্ৰফাইল খুলি লৈছে, বা আপোনাৰ আপোনাক নজনোৱাকৈ, আপুনি কোনো অধিকাৰ নিদিয়াকৈ আপোনাৰ ফটো এখন নি নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত গৈ কোনোবাই আপলোড কৰি দিছে, তেতিয়াহ'লে সেইটো আপোনাৰ প্ৰাইভেচিটো ভংগ হ'ল। প্ৰাইভেচিটো ভংগ হ'ল লগে লগে আপোনাৰ কি হ'ব, ইনফৰ্মেশ্যন টেকন'লজি এক্টৰ আণ্ডাৰত Section 66 আহি যাব, 67 আহি যাব। গতিকে এইবিলাক আইনত ধাৰাবোৰ আছে, কিন্তু কথাটো হৈছে মই আপোনাক ক'লো নহয় আইন নিজৰ জেগাত আছে, কিন্তু তাক ধৰিব পৰাটো ইমান খুব বেছি উন্নত মানদণ্ডৰ হোৱা নাই। মানে এনেকুৱা কথাটো, যেতিয়া এটা ডিভাইচ ইউজ কৰি পেলাই এই কামটো কৰা হয়, পুলিচে প্ৰথমে তদন্ত কৰিব লাগিব কি সেই ডিভাইচটো ক'ৰ, কোন জেগাৰ পৰা কৰিছে, এই গোটেইখিনি তদন্ত কৰি পুলিচে সেই মানুহজনক ধৰেগৈ মানে নিমিষতেতো নাপায়গৈ, এইখিনি সময়ৰ ভিতৰতে আপোনাৰ এই বস্তুটো ভাইৰেল হৈ গ'ল, বহুতে পাই গ'ল। সেইকাৰণে মই কৈছোঁ ইমান দ্ৰুতগতিত মানে ভাইৰেল হৈ যায় বস্তুবিলাক, যিটো টেকল কৰাটো সহজ নহয়। পুলিচেও আমাক সেইটোৱে কৈছিল, পুলিচো অসহায় হৈ

0: হৈছে কিছুমান ক্ষেত্ৰত। এতিয়া ধৰক আপোনাক এটা আননোন ফোনৰ পৰা ফোন কৰিছে, কৰি পেলাই আপোনাক কিবা অ' টি পি বিচাৰিছে, ইটো বিচাৰিছে, আপুনি ধৰক এইবোৰ ৰিপ্লাই দি আছে, আপুনি ৰিপ্লাই দি আছে, আপোনাৰ বেংক একাউণ্টটো ছেকেণ্ডৰ ভিতৰতে খালী হৈ গ'ল। কিন্তু পুলিচে আপুনি এখন, আপুনি গম পালে যে মোৰ একাউণ্টৰ পৰা পইচা নাইকিয়া হ'ল, আপুনি এখন এফ আই আৰ লিখি, এফ আই আৰখন লিখাৰ আগতো আকৌ বহুতে কোনোবাৰ কাৰোবাৰ লগত কনচাল্ট কৰিব কেনেকৈ লিখিম কি, তাৰপিছত থানাত যাব, থানাত অফিচাৰ এজন আছে বা নাই, ৰেজিষ্টাৰ হৈ তাৰপৰা পুলিচে সেইখন আকৌ নাম্বাৰিং কৰি মেলি বিহিত ব্যৱস্থা লয়গৈ মানে। সেই যিটো
1: ক্ৰাইম পাৰ হৈ যায়,
0: যথেষ্ট সময়খিনি পাৰ হৈ গ'ল, কিন্তু এই সময়খিনিৰ ভিতৰতে অপৰাধী গৈ ক'ৰ পালেগৈ আপুনি সেইটো ভাবিব নোৱাৰে, আৰু এনেকুৱা এটা হাৰ্ম কৰি থৈ যায়। এতিয়া মই মহিলাৰ প্ৰাইভেচীৰ ক্ষেত্ৰতে কওঁ, আপুনি গম পালে ধৰক আপোনাৰ ফটো ব্যৱহাৰ কৰি কোনোবাই এটা বেলেগ একাউণ্ট ক্ৰিয়েট কৰি আপোনাৰ নামত পইচা খুজি আছে বা ধাৰে খুজি আছে, আৰু দুই এজন চিনাকি মানুহ দিছোঁ যে মই আমুক হয়, মই বিপদত পৰিছোঁ, মোক অলপ পইচা ধাৰে দিয়ক, দেখিছে অ' আমুক হয় দেখোন, দি দিছে লগালগ। কিন্তু আপুনি কেতিয়ালৈ গম পালে, আপুনি ধৰক 3-4 ঘণ্টা বা কেতিয়াবা দিনটোত গম নাপাবও পাৰে, কেতিয়াবা দুদিন 3 দিন পিছতো গম পাব পাৰে, হঠাৎ আপুনি গম পালে যে এইটো দেখোন মোৰ নাম, মোৰ ছবি ইউজ কৰি এটা ভুৱা একাউণ্ট খুলি লৈছে আৰু ইয়াতে মানুহক পইচা খুজি আছে যে মই বিপদত পৰিছোঁ, পইচা দিয়ক। আপুনি সেই যিখিনি সময়ত গম পালে, এটা দীঘলীয়া সময় পাৰ হৈ গ'ল, তাৰপিছত আকৌ আপুনি যেতিয়া ষ্টেপ ল'ব যে মই এইটো কি কৰিম, এতিয়া ঘপককৈ কেনেকৈ মই এইটো ব্লক কৰিম, কি কৰিম, এতিয়া লোকে খোলা একাউণ্ট আপুনি এইটো ডিলিটো কৰিব নোৱাৰে, আপুনি পুলিচৰ সহায় ল'ব লাগে। আপুনি যেতিয়ালৈকে এখন এফ আই আৰ লজ কৰি পেলাই যিটো পুলিচ মেকানিজমটো যেতিয়ালৈকে ইনভেষ্টিগেশ্যন তেওঁলোকে আৰম্ভ কৰিব, তেতিয়ালৈকে অলৰেডি অপৰাধীয়ে আপোনাৰ নামত পইচা তুলি তেওঁলোকে একাউণ্ট বন্ধ কৰি পলায়ো যায়, বহুতে গমো নাপায়, এনেকুৱাও হৈ আছে।
1: এতিয়া এই যে ধৰক একাউণ্টৰ পৰা হেকিং কৰি তেওঁলোকে ধন লৈ গুচি যায় অপৰাধীয়ে, আইনী প্ৰক্ৰিয়াত যথেষ্ট সময় লাগে, আপুনি ইতিমধ্যে কৈছেই, কিন্তু তথাপিও পোৱা যায়নে বা পোৱাৰ কিবা সম্ভাৱনা থাকেনে সেই ধন?
0: সম্ভাৱনা থাকে কিন্তু কম, কম মানে এই পাৰ্চেণ্টেজটো বঢ়াব লাগে। এতিয়া এইটোহে জানিবলগীয়া কথা, ধৰক আপোনাৰ বেংক, আপুনি গুৱাহাটী, গুৱাহাটীৰে যদি কোনোবাই এই অপৰাধটো সংঘটিত কৰে তেতিয়া হয়তো তাক অতি সোনকালে আৰু নিশ্চিতভাৱে তেওঁক ধৰিব পৰা আৰু পইচা ঘূৰাই পৰা সম্ভাৱনা এটা থাকে। কিন্তু যদি বহিৰাজ্যৰ পৰা এই ক্ৰাইমটো কৰে, বহিৰাজ্যৰ পৰা কৰে, এইটো অলপ জটিল হৈ যায়, এইটো অলপ জটিল হৈ যায় আৰু সম্ভাৱনা আমি খুব কম দেখোঁ, এইবিলাকত ইমান দ্ৰুতগতিত হোৱা নাই। এইটো এতিয়া দ্ৰুতগতি কৰিব লাগে, গভৰ্ণমেণ্টে ষ্টেপ ল'ব লাগে যাতে এইটো ক্ৰাইমটো, আজিকালি অৱশ্যে বহুতখিনি হৈছে, যত্ন কৰিছে গভৰ্ণমেণ্টে, কিন্তু সিমান সফল হৈছে বুলি ভবা নাই, কৰিবলগীয়া বহুত কাম আছে ইয়াত, যিহেতু সম্পূৰ্ণ ডিজিটেল হৈ গৈছে বস্তুবিলাক, অপৰাধো ডিজিটেলি সংঘটিত হ'ব ধৰিছে, গতিকে পুলিচ ডিপাৰ্টমেণ্টৰ এটা বৃহৎ পৰিৱৰ্তন লাগে মোৰ মতে। আৰু তাত যিবিলাক পুলিচ বিষয়াক তাক নিযুক্তি দিয়া হ'ব, তেওঁলোক এথিকেল হেকিঙৰ পৰা আৰম্ভ কৰি তেওঁলোক কম্পিউটাৰ অতি পাৰ্গত, অতি এফিচিয়েণ্ট, অতি ফাষ্ট তেনেকৈ ধৰণে প্ৰশিক্ষিত কৰি তোলাটো অতি দৰকাৰ। এতিয়া ধৰক লখিমপুৰ ডিষ্ট্ৰিক্ট, মই এখন ডিষ্ট্ৰিক্ট বাছি ল'লোঁ, লখিমপুৰ ডিষ্ট্ৰিক্ট, তাতে যদি চাইবাৰ অপৰাধীৰ লগত ফাইট কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ পুলিচ বিষয়া নাথাকে বা তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট নাথাকে, তেতিয়াহ'লে তাতে ধৰক বেংক ফ্ৰড এটা হৈ গ'ল বা কিবা এনেকুৱা ধৰণৰ চাইবাৰ ফ্ৰড এটা হৈ গ'ল, জনোৱা হৈছে লগে লগে যে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, কিন্তু তেওঁ যদি উচ্চ প্ৰশিক্ষিত প্ৰাপ্ত নহয় আৰু যদি ইনষ্ট্ৰুমেণ্ট নাথাকে, তেওঁৰ হাতত যিবোৰ ছুপাৰ কম্পিউটাৰ থাকিব লাগে যে লগালগ তেওঁ ক'ৰ পৰা কি হৈছে এই বস্তুটো তৎক্ষণাত উলিয়াব নোৱাৰে, তেতিয়াহ'লে অপৰাধী পলাই গুচি যোৱাৰ সম্ভাৱনা বেছি। সেইটো কৰিব লাগে আচলতে গভৰ্ণমেণ্টে।
1: নিশ্চয়কৈ, আমাৰ আজিলৈ নিৰ্ধাৰিত সময় প্ৰায় শেষ হৈ আহিল, শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে এই ধৰণৰ অপৰাধৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাৰ উপায় কি, আমাৰ শ্ৰোতাসকলক কি ক'ব?
0: প্ৰথম উপায় সদায় নিজৰ প্ৰাইভেচিটো বজাই ৰাখক, লাইক ভিউজৰ পিছত পৰিব নালাগে, নিজৰ প্ৰফাইলটো সদায় সংৰক্ষিত কৰি নিজৰ ফটোজবিলাক, লাগতিয়াল ডকুমেণ্টছ গোটেইবিলাক গোপনীয়তা অৱলম্বন কৰিব লাগে। আচলতে প্ৰতিটো এপ, প্ৰতিটো ছ'চিয়েল মিডিয়া একাউণ্টত নিজৰ ছেটিং থাকে, আচলতে একাউণ্ট এটা খুলিলে নহয়, ছেটিংছখিনি নাজানাকৈ আপুনি কেতিয়াও নিজৰ মা

0: দেউতা বা আপোনাৰ পেহী মাহী এইবিলাকক এনেকুৱা ধৰণৰ স্মাৰ্ট বস্তুবিলাক হাতত তুলি দিব নালাগে। আচলতে ছেটিংছটো নজনাকৈ বস্তু এটা চলোৱাটো, এপ এটা চলোৱাটো এইটো নিজৰে ভুল বুলি ক'ব লাগিব। কাৰণ ছেটিংছখিনিতে আপুনি গোটেই প্ৰাইভেচিটো আপুনি ৰাখিব পাৰে। গতিকে আপুনি যদি উন্মুক্ত কৰি ৰাখে আৰু যিকোনো অচিনাকি মানুহ, কোনো অচিনাকি মানুহ নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত আচলতে ৰাখিব নালাগে, মই এইটোৱে ক'ম। অচিনাকি নাম্বাৰৰ পৰা অহা কল, অচিনাকি মানুহৰ থ্ৰুৱেদি অহা ফ্ৰেণ্ড ৰিকুৱেষ্ট, এনেকুৱা ধৰণৰ বস্তুবিলাক কেতিয়াও ৰিচিভ নকৰিব। OTP বিচাৰিলে কেতিয়াও নিদিব। আপোনাক যদি কোনোবাই কয় বেংকত আপোনাৰ আমুকটো দৰকাৰ হৈছে, আপুনি এইটো কওকচোন সিটো কওকচোন, আপুনি কেতিয়াও ৰিপ্লাই নিদিব। আপুনি বেংকলৈ নিজে যাব, গৈ কি হৈছে অনুসন্ধান কৰিব। কিন্তু আপুনি কেতিয়াও অনলাইনত বা টেলিফোনত কোনোবাই কিবা ইনষ্ট্ৰাকশ্যন দিলে কেতিয়াও আপুনি নক'ব, একো ৰিপ্লাই নকৰিব। তেনেধৰণে বাচি থাকিলে আপোনাৰ একাউণ্ট, বেংক একাউণ্ট সুৰক্ষিত হৈ থাকিব। আৰু বাকী আপোনাৰ যি ছ'চিয়েল মিডিয়া একাউণ্ট আছে সেইখিনি আপুনি চাইবাৰ অপৰাধীৰ পৰা আপুনি নিজৰ প্ৰটেকশ্যনটো নিজে ল'ব লাগিব। প্ৰথম কথা, নিজৰ প্ৰটেকশ্যন নিজে ল'ব লাগিব। এপৰ ছেটিংটো শিকি লওক, কেনেকৈ ব্লক কৰিব পাৰি, কেনেকৈ অচিনাকি মানুহ আঁতৰাই ৰাখিব পাৰি, এইবিলাক চব এপতে উপলব্ধ। এইখিনি বস্তু শিকি লওক, তাৰপিছতহে একাউণ্ট খোলক।
1: হয়, সেইটোৱে আচলতে যথেষ্ট গুৰুত্বপূৰ্ণ কথা যে ডিজিটেলি স্বাক্ষৰ হৈ লওক, ডিজিটেল জগতখনত প্ৰৱেশ কৰাৰ আগতে নহয় জানো। আৰু তেনে কৰিলেই আমি চাইবাৰ অপৰাধৰ পৰা বহুখিনি হাত সাৰি থাকিব পাৰিম। শ্ৰী সমুৱা, আজি আমাৰ আমন্ত্ৰণক্ৰমে আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আৰু চাইবাৰ অপৰাধ আৰু মহিলাসকল কিদৰে ইয়াৰ পৰা সুৰক্ষিত হৈ থাকিব সেই বিষয়ে বহুতো কথাই আমাক জনালে। আপোনাক ধন্যবাদ জনাই আজিলৈ আপোনাৰ পৰা বিদায় লওঁ। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে চাইবাৰ অপৰাধ আৰু মহিলা এই বিষয়ক কথোপকথনটি শুনিলে। ইয়াত ভাগ ললে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম সমুৱাই। প্ৰিয় শ্ৰোতা, আমি আশা কৰিছো আমাৰ আজিৰ এই কথোপকথনটিৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হ'ব আৰু চাইবাৰ অপৰাধৰ বিষয়ে সজাগ হ'ব, সচেতন হ'ব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব। আৰু আমাৰ আজিৰ অতিথি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা গৌতম সমুৱা ডাঙৰীয়াই কোৱাৰ দৰে, অপৰিচিত কোনো ফোন নম্বৰৰ পৰা ফোন আহিলে অতি সাৱধানতাৰে সেই ফোন গ্ৰহণ কৰিব আৰু অপৰিচিত কোনো ফোন নম্বৰৰ পৰা অহা লিংক তৎক্ষণাত ক্লিক নকৰিব আৰু আপোনালোকে প্ৰত্যেকেই নিজৰ পৰিচয় সুৰক্ষিত কৰি ৰাখিব আৰু নিজৰ গোপনীয়তা যাতে অটুট থাকে ছ'চিয়েল মিডিয়াত সেই সম্পৰ্কীয় কথাবোৰত মন দিব। আৰু যেতিয়াই আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁ আৰু যিটো কৰাটো আমাৰ বাবে এতিয়া অত্যন্ত সাধাৰণ কথা হৈ পৰিছে, কাৰণ সামাজিক মাধ্যম অবিহনে আজি আমি আমাৰ জীৱন কল্পনাই কৰিব নোৱাৰোঁ নহয় জানো। গতিকে ব্যৱহাৰ আমি কৰিবই লাগিব, কিন্তু ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে আমি সৰ্বদা সজাগ হৈ থাকিব লাগিব, সচেতন হৈ থাকিব লাগিব, সতৰ্ক হৈ থাকিব লাগিব আৰু নিজকে চাইবাৰ অপৰাধৰ পৰা বচাই ৰাখিব লাগিব। এই বাৰ্তাৰে আজিৰ বুলনিৰ পৰা মই জোনালী বৰুৱাই বিদায় লৈছো। আটাইয়ে কুশলে থাকক, পুনৰ লগ পাম। নমস্কাৰ।

0: আইদেউৰ বোলনি শুনিলে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত নতুন ভাৰত ন ৰূপত আকাশ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ শিল্পী আছিল মৰমী দাস, গীতৰ কথা আছিল ক্ৰমে বিবিদেৱী বৰবৰুৱা আৰু ইন্দ্ৰপ্ৰসাদ শইকীয়াৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো মদন চন্দ্ৰ তালুকদাৰ আৰু সংগীতবৃন্দৰ কণ্ঠৰ ওজাপালি।

0: কথাতে চিন্তা কৰি ভিগুমুনি ৰসৰক লগি যাই মাত দিছি।
1: অঁ কথাতে কয় নহয়, যদিও হয় মুনিজন তবু সুধে তিনিজন।
0: অঁ ভিগুমুনি যাই সুধিলে
1: অঁ মাত দি যাই কৈছি,
0: অ দাদা
1: কোনো
0: মই এটা ধৰ্ম কাজ কৰিম।
1: ধৰ্ম কাজ?
0: অঁ ধৰ্ম কাজ কৰিম, আপুনি কিমানখিনি যোগাৰ লাগে?
1: কিনো ধৰ্ম কাজ? ধৰ্ম কাজ কৰা?
0: অঁ মই এটা যজ্ঞ কৰিম।
1: যজ্ঞ?
0: হয়, গতিকে আপুনি যজ্ঞত কিমান যোগাৰ লাগে এইখিনি মোক কওক।
1: অঁ যজ্ঞ কৰিবৰ সময় হনাইতো।
0: কিয়?
1: যজ্ঞত বহুত যোগাৰ লাগে।
0: অঁ বহুত যোগাৰ লাগে?
1: অঁ বহুত বস্তু তুই চামলিব পাৰিবানে?
0: বাৰু মই নিশ্চয় পাৰিম দাদা।
1: হয় নেকি?
0: অঁ আপুনি কওক। ভৃগুমুনি
1: লাহেকৈ দক্ষক মাত দেই যে যজ্ঞ কৰবি, এটা সময়ত এটা উত্থান একাদশী আছে।
0: হয়ন একাদশী?
1: এই যজ্ঞটো আৰম্ভ কৰবা তুমি, সেই উত্থান একাদশী।
0: হা?
1: অঁ উত্থান একাদশী।
0: আৰু এটা সময় আছে?
1: সময় আছে
0: এটা,
1: অঁ 33
0: তলত,
1: অঁ অৰ্থাৎ আহিন কাতি মাহ।
0: অঁ ঠাণ্ডাও নহয় গৰম,
1: গৰম হয় এইখিনি সময়ত যজ্ঞটো কৰিলে ভাল।
0: অঁ কিন্তু যদিও যজ্ঞ কৰিবা ইয়াত,
1: অঁ
0: মহাদেৱ আৰু পাৰ্বতীক নিমন্ত্ৰণ নকৰিবা।
1: অঁ বাকী 33 কোটি দেৱতা
0: সকলোকে নিমন্ত্ৰণ, অঁ
1: নিমন্ত্ৰণ কৰিবা।
0: কিন্তু
1: অঁ দক্ষৰাজাই মনে মনে চিন্তা কৰিলা।
0: হে?
1: চিন্তা কৰিলো
0: অ
1: যে
0: মোৰ
1: দেৱতা ডাঙৰ জাঙাই মোৰ দক্ষ,
0: অঁ কিন্তু দক্ষক আৰু কিয়
1: নিমন্ত্ৰণ কৰিবা হাক দিলা?
0: হে?
1: এই চিন্তা কৰি ঘৰক লগি আহি আছে।
0: অঁ ঘৰক লগি আহিয়ে,
1: অঁ আহি মনে মনে তেওঁ এই চিঠি চাপলা।
0: অঁ চিঠি চাপে
1: সুন্দৰকে চিঠি কিছুমান যোগাৰ কৰি ললা,
0: লগত কৰি লৈ।
1: অঁ ইটা
0: মনে মনে চিন্তা কৰে যে নিমন্ত্ৰণ কৰা ভাতটো মই কাক দিওঁ,
1: কাক প্ৰশ্ৰত দিওঁ।
0: মনত পৰিছে বেগী মুনি আছে, পুলস্থ।
1: অঁ পুলস্থক দিয়াটোৱে বৰ ভাল হ'ব।
0: পুলস্থ মুনি,
1: অঁ এই নিমন্ত্ৰণৰ ভাতটো দিলা।
0: অঁ পুলস্থ মুনি একফালৰ পৰা দেৱতাবিলাকক নিমন্ত্ৰণ,
1: অঁ নিমন্ত্ৰণ কৰি যাই আছে,
0: বাকী
1: অঁ গোটেকে নিমন্ত্ৰণ কৰিলা।
0: কিন্তু অৱশেষত নাৰদৰ ওচৰত,
1: অঁ নাৰদৰ চিঠিখন পকেটত ৰৈ,
0: অঁ তেতিয়া পুলস্থ মুনি বোলে,
1: অঁ গোটেই দেৱতাক
0: দেৱৰ ঋষি নাৰদৰ,
1: অঁ যদি চিঠিখন দিয়া নাযায়
0: তেনেহ'লে দেৱৰ্ষী নাৰদে বেয়া পাব,
1: বেয়া পাব,
0: গতিকে
1: নাৰদ মুনিক মই লাগ পাওঁ।
0: ঠিক এনেকেই থাকোঁতে
1: হাবি মুনি থাকোঁতে
0: নাৰদ মুনি,
1: অঁ সুন্দৰকে
0: এই বাহনত
1: হৰিৰ গুণ গাই গাই আহি আছে, হৰিৰ গুণ গাই গাই। অঁ
0: তেতিয়া পুলস্থ মুনি বোলে সন্মুখত পৰিছে, যাৰ কথা ভাবি আছিলোঁ,
1: অঁ সন্মুখতে পুলস্থই নাৰদক মাতে।
0: অঁ নাৰদে ওচৰক লগি আহিল,
1: আহি
0: পুলস্থে চিঠিখন
1: অঁ মুনিৰ হাতত দেই,
0: অঁ যি মুনি পঢ়ি দেখে,
1: অঁ পঢ়ি যি দেখে,
0: অ শিৱহীনা দক্ষৰ যজ্ঞ,
1: শিৱহীনা দক্ষৰ যজ্ঞ।
0: অঁ পুলস্থ মুনি,
1: অঁ
0: আৰু শিৱহীনা দক্ষৰ যজ্ঞ কিয় হওক,
1: হওক কিয় হ'ল?
0: অঁ এই কথাখিনি মোক আপুনি ক'ব লাগে।
1: অঁ ক'ব লাগিব।
0: হয়, শিৱকনো কিয় নিমন্ত্ৰণ কৰা নাই?
1: অঁ এই কথাখিনি যদি তোমাক মই ক'ব লাগে,
0: অঁ তেনেহ'লে
1: মই গুৰুৰূপে ক'ব লাগিব।
0: অঁ পুলস্থ মুনি এতিয়া নাৰদৰ আগত কয় আৰু নাৰদে শুনি থাকে,
1: শুনে
0: বাৰু কেনেকৈ কয়?
1: কওঁ না,
0: অ' পুলস্থে

0: এই কথাটো মই যদি ভাঙি পাতি কব লাগে
1: বহুত সময় লাগে, তথাপিও তুমি সুচজিতে মই কওঁ
0: এইবুলি পুলস্তমুনি কৈছে।
1: হঠাৎ একদিন তেওঁ সাৰি পাই দেখে
0: চাৰিওপিনে পানী
1: পানী পানী চাৰিওফানে পানী।
0: তেওঁ তেতিয়া মনতে চিন্তা কৰে যে অকলে থাকি মই কিনো কৰো, শৰীৰৰ পৰা কৰে
1: মহামায় আগবাজ।
0: তেওঁ কৰিছে কি
1: যে মই বতৰ বাটত শয়ন কৰি থাকিলে নহব, মই পৃথিৱীখন স্বজন কৰিব লাগে
0: এই বুলি তেওঁ সুন্দৰ কৰি পৃথিৱীখনত
1: একদম স্বজন কৰে।
0: বাৰুনো পৃথিৱীখন কেনেকুৱা কৰি স্বজন কৰে,
1: স্বজন কৰিব লগা হলি মই অকলেতো স্বজন কৰিব পাৰিব নাই,
0: পুৰুষ প্ৰকৃতি
1: প্ৰকৃতি নহলে মই স্বজন কৰিব পাৰিব নাই, সে লাগে মোক এটা প্ৰকৃতি
0: এই বুলি নাৰায়ণে
1: কি জন্ম দিলো প্ৰকৃতি
0: ইয়াৰ মই ব্যৱস্থা কৰিব লাগে,
1: মই প্ৰকৃতি তৈয়াৰ কৰিব লাগে তৈয়াৰ কৰিব লাগে
0: এই বুলি
1: টান মাৰি কলাত তুলি লৈছি
0: লৈছি এটা কি করে
1: অহুনা
0: অর্ধভাগে।

0: দেবতার জন্মগ্রহণ হয়।
1: কোন কোন দেবতা? তমগুণে বিষ্ণু,
0: তমগুণে শিব,
1: আর
0: রজগুণে হল ব্রহ্মা।
1: তিনটা
0: শিক্ষা দি মানুহ কৰিব লাগি।
1: শাস্ত্ৰ কৈছে যে মাতা শত্ৰু পিতা বৈৰী যেন বল
0: নকহন্তে
1: মধ্যে নচভন্তি হংস মধ্যে
0: বকৌ যথা।
1: লৰা ছোৱালীক জন্ম দি যদি তাক উচিত শিক্ষা দিব
0: নোৱাৰি,
1: তেনেহলে সেই লৰা ছোৱালী
0: মাক পিতাকৰ মনতে শত্ৰু ভাৱ
1: বৈৰী হৈ পৰিব পাৰে
0: পাৰিব পাৰে।
1: গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ নাৰায়ণে কৈছে কি
0: কি কোনো কৰে
1: তিন ঠাইত জাগা দিলে,
0: জাগা দিছে
1: সিহঁতে নিজৰ নিজৰ কৰ্ম।
0: নাৰায়ণে
1: কৈছে ৰুদ্ৰ মহাদেৱক কৈছে ৰুদ্ৰ যদি এই জনতাৰ ভিৰ হয় তেনেহলে তুমি একফালৰ পৰা তুমি
0: নিধন কৰিবা।
1: আৰু ব্ৰহ্মাক কৈছে যে উৰণ বুৰণ চাৰি মুঠি দিৱস তুমি তৈয়াৰ কৰিবা,
0: সেইমতে
1: তিন ঠাইত তিনিটা দেৱতাৰ
0: তেনে

Ella, Akakbani. বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা আৰু এতিয়া ঘাই ঘাই বাতৰিসমূহ হ'ল ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু 6-8% অৰ্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মাৰ্কেট প্লেচ অঞ্চলৰ এখন হোটেলত আজি পুৱা পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 6 আহত হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70 আগশাৰীৰ ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। শ্ৰীগোৱেলে কাইলৈ ভাৰত ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলতো অংশ ল'ব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ ৱাঙকো ইষ্টানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতেও বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022 ছেপ্টেম্বৰত দুয়োখন দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। ডঃ জয়শংকৰ কাইলৈৰ পৰা হ'বলগীয়া চতুৰ্থ ভাৰত ছিংগাপুৰ মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে আজি দেশখনত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ইয়াৰ পাছত তেওঁ শ্ৰী বালাকৃষ্ণনৰ সৈতে ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্তৰ নতুন ছানছেৰী চৌহদৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশ লয়। এই চৌহদে ভাৰত ছিংগাপুৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ নতুন যুগক প্ৰতিফলিত কৰিব বুলিও

0: কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ছিংগাপুৰৰ বিদেশ মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। ছিংগাপুৰত কাইলৈ হ'বলগীয়া ভাৰত ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন দেশখনলৈ ৰাওনা হৈছে। এই মেজমেল দুয়ো দেশৰ মাজৰ ছটা গুৰুত্বপূৰ্ণ বিষয় নিৰ্মাণ খণ্ড, যোগাযোগ, ডিজিটেলাইজেচন, স্বাস্থ্যসেৱা আৰু ঔষধ, দক্ষতা বিকাশ আৰু বহন ক্ষমতা এই ছটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি আয়োজন কৰা হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই কাৰ্যসূচীত ছটা বিষয়ৰ ওপৰত আধাৰিত উন্নয়ন আৰু ভৱিষ্যতে ভাৰত ছিংগাপুৰৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ জৰিয়তে সা সুবিধাৰ প্ৰসাৰ সম্পৰ্কে আলোচনা কৰা হ'ব। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে আৰু 6-8% অৰ্থনৈতিক বৃদ্ধি পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি নতুন দিল্লীত অনুষ্ঠিত উত্তৰ প্ৰদেশ জাপান বিনিয়োগ সন্মিলন 2026ত অংশগ্ৰহণ কৰি এইদৰে কয়। মন্ত্ৰী শ্ৰীবৈষ্ণৱে কয় যে দেশৰ অৰ্থনৈতিক বিকাশৰ কাহিনী মূলতঃ 4টা স্তম্ভৰ দ্বাৰা পৰিচালিত হৈছে আৰু সেয়া হ'ল সামাজিক, ডিজিটেল আৰু ভৌতিক আন্তঃগাঁথনিগত বিনিয়োগ, সৰ্বাংগীন বৃদ্ধি আৰু উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী মনোনিৱেশ। এই সন্মিলনত ভাষণ দি শ্ৰীবৈষ্ণৱে কয় যে বিনিয়োগ এখন দেশৰ সমৃদ্ধিৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংগ আৰু দেশে প্ৰতি বছৰে 130 বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰে।
1: Investment story is very important part of our entire growth journey. From a very minuscule investment that we used to make in our country, the public investment, today we have reached a level where we are making a sustained public investment of $130 billion every year. So that much economic activity has helped our country grow in a very sustained manner, generate lots of new employment opportunities and make sure that the benefits of growth
0: উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ডেৰাডুনৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱাৰ 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক উদ্দেশ্যি ভাষণ দিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমীত 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। উপ ৰাষ্ট্ৰপতিগৰাকীৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। তদুপৰি জিলা প্ৰশাসনে যান বাহন, আৰক্ষী, নিৰাপত্তা বিভাগ আৰু অন্যান্যসকলক যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কেশৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মহাৰাজ মাণিক্য বাহাদুৰৰ এই বৰঙণিয়ে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে চৰকাৰক উৎসাহ যোগাই থাকিব। পশ্চিমবংগৰ ৰাজধানী কলকাতাৰ নিউ মাৰ্কেট প্লেছ অঞ্চলৰ এখন হোটেলত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত 9 লোকৰ মৃত্যু হোৱাৰ লগতে 6 আহত হয়। আৰক্ষী সূত্ৰই সদৰি কৰা মতে অগ্নিকাণ্ডৰ ঘটনাটো যোৱা নিশা 2 বজাত সংঘটিত হৈছিল আৰু হোটেলখন থকা অট্টালিকাটো জুই আৰু ধোঁৱাই আগুৰি ধৰিছিল। প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য মতে হোটেলখনত অগ্নি নিৰ্বাপনৰ কোনো সুৰক্ষা ব্যৱস্থা ৰখা হোৱা নাছিল। যাৱতীয় সুৰক্ষা অবিহনে ৰাজধানীৰ মাজমজিয়াত 5 মহলীয়া হোটেল নিৰ্মাণ কৰাৰ বাবে কিদৰে বিভাগীয় অনুমতি লাভ কৰিছে এই দিশটোৱে বৰ্তমান সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোকাবহ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহত লোকসকলৰো আশু আৰোগ্য কামনা কৰিছে। ইফালে সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দুৰ্ঘটনাগ্ৰস্ত জনসাধাৰণক সহায় কৰিবলৈ জিলা প্ৰশাসনক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ এই ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। জম্মু কাশ্মীৰৰ ৰিয়াচি জিলাত কালি সংঘটিত এটা দুৰ্ঘটনাত একেটা পৰিয়ালৰে 3 লোক নিহত হোৱাৰ লগতে 2 আহত হয়। উল্লেখযোগ্য যে এখন বাহনে পাহাৰীয়া পথেৰে যাত্ৰা কৰাৰ সময়ত

0: সময়ত নিয়ন্ত্ৰণ হেৰুৱাই কাষৰ দ খাৱৈত পৰাৰ ফলত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। আহত দুগৰাকীক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে কালি নিশা সংঘটিত আন এটা দুৰ্ঘটনাত ছজন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ তথ্য মতে জম্মু কাশ্মীৰৰ ৰাজৌৰী জিলাৰ খাৱাছ অঞ্চলৰ এখন গাঁৱৰ মাজেৰে আহি থকা যাত্ৰীবাহী এখন বাহন কাষৰ পথাৰত পৰি যোৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত বি ডব্লিউ এফ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ মিক্সড ডাবলছ শাখাত ভাৰতৰ ধ্ৰুৱ কাপিলা আৰু তানিশা ক্ৰাষ্টুৱে প্ৰি কোৱাৰ্টাৰ ফাইনেললৈ উন্নীত হৈছে। ধ্ৰুৱ আৰু তানিশাই মাকাৱৰ লিয়ন ইয়ক চং আৰু এন জি ৱেংছিৰ যুটিটোক 21-11 গেমত পৰাস্ত কৰে। ইয়াৰ পৰৱৰ্তী খেলত ভাৰতীয় যুটিটোৱে চীনৰ চেন ফাং হুই আৰু গুঅ চিন ৱাৰৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। ভাৰতৰ অৰ্থনৈতিক বিকাশে বৰ্তমান বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। কলকাতাৰ নিউ মাৰ্কেট অঞ্চলৰ এখন হোটেলত সংঘটিত অগ্নিকাণ্ডত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 6 জন আহত হয়। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত আজি ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এফএমএনৰ 101.6 মেগাহাৰ্জত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 720 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া লোকগীতৰ অনুষ্ঠানত শুনক মৃগেন শৰ্মাৰ কণ্ঠৰ 2টি লোকগীত।

0: কাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে।
1: 2023 চনৰ 5 জানুৱাৰী তাৰিখে আমি গুৱাহাটীত এটা বিশেষ কাৰ্যসূচী হাতত লৈছিলো। সেই কাৰ্যসূচীটোৰ নাম আছিলে বিকাশৰ বাবে এদিন। সেই দিনটোত মই কামৰূপ জিলা মহানগৰ জিলাৰ 7টা প্ৰকল্প 2000 কোটি টকাৰে নিৰ্মাণ কৰিবলৈ আধাৰশিলা স্থাপন কৰিছিলো। এই প্ৰকল্প কেইটা আছিলে আমাৰ নতুন গভৰ্ণৰ হাউচ, ৰাজভৱন, খানাপাৰাত কমিশনাৰ অফ পুলিচৰ কাৰ্যালয়, 5000 আসন বিশিষ্ট জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা কেন্দ্ৰ আৰু শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ। আজি মই অত্যন্ত আনন্দিত যে সিদিনাখন আধাৰশিলা কৰা প্ৰায়বোৰ আঁচনি আজি আমি উদ্বোধন কৰিবলৈ সক্ষম হৈছো।
0: অনুষ্ঠানত দিয়া ভাষণত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা হৈছে 12,695 বৰ্গ কিলোমিটাৰ। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত সমাগত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্ৰকাশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী বিষয়া উপস্থিত থাকে। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, মইনাপুৰীয়া নামঘৰৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰাৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। ইপিনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহত 1,50,000 টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। দক্ষিণ হালমাৰা মানকাচুৰ জিলাৰ সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এতিয়াৰ পৰা জনসাধাৰণে সাৰ বিক্ৰী এপৰ জৰিয়তেহে সাৰ ক্ৰয় কৰিব পাৰিব। জিলা আয়ুক্ত পৰীক্ষিত থাউদমে কয় যে কৃষকৰ মাটি আৰু শস্যৰ তথ্যৰ ভিত্তিত এপটোৱে প্ৰয়োজনীয় সাৰৰ পৰিমাণৰ বিষয়ে পৰামৰ্শ আগবঢ়াব। ইয়াৰ পিছত এপটোৰ জৰিয়তে সৃষ্টি হোৱা QR কোড ব্যৱহাৰ কৰি অনুমোদিত বিক্ৰেতাৰ পৰা কৃষকে সাৰ ক্ৰয় কৰিব পাৰিব। এই নতুন ব্যৱস্থাৰ জৰিয়তে সাৰৰ অত্যধিক ব্যৱহাৰ, কলা বজাৰ আৰু অনিয়মীয়া বিক্ৰী ৰোধৰ লগতে প্ৰকৃত কৃষকে সাৰ লাভ কৰাটো নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। বৰপেটাৰ মেটুৱাকুচি নিবাসী সুদক্ষ খেলুৱৈ, ক্ৰীড়া সংগঠক তথা অসম ক্ৰিকেটৰ আম্পায়াৰ সঞ্জিৎ কুমাৰ দাসৰ আজি পুৱা দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 64 বছৰ। ৰাজ্য চৰকাৰৰ ক্ৰীড়া বিভাগৰ অৱসৰপ্ৰাপ্ত শাৰীৰিক ক্ৰীড়া প্ৰশিক্ষক দাস এগৰাকী দক্ষ ক্ৰিকেট খেলুৱৈ আছিল। ৰাজ্যিক পৰ্যায়ৰ বহু আগশাৰীৰ ক্ৰিকেট প্ৰতিযোগিতাত তেওঁ আম্পায়াৰৰ দায়িত্ব পালন কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: FM-ৰ 101.6 MHz-ত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 kHz-ত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ শিল্পী

আধুনিক গীতৰ অনুষ্ঠানত সেয়া আছিল শিল্পী চন্দন পাঠক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। প্ৰিয় শ্ৰোতা, এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি বুধবাৰ, ৰাষ্ট্ৰীয় নিবন্ধী অনুসৰি 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি প্ৰথম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 19 আগষ্ট। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ বিয়লি অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভাৰ 266.66 মিটাৰত, কিলোহাৰ্টজ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠানসমূহ নিউজ অন এয়াৰ মোবাইল এপ যোগেদিও শুনিব পাৰিব। আমাৰ আজি এই অধিৱেশনৰ ষ্টুডিঅ'ৰ নিয়ন্ত্ৰণৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু নৱজিৎ ৰাভা। ট্ৰেন্সমিটাৰত আছে সমীৰ নাৰ্জাৰী। ডিউটি ৰুমত কৰ্মৰত মনালিছা দেৱীৰ সৈতে এয়া মাইক্ৰফোনৰ সন্মুখত মই প্ৰাণজিৎ বৰুৱা।

0: স্বামী বিবেকানন্দই কৈছিল, সত্যৰ কাৰণে সকলো ত্যাগ কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ অৰ্ধআকাশ অনুষ্ঠানটি। শ্ৰোতাসকল, আজিৰ অৰ্ধআকাশ অনুষ্ঠান শুনাবলৈ লৈছোঁ জামুগুৰি সাংস্কৃতিক মহিলা দলৰ অনুষ্ঠান।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সকলো আইডিয়কে স্বাগতম জনাই আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটি এয়া আগবঢ়াইছো। আইডিয়াসকল নিশ্চয় সকলো কুশলে আছে। আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত আপোনালোকৰ বাবে লৈ আহিছো এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিছে জামুগুৰিৰ সাংস্কৃতিক মহিলা গোটৰ মহিলাসকলে। প্ৰথমে এয়া শুনক মাধৱদেৱ বিৰচিত এটি বৰগীত।

0: বৰগীতটি শুনিলে। পৰিৱেশন কৰা সদস্যাসকল আছিল বিনী গগৈ বৰা, মাইনু গায়ন, মণিকংকনা বৰা, মীনাক্ষী দাস, ফুলমণি দেউৰী, মিঠু ভূঞা, বৰ্ণালী ৰাজবংশী, ৰেশ্মা মেচ আৰু কল্পনা দেৱীয়ে। আইদেউসকল, এইবাৰ শুনকচোন বৰ্ণালী ৰাজবংশীৰ স্বৰচিত এটি কবিতা।
1: কবিতাটিৰ নাম বাৰ্ধক্য। এতিয়া মই যেন এজোপা শীৰ্ণ মহাত্ৰুম, ফাগুনৰ তলসৰা পাতৰ দৰে মই ৰুক্ষ অনাদৃত। যেতিয়া আছিলোঁ মই সেউজ শোভা, দুহাতেৰে সাৱতি সকলোকে দিছিলোঁ হৃদয়ৰ বা শিতানত শান্তিৰ ছাঁ। সন্তানটো বাদেই নাতিপুতিলৈকে মই পাৰি থওঁ ভৱিষ্যতৰ চেনেহ দলিচা। তেতিয়া মই অনুপম উদাৰ আকাশ ভৰুণ পথাৰ, এতিয়া বৰ দুৰ্দিন। বেলিমাৰ যাবৰ পৰত ফাগুনৰ ধূলিয়ৰী বতাহবোৰে বাৰে বাৰে আহি মোৰ শুকান দেহাটোলৈ চাই হাঁহে আৰু মই

0: বুকুৰ মাজত দুহাত জোৰ কৰি কপা কপা উঠেৰে প্ৰাৰ্থনাৰ সুৰত ঈশ্বৰক কওঁ, হে ঈশ্বৰ, মোক জীৱন নালাগে, বৃদ্ধত্ব নালাগে, লৈ যোৱা তোমাৰ কাষলৈ, মোক লৈ যোৱা তোমাৰ কাষলৈ।
1: আইদেউসকল, কবিতাটি শুনি নিশ্চয় ভাল লাগিল। এইবাৰ আহকচোন শুনো ভূপেন হাজৰিকাৰ এটি গীত, পৰিৱেশন কৰিছে মণিকঙ্কনা বৰাই।

0: এবার শুনকসুন বর্ণালী রাজবংশের স্বরচিত এটি গল্প।
1: এটি গল্প পাঠ করবলে লো। গল্পটির নাম অমীমাংসিত। আই পিতায়ে এঘরলে উলিয়াই দিবর পরত মোক কিবা লাগে বলে ভবাই নহলো। মূর লগত কি দিলে, কি আহিল, কি পালু একুরে হিসাব নকরিলোয়েসুন। বিয়ার দিনা বগা স্নো পাউডার আর সেন্দুরে কপালত ফুটফুট আঁকি দিয়া ওসরের নতুনক অহা বৌজনীক কেবল কইছিল আপনি মোক কইনা সজাই দিব লাগিব দেই। কিমান সহজে হয়ে গল। গাঁৱৰ ডেকাসকলে খৰি ফলাৰ পৰা খুটাপুটি, ৰভা দি, কোমল চাউল দৈ আৰু লুচি ভাজিৰে সুকলমে সহৃদয়তাৰে বিয়াখন কেনেকৈ যে উঠালে আৰু কি জান। থুলেশ্বৰ বৰদেউতা, গজেন খুৰাহঁতে থাক থাককৈ বনোৱা দৌৰলা পটুৱাবোৰতহে আপ্যায়ন কৰিছিল। দাদাৰ লগৰবোৰৰ যে কি ফূৰ্তি! আগফালে কলপুলি পোতাৰ পৰা পিছফালে বেইখন বনোৱালৈকে গোটেই ৰাতি সিহঁতে হাঁহি ফূৰ্তিৰ মাজেৰেই পাৰ কৰিছিল। গাঁও আৰু পৰিয়ালৰ সকলো উবুৰি খাই পৰি কেনেকৈ যে বিয়াখন কোনো আসোৱাহ নথকাকৈ পাৰ কৰিছিল ভাবি আচৰিত লাগে, বুজিছ? কথাবোৰ মোৰ ছোৱালী ৰূপাৰ আগত বৰ উৎসাহেৰে কৈ থাকোঁতে বেকাকৈ মৰা তাইৰ শব্দহীন হাঁহি আৰু চকুৰ চাৱনিয়ে বুকুখন ভেদি গ'ল। তাই অলপো সময় অপচয় নকৰি তৎক্ষণাত উত্তৰ দিলে, মা, তোমালোক আউটডেটেড মানুহ, আজিকালি আগৰ দৰে ফাং ফুং ৰভা নহয়, ডেকৰেডেড টেণ্ট লাগিব, বুজিছা? বিয়ালৈ আহি প্ৰথমে মানুহে টেণ্টটো কিমান দামী সেইটোহে চায়। বেণ্ড পাৰ্টি মতাতকৈ শিল্পীক মানে গায়ক মাতিলে ষ্টেণ্ডাৰ্ডটো থাকে। বুফে ছিষ্টেম নকৰিলেও খোৱাৰটো এটা ষ্টেণ্ডাৰ্ড বুলি কথা আছে মা। আজিকালি মানুহে দৈ চৈ লুচি টুচি এইবোৰ নাখায়, এতিয়া মটন পৰ্ক বিৰিয়ানীৰ যুগ। মডাৰ্ণ যুগৰ মানুহে তোমাৰ সেই কলগছ সোপাৰে বনোৱা দুৰুলানে পটুৱাবোৰতো নাখায়। যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচি অভিৰুচিও সলনি হ'ল। তুমি কপালত লোৱা ফুটফুটবোৰৰে এতিয়া কইনা ওলালে মানুহে ভুচুং পহু বুলি ক'ব। মই বিউটিচিয়ানক আগতেই কৈ থৈছোঁ, 25,000 টকাহে মাত্ৰ। আৰু তুমি বিয়াত কি আনিলা, কি নাপালা, সেইবোৰ তোমাৰ লগত ৰাখা। মোৰ প্ৰয়োজনীয় বস্তুখিনিতো মোক দিবই লাগিব, নহ'লে নতুন ঘৰখনত মই কেনেকৈ মুখ খুলিয়াম। আৰু শুনা মা, জেঠাই দিয়া সেই বোৱা কাপোৰসোপা আঁতৰাই থ'বা, অদৰকাৰী

0: বস্তু কিছুমান দিয়াতকৈ যদি পইচাকে দিলে হয়, কথাখিনি কৈ কৈ বেপৰোৱাভাৱে তাই ৰুমটোৰ পৰা ওলাই গ'ল। উচ্ছৃংখল মনৰ এই দ্বিধাহীন উত্তৰত মই বোবা হৈ পৰিলোঁ। মোৰ ভুল ক'ত হ'ল? শিলপৰা কপৌৰ দৰে থৰ লাগি মই মাথো চাই থাকিলোঁ ৰূপা যোৱাৰ ফালে।
1: আইদেউসকল, গল্পটো শুনি নিশ্চয় সকলোৰে ভাল লাগিল, কিয়নো এটি সময় উপযোগী গল্প। বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত পৰিৱেশন কৰিছে মিঠু ভূঞাই।

বাইদেউসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিৰ পৰা বিদায় ল'বৰ সময়ো হ'ল। সকলো আইদেউৰে সুস্বাস্থ্য কামনা কৰি পুনৰ লগ পোৱাৰ প্ৰতি

0: স্তুতিৰে নমস্কাৰ। শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত জামুগুৰিৰ সাংস্কৃতিক মহিলা গোটৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা আৰু হাৰমনিয়ামত সংগত কৰিলে কৰবী শইকীয়াই, খোল আৰু তবলাত বিদ্যামান ভূঞাই। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু আঁত ধৰিলে চিত্ৰামণি বড়োৱে, প্ৰযোজনা গৌতম নাথৰ।
1: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে, এয়া আকাশবাণী তেজপুৰ।
2: বাইদেউ, চাকৰি পাই গলো।
3: আরে বাহ, অভিনন্দন। এতিয়া খুব শপিং।
2: নতুন মোবাইল, জিন্স, জ্যাকেট।
3: রবে হুনটু, স্যালারির আগতেই খরচ।
2: টোটালি কে লোন পোয়া যায় নো?
3: প্রথমে বাজেট বনাবলৈ শিক, তারপিছত খরচ কর।
2: কিন্তু বা,
3: সা উপার্জনের এক অংশ সদায় বসাবি, কিন্তু পার্টি পড়া বাসিব নোয়ারিবি।
2: ও বাইদেউ, পার্টি মুর বাজেট তোর।
4: আচ্ছা, আরবিআই কয়
5: সঠিক বিত্তীয় আচরণে আপনাক বসাই রাখে।
1: আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ভক্তিসংগীতৰ অনুষ্ঠান আৰাধনা ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।
1: কিউআর কোড স্ক্যান কৰক, 5000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
2: কছিলে
3: ইউপিআই পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
4: আৰবিআইয়ে কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।
0: এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান পৰিস্থিতি। অনুষ্ঠান সম্পৰ্কীয় এই ঘোষণাটিৰ পিছতে শুনিবলৈ পাব গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী অনুষ্ঠান শুনাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:44 সন্ধিয়া আঞ্চলিক বাতৰি, 7:00 হিন্দীত বাতৰি, 7:05 ইংৰাজীত বাতৰি আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঞান যুৱবাণী আৰু 7:50 আমাৰ নিয়মীয় অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰাই আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 8:02 আজি বুধবৰীয়া নাট্য অনুষ্ঠান শুনিবলৈ পাব নাট্যকাৰ অৰুণ শৰ্মাৰ ৰচিত নাট আশা। নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 জয়া কলিতা কণ্ঠৰ অসমীয়া আধুনিক গীত। নিশা 9:30 হিন্দী বোলছবিৰ গীত অনুষ্ঠান আৰু নিশা 10:00 শুনিবলৈ পাব বাৰে ৰহণীয়া অনুষ্ঠানটি। আৰু নিশা 10:30 আমাৰ এই অধিৱেশনৰো অন্ত পৰিব। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ গীতালী। শ্ৰোতাসকল, আজিৰ গীতালী আৰম্ভণিতে শুনিবলৈ লৈছোঁ কাশ্মীৰ কি কলি বোলছবিৰ গীত, শিল্পী মহম্মদ ৰফি আৰু আশা ভোছলেৰ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অহা 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত 3টা পৰ্যায়ত গুণোৎসৱ। লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষক শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলিৰ নিৰ্দেশনাত সংশোধন। 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীৰ অঞ্চলটোৰ যুৱক যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে কোকৰাঝাৰত জাপানী ভাষা শিক্ষণ কেন্দ্ৰ স্থাপনৰ ঘোষণা। আৰু ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত খন্তেক পাছতে ইষ্ট বেংগল এফ চি আৰু স্পৰ্টিং ক্লাব দিল্লী মুখামুখি। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ডঃ শৰ্মাই কয় যে জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণ জৰুৰী হৈ পৰিছে। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰী সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত 2 বাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। তেওঁ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত ভূমি আৰু ফ্লেট পঞ্জীয়নৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। ক্ৰেতা আৰু বিক্ৰেতাসকলৰ বাবে পঞ্জীয়ন ব্যৱস্থা সহজ কৰি তোলাৰ বাবে লোৱা এই পদক্ষেপৰ বিষয়ে সদৰি কৰি ডঃ শৰ্মাই কয় যে গুৱাহাটীৰ 6-7টা গুৰুত্বপূৰ্ণ স্থানত উপ পঞ্জীয়কৰ উপস্থিতিত বিশেষ সহায়কাৰী কেন্দ্ৰ স্থাপন কৰা হ'ব। ইয়াৰ ফলত জনসাধাৰণে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অহা যোৱাৰ পৰা সকাহ লাভ কৰিব আৰু সময় তথা যাতায়াতৰ খৰচো ৰাহি হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 81 কোটি 20 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ভৱনটোৰ 3টা মহলাত 21টা কাৰ্যালয় আছে। এই চৌহদতে গুৱাহাটী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়, কোষাগাৰ, খাদ্য আৰু যোগান বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয়ত জনসাধাৰণে সুবিধা লাভ কৰিব পাৰিব বুলি তেওঁ প্ৰকাশ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগত সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলিও জানিবলৈ দিয়ে।
2: 2023 চনত আমি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ কাম হাতত লৈছিলোঁ। আজি এই কাৰ্যালয়টোৰ শুভ উদ্বোধন হ'ল। কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয় আৰু এটেষ্ট অফিচ, এক্সাইজ, ট্ৰেজাৰী গোটেইবিলাক ৰূপনগৰলৈকে আহিব। মই ভাবোঁ যে মহানগৰ জিলা প্ৰশাসনৰ বাবে ই এটা সুন্দৰ ব্যৱস্থা হ'ব। মই গুৱাহাটীবাসী ৰাইজক, কামৰূপ মহানগৰ জিলাৰ ৰাইজক অভিনন্দন জনাইছোঁ। আমি এটা গভৰ্ণমেণ্টত প্লেন লৈ আছোঁ যে প্ৰত্যেকখন জিলাতে DC অফিচৰ লগত আৰু এটা বিল্ডিং বনোৱা, যাতে এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰী, কৃষি, ফিছাৰী সব কাৰ্যালয় একেলগত থাকিব পাৰে আৰু DCসকলে লক্ষ্য কৰি থাকিব পাৰে। সেইটোকে আমি ইণ্টিগ্ৰেটেড DC কোৱাৰ্টাৰ বুলি কওঁ।

0: কামৰূপ জিলাতো আমি নিশ্চিতভাৱে তেনেকুৱা এটা প্ৰচেষ্টা হাতত ল'ম।
1: অনুষ্ঠানত অংশ লৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰৰ এই পদক্ষেপে চৰকাৰৰ সা সুবিধাসমূহ সংহত আৰু সমন্বিত ৰূপত লাভ কৰাত জনসাধাৰণক সহায় কৰিব বুলি উল্লেখ কৰে। এই কাৰ্যালয় ভৱনৰ মুঠ এলেকা 12,695 বৰ্গ কিলোমিটাৰ। সৌৰ শক্তিচালিত এই কাৰ্যালয়টোৰ দ্বিতীয় মহলাত জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ কোঠা থাকিব। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ো থাকিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা সময়সূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ 35খন জিলাত 3টা পৰ্যায়ত 2027 বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 13খন জিলাত 6 জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু 7ৰ পৰা 9 জানুৱাৰীলৈকে বহি মূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত 12খন জিলাত 19 জানুৱাৰীত স্বমূল্যায়ন আৰু 20ৰ পৰা 22 জানুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। একেদৰে তৃতীয় পৰ্যায়ত 10খন জিলাত 2 ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু 3ৰ পৰা 5 ফেব্ৰুৱাৰীলৈ বহিমূল্যায়ন কৰা হ'ব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ 14 দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা 10 আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল, কিন্তু এই কামত জড়িত বিষয়া কৰ্মচাৰীৰ বদলীকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে বন্ধ কৰি হোৱাত সঞ্চালকালয়ৰ নিৰ্দেশ অনুসৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত নতুন স্থানত যোগদান কৰাত তেওঁলোক ব্যৰ্থ হয়। এই বিষয়টো লৈ শিক্ষকসকলৰ মাজত সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে আজি প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এটা নিৰ্দেশযোগে পূৰ্বৰ চৰ্ত প্ৰত্যাহাৰ কৰি অধিসূচনা জাৰি কৰে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। কৃষি আৰু জলসিঞ্চন বিভাগৰ সৈতে হোৱা এখন সভাত শ্ৰীহাজৰিকাই জিলাখনত কৃষি আন্তঃগাঁথনি পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বুজ লয়। কৃষকসকলৰ সুবিধাৰ্থে অনাগত দিনত কৃষি উদ্যোগীসকলক সহায় কৰিবলৈ 3% সুদ ৰেহাইৰ সুবিধাসহ কৃষি আন্তঃগাঁথনি পুঁজিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সভাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, কৃষক পঞ্জীয়ন, তৈল খেজুৰৰ খেতি আৰু উদ্যান শস্যৰ সম্প্ৰসাৰণৰ বিষয়েও পৰ্যালোচনা কৰা হয়। শ্ৰীহাজৰিকাই কৃষকসকলৰ বিভিন্ন ধৰণৰ সমস্যা শীঘ্ৰে সমাধানৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙৰ লগতে আন কেইবাগৰাকীও বিধায়ক আৰু কাৰ্যবাহী সদস্য উপস্থিত থাকে।
2: আজি কেইবাটাও ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, বিশেষকৈ এগ্ৰিকালচাৰ আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰিলোঁ, অন্য ডিপাৰ্টমেণ্টৰ মুৰব্বীসকলৰ লগত আলাপ আলোচনা কৰিলোঁ। ইয়াৰ পাছত আমি এখন খুব গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰিম। এগ্ৰিকালচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড বুলি এটা কেন্দ্ৰীয় চৰকাৰৰ পুঁজি আছে, যিটোৰ পৰা যদি কোনোবা কৃষি উদ্যোগীয়ে লোন ল'ব খোজে 2 কোটি টকালৈকে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন পায় বা 3% কম দিব লাগে। লোনটো লোৱাৰ প্ৰক্ৰিয়াটো সহজ, কিন্তু কৃষিৰ লগত জড়িত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগে। সেই বিষয়ে সমগ্ৰ অসমত আমি আমাৰ কৃষি উদ্যোগীসকলক চেনচিটাইজ কৰিব খোজোঁ, তেখেতলোকক জনাব খোজোঁ, কাৰণ বহুতে এই আঁচনিটোৰ বিষয়ে নাজানে। আঁচনিটোৰ যোগেদি লোন ল'বলৈ বহুত ইজি, কিন্তু পাছত লোনটো ঘূৰাই দিলেই হ'ল।
1: উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অহা 5 বছৰত পিএম কুসুম আঁচনিৰ জৰিয়তে ৰাজ্যৰ 4 লাখ হেক্টৰ ভূমিত জলসিঞ্চন ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্য লোৱা হৈছে। তদুপৰি উৎপাদন আৰু আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষকসকলক অতি শীঘ্ৰে তামোল পাণ, ককোৱা, নাৰিকল, আনাৰসৰ পুলি আৰু মাখানাৰ বীজ প্ৰদান কৰা হ'ব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক, গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
3: বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভৰ সহায় হোৱাকৈ জিলাখনত জাপানীজ ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। সাংবাদিকৰ আগত আজি এই ঘোষণা কৰি শ্ৰীমহিলাৰী কয় যে অসম চৰকাৰ আৰু বিটিচিৰ মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী সময়ত কোকৰাঝাৰত কোৰিয়ান আৰু চীনা ভাষা শিকণ কেন্দ্ৰও স্থাপনৰ সম্ভাৱনা আছে বুলি বিটিচিৰ মুৰববীগৰাকীয়ে উল্লেখ কৰে। এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ যুৱ যুৱতীসকলক বিদেশী ভাষাত দক্ষতা অৰ্জনেৰে জাপান, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে দেশসমূহত নিয়োগৰ সুযোগ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।
4: বিটিচি গভৰ্ণমেণ্ট আমাৰ আসাম চৰকাৰৰ

0: কেবিনেট মন্ত্রীসকলের লগত আর সিএম স্যার নিজে আসলে আমার বিসিসি সরকারের লগত যেটু রিভিউ মিটিং, এই রিভিউ মিটিং একটা মাইনোটস হয়ে গেল, ডিসিশন হয়ে গেল যে কোকরাঝারত জাপান ল্যাঙ্গুয়েজ লার্নিং সেন্টার খোলা হব। এটু খুব ভাল ডিসিশন, আর জাপান ল্যাঙ্গুয়েজ যদি আমি শিখাব পারো আমার বিসিসি অঞ্চল, তাহলে জাপান বা চাইনা বা কোরিয়ার বহুত স্কোপ পাবো। ইয়ার পিছত আমি ভাবিছো কোরিয়ান ল্যাঙ্গুয়েজ আর চাইনিজ ল্যাঙ্গুয়েজ, এই দুটা ল্যাঙ্গুয়েজ যেটি লার্নিং সেন্টার সেটাও আমি আস্তে আস্তে করি। এটা ডাঙর এটা আমার কারণে বিটিসি বাকির কারণে ভাল খবর।
1: অসম সরকারৰ সৈতে হোৱা বৈঠকৰ প্ৰসংগ উল্লেখ কৰি শ্ৰীমহিলাৰে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। এই বৈঠকত উন্নয়নৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে বড়োভূমিৰ জনসাধাৰণৰ কল্যাণ আৰু আকাংক্ষাৰ বিষয়ত আলোচনা কৰা হয় বুলি বিটিচিৰ মুৰববীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন প্ৰতিবেদন অগ্ৰাহ্য কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে আজি অভিযুক্ত আৰু চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পাছত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ গোচৰ স্থানান্তৰ আবেদনখনৰ ভিত্তিত সকাহ দিবলৈ অস্বীকাৰ কৰে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত এই পৰ্যন্ত এশজন সাক্ষীয়ে সাক্ষ্য প্ৰদান কৰিছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষীৰ সংখ্যা হৈছে 394গৰাকী। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। সত্ৰীয় সংস্কৃতিৰ পীঠস্থান মাজুলীৰ কমেও 35খন সত্ৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ ৰাজহুৱা নামঘৰসমূহত নাম কীৰ্তনৰ কাৰ্যসূচী লোৱা হৈছে। যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰ, মইনাপুৰীয়া নামঘৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত মাহজোৰা কাৰ্যসূচীৰে নাম প্ৰসংগ, ভাগৱত পাঠ আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰ, মধুপুৰ সত্ৰ আদিতো ভাদ মাহৰ নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত আজি পুৱাৰে পৰাই ভক্তসকলে চাকি বন্তি জ্বলাই শৰাই নৈবদ্য আগবঢ়াইছে। নামঘৰ পৰিচালনা সমিতিয়ে ভক্তসকলক আদৰৰ বাবে 20খন শাখা সমিতি আৰু 90জন স্বেচ্ছাসেৱক নিয়োগ কৰিছে। পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতে আজি পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ মইনাগুৰিত অসমীয়া আধ্যাত্মিক আৰু জাতীয় জীৱনৰ স্বাভিমান গুৰুজনাৰ অনবদ্য অৱদান নামঘৰ স্থাপন কৰা হয়। ভাদমাহক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশে অসমৰ সাতাম পুৰুষে সম্প্ৰীতিৰ বান্ধোন অধিক শক্তিশালী কৰি তোলে। অসমবাসীয়ে এই মাহটোত পবিত্ৰ অন্তৰেৰে শৰাই নৈবদ্য আগবঢ়াই নাম কীৰ্তন কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ পুণ্যতিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ এই মাহটোক অসমবাসীয়ে অত্যন্ত পবিত্ৰ বুলি গণ্য কৰে। গোটেই মাহজুৰি ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নাম প্ৰসংগ অনুষ্ঠিত হয়। ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগ সুকলমে সম্পন্ন কৰিবলৈ নামঘৰসমূহক 1,50,000 টকাকৈ 20 আগষ্টৰ আগেয়ে মুকলি কৰাৰ কথা ঘোষণা কৰিছে। গীতিকবি নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ জন্ম উপজাতিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধ লাভ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই 1940 চনত ৰূপহী নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। 1961 চনত গোৱালপাৰাত অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ তেওঁ অলংকৃত কৰিছিল। 1904 চনৰ আজিৰ দিনটোত শিৱসাগৰত জন্মগ্ৰহণ কৰা গীতি কবিগৰাকীৰ গুণগুণনি, লুইটি, শুকুলা ডাৱৰ, ঐ কহুৱা ফুল আদি গীতৰ পুথিৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি তুলিছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
2: উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাৰ অধ্যক্ষতাত আজি বিভাগটোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত অসম ঔদ্যোগিক ভূমি ব্যৱস্থাপনা নীতি আৰু ইথানল নীতিৰ বাবে নীতি নিৰ্দেশনা প্ৰস্তুত কৰা আৰু ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ বিশদভাৱে আলোচনা কৰা হয়। বৈঠকত মন্ত্ৰী বৰাই ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত শক্তিশালী ঔদ্যোগিক পৰিৱেশ, বিনিয়োগৰ বাবে অনুকূল পৰিস্থিতি গঢ়ি তোলাৰ লগতে ক্ষম অৰ্থনৈতিক বিকাশ নিশ্চিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে বুলি মন্তব্য কৰে। বৈঠকত অতিৰিক্ত মুখ্য সচিব জে পি একা, বিশেষ সচিব ৰাকেশ আগৰৱাল, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মেথ নিধি দাহালৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে। দক্ষিণ শালমৰা মানকাছৰ জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে। জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত পৰীক্ষিত থাউদম, অতিৰিক্ত জিলা আয়ুক্ত অতুল কাঠাৰ আৰু জিলা কৃষি বিষয়া মইনুল হকে আজি সাৰ বিক্ৰীৰ নতুন এপ মুকলি কৰে। এইটোৰে পৰা জনসাধাৰণ

0: that countries on the southern shores of the Persian Gulf should not assist or facilitate U.S. military forces. The Armed Forces Chief said Tehran is closely monitoring military activity at regional bases. His warning comes as the U.S.-Iran conflict enters its fourth month, while the Pentagon evaluates its military footprint in West Asia with a view to reducing its presence. And in FIH Men's Hockey World Cup, crucial Pool D encounter between India and arch rivals Pakistan is underway in Amstelveen, the Netherlands. India is leading 2-0 when reports last came in. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজৰ চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ চল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। কেন্দ্ৰীয় কেবিনেটে আজি 4টা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ 5টা প্ৰকল্পত অনুমোদন জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে আজি 13,041 কোটি টকা প্ৰকল্পত অনুমোদন জনায়। শ্ৰীবৈষ্ণৱে কয় যে ৰেলৱেৰ 4টা মাল্টি ট্ৰেকিং প্ৰকল্পই সমগ্ৰ পশ্চিমবংগ, উৰিষ্যা, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ 8খন জিলা সামৰি ল'ব। তেওঁ লগতে জনায় যে প্ৰায় 9,450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱে খণ্ডত প্ৰায় 410 কিলোমিটাৰ সংযোগ কৰিব। 2030-31 চনৰ ভিতৰত সম্পূৰ্ণ হ'বলগীয়া এই প্ৰকল্পই ভাৰতীয় ৰেলৱেৰ কাৰ্যকৰী দক্ষতা আৰু সেৱা নিৰ্ভৰযোগ্যতাৰ মান উন্নত কৰিব। প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় 60 লাখ জনসংখ্যা থকা 6,448খন গাঁৱৰ সংযোগ বৃদ্ধি কৰিব।
2: Panch bahut bade faisle liye
3: hain. Five major decisions have been taken. The first four projects are related to the railways, while the fifth is a highway project. The first four railway projects include the quadrupling of the Howrah-Chennai main railway route and the quadrupling of the Cuttack-Paradip railway line. The fifth project is the construction of a four-lane highway from Muzaffarpur via Sitamadhi to Sonbarsa. These projects with a total cost of 13,041 crore rupees were approved by the cabinet today.
2: Total 13,041 crore rupees ke projects aaj cabinet ne approve kiye.
1: শ্ৰীবৈষ্ণৱে কয় যে কেন্দ্ৰীয় কেবিনেটে বিহাৰত 22 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মুজাফৰপুৰ সীতামৰহি সোণবৰ্ষা অংশত চাইলেনযুক্ত ঘাইপথলৈ উন্নতকৰণৰ বাবে অনুমোদন জনাইছে। তেওঁ কয় যে 82.57 কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পটোৱে মুঠ 3,590 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি ওলোৱা হ'ব। এই প্ৰকল্পৰ জৰিয়তে যাত্ৰী আৰু মালবাহী পৰিবহণৰ দ্ৰুত আৰু নিৰাপদ চলাচল, ভ্ৰমণকাৰীৰ সংখ্যা বৃদ্ধি আৰু আঞ্চলিক সংযোগ শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। শ্ৰীবৈষ্ণৱে কয় যে বিহাৰৰ সম্প্ৰসাৰিত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ সৈতে প্ৰস্তাৱিত প্ৰকল্পটোৱে কৌশলগত আৰু অৰ্থনৈতিক প্ৰাসংগিকতাক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
2: बिहार में बहुत इम्पोर्टेंट आज हाईवे का प्रोजेक्ट माननीय प्रधानमंत्री जी ने अप्रूव किया है। ये प्रोजेक्ट नेपाल के बॉर्डर से लेके स्टार्ट होता है। 83 किलोमीटर का ब्राउन फील्ड प्रोजेक्ट है। एग्जिस्टिंग लाइन को अपग्रेड किया जाएगा 4-लेन हाईवे में और 3,591 करोड़ रूपीज का इन्वेस्टमेंट इसमें होगा। कई मेजर टूरिज्म के स्पॉट्स हैं, प्लस एक तरीके से ये सारा इकोनॉमिक कॉरिडोर बन रहा है।
1: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কয় যে প্ৰযুক্তি, সংবাদ মাধ্যম, অৰ্থনীতি আৰু ৰাজহুৱা খণ্ডৰ নীতি নিৰ্দেশনাসমূহ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰাৰ সময়ত তেওঁ এই কথা সদৰি কৰে। এই সন্দৰ্ভত বিষয়াসকলক নিৰপেক্ষ সিদ্ধান্ত গ্ৰহণ কৰা আৰু আচাৰ ব্যৱহাৰত দয়া আৰু সততা বৰ্তাই ৰখাৰ ক্ষেত্ৰত বদ্ধপৰিকৰ হ'বলৈ পৰামৰ্শ প্ৰদান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে জনসাধাৰণক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে বিষয়াসকলক ন্যস্ত কৰা দায়িত্বসমূহ ন্যায় সততা আৰু নিষ্ঠাৰ মনোভাৱেৰে পালন কৰা

ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে শাসনৰ মানদণ্ড উন্নত কৰা আৰু জনসাধাৰণক সেৱা আগবঢ়োৱা এই উমৈহতীয়া উদ্দেশ্য সাধনৰ দুয়োটা সেৱাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ফলপ্ৰসূ যোগাযোগ ব্যৱস্থা আৰু বিশ্বাসযোগ্য তথ্য যোগানত সঁহাৰি আগবঢ়োৱা বিষয়টো গণতন্ত্ৰৰ এক অপৰিহাৰ্য অংগ বুলি প্ৰশিক্ষাৰ্থীসকলক জানিবলৈ দিয়ে। ৰাষ্ট্ৰপতি মুৰ্মুৱে বিষয়া প্ৰশিক্ষাৰ্থীসকলৰ কৌতূহলী মনোভাৱ গঢ়ি তোলা, সাম্প্ৰতিক শিক্ষা ব্যৱস্থা, নতুন নতুন বিষয়ত দক্ষতা বৃদ্ধি আৰু অভিজ্ঞতাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ আহ্বান জনায়। ভাৰতীয় তথ্য সেৱাৰ ভূমিকাৰ গুৰুত্বক আলোকপাত কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ই নাগৰিকৰ সৈতে চৰকাৰৰ সংযোগ সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে সামাজিক মাধ্যমে জনসাধাৰণে তথ্য গ্ৰহণ, তথ্য আদান প্ৰদান আৰু নিত্য নতুন তথ্যৰ প্ৰতি সঁহাৰি জনোৱাৰ ধৰণত যথেষ্ট পৰিৱৰ্তন আনিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিষয়াসকলক সামাজিক মাধ্যমৰ মঞ্চ কেৱল নাগৰিকসকলৰ তথ্য অৱগত আৰু ইয়াৰ সৈতে জড়িত কৰাই নহয়, তেওঁলোকক অভিযোগ শুনিবলৈ, বুজিবলৈ আৰু উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষেত্ৰত এই মঞ্চ সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। যেতিয়া তথ্যসমূহ দ্ৰুতগতিত বিস্তাৰ হয় তেতিয়া তথ্যৰ সত্যতা, বিশ্বাসযোগ্যতা আৰু জনস্বাৰ্থই সদায় চৰকাৰী যোগাযোগক পথ প্ৰদৰ্শন কৰিব বুলি তেওঁ সজোৰে উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰত আৰু ছিংগাপুৰৰ মাজত কাইলৈ হ'বলগীয়া চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজমেলত অংশ লোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিংগাপুৰলৈ ৰাওনা হৈছে। তেওঁৰ সৈতে দেশৰ বিভিন্ন উদ্যোগ ক্ষেত্ৰৰ 70গৰাকী আগশাৰী ব্যৱসায়িক নেতাৰ এটা প্ৰতিনিধি দলো দেশখনলৈ গৈছে। এই দলটোৱে ভাৰত আৰু ছিংগাপুৰৰ অৰ্থনৈতিক আৰু বাণিজ্যিক বান্ধোন শক্তিশালী কৰাৰ বাবে চেষ্টা চলাব। দুয়ো দেশৰ মাজত সৰ্বাত্মক অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে এই মেজমেলৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ লগতে কেইবাগৰাকীও মন্ত্ৰী তথা বিভিন্ন বিভাগৰ নেতাসকল উপস্থিত থাকিব। মন্ত্ৰীসকলে ছিংগাপুৰত তেওঁলোকৰ অনুৰূপ দপ্তৰৰ মন্ত্ৰীৰ সৈতে বিভাগীয় বিষয় লৈ আলোচনা কৰিব। শ্ৰীগোৱেলে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেঞ্চ বঙকো ইস্তানাত সাক্ষাৎ কৰিব। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হ'ব। উল্লেখযোগ্য যে 2022ৰ ছেপ্টেম্বৰত দুয়ো দেশৰ মাজত প্ৰথমবাৰৰ বাবে ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118সংখ্যক জন্মজয়ন্তীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীসিঙে কয় যে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰে ত্ৰিপুৰাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল, যাৰ ফলস্বৰূপে তেওঁৰ শাসনকালত কৃষি, স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু যোগাযোগ খণ্ডত যথেষ্ট উন্নয়ন পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয় প্ৰসাৰৰ বিষয়টোৱে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে মহাৰাজা মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনৰ জনসাধাৰণক কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজা মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰা খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজিৰে পৰা দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ডেৰাডুনৰ ইন্দিৰা গান্ধীৰ ৰাষ্ট্ৰীয় ফৰেষ্ট একাডেমীত ভাৰতীয় বন সেৱা 2025-27 বৰ্ষৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলৰ উদ্দেশ্যি ভাষণ দিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মৌচুৰীত লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনীয় একাডেমী 2024 বেটছৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ বাবে আয়োজিত দ্বিতীয় বৃত্তিমুখী পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত অংশ ল'ব। গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাবলীপুৰমত দক্ষিণ খণ্ডৰ পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ, লক্ষদ্বীপ সন্নিৱিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি উচ্চ শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলক বিনামূলীয়া অনলাইন প্ৰশিক্ষণ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক কাৰ্যকৰী সন্দৰ্ভত পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে উল্লেখ কৰে যে অনলাইন কোচিঙে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুলভ উচ্চমানৰ শিক্ষণ বিষয়বস্তু, বিশেষজ্ঞৰ নিৰ্দেশনা আৰু গাঁথনিগত প্ৰস্তুতি কৌশল প্ৰদান কৰি

0: এক শক্তিশালী ৰাষ্ট্ৰীয় মঞ্চ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় কেবিনেটে আজি চাৰিটা ৰেল প্ৰকল্প আৰু এটা ঘাইপথ প্ৰকল্পকে ধৰি মুঠ পাঁচটা প্ৰকল্পত অনুমোদন জনায়। ভাৰতীয় তথ্য সেৱা আৰু ভাৰতীয় পৰিসংখ্যা সেৱাৰ বিষয়া প্ৰশিক্ষাৰ্থীসকলে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। কাইলৈ ছিংগাপুৰত ভাৰত আৰু ছিংগাপুৰৰ মাজত চতুৰ্থ বাণিজ্যিক ঘূৰণীয়া মেজবেল অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মহাৰাজা বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ 118 সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কিছু সময় পূৰ্বে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত প্ৰথমখন ছেমিফাইনেলত ইষ্ট বেংগল এফ চি স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: মিডিয়ামেবৰ 286.44 মিটাৰ, কিলোহাৰ্টছ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই সুস্মিতা সৰকাৰ
0: আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ যুৱবাণী অনুষ্ঠান। আজি 19 আগষ্ট, বিশ্ব ফটোগ্ৰাফী দিৱস। এখন ফটো কেৱল এখন ছবি নহয়, ই এটা মুহূৰ্তৰ স্মৃতি, এটা অনুভূতিৰ প্ৰকাশ আৰু কেতিয়াবা এটা সময়ৰ ইতিহাস। কেমেৰাৰ এটা ক্লিকে বন্দী কৰি ৰাখিব পাৰে মানুহৰ হাঁহি, প্ৰকৃতিৰ সৌন্দৰ্য, সমাজৰ কাহিনী আৰু আমাৰ সংস্কৃতিৰ অমূল্য সোঁৱৰণি। এই বিশেষ দিনটোত ফটোগ্ৰাফীৰ শিল্প, কৌশল, সম্ভাৱনা, অসমৰ সমৃদ্ধ ঐতিহ্য আৰু আধুনিক প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে কথা পাতিবলৈ আমাৰ সৈতে উপস্থিত আছে তেজপুৰৰ এগৰাকী যুৱ পেছাদাৰী ফটোগ্ৰাফাৰ বিষ্ণুজ্যোতি দত্ত। প্ৰথমতে তোমাক আমাৰ আজিৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ
1: ডাঙৰীয়া। পোনপ্ৰথমে আপোনাৰ পৰিচয়টো আমাক দিব।
2: নমস্কাৰ, মই বিষ্ণুজ্যোতি দত্ত, মই তেজপুৰ নিউকলিবাৰী নিবাসী। 2014 চনত মই দৰং কলেজৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰোঁ। তাৰপিছত মই তেজপুৰ ইউনিভাৰ্চিটিত আছিলোঁ। বৰ্তমান মই টিম আৰ চি নামৰ মোৰ নিজৰ এটা ৱেডিং প্লেনিং এটা আছে, আৰু আৰ চি পি এছ বুলি মোৰ এখন ফটোগ্ৰাফী স্কুল আছে।
1: প্ৰথমতে আমি জানিব বিচাৰিম, ফটোগ্ৰাফীৰ প্ৰতি আপোনাৰ আকৰ্ষণ কেনেকৈ সৃষ্টি হ'ল আৰু এগৰাকী পেছাধাৰী ফটোগ্ৰাফাৰ হিচাপে আপোনাৰ যাত্ৰা কেনেকৈ আৰম্ভ হৈছিল?
2: ফটোগ্ৰাফী এজ এ পেছা হিচাপে ফটোগ্ৰাফী আৰম্ভ হৈছিলে এৰাউণ্ড 2009 চনমানৰ পৰা। তেতিয়া মেট্ৰিকৰ পিছত মোৰ লগৰ অফকৃতাই যেতিয়া তাক প্ৰথম কেনেধৰণৰ কম্পেক্ট কেমেৰা কিনিছিলে, তেতিয়াৰ পৰা আমি ফটো উঠাওঁ। তেতিয়া গম নাপাওঁ ফটোগ্ৰাফীৰ, ভালকৈ একো নিয়ম বুজি নাপাওঁ, কিন্তু ফটো উঠাই ভাল লাগে। তেতিয়াৰ পৰা ফটো উঠাই লাহে লাহে শিকিলোঁ। এতিয়া তেওঁ আমাৰ ঢুকালে, আমাৰ এজন আছিলে বিজয় শংকৰ শইকীয়া, বিজয়দা, তেওঁই ক'ব গ'লে মানে ফটোগ্ৰাফীৰ গোটেই মানে পোকটো বুলি কয়, তেওঁৰ পৰাই পাইছিলোঁ। তেওঁৰ পৰা আৰম্ভ কৰিলোঁ, তেওঁ মোক বহুতখিনি শিকালে। তেওঁৰ পৰা আৰম্ভ কৰি শিকি মই গুৱাহাটী গ'লোঁ, ষ্টেফেন ছাৰক শিকিলোঁ। তেওঁৰ পৰা শিকাৰ পিছত বহুতখিনি বস্তু শিকিবলগীয়া হ'ল, কাৰণ আমাৰ দেখাত লাগে যে কেমেৰা কিনিলোঁ ফটোগ্ৰাফাৰ বনি গ'লোঁ, সেইটো নহয়। কিন্তু শিকিবৰ কাৰণে বহুতখিনি বস্তু আছে। আৰু ক'ব গ'লে এতিয়া 2009 চনৰ পৰা এতিয়া 26 হ'ল, ঠিক আছে, কিন্তু এতিয়াও ক'ব গ'লে ফটো শিকিয়ে আছোঁ, আৰু শিকা বস্তুটো গোটেই জীৱনভৰটো শিকি থাকিব লাগিবই।
1: ৱৰ্ল্ড ফটোগ্ৰাফী ডে 2026ৰ থিম হৈছে হোম। এই থিমৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে?
2: হোম মানে ক'ব গ'লে চবৰ ক্ষেত্ৰতে চবৰে নিজৰ মতটো বেলেগ হ'ব পাৰে, ঠিক আছে। এতিয়া কিছুমানৰ কাৰণে সেই সৰুকালৰ স্কুলখন হ'ব পাৰে, কিছুমানৰ কাৰণে সেই বৰ্তমান চাকৰি কৰি থকা অফিচটো হ'ব পাৰে,

0: ঠিক আছে, কাৰণ চব ক্ষেত্ৰতে চবৰ ফালৰ পৰা চবৰে কমফৰ্ট জ'নটো বেলেগ হয়। হোম মিনছ মানে আমাৰ কাৰণে হ'ল কমফৰ্ট জ'ন এটা। আমি ধৰি লওক সৰুকালত যেতিয়া বা যেতিয়া আমি মাৰ কোচত যেতিয়া যাওঁ, কিবা এটা আমি ক'ৰবাত দুখ পালোঁ, কিবা এটা কৈছোঁ হ'ল, আমাৰ মাৰ ওচৰলৈ গ'লোঁ, আমাৰ কাৰণে সেইটোৱে ঘৰ, সেইটোৱে হোম। কাৰোবাৰ কাৰণে ধৰি লওক আমি বৰ্তমান আছোঁ, ধৰি লওক আমি কলেজত লগৰখিনিৰ লগত আছোঁ, তে কাৰোবাৰ প্ৰব্লেম হ'ল, তেওঁলোকৰখিনিৰ ওচৰত গ'লোঁ, সেইখিনি এটা হোম হ'ব তাৰ কাৰণে। ঠিক আছে, এতিয়া হোমৰ ডেফিনেশ্যন ক'ব গ'লে চব ক্ষেত্ৰতে বেলেগ বেলেগ আহিব। এতিয়া সেই মেছেজটোৰ দ্বাৰাই এই থিমটোক বুজোৱা হৈছে।
1: আমি এতিয়া অলপ টেকনিকেল কথাবিলাকৰ ফালে আগবাঢ়িব বিচাৰিছোঁ ফটোগ্ৰাফী ৰিলেটেড। ফটোগ্ৰাফীত ফটোগ্ৰাফাৰৰ আই, ক্ৰিয়েটিভিটি, অবজাৰ্ভেশ্যন, পেচেন্স আৰু ষ্টৰী টেলিং কিয় ইমান গুৰুত্বপূৰ্ণ? মানুহে কিয় কিছুমান ফটোগ্ৰাফ বহু বছৰ ধৰি মনত ৰাখে?
0: প্ৰথম কথা হ'ল ক্ৰিয়েটিভিটি, কাৰণ ফটোগ্ৰাফীৰ যিখিনি প্ৰথম বেছিক ৰুল হয়, এবাৰ সেইখিনি ষ্টাডি কৰাৰ পিছত এজন মানুহৰ এখন ফটো চোৱাৰ বা এটা অবজেক্টত মন কৰাৰ গোটেই প্ৰস্পেক্টিভটো সলনি হৈ যায়। এতিয়া নৰ্মেলি আমি ষ্টুডিঅ'ত আছোঁ, আমি চব মাইকটো দেখি আছোঁ, বাট এজ এ ফটোগ্ৰাফ হিচাপে চাব গ'লে মই মাইকৰ বহুত বেলেগ এটা কেইটামান এংগল দেখা পাম, আৰু সেইটো বস্তুৱে এজন ফটোগ্ৰাফাৰক এজন নৰ্মেল মানুহৰ পৰা ডিফাৰেণ্ট কৰি তোলে। এতিয়া অবজাৰ্ভেশ্যন ক'বলৈ গ'লে, এতিয়া কিছুমান বিশ্ববিখ্যাত ফটো আছে, যেনেকৈ ভালচাৰ এণ্ড দ্য গাৰ্ল এখন ফটো আছে, আপোনালোকে চাগে দেখিছে কোনোবাই ফটোৱে। আপোনাৰ এটা ভালচাৰে এই সৰু ছোৱালীজনীক খাবলৈ ৰখি আছিলে, ঠিক আছে, সেই ফটোখন ল'বলৈ ফটোগ্ৰাফাৰজন ৰখি আছে, সেইটো ক'ব গ'লে এটা অবজাৰ্ভেশ্যন এটা হৈ গ'ল। ঠিক আছে, সেই ফটোখনৰ কাৰণে তেওঁ যিখিনি কষ্ট কৰিছে, আমি কিছুমান ফটো চাওঁ, ধৰি লওক যেনেকৈ এই চৰাই এটা আহি পেলাই মাছ খাব ল'লে এই পানীত পৰাৰ খালি তাৰ ঠোঁটটো লাগি আছে, সেই ফটোখন ল'বলৈ বহুত কষ্ট, সেইকাৰণে বহুতখিনি তাৰ অবজাৰ্ভেশ্যন কৰিব লাগিব, বহুতখিনি টাইম পেচেণ্টলি লৈ ৰখিব লাগিব। এজ এ ফটোগ্ৰাফাৰ হিচাপে যিখিনি বস্তু অবজাৰ্ভ কৰিবলগীয়া হয়, এতিয়া ক'ব গ'লে নৰ্মেল ডে লাইফত আমি বহুতখিনি বস্তু অবজাৰ্ভ কৰিব পাৰোঁ। ছাপ'জ ষ্ট্ৰীটত কোনো মানুহ গৈ আছে, ছাপ'জ কোনোবা এটা মানুহ খোজকাঢ়ি গৈ আছে, কোনোবা ৰিক্সাত গৈ আছে, তাত বহুতখিনি ছাপ'জ চব্জি বেপাৰী, সেই চব্জিখিনিতো আমি বহুতখিনি বস্তু দেখা পাম, তাত কালাৰ বহুতখিনি দেখা পাওঁ, আমি পেটাৰ্ণছ দেখা পাম বহুতখিনি বস্তু। ফটোগ্ৰাফীত এইখিনি বস্তু গুৰুত্বপূৰ্ণ হৈ গ'ল, কাৰণ আমাৰ প্ৰথম কথা হ'ল অবজাৰ্ভেশ্যন, আমি বস্তুটো কেনেকৈ অবজাৰ্ভ কৰি আছোঁ, ঠিক আছে, আমি কি বস্তু চাই আছোঁ। তাৰপিছত হৈ গ'ল পেচেন্স, আৰু ফটোগ্ৰাফীৰ কাৰণে অভিয়াছলি পেচেন্স লাগিবই। তুমি যদি ৱাইল্ড লাইফ ক্ষেত্ৰত গৈছে, ঠিক আছে, নহ'লে ছাপ'জ আপুনি ধৰক ষ্টাৰ্ছৰ ফটো উঠাব গৈছে, তাৰ কাৰণে পেচেন্স লাগিবই, কাৰণ কিছুমান ফটোৰ কাৰণে আমি গোটেই ৰাতি ৰখিবলগীয়া হয়। এখন চৰাই ফটো এটা মাৰিবৰ কাৰণে আমি গোটেই মাহ ৰখিবলগীয়া হ'ব, এখন হাতীৰ এখন ভাল এখন ফটো মাৰিবৰ কাৰণে বা বাঘৰ বা এটা জন্তুৰ ফটো মাৰিবৰ কাৰণে বহুত সময় বহুত মাহ ৰখিবলগীয়া হ'ব পাৰে।
2: ফটোগ্ৰাফী আৰম্ভ কৰিব বিচৰা এজন বিগিনাৰৰ এখন ভাল ফটোগ্ৰাফ তোলাৰ বাবে ছাবজেক্ট, কম্পোজিশ্যন, পাৰ্স্পেক্টিভ, ফ্ৰেমিং আৰু টাইমিঙৰ কোনবোৰ মৌলিক কথা শিকিব লাগে?
0: ফটোগ্ৰাফী আৰম্ভ কৰিবলৈ আমাৰ যিখিনি কথা ক'লে গোটেইখিনিৰ ওপৰত লাগিবই, কিন্তু আমি প্ৰথমতে শিকিবলৈ কম্পোজিশ্যন। ফটোগ্ৰাফী শিকিবৰ কাৰণে, আৰম্ভ কৰিবৰ কাৰণে এই কম্পোজিশ্যন, পাৰ্স্পেক্টিভ দৰকাৰ হ'বই, কিন্তু সবতকৈ মেইন হ'ল কম্পোজিশ্যন। আমি ফটোখন ফ্ৰেম কেনেকৈ কৰিম, ঠিক আছে, ৰুল অফ থাৰ্ড কি হয়, ফ্ৰেমিং কি হয়, ফ্ৰেমছ কি হয়, সেই কম্পজিশ্যনৰ গোটেইখিনি কথা জানিব লাগিব। লাইন্স আহি গ'ল, তাত পাৰ্স্পেক্টিভ আহি গ'ল, সেই গোটেইখিনি কথা জানিলেহে আমি এখন ভাল ফটো ক্ৰিয়েট কৰিব পাৰিম।
1: আমি জানো যে এখন সুন্দৰ ফটোগ্ৰাফ তোলাৰ ক্ষেত্ৰত পোহৰৰ যথেষ্ট গুৰুত্ব আছে, তেনেস্থলত লাইটিং এখন ফটোগ্ৰাফৰ মুড আৰু কোৱালিটিত কিমান সলনি কৰিব পাৰে?
0: লাইটিঙৰ দ্বাৰা ফটোগ্ৰাফখনৰ অভিয়াছলি মুড চেঞ্জ হ'ব পাৰে, কিন্তু কোৱালিটি ডিপেণ্ড কৰিব সদায় কেমেৰাটোৰ ওপৰত। তুমি কেমেৰা ফোন ইউজ কৰি আছা নে DSLR ইউজ কৰি আছা, তাৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া লাইটিঙৰ ধৰি দি এতিয়া একদম চিম্পল এক্সাম্পল দিব গ'লে, আমি যেতিয়া ৰাতিপুৱাৰ যোনটো প্ৰথম সময়খিনি হয় সূৰ্য উদয় হোৱাৰ পিছৰ, সেইখিনি গোল্ডেন আৱাৰ বুলি কয়, তেতিয়াৰ ফটোখিনি বেলেগ হয়। ছাপ'জ আমি যদি দুপৰীয়া এখন ফটো মাৰিব যাওঁ, তোমাৰ সূৰ্যটো পৰা মাথাৰ ওপৰত থাকে, মূৰৰ ওপৰত, তেতিয়া লাইটিংটো বেলেগ হয়, ঠিক আছে। আৰু ছাপ'জ আমি যদি ছাপ'জ ইনড'ৰ ফটো উঠাব গ'লোঁ, তো ইনড'ৰ লাইটিং বেলেগ হ'ব, আউটড'ৰ গ'লে তাৰ কাৰণে লাইটিং বেলেগ হ'ব। আৰু যদি আৰ্টিফিচিয়েল লাইট চ'ৰ্চ কিবা ইউজ কৰি আছোঁ, তেতিয়া লাইটিং ক্ষেত্ৰতো বহুত বেলেগ হ'ব। এতিয়া এইবোৰ ক্ষেত্ৰত আমি ডিপেণ্ড কৰিব আমি কেমেৰা কেনেকৈ ব্যৱহাৰ কৰি আছোঁ। এতিয়া নৰ্মেলি আমাৰ কি হয়, আমি মোবাইলত যদি আমি কেমেৰা ব্যৱহাৰ কৰি আছোঁ, তাত মেক্সিমাম থাকে অ'টো মোড, কিন্তু আমি যেতিয়া মেনুৱেলি কাম কৰিম, DSLR বা তোমাৰ মিৰৰলেছ কেমেৰাৰ কাৰণে মেক্সিমাম মেনুৱেলি কাম কৰা হয়। আজিকালি স্মাৰ্টফোনবিলাকতো মেনুৱেলি কাম কৰাৰ অপশ্যন আহি গৈছে, আমি সেইবোৰ ক্ষেত্ৰত আমি মেনুৱেলি সদায় কাম কৰিব লাগিব, তেতিয়াহে

0: আমি বেলেগ বেলেগ লাইটিং অন, বেলেগ বেলেগ আমি এফেক্ট পাম।
1: হয়, আপুনি নেচাৰেল লাইট, আৰ্টিফিচিয়েল লাইট, গোল্ডেন আৱাৰ এইসমূহৰ কথা কৈছে, আৰু এইসমূহৰ ক্ষেত্ৰত প্ৰত্যেকটোতে ফটোগ্ৰাফাৰে নিজৰ টেকনিকসমূহ সলনি কৰিব লাগে। সেই টেকনিকসমূহ কেনেধৰণৰ হোৱা উচিত?
0: টেকনিকখিনি ডিপেণ্ড কৰিব তোমাৰ চিটুৱেশ্যনটোৰ ওপৰত, আমি কোনটো জেগাত আছোঁ, আৰু সেইখিনি গোটেইখিনি ডিপেণ্ড কৰিব কেমেৰাৰ আহি গ'ল। ফটোগ্ৰাফীৰ মেইন বস্তু আহি গ'ল তোমাৰ এক্সপ'জাৰ ট্ৰায়েংগল বুলি কয়, তাত আহি গ'ল শ্বাটাৰ স্পীড, আহি গ'ল এপাৰেচাৰ, আহি গ'ল আই এছ অ', ঠিক আছে। এতিয়া আই এছ অ'ৰ কামটো হ'ল আমি এই তিনিটাৰ বস্তু ভালদৰে সংমিশ্ৰণটো জানিব লাগিব কেনেকৈ ইউজ কৰিব লাগে। এতিয়া আই এছ অ' হৈ গ'ল লাইট চেঞ্চিটিভিটি, তাত আমি আই এছ অ' যিমান বঢ়াম আমাৰ কেমেৰাত লাইট সিমান বেছি সোমাব, ঠিক আছে। শ্বাটাৰ স্পীড আমি যিমান বঢ়াম সিমান সেই মোশ্যন, শ্বাটাৰ স্পীড হৈ গ'ল মোশ্যনৰ ওপৰত ডিপেণ্ড কৰে, কোনটো বস্তু ফাষ্ট গৈ আছে শ্ল' গৈ আছে তাৰ ওপৰত ডিপেণ্ড কৰে, ঠিক আছে। ধৰি লোৱা আমাৰ যদি আমি কোনোবাই ক্ৰিকেট খেলি আছে, সেই ওপৰত জাপ মাৰি যে তোমাৰ বলটো ধৰে, তেনেকুৱা ফটো উঠাবৰ কাৰণে আমি শ্বাটাৰ স্পীড বঢ়াব লাগিব, তাত কম কৰিলে আমি নাপাম, ঠিক আছে। চাব আমাৰ ফেনখন বহুত স্পীড চলি আছে, সেই ফেনৰ যদি আমি এখন এখন পাংখা উঠাব যাওঁ চলি থকা ফেনৰ, তাৰ কাৰণে শ্বাটাৰ স্পীড বঢ়াব লাগিব আমি, ঠিক আছে। আৰু থাকিল এপাৰেচাৰ, এপাৰেচাৰ ডিপেণ্ড কৰে ডেপ্থৰ ওপৰত। এতিয়া আমি যে নৰ্মেলি ফটোখন উঠালে কওঁ যে পিছফালে ব্লাৰ লাগে, চব মানে ফটোখন পিছত ব্লাৰ হ'ব লাগে, একচুৱেলি সেইটো ডিপেণ্ড কৰে ডেপ্থ অফ ফিল্ডৰ ওপৰত। তো ডেপ্থ অফ ফিল্ড এখন লেন্সৰ, এখন ডিপেণ্ড কৰিব লেন্সৰ ওপৰত, ডেপ্থ সদায় ডিপেণ্ড কৰে লেন্সৰ ওপৰত, ঠিক আছে। লেন্সখনৰ ফ'কেল ভিউ যিমানেই কম হ'ব সিমান বেছি আমি ফটোখনত ডেপ্থ বেছি পাম।
1: আজিকালি প্ৰায় সকলোৰে হাততে একো একোটা স্মাৰ্টফোন থাকে, আৰু সেই স্মাৰ্টফোনসমূহত একো একোটা স্মাৰ্ট কেমেৰা থাকে। এই স্মাৰ্টফোনৰ পৰাই এখন আকৰ্ষণীয় আৰু প্ৰফেশ্যনেল টাইপৰ ফটো পাবলৈ কেনেধৰণৰ কৌশল ব্যৱহাৰ কৰিব পাৰি?
0: এখন ফোনত দি পেলাই, স্মাৰ্টফোন দি পেলাই যদি তুমি ভালকৈ এখন প্ৰফেশ্যনেল টাইপ ফটো উঠাব বিচাৰা, নিশ্চয় পাৰিবা, নোৱাৰা নহয়। কাৰণ আজিকালি স্মাৰ্টফোনবিলাকৰ মেগা পিক্সেল বহুত ভাল ভাল আহি গৈছে। ছাপোজ ওৱান প্লাছেই হওক বা ছেমছাং হওক, আইফোন হওক, তেওঁলোকৰ বৰ্তমান যোনবিলাক কেমেৰা হয় পৰ্ট্ৰেইট কেমেৰা, বহুত বহুতখিনি আগতকৈ উন্নত হৈ গৈছে। আগৰ দিনৰ স্মাৰ্টফোনৰ কিমান 2 মেগাপিক্সেল 4 মেগাপিক্সেল কেমেৰা আছিলে, আজিকালি মেগা পিক্সেল চোৱা, তোমাৰ ছেমছাঙৰ চোৱা কিমান বঢ়িয়া মেগা পিক্সেল আহি গ'ল, ঠিক আছে। আইফোনৰ চোৱা পৰ্ট্ৰেইট মোডটো কি বঢ়িয়া হয়। আৰু তুমি অবভিয়াছলি তোমাৰ এটা বস্তু হয় অকল কেমেৰা ল'লেই নহ'ব, তোমাৰ টেকনিকো জানিব লাগিব, ঠিক আছে। আমি কি লাইটিং ইউজ কৰিলে ভাল হ'ব, লাইট আমি ক'ৰ পৰা ইউজ কৰিম, কেনেকৈ ইউজ কৰিম, আমি তোমাৰ শ্বেড' কেনেকৈ তাত প্লেচমেণ্ট কৰিম, গোটেইখিনি বস্তু তাৰ ওপৰত গোটেইখিনি লৈহে এখন ভাল ফটো উঠাব পাৰিবা। আৰু ডিপেণ্ড কৰে বেকগ্ৰাউণ্ড, বেকগ্ৰাউণ্ডত আমাৰ কি আহি আছে, আজি বেকগ্ৰাউণ্ড পৰা নীল হৈ আছে তেতিয়া বেলেগ ফটো আহিব, বেকগ্ৰাউণ্ডত কিবা মানে অবজেক্ট কিবা কিবি ওলাই আছে তেতিয়া ফটোখন বেয়া হ'ব, গোটেইখিনি ডিপেণ্ড কৰিব তুমি ফ্ৰেমিংটো কেনেকৈ লৈছা।
2: ফটোগ্ৰাফীৰ 3টা মৌলিক টেকনিকেল বিষয়, এপাৰেচাৰ, শ্বাটাৰ স্পীড এণ্ড আই এছ অ', সাধাৰণ শ্ৰোতাই বুজিব পৰাকৈ কেনেকৈ ব্যাখ্যা কৰিব?
0: এতিয়া এই 3টাক আমাৰ ফটোগ্ৰাফীৰ লেংগুৱেজত কোৱা হয় এক্সপ'জাৰ ট্ৰায়েংগল। এতিয়া আই এছ অ'ৰ কাম হৈছে, আই এছ অ' আমি যিমানে বঢ়াই যাম আমাৰ কেমেৰাত সিমান লাইট বেছি সোমাব, আই এছ অ' যিমান কমাম লাইট কমি আহিব, ঠিক আছে। এতিয়া যোনটো শ্বাটাৰ স্পীড হৈ গ'ল, শ্বাটাৰ স্পীডৰ কাম হৈছে এটা মোশ্যন স্পীডৰ লগত ডিপেণ্ড কৰিব। ধৰি লওক আমি এখন গাড়ী বহুত স্পীডত গৈ আছে, এখন বাইক বহুত স্পীডত গৈ আছে, ঠিক আছে। আমি সেইখন যদি ষ্টিল ক্লিক কৰিবলগীয়া হয় তাৰ কাৰণে আমি শ্বাটাৰ স্পীড বঢ়াব লাগিব। ছাপ'জ ছেম এক্সাম্পল, কোনোবা ফুটবল খেলি আছে, সেই বলটো যদি কোনোবাই কিক মাৰিলে, সেই বলটো আমাৰ যদি বতাহত ক্লিক কৰিব বিচাৰোঁ তাৰ কাৰণে আমি শ্বাটাৰ স্পীড বঢ়াব লাগিব। আৰু এপাৰেচাৰ হৈ গ'ল ডেপ্থ, তাক কয় ডেপ্থ অফ ফিল্ড। এতিয়া এপাৰেচাৰ ডিপেণ্ড কৰিব তোমাৰ কেমেৰা লেন্সখনৰ ওপৰত, যোনখন লেন্সত এপাৰেচাৰ ভেলু কম থাকিব সেইখন লেন্সত বেছি ডেপ্থ আহিব। নৰ্মেলি যেতিয়া আমি যে কওঁ যে আমাক এখন ব্লাৰ থকা ফটো লাগে, ডি এছ এল আৰটো আনিছে, এখন ব্লাৰ থকা ফটো মাৰি দিয়ে মোক, সেই ব্লাৰটো আহে এপাৰেচাৰৰ পৰা, ঠিক আছে। লেন্সখনৰ এপাৰেচাৰ যিমানেই কম হ'ব সিমানেই ফটোখনৰ ডেপ্থ বেছি আহিব।
1: পৰ্ট্ৰেইট, কেণ্ডিড আৰু এই পথৰ জীৱন কেন্দ্ৰিক ফটোগ্ৰাফীত মানুহৰ অনুভূতি আৰু ব্যক্তিত্ব স্বাভাৱিকভাৱে ধৰি ৰাখিবলৈ ফটোগ্ৰাফাৰে দেহভংগী, মুখৰ অভিব্যক্তি, পটভূমি, পোহৰ আৰু সঠিক সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে?
0: এতিয়া আমি যেতিয়া পৰ্ট্ৰেইট উঠাব যাওঁ কোনোবা এটা মানুহৰ, তেওঁৰ যোনটো পাৰ্চনেলিটি হয় আমি সেইটোৰ এখন ফটোৰ যোগেদি তেওঁক আমি দেখাব পাৰোঁ, প্ৰেজেণ্ট কৰি তুলিব পাৰোঁ, তেওঁ মানুহজন কি হয়, তেওঁ কেনেকুৱা বিচাৰে, তেওঁ লাইফষ্টাইল কি হয়, গোটেইখিনি বস্তু আমি তাৰ থ্ৰুদি দেখাব পাৰোঁ। এতিয়া কেণ্ডিড হৈ গ'ল এটা পিয়'ৰ ইমোশ্যন, ঠিক আছে। সেই বস্তুটোত মানুহ হাঁহিও থাকিব পাৰে, কান্দিবও পাৰে। তেওঁক আমি যেতিয়া এখন এজন মানুহক যেতিয়া তেওঁ গম নোপোৱাখন ফটো উঠাওঁ তাক কয় কেণ্ডিড ফটো বুলি কয়, ঠিক আছে। সেই পিয়'ৰ ইমোশ্যন তাত থাকে এখন ফটোত।

0: কেতিয়া হাঁহি থাকিব পাৰে, কান্দিব পাৰে, তেনেকে বহুত এটা ইমোশ্যন লুকাই থাকিব পাৰে তাত। ষ্ট্ৰীট ফটোগ্ৰাফি কমপ্লিটলি ডিপেণ্ড কৰিব লোকেশ্যন, চিটুৱেশ্যন, তাৰ ওপৰত ডিপেণ্ড কৰিব, আৰু ডিপেণ্ড কৰোঁ আমি লেন্স কি ব্যৱহাৰ কৰি আছোঁ লগত। আমি যদি ছাপ'জ যদি ৱাইড এংগেল লেন্স ইউজ কৰি আছোঁ, এনেও চিম্পল আজিকালি মানুহৰ ফোনত থাকে ৱাইড এংগেল আহি যায়, নৰ্মেল আহি গ'ল, আৰু জুম লেন্সখন আহি যায়, নৰ্মেল থাকে, এটা ফোনত ফিচাৰ্ছ থাকে। আমাৰ ডিপেণ্ড কৰিব আমি চিটুৱেশ্যনত আমি লেন্স কি ইউজ কৰি আছোঁ, আৰু চিটুৱেশ্যন চাব লাগিব আমাৰ ওচৰত আমি লৈ আছোঁ নে দূৰত লৈ আছোঁ। আমি দূৰত ল'ব গ'লে কাইণ্ড অফ কেণ্ডিড ল'ব পাৰিম, মানুহৰ সেই ইমোশ্যনছবিলাক ভালকৈ কেপচাৰ কৰিব পাৰিম। যদি ৱাইড এংগেল ল'ব যাওঁ আমি গোটেই এনভাইৰমেণ্টটো আমি কেপচাৰ কৰিব পাৰিম। তাত এনভাইৰমেণ্ট কেপচাৰ কৰিবলৈ আমাৰ তাত বহুত ধৰণৰ আমি ৰং পাম, তাত বহুত ইমোশ্যনছ সোমাই থাকিব, তাত বহুত এক্টিভিটি সোমাই থাকিব তাত, ঠিক আছে। সেই তেনেকেই বস্তুবিলাক আমি এক্সপ্ল'ৰ কৰিব পাৰোঁ ফটোগ্ৰাফীত।
1: বৰ্তমান জনপ্ৰিয় নান্দনিক ফটোগ্ৰাফীত ৰং, পোহৰ, ছাঁ, অনুভূতি আৰু দৃশ্যগত ভাৰসাম্যৰ ভূমিকা কি?
0: আমি যোনটো বৰ্তমান ট্ৰেণ্ডত চলি আছে, ট্ৰেণ্ডিঙত হৈ আছে এস্থেটিক ফটোগ্ৰাফী, একচুৱেলি এইটো বৰ্তমান আহিছে স্মাৰ্টফোন অহাৰ পিছত। একচুৱেলি এইটো হৈ গ'ল আমাৰ ফটোগ্ৰাফীৰ কিছুমান কম্পিটিশ্যনৰ কিছুমান বস্তু আছে, চিম্পলিচিটি বুলি কয়, এই কাইণ্ড অফ এইটো তাৰে এটা পাৰ্ট হয়, যোনটো এস্থেটিক ফটোগ্ৰাফী যোনটো হয়, সেইটো বেছিকৈ মন কৰিব পাৰে। এইবিলাক বেছিকেলি স্মাৰ্টফোন যিবিলাক হয় ন, তাত বেছিকৈ ক্লিক কৰা হয়। এতিয়া এস্থেটিক ফটোগ্ৰাফীৰ কাৰণে বস্তুটো কি হয়, একদম চিম্পলিচিটি লাগে, ঠিক আছে। তেতিয়া নৰ্মেলি যেতিয়া আমি এংগল চাব যাওঁ, তেতিয়া আমি অলমষ্ট 40°, 45° মানে আমি অকণমান আপাৰ এংগল পৰা ল'বলগীয়া হয় সেই ফটোবিলাকত, তেতিয়া সেইবিলাক চিম্পল থাকে, বেকগ্ৰাউণ্ড চিম্পল থাকে, ঠিক আছে। আৰু যোনটো কালাৰ টোন এটা আহি গ'ল, সেইটো এটা এডিটিঙত বস্তু আহে। ছাপ'জ বৰ্তমান আমি ইনষ্টাগ্ৰাম ইউজ কৰোঁ, তাত যিবিলাক ফিল্টাৰ থাকে সেইবোৰ এটা এডিটিঙৰ প্ৰচেষ্টা হয়, আমি সেইবোৰ ইউজ কৰি সেই এস্থেটিক ফটোবিলাক ক্লিক কৰা হয়।
2: অসমৰ কাজিৰঙা, মানস, ওৰাং আদি অঞ্চল বন্যপ্ৰাণীৰ ফটোগ্ৰাফীৰ বাবে অতি সমৃদ্ধ। বন্যপ্ৰাণীৰ ফটোগ্ৰাফীৰ সময়ত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰাটো উচিত?
0: এতিয়া ৱাইল্ড লাইফ ফটোগ্ৰাফী আমি যেতিয়া কৰিব যাওঁ, তেতিয়া ডিপেণ্ড কৰিব আমি লোকেশ্যনটো ক'ত গৈ আছোঁ। সেইটো যোৱাৰ আগতে আমি তাৰ বিষয়ে ভালকৈ ষ্টাডি কৰি যাব লাগিব। আৰু ছাপ'জ আমি যদি গৈ আছোঁ, আমি যদি জানিব লাগিব কাজিৰঙা বিখ্যাত কিয় এশিঙীয়া গঁড়ৰ কাৰণে, তাত অকল গঁড়ে নাপায়, তাত বাঘো পায়, মহো পায়, চব বহুতখিনি বস্তু পায় তাত, ঠিক আছে। আমি চবৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব লাগিব, ঠিক আছে। কাৰণ ৱাইল্ড লাইফত তাত আমাৰ মতে কাম নচলে, তাত প্ৰকৃতিৰ মতে কাম চলিব। কেতিয়া আপুনি কোনটো বস্তু ক'ত পাই যায় একো ঠিক নাই, চ' নিজে প্ৰিপেয়াৰ হৈ যাব লাগিব তাৰ কাৰণে ভালদৰে, চিটুৱেশ্যনটো চাই যাব লাগিব, ঠিক আছে। আমি কোনটো সময়ত গৈছোঁ, আমি বাৰিষা কালত গৈছোঁ নে খৰাঙত গৈছোঁ, ঠিক আছে। আৰু কোনটো সময় আৰু কি হয়, প্ৰত্যেকটো মানে জন্তু বা বস্তুবিলাকৰ, চৰাই চিৰিকটিবিলাকৰ, সিহঁতৰ নিজৰ এটা ইয়াত থাকে, টাইমিং থাকে। ছাপ'জ সিহঁতে যোনটো ৰাস্তাদি যায় সেইটোৱেদি ফ'ল' কৰিব, সিহঁতে য'ত পানী খায় তাতে পানী খাব যাব সিহঁতে। চ' আমি জানিব লাগিব তেওঁ কোনটো জেগাত হাতীটোৱে ক'ত পানী খাব আহে বা বাঘটোৱে ক'ত পানী খাব আহে, আমি সেইটো হিচাপে প্লেন কৰি গৈহে আমি ক্লিক কৰিব পাৰিম। আৰু অবভিয়াছলি লগত এজন ভাল গাইড লাগিবই, যদি উইদাউট গাইড আমি যাওঁ অবভিয়াছলি নিজৰ লাইফৰ কথা আছে।
1: আমাৰ বহু লোক সংস্কৃতি, পুৰণি স্থাপত্য, পৰম্পৰা আৰু জীৱনধাৰা সময়ৰ লগে লগে সলনি হৈ আছে। ফটোগ্ৰাফীয়ে অসমৰ ঐতিহ্য, সংস্কৃতি আৰু সামূহিক স্মৃতি ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰাত কেনেদৰে ভূমিকা পালন কৰিব পাৰে?
0: আমাৰ যোন শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ আছিলে, হয়তো চাগে আজিলৈকে আমাৰ আগৰ জেনেৰেশ্যনে কোনো দেখা নাই, কিন্তু ৰিচেণ্টলি আমাৰ CMএ তাৰ ফটোখন যেতিয়া ভাইৰেল শ্বেয়াৰ কৰিলে, তেতিয়াহে আমি দেখা পাইছোঁ বৃন্দাবনী বস্ত্ৰখন কি হয়। চ' ফটোগ্ৰাফীৰ মহত্ব আছে সেইবোৰ বস্তুটো, আমি সেই ফটোগ্ৰাফীৰ থ্ৰুদি আমাৰ যোনটো আমাৰ হেৰিটেজ হয়, আমাৰ যোনটো সংস্কৃতি, আমাৰ যোনটো সংস্কৃতি হয়, আমাৰ যিবোৰ ব্ৰিজবিলাক হয়, আমি গোটেইখিনি প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ।
2: এখন ফটোগ্ৰাফে শব্দ অবিহনে এটা কাহিনী ক'ব পৰাৰ ক্ষমতা ৰাখে। সমাজৰ দৰিদ্ৰতা, পৰিৱেশ ধ্বংস, সামাজিক সমস্যা, মানৱীয় কাহিনী বা কোনো ঐতিহাসিক মুহূৰ্তৰ প্ৰতি মানুহৰ দৃষ্টি আকৰ্ষণ কৰাৰ তথ্যচিত্ৰধৰ্মী ফটোগ্ৰাফী আৰু সংবাদ ফটোগ্ৰাফীৰ শক্তি কিমান?
0: ইয়াতে মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ বৰ্তমান তেওঁ ঢুকালে নৈনীবালা ছাৰ, তেওঁৰ এখন ফটো আছিলে দ্য আনৱান্টেড চাইল্ড, যাৰ কাৰণে তেওঁ PSCৰ গ'ল্ড মেডেল পাইছিলে। এই ফটোখন যদি আপুনি দেখিছে গম পাব, ফটোখন কিমান কি এটা ধুনীয়া ইমোশ্যন আছিল তাত, এটা নতুন জন্ম হোৱা শিশু এটাক ডাষ্টবিনত পেলাই ৰখা হৈছিলে, সেই ফটোখনৰ কাৰণে পাইছিলে এবাৰ PSCৰ। বহুত এখন ফটো হয়,

0: এখন বহুত গুৰুত্বপূৰ্ণ ফটো হয় এখন। সেই তাতে সমাজৰ যোনটো দৰিদ্ৰতা হয়, সামাজিক মানুহৰ কাহিনীবোৰ, ছ'চিয়েল ইছ্যুবিলাক তাত ধুনীয়াকৈ তাত পৰ্ট্ৰেট কৰা হৈছে। এতিয়া বৰ্তমান অসমৰ বানপানীৰ কথা সবেইটো গম পায়। এতিয়া ক'ব গ'লে যিখিনি ফটোজ উঠাইছে তাত, যিবোৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে, তাৰ ফালৰ পৰাই বহুতখিনি মানুহে গম পাইছে যে আমাৰ অসম বানপানী হৈছে, ইমান ডাঙৰতে ইমান ডাঙৰ কেইবাৰ হৈছে, ইমান বহুত বেছিকৈ হৈছে এবাৰ। তাতো ফটোগ্ৰাফীৰ বহুতখিনি ইম্পৰ্টেঞ্চ আছে।
1: হয়, আমি আচলতে মাজতে বানপানীৰ সময়ত দেখা পাইছিলোঁ কিছুমান মানুহে সেই নাৰিকল গছৰ ওপৰত থিয় হৈ আছে, তাতে থিয় হৈ পেলাই ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকি নিজৰ জীৱন ৰক্ষা কৰিছিল। আৰু তেনেক্ষেত্ৰত ফটোগ্ৰাফীয়ে যথেষ্ট মানুহক এই বিষয়ে অৱগত কৰাইছিল, যাৰ ফলত উজনি অসমৰ বাবে বহুতে সহায়ৰ হাত আগবঢ়াবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল। ফটোগ্ৰাফী সম্পাদনাৰ বিভিন্ন সঁজুলি, কম্পিউটাৰ ভিত্তিক ফটোগ্ৰাফী আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবিয়ে ফটোগ্ৰাফীৰ জগতখন সলনি কৰি পেলাইছে। সৃষ্টিশীল সম্পাদনা আৰু বাস্তৱতাক বিকৃত কৰাৰ মাজৰ সীমা বৰ্তমান ক'ত বুলি আপুনি ভাবে? কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত এখন প্ৰকৃত ফটোগ্ৰাফৰ বিশ্বাসযোগ্যতা কেনেকৈ বজাই ৰাখিব পাৰি, আৰু ই ভৱিষ্যতে পৰম্পৰাগত ফটোগ্ৰাফীৰ বাবে সুযোগ নে সমস্যাৰ সন্মুখীন কৰিব বুলি আপুনি ভাবে?
0: এতিয়া লাইটৰুম, ফটোশ্বপ এইবোৰ বস্তু আমি ব্যৱহাৰ কৰা হয় এখন ফটোক আৰু অলপ ধুনীয়া কৰিবৰ কাৰণে, ঠিক আছে? এইবোৰ এডিটিঙৰ ক্ষেত্ৰত পৰে, এডিটিং ছফ্টৱেৰ হয়, এইবিলাক ফটো এডিট কৰাৰ কাৰণে প্ৰফেচনেলি ব্যৱহাৰ কৰা হয়, ফটোখন আৰু অলপ ধুনীয়া কৰিবৰ কাৰণে। ছাপ'জ এখন আমি কাৰোবাৰ পৰ্ট্ৰেইট উঠালোঁ, ছাপ'জ তেওঁৰ মুখতে সৰু দাগ এটা আছে, সেই দাগটো নোহোৱা কৰিবৰ কাৰণে এইবোৰ ক্ষেত্ৰত আমি লাইটৰুম, ফটোশ্বপ এইবিলাক ব্যৱহাৰ কৰা হয়। কিন্তু ফটোশ্বপত নৰ্মেলি আপোনাৰ ফটো মেনিপুলেশ্যন যোনটো কৰা হয় সেইটোও ইউজ কৰা হয় কেতিয়াবা কেতিয়াবা। কিন্তু বৰ্তমান যোনটো AI আহি গৈছে, আগতে এখন ফটো মেনিপুলেশ্যন কৰিব যদি মানুহক এঘণ্টা লাগে বা দুঘণ্টা লাগে এজন প্ৰফেচনেল ফটো এডিটৰক, সেইটো AIৰ যোগেদি আপুনি যদি ভালকৈ প্ৰম্পট গম পায় সেইটো ইউজ কৰি আপুনি 2 মিনিটত কৰিব পাৰিব। কিন্তু তাৰ মতে এইটো নহয় যে আপুনি AIতে পূৰা ডিপেণ্ড হৈ যাওক, সেইটো নহয়। কাৰণ এখন যদি আপুনি যোনটো বিচাৰিছে সেইটো আপুনি যোনটো কৰিব পাৰিব সেইটো AI কেতিয়াও নোৱাৰে, কাৰণ আপোনাৰ যোনটো মনৰ পৰা আপুনি কৰিব, সেই AI হৈ গ'ল আপোনাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ এটা, তাত সেই ইমোশ্যনটো নাথাকে তাত কেতিয়াও। আৰু এখন ফটোত কি হয়, সদায় এটা ইমোশ্যন থাকে, এখন ফটো উঠাব যাব তাত ইমোশ্যন পাবই পাব তাত আপুনি। এতিয়া হৈ গ'ল ক্ৰিয়েটিভ এডিটিং আৰু ৰিয়েলিটিৰ ডিষ্টৰশ্যনৰ ওপৰত। এতিয়া মই কোৱা মতে সেই ক্ৰিয়েটিভ এডিটিং তাত পৰিব যেতিয়া আমি এখন, আৰু ডিপেণ্ড কৰিব আমি কোনটো জনৰ ফটো উঠাই আছোঁ। আমি যদি ডকুমেণ্ট্ৰি চালে ফটোগ্ৰাফী কৰিব গৈ আছোঁ তাত আমি এডিটিং কেতিয়াও কৰিব নোৱাৰোঁ, আৰু যদি ৱাইল্ড লাইফ কৰিব গৈ আছোঁ তাত এডিটিং নহয়, অকণমান কালাৰ ইম্প্ৰুভ কৰিবৰ কাৰণে অকণমান কালাৰ কাৰেকশ্যন কৰিব হয়। যেনেকৈ নিমখটো কমি গ'লে খানাত আমি অকণমান নিমখ দি দিলোঁ, তেনেকৈ অকণমান আমি কালাৰ কাৰেকশ্যন কৰিব পাৰোঁ। কিন্তু এইটো নহয় যে আমি সেউজীয়াটো কৰি পেলাই আমি হালধীয়া কৰি দিলোঁ, সেই আমি সেইটো কৰিব নোৱাৰোঁ কেতিয়াও, ঠিক আছে? এতিয়া ডিপেণ্ড কৰিব, ছাপ'জ আমি নৰ্মেল পৰ্ট্ৰেইট উঠাব গৈ আছোঁ, ফেশ্বন পৰ্ট্ৰেইট, ঠিক আছে? তাত আমি এডিটিং আমাক লাগিব অকণমান, কাৰণ কি হয় কাৰোবাৰ মুখত অলপ দাগ থাকিব পাৰে, কাৰণ মেকআপত ছাপ'জ হাইলাইট অকণ বেছি আহি গ'ল, সেইবোৰ কৰিবৰ কাৰণে আমাৰ অলপমান এডিটিং দৰকাৰ হয়। কিন্তু আমি যদি ছাপ'জ কনচেপচুৱেল শ্বুট কৰিব গৈ আছোঁ বা তেনে কাম কৰিব গৈ আছোঁ, তাৰ ক্ষেত্ৰত আমাৰ এডিটিঙত একো বাধা নাই, আমি যি বিচাৰোঁ আমি সেইটো মতে আমি এডিট কৰিব পাৰোঁ। তাত আমি AIৰ সহায় ল'ব পাৰোঁ নল'ব পাৰোঁ সেইটো আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰিব। আগৰ দিনত আমি SLR কেমেৰা ইউজ কৰিছিলোঁ, সেইবোৰ কেমেৰা বৰ্তমান পাবলৈ নাই, তাত ৰীল ভৰোৱা কেমেৰা বুলি ক'ব পাৰি, আগতে ৰীল ভৰাই কাম চলিছিলে, ঠিক আছে? তাৰ পৰা আহি গ'ল DSLR কেমেৰা, সেই ডাঙৰ ডাঙৰ DSLR কেমেৰা, তাত মেমৰি কাৰ্ড ভৰাই, তাৰপৰা বৰ্তমান চলি আছে মিৰৰলেছ কেমেৰা, ঠিক আছে? তেনেকৈ যেনেকৈ সেই ৰীল থকা কেমেৰাৰ পৰা এভলিউশ্যন হৈ হৈ বৰ্তমান আমি মিৰৰলেছ কেমেৰা আহি পালোঁহি, তেনেকৈও জেনেৰেশ্যন চেঞ্জ হৈ গৈ আছে। আৰু AI এইটো নহৈছে আমাৰ হিউমেনৰ মানুহৰ শত্ৰু, সেইটো নহয়, সেইটো যদি আপুনি ভালকৈ ব্যৱহাৰ কৰিব পাৰে তো জানে, তে সিও আমাৰ এটা সংগী হৈ পৰিব। যদি আমি ভাবোঁ যে নাই AI বেলেগ বেয়া বস্তু, নাই, সেইটো হ'লে আপুনিও কেতিয়াও ইম্প্ৰুভ হ'ব নোৱাৰিব। কাৰণ সেই ৰীলৰ পৰা মেমৰি কাৰ্ডৰ পৰা এতিয়া ডাইৰেক্ট আজিকালিতো ফোনতে আহি যায় ফটো উঠাবলৈ, ঠিক আছে? কেমেৰাৰ পৰা উঠা, চৰি, কেমেৰাৰ পৰা উঠাইছে ডাইৰেক্ট ইয়াতে আহি যাব। সেইদিনে যেনেকৈ জেনেৰেশ্যন চেঞ্জ হৈ গৈ আছে, আগতে আমি সেই সৰু মোবাইল ইউজ কৰিছিলোঁ, কীপেড মোবাইল, ঠিক আছে? এতিয়া আহি গ'ল স্মাৰ্টফোন, তো স্মাৰ্টফোনত কেমেৰা আহি গ'ল। যেনেকৈ জেনেৰেশ্যন চেঞ্জ হৈ গৈ আছে তেনেকৈ বস্তুও চেঞ্জ হৈ গৈ আছে, তাৰ লগতে নিজেও চেঞ্জ হৈ যাব লাগিব অকণমান, নিজক চেঞ্জ মানে নিজক মানে অকণ আপগ্ৰেড কৰিব লাগিব।

0: আপোনাৰ লগত। এতিয়া আজিকালি কিছুমান ফোনত ধৰি লওক তাতে ইনবিল্ট AI আহি যায়, চাপ'জ আপুনি ফটো উঠিলে, আপোনাৰ দহজনমানে ফটো উঠিলে, তাৰে এজনৰ ফটোত চাপ'জ তেওঁৰ চকুত মুদি আছে, আপুনি সেই AI থ্ৰুদি তেওঁৰ চকুটো মেল খুৱাই দিব পাৰিব, ঠিক আছে। তেনেকৈ সেই AI আপুনি যদি ভাল ক্ষেত্ৰত ইউজ কৰে তেতিয়া আপোনাৰ ভাল সুবিধা হ'ব,
1: ফটোগ্ৰাফীত কেৰিয়াৰ গঢ়িব বিচৰা অসমৰ যুৱক যুৱতীসকলৰ বাবে কি কি সুযোগ উপলব্ধ আছে আৰু ফটোগ্ৰাফী উন্নত কৰিবলৈ প্ৰতিদিন কেনেধৰণৰ অনুশীলন কৰিব লাগে আৰু নতুনসকলে সাধাৰণতে কৰা কোনবোৰ ভুল এৰাব লাগে?
0: ফটোগ্ৰাফী বৰ্তমান ক্ষেত্ৰতো বহুত ভাল এটা অপৰচুনিটি হয়, ভাল কেৰিয়াৰ গঢ়িবৰ কাৰণে ভাল এটা প্লেটফৰ্ম হয়। কিন্তু আজিকালি এটা বস্তু কি হয়, দেখিছে যে বেলেগে ফটোগ্ৰাফী কৰি আছে, সিহঁত নাজানে সিহঁতে কিমানখিনি কোৰ্ছ কৰিছে, পঢ়িছে, কিমান বছৰৰ পৰা ফটোগ্ৰাফী কৰি আছে, কিমান নিজকে টেকনিকেলি ইম্প্ৰুভ কৰিছে, দেখে যে কেমেৰা লৈছে ফটো মাৰি আছে। ছ' আজিকালি কিয় বহুতে EMI-ত কেমেৰা উঠাই দিয়ে, ঠিক আছে, কেমেৰা কিনি লয়, তাৰপিছত এই যায় তেওঁ মাৰ্কেটততো বহুত কমতে কাম কৰি দিয়ে, নলেজ বহুত কম তেওঁলোকৰ, ভালকৈ ফ্ৰেমিং নাজানে, ভালকৈ লাইটিং নাজানে, ঠিক আছে। তেনেকৈ কি হয়, মাৰ্কেটত বহুতখিনি ইম্পেক্ট পৰে, পিছত ক্লায়েণ্টেও বেয়া পায়, ক্লায়েণ্টৰো অলপ মানে দেখিছে এই ফটোগ্ৰাফাৰ মাতিলোঁ ফটো বেয়া হ'ল, ঠিক আছে। ছ' এইটো ভাল অপৰচুনিটি হয় ফটোগ্ৰাফী, কিন্তু তাৰ আগতে অলপ শিকি ল'ব লাগিব। আমি যেনেকৈ এখন বাইক চলোৱাৰ আগত আমি চাইকেলখন চলাওঁ, চাইকেলখন নচলোৱাকৈ আমি বাইকত দাঁড়ি যাব নোৱাৰোঁ, ঠিক আছে। তেনেকেই মানুহে ভাবিছে সেই কেমেৰা এটা ল'লোঁ ফটোগ্ৰাফাৰ বনি গ'লোঁ, সেইটো নহয়, তাৰ আগতে অলপ ভালকৈ শিকিব লাগিব, অলপমান প্ৰেক্টিছ কৰা, ফ্ৰেমিং ট্ৰাই কৰা, যিমান মান যায় ফটো উঠোৱা, ঠিক আছে, মাল্টিপল এংগল ট্ৰাই কৰা, ফটো উঠোৱা, একো ইচ্যু নাই, যিমান মন যায়, সেই যিমান প্ৰেক্টিছ কৰিবা সিমান বেছি পাকৈ থবা। ধন্যবাদ।
2: এখন ছবিয়ে হয়তো মাত্ৰ এটা মুহূৰ্তক বন্দী কৰে, কিন্তু সেই মুহূৰ্তটোৱেই কেতিয়াবা হৈ পৰে একোটা স্মৃতি, একোটা কাহিনী আৰু এটা সময়ৰ সাক্ষী। আজিৰ কথোপকথনৰ জৰিয়তে আমি ফটোগ্ৰাফীৰ কৌশলৰ লগতে ইয়াৰ সৃষ্টিশীলতা, সামাজিক দায়িত্ব আৰু আমাৰ সংস্কৃতি ঐতিহ্য সংৰক্ষণত ইয়াৰ গুৰুত্বৰ বিষয়ে বহু কথা জানিলোঁ।
1: এইবাৰ থিমে আমাক সোঁৱৰাই দিয়ে যে আমাৰ আটাইতকৈ মূল্যৱান ছবিবোৰ হয়তো আমাৰ নিজৰ ঘৰ, নিজৰ মানুহ, নিজৰ মাটি আৰু নিজৰ শিপাৰ মাজতে লুকাই আছে।
2: আজিৰ অনুষ্ঠানলৈ সময় দি ফটোগ্ৰাফীৰ অভিজ্ঞতা আৰু মূল্যৱান কথাৰে আমাৰ শ্ৰোতাসকলক সমৃদ্ধ কৰাৰ বাবে বিষ্ণুজ্যোতি দত্ত, আপোনাক পুনৰবাৰ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: আৰু ইয়াৰ লগতে আজিৰ যুৱবাণী অনুষ্ঠানৰ পৰা মই নৱজিৎ শৰ্মা আৰু মোৰ সতীৰ্থ
1: মই সুস্মিতা চৰকাৰে
2: বিদায় মাগিছোঁ। আজিৰ অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

Ari, Burbar. ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি প্ৰথম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ 19 আগষ্ট। আজি বেঙেনাটি সত্ৰাধিকাৰ ৰমাকান্ত গোস্বামী, পুখুৰীপাৰ সত্ৰৰ লক্ষীকান্ত অধিকাৰ, মুহিকান্ত আতাৰ তিৰুভাৱ তিথি আৰু বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিনেশ্বৰ ব্ৰহ্মৰ স্মৃতি দিৱস। শ্ৰোতাসকল, আহকচোন আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনালৈ।

জ্ঞানদাভিৰাম বৰুৱা অসমৰ এজন লেখক, শিক্ষাবিদ আৰু অভিনেতা জ্ঞানদাভিৰাম বৰুৱাৰ জন্ম হৈছিল 1880 চনৰ আজিৰ দিনটোতে নগাঁও চহৰৰ ফৌজদাৰীপট্টি অঞ্চলত। ভেনিচৰ খাউট, পঞ্চৰত্ন, দদাইৰ পজা আদি বিভিন্ন গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়াই গৈছে। 1914 চনত গুৱাহাটীত আইন মহাবিদ্যালয় স্থাপন হোৱাৰ পিছত জ্ঞানদাভিৰাম বৰুৱা তাৰ অধ্যক্ষ হৈছিল। বৰুৱাই 1933 চনত উত্তৰ লখিমপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুৰ্দশ অধিৱেশনৰ সভাপতিত্ব কৰিছিল।

পাৰ্বতী প্ৰসাদ বৰুৱা অসমৰ এগৰাকী সাহিত্যিক, গীতিকাৰ, কবি, চলচ্চিত্ৰ নিৰ্মাতা আৰু নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱা। তেখেতৰ জন্ম হৈছিল 1904 চনৰ আজিৰ দিনটোতেই, অৰ্থাৎ 19 আগষ্টত শিৱসাগৰত। তেখেতে 1940 চনত ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল। ৰূপহী আছিল চতুৰ্থখন অসমীয়া বোলছবি। কেৱল ছবি নিৰ্মাণেই নহয়, তেখেতে বোলছবিত অভিনয়ো কৰিছিল। ছাত্ৰাৱস্থাতে তেখেতে থুপিতৰা নাম দি এখনি হাতে লিখা আলোচনী উলিয়াইছিল। পাৰ্বতী প্ৰসাদ বৰুৱাই 1981 চনত গোৱালপাৰাত বহা অসম সাহিত্য সভাৰ সংগীত সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। তেখেতে ৰচিত গ্ৰন্থপুথিসমূহৰ ভিতৰত কবিতা, গীত আৰু সুৰীয়া নাটকৰ নাটকসমূহৰ ভিতৰত মৌ টোকাৰী, লক্ষ্মী, খেল ভঙাৰ খেল, সোণৰ সোলেং, কলা সংস্কৃতি, সমিধান আদি উল্লেখযোগ্য।

শংকৰদয়াল শৰ্মা ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল শংকৰদয়াল শৰ্মাৰ, যাৰ জন্ম হৈছিল 1918 চনৰ আজিৰ দিনটোতেই। নৱম ৰাষ্ট্ৰপতি হিচাপে তেখেতৰ কাৰ্যকাল আছিল 1992 চনৰ পৰা 1997 চনলৈ। ইয়াৰ পূৰ্বে তেখেত ৰাষ্ট্ৰপতি আৰ ভেংকটৰামনৰ কাৰ্যকালত ভাৰতৰ অষ্টম উপৰাষ্ট্ৰপতিৰ পদত অলংকৃত কৰিছিল। 1974 চনৰ পৰা 1977 চনলৈ তেখেত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

অজিত বৰুৱা এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী আছিল অজিত বৰুৱা। 1926 চনৰ 19 আগষ্ট অৰ্থাৎ আজিৰ দিনটোতেই জন্ম লাভ কৰা অজিত বৰুৱা প্ৰধানকৈ সাহিত্যিক হিচাপে জনাজাত আছিল। একেধাৰে কবি, গীতিকাৰ

ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক জেংৰাই কবি অভিধানেৰে জনা যায়। সামগ্ৰিকভাৱে অজিত বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়। কবি কুশল দত্তৰ মতে অধ্যয়নৰ ব্যাপ্তি, বোধৰ সামুদায়িক দৃষ্টি, জগত আৰু জীৱনক বুজি উঠা আৰু তাক অতি ওখ খাপৰ শিল্পৰূপে স্থাপত্য সিদ্ধ কৰি তোলাৰ সাধনাই অজিত বৰুৱাৰ সৃষ্টিক একক আৰু অনন্যৰূপে অসমীয়া তথা ভাৰতীয় সাহিত্যত সুদৃঢ়তাৰভাৱে প্ৰতিষ্ঠা কৰিছে।

অনুপমা ভট্টাচাৰ্য, 1928 চনৰ 19 আগষ্ট তথা আজিৰ দিনটোৰে জন্ম লাভ কৰা অনুপমা ভট্টাচাৰ্য অসমৰ চলচ্চিত্ৰ আৰু মঞ্চজগতৰ এগৰাকী গুৰি ধৰোঁতা অভিনেত্ৰী। তেখেত অসমৰ মীনাকুমাৰী হিচাপে খ্যাত। ভট্টাচাৰ্যই 1940ৰ জগতৰ পৰা আজিলৈকে মঞ্চ অভিনেতা, অনাতাঁৰ, বোলছবি আৰু দূৰদৰ্শনত অভিনয় কৰি আহিছিল।

বিজয় কুমার 1985 চনৰ 19 আগষ্ট অৰ্থাৎ আজিৰ দিনটোৰে জন্ম লাভ কৰা বিজয় কুমাৰ এগৰাকী ভাৰতীয় শ্বুটাৰ। 2012 চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ 25 মিটাৰ ৰেপিড' ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাৰ হৰখৌৰ গাঁৱত। কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ডোগ্ৰা ৰেজিমেণ্টৰ চুবেদাৰ মেজৰ হিচাপে কৰ্মৰত। তেওঁৰ খেলত বৰ্তমান পৃষ্ঠপোষকতা কৰে অলিম্পিক গ'ল্ড কোৱেষ্টে। তেওঁ আৰ্মি মাৰ্কছমেনশ্বিপ ইউনিটত 2002 চনৰ পৰা নিয়োজিত হৈ আছে। কুমাৰৰ আজিৰ এই 41 বৰ্ষীয় জন্মদিনৰ দিনা আকাশবাণী তেজপুৰৰ তৰফৰ পৰা জনাইছোঁ অলেখ শুভকামনা।

উৎপল দত্ত, এগৰাকী ভাৰতীয় অভিনেতা, পৰিচালক, লেখক আৰু নাট্যকাৰ উৎপল দত্ত। তেওঁ মূলতঃ বঙালী থিয়েটাৰৰ এগৰাকী অভিনেতা আৰু আধুনিক ভাৰতৰ এগৰাকী অগ্ৰণী ব্যক্তি আছিল। তেওঁ 1949 চনত লিটল থিয়েটাৰ গ্ৰুপ প্ৰতিষ্ঠা কৰে। এই নাট্য দলটোৱে নিজকে সম্পূৰ্ণৰূপে ৰাজনৈতিক আৰু কঠোৰপন্থী থিয়েটাৰলৈ ৰূপান্তৰিত কৰাৰ পূৰ্বে ই বহুতো ইংৰাজী, শ্বেক্সপিৰিয়ান আৰু ব্ৰেক্সিটীয় নাটক মঞ্চস্থ কৰিছিল, যি সময়ছোৱাক এতিয়া এপিক থিয়েটাৰ বুলি উল্লেখ কৰা হয়। 1993 চনৰ আজিৰ দিনটোতেই এইগৰাকী মহান অভিনেতাই কলকাতাত ইহলীলা সম্বৰণ কৰে।

প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ প্ৰথম ৰোমান সম্ৰাট আগষ্টাছ চিজাৰৰ 14 খ্ৰীষ্টাব্দত 75 বছৰ বয়সত আজিৰ দিনতেই মৃত্যু হৈছিল।

বিখ্যাত পাস্কেলৰ কেলকুলেটৰৰ আৱিষ্কাৰক মহান গণিতজ্ঞ আৰু বিজ্ঞানী ব্লেইছ পাস্কেলৰ মৃত্যু হৈছিল পেৰিছত 1682 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে।

0: ফৰাচী গণিতজ্ঞ আৰু জ্যোতিৰ্বিদ জয়া বেপ্টিষ্টে জোচেফ ভেলডৰাম্ব্ৰেৰ মৃত্যু হৈছিল 1822 চনৰ আজিৰ দিনটোতেই। চনৰ আজিৰ দিনটোতেই কলকাতাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰথম টকাৰ মুদ্ৰা প্ৰচলন কৰিছিল। আজিৰ দিনটো অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিশা 8 বজাৰ পৰা সংবাদ শীৰ্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। ৰূপনগৰত আজি কামৰূপ মহানগৰ জিলা সংহতক আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনা অন্বেষণ কৰিব। অহা বছৰৰ 6 জানুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ 2027 সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কৰ্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়ল দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি ডিফুৰ তাৰালাংছত বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজ তথা জনকল্যাণমূলক পদক্ষেপৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বিটিচিৰ মুৰববী হাগ্ৰাবা মহিলাৰীয়ে কোকৰাঝাৰৰ স্থানীয় যুৱক যুৱতীসকলৰ দক্ষতা বিকাশ তথা নিয়োগৰ সুযোগ লাভত সহায় হোৱাকৈ জিলাখনত জাপানী ভাষা শিকণ কেন্দ্ৰ স্থাপনৰ কথা ঘোষণা কৰিছে। অসমীয়া সমাজৰ পবিত্ৰ ভাদ মাহৰ আজি পহিলা দিন উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত পুৱাৰে পৰা নাম প্ৰসংগ অনুষ্ঠিত হৈছে। উচ্চতম ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অসমৰ পৰা স্থানান্তৰৰ বাবে অনুৰোধ জনাই অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰিছে। দক্ষিণ শালমৰা মানকাছা জিলাত সাৰ বিক্ৰীৰ বাবে নতুন ডিজিটেল ব্যৱস্থা আৰম্ভ হৈছে আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত আজি কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন ছেমি ফাইনেলত ইষ্ট বেংগল FC স্পৰ্টিং ক্লাব দিল্লীৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25
0: এয়া আকাশবাণী তেজপুৰ। আজিৰ বুধবৰীয়া নাট্য অনুষ্ঠানত শ্ৰোতাসকলৰ নিবেদন কৰিছোঁ নাট্যকাৰ অৰুণ শৰ্মাৰ ৰচনা আৰু প্ৰযোজনাৰে নাটক আশা।

0: Good morning, sir.
1: Good morning, Miss Eliza. Please come.
0: Sir?
1: Poha. Aji board meeting ase nahoy?
0: Hoy, sir. 11 bajat.
1: Hokolu member ahibo nahoy? Khobor dise?
0: Hokolu ahibo, sir. Everybody has responded.
1: Good. Chairman e bisarise meeting loi jate hokolu member ahe. Aji ekhon oti guruttopurno meeting. Notun chairman nijukto huar kotha. Meeting or hokolu bondobosto thikmote hoise nahoy? Agenda copy?
0: Hoise, sir.
1: Tell me ki bondobosto hoise. I want to have a double check.
0: Chinta nokoribo, sir. Kali apni brief kori diya mote hokolu kora hoise. Conference lot jothesto phul thua hoise. Jothesto tabu diya hoise. Aru floral decoration kora hoise.
1: File, flap?
0: Diya hoise, sir. Protect member sitor khonmukhot name block aru agenda flap cover diya hoise. Dami penu diya hoise. Mineral water aru gilasu thua hoise.
1: Soki চেয়াৰমেনৰ চকীৰ কাষতে আৰু এখন প্ৰায় একে ধৰণৰ আফুল ষ্টেৰ চকী দিবলৈ কৈছো নতুন চেয়াৰমেনৰ কাৰণে
0: হৈছে ছাৰ ছাৰ বুকেও ৰেডি কৰি থোৱা হৈছে
1: আৰু চেয়াৰমেনৰ পিছপিনৰ বেৰত আৰিবলৈ সেউজীয়া ভেলভেটৰ ওপৰত গোল্ডেন আখৰৰে নতুনকৈ এখন হৰ্ডিং লিখাবলৈ কোৱা হৈছিল গ্ৰীনউড গ্ৰুপ অফ হোটেলছ এণ্ড ৰিসৰ্টছ বোৰ্ড মিটিং হৈছে নেকি এখন
0: হৈছে ছাৰ নতুনকৈ কৰা হৈছে অৰাও হৈ গৈছে
1: তাৰপিছত চাহ আৰম্ভ হোৱাৰ লগে লগে চাহ বিস্কুট আৰু মিটিঙৰ শেষত হাইটি

0: ৰাতিলৈতো ডিনাৰ আছেই।
1: হয় ছাৰ, এটা নতুন কুকাৰ ৰেচিপি অনা হৈছে।
0: গুড। আজিৰ বোৰ্ড মিটিঙৰ বন্দোবস্তখিনি হৈ গৈছে। নতুন চেয়াৰমেনৰ অফিচ চেম্বাৰলৈহে চিন্তা হৈছে। নতুন ৰূপ দিব লাগিব। মানুহ কোম্পানীৰ চেয়াৰপাৰ্চন হ'ব, কিবা মূৰ্তি লয়। তিৰোতা মানুহ কিহবাৰ হৰ্তাকৰ্তা হ'ব বুলি শুনিলে মোৰ সদায় এগৰাকী মহিলাৰ কথাহে মনলৈ আহে।
1: কোন ছাৰ?
0: ইন্দিৰা গান্ধী।
1: নাই ছাৰ, আশা বাইদেউ ভাল মানুহ। শ্বি ইজ এ নাইচ ৱমেন। আৰু আমাৰ এতিয়াৰ চেয়াৰমেন ছাৰৰ জীয়েক হিচাপে শ্বি বিয়াৰ্ছ অল দ্য গুড কোৱালিটিজ অফ এ ফাদাৰ, চিম্পল এণ্ড কাইণ্ড হাৰ্টেড।
0: কনফাৰেঞ্চ ৰুমলৈ গ'লা। 10 বাজিলেই, 11 বজাত বোৰ্ড মিটিং।
2: গুড মর্নিং এন্ড ওয়েলকাম এভরিবডি। গুড মর্নিং বহা আশা। বোর্ডৰ মাননীয় সদস্যসকল, আজিৰ আমাৰ কাৰ্যসূচীত এটাই মাত্র বিষয় আছে, সেইটো হৈছে গ্ৰীনউড গ্ৰুপ অফ হোটেলস এণ্ড ৰিজৰ্ট প্ৰাইভেট কোম্পানী লিমিটেডৰ নৱনিৰ্বাচিত অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে শ্ৰীমতী আশা শইকীয়াৰ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ। কোম্পানীৰ আউটগয়িং চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে মই এতিয়া শ্ৰীমতী আশা শইকীয়াক সেই দায়িত্ব অৰ্পণ কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকক এটা কথা নিশ্চিত কৰি নিদিলেও হ'ব, শ্ৰীমতী আশা আজি আমাৰ কোম্পানীৰ শীৰ্ষতম প্ৰশাসনীয় স্থানত অধিষ্ঠিত হৈছে মোৰ দীপক শইকীয়াৰ কন্যা হিচাপে নহয়, তেওঁ সেই স্থান লাভ কৰিছে যোৱা 21 বছৰে, অৰ্থাৎ তেওঁ IIMৰ দৰে বিজনেছ মেনেজমেণ্টৰ উচ্চ শিক্ষা লাভ কৰাৰ পাছত। আমাৰ কোম্পানীত প্ৰৱেশ কৰাৰ দিনৰ পৰাই এই কোম্পানী সুদৃঢ়ভাৱে প্ৰতিষ্ঠিত হ'ল আৰু আজিৰ এই অৱস্থা লাভ কৰিছে। এই ক্ষেত্ৰত তেওঁৰ যি অৱদান, সেই অৱদানৰ বাবেইহে আজি আমাৰ কোম্পানীৰ শীৰ্ষতম দায়িত্বত তেওঁ অৱস্থান কৰিছে। এসময়ত মোৰ দেউতাৰ অগাধ বিষয় সম্পত্তি আছিল, কাঠৰ মিল আছিল, এটা হোটেল আছিল, কিন্তু তেওঁ আছিল অতি প্ৰতাপী মনোভাৱৰ, আছিল অহংকাৰী, মেজাজী। দুৰ্ভাগ্যবশতঃ তেওঁৰ 60 বছৰ বয়সতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মই তেতিয়া পৰ্যটন বিভাগৰ ডেপুটি ডাইৰেক্টৰৰ চাকৰি কৰি আছিলোঁ। দেউতাৰ একমাত্ৰ সন্তান মই। চাকৰি এৰি দি মই দেউতাৰ ব্যৱসায়ত হাত দিব লগা হ'ল। কিন্তু ব্যৱসায়ৰ দায়িত্বলৈ জানিব পাৰিলোঁ ইনকম টেক্স আৰু বেংকৰ ঋণত দেউতাৰ ব্যৱসায় পোত গৈ আছে। মই সকলো ব্যৱসায় বন্ধ কৰি দি মাত্ৰ হোটেলটোকে কেন্দ্ৰ কৰি ব্যৱসায় গঢ়ি তুলিবলৈ চেষ্টা কৰিলোঁ, ভৱিষ্যত পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ পৰিকল্পনা কৰি। কিছুদিন পিছত এটা লিমিটেড কোম্পানী গঢ়ি তুলি উদ্যোগৰ সম্প্ৰসাৰণৰ চেষ্টা কৰিলোঁ। সেই সময়তে মোৰ দ্বিতীয় কন্যা আশাই মেনেজমেণ্টৰ উচ্চ শিক্ষা লৈ আমাৰ কোম্পানীত যোগ দিলেহি। তাৰ পাছৰ পৰা আমি উভতি চোৱা নাই। চাবলৈ গ'লে আশাৰ তীক্ষ্ণ বুদ্ধি আৰু ব্যৱসায়িক বুৎপত্তিৰ ফলতেই আজি আমি দেশৰ এই গোটেই অঞ্চলৰে বৃহত্তম হোটেল উদ্যোগ গঢ়ি তুলিব পাৰিছোঁ। আৰু সেয়ে মোৰ কন্যা বুলি নহয়, তেওঁ নিজৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ গুণতে আজি আমি আশাক কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰূপে অধিষ্ঠিত কৰিবলৈ ওলাইছোঁ।
1: দেউতা,
2: তুমি কিবা ক'বা আশা?
1: হয়, মই দুআষাৰ কথা ক'ব খুজিছোঁ।
2: কোৱা।
1: ধন্যবাদ দেউতা, চেয়াৰমেন মহাশয় ধন্যবাদ আপোনাৰ বক্তব্যখিনিৰ বাবে। আপুনি ক'লে আপোনাৰ কন্যা বুলি নহয়, মোৰ ব্যক্তিগত প্ৰতিভা আৰু অৱদানৰ বাবেহে মই আজি কোম্পানীৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ নিৰ্বাচিত হৈছোঁ। কিন্তু দেউতা, আপুনি যে মোক এসময়ত আপোনাৰ কন্যা বুলি যি গুৰুত্ব প্ৰদান কৰিছিল, আপোনাৰ আৰু মা পূৰৱী শইকীয়াৰ যে মই কন্যা হৈ জন্ম ল'লোঁ, সেই সত্যটো আজি মই এইদৰে কোম্পানীৰ চেয়াৰমেন আৰু মেনেজিং ডিৰেক্টৰ হোৱাৰ এক অপৰিহাৰ্য অৱদান আৰু মাৰ এটা অতি গুৰুত্বপূৰ্ণ

0: সাহসী সিদ্ধান্তৰ বাবেই যে আজি মই হোৱাট আই এম, সিও এক উল্লেখনীয় কথা। দেউতা, আপুনি যদি অনুমতি দিয়ে, মই দুআষাৰ মোৰ জীৱনৰ ব্যক্তিগত কিছু কথা এখেতসকলক কওঁনে?
1: প্ৰয়োজন আছে জানো আশা, সেইবিলাক?
0: নহয় দেউতা, মোক ক'বলৈ দিয়ক, কাৰণ মোৰ জীৱনৰ এই মুহূৰ্তটোৱেই সেইখিনি কথা মনত পেলোৱাৰ পৰম মুহূৰ্ত।

0: এইবিলাক
1: নহয় দেউতা, মোক ক'বলৈ দিয়ক। কাৰণ মোৰ জীৱনৰ এই মুহূৰ্তটোৱেই সেইখিনি কথা মনত পেলোৱাৰ পৰম মুহূৰ্ত।
0: তুমি ভাবিছা যদি।
1: ধন্যবাদ দেউতা। সন্মানীয় বোৰ্ডৰ সদস্যসকল, মই এটা অতি কৰুণ মৰ্মস্পৰ্শী কাহিনী আপোনালোকক শুনাব খুজিছোঁ। মোৰ প্ৰিয় মা দেউতাৰ মুখৰ পৰা আৰু বিভিন্ন সূত্ৰৰ পৰা গোটাই কৈছোঁ কাহিনীটো। আজিৰ পৰা প্ৰায় 40 বছৰ আগৰ কথা।
2: পূৰৱী, ইহঁত দুয়োটাই এতিয়ালৈকে নাহিল দেখোন। দীপক আৰু এনিশা, বাপেক জীয়েক।
3: এনিশাৰ স্কুলৰ এনুৱেল ফাংচন শেষ হোৱাই নাই চাগে, এওঁৰ জানো কিয় দেৰি হৈছে।
2: অ', তুমি দীপৰ কাপোৰ কানি ঠিক কৰিছাই নহয়, চুটকেছ এটাইহে নিব।
3: এটাই হ'ব, অলপ দিনৰ কাৰণেহে।
2: তথাপি বিদেশলৈ যাব, কাপোৰ কানি অলপ সৰহকৈ নিয়াই ভাল, নহ'লে আকৌ তাত গৈ কিনিবগৈ লাগিব। সেইবোৰ দেশত বোলে ইয়াৰ তুলনাত বস্তুৰ দাম বহুত বেছি হয়।
3: মই উলিয়াই থৈছোঁ, তেওঁ আহি চাই দিবহি কি ভৰাব লাগে।
2: ফ্লাইট 10 বজাত, যেতিয়া ঘৰৰ পৰা 8 বজাত ওলাবই লাগিব। পোৱালৈ একো নাৰাখিবা, সকলো এতিয়াই সাজু কৰি ৰাখা। অ', এখেত আহিব হৈছেই, মই ৰন্ধা বঢ়াৰ খবৰ লওঁগৈ। তুমি আজি সেইপিনে যাব নালাগে। এনিশাজনীও আহি নাপালেহি।
0: পূৰৱী
3: আহিলা দীপ, ইমান দেৰি কৰিলা, ভাতৰ সময় হ'ল। মায়ে খবৰ লৈ আছে, কাইলৈ পুৱাই 8 বজাত ওলাব লাগিব ফ্লাইট ধৰিবলৈ।
0: 5 মাহ বাহিৰত থাকিম, অফিচৰ কামেই শেষ নহয়। চাওঁ, এই পেকেটটো ভালকৈ থৈ দিয়া, ব্ৰিফকেছত ল'ব লাগিব, এয়াৰ টিকেট, পাছপোৰ্ট
3: দিয়া।
0: এই অহা নাই নেকি এনিশা ফাংচনৰ পৰা?
3: আহিব, বৰুৱাৰ ছোৱালীৰ লগত গৈছে।
0: অ', এতিয়াহে মনত পৰিছে জোতাৰ ফিটা খুলিবলৈ লওঁতে, নতুন জোতা এযোৰ কিনাৰ কথা আছিল, ঢেৰ সময়ে নহ'ল। এহ, কলিকতাতে এযোৰ কিনি ল'ব লাগিব।
3: তোমাৰ নিজৰ সকলো শেষ মুহূৰ্তলৈ থৈ দিয়াৰ স্বভাৱ অফিচৰ কামৰ বাহিৰে। হ'ব বাৰু, কলিকতাত কিনিবগৈ নালাগে, সৌযোৰ মই আবেলিতে কিনি আনি থৈছোঁ, ভাগ্যে নম্বৰটো মোৰ মনত আছিল।
0: গ্ৰেট, কেইজনমৰ সাধনাৰ পিছত যে তোমাৰ দৰে এজনীৰ সৈতে মোৰ বিয়া হৈছে।
3: যোৱা, মোৰ ভাল নালাগে, তুমি মোক এই সময়ত এৰি যাব ওলাইছা।
0: চাওঁ পূৰৱী, বহাচোন মোৰ কাষতে।
3: মই তোমাক বেয়া পাই আছোঁ, কিবা হয় যদি মোৰ?
0: তুমি কিয় চিন্তা কৰিছা পূৰৱী, এনিশাৰ সময়তে তোমাৰ সকলো অভিজ্ঞতা হৈ গৈছে।
3: তথাপি তুমি এইবাৰ লগত নাথাকিবা।
0: আৰু ইংলেণ্ডত মোৰ ট্ৰেইনিং কোৰ্ছ মাত্ৰ 5 মাহ, মই তোমাৰ সময়ৰ আগতেই আহি পামহি।
3: তথাপি তুমি নাথাকিলে মোৰ মনটো ভাল নালাগে।
0: মা দেউতা আছে নহয়।
3: সেইটোৱেইতো হৈছে কথা, বিয়া হোৱা আজি 7 বছৰৰ ওপৰ হ'ল, এতিয়াও মই শহুৰ দেউতাক বাঘ দেখাৰ দৰে ভয় কৰোঁ। মই কিয়? ঘৰত সকলোৱে অনবৰত ত্ৰাসত থাকে, কাৰণ তেখেত ঘৰত থকা সময়খিনিও নীলৰ মালিক হৈয়ে থাকে, আৰু মাৰটো একো মাতেই নাই, নিমাষিত প্ৰাণী।
0: তোমাৰ মাৰ লগতহে যোগাযোগ থাকিব, চিন্তা নকৰিবা। ডক্টৰ মল্লিকা বৰুৱা আছেই, চিনাকি ডাক্তৰ, ৰেগুলাৰ চেক আপ কৰাই থাকিবা, একো চিন্তা নকৰিবা।
3: এইবাৰো যদি ছোৱালীয়ে হয়?
0: হ'লে হ'ব, ছোৱালী ল'ৰা আজিকালি সকলো একেই।
3: এনিশা আহিছে হ'বলা।
4: আমাৰ গানটো। অ' দেউতা, তোমাৰ চুটকেছ ৰেডি হৈছে?
0: হৈছে মাজনী, কিন্তু তুমি কিবা কৈ আহিছিলা গানটো?
4: অ', মানে ফাংচনত আমাৰ কোৰাছটো চবেই খুব ভাল পাইছে, মানে আমাৰটোৱে বেষ্ট হৈছে।
0: হয় নেকি, কংগ্ৰেচুলেশ্যন, আমাক এবাৰ গাই শুনাব লাগিব।
3: এতিয়া নহয় এনিশা, যোৱা কাপোৰ সলাই লোৱা, আইতাই খবৰ লৈ আছে।
4: ৰ'বা না মা, আহি পাইছোহে। বাৰু দেউতা, মোলৈ ইংলেণ্ডৰ পৰা কি আনিবা?
0: আনিম, আনিম, ঢেৰ কিবা কিবি আনিম।
4: মায়ে কৈছে মোৰ বোলে ভাইটি এটা আহিব।

0: অলপ দিনৰ পিছত তালো কিবা কিবি আনিবা দেউতা।
1: আনিব লাগিব।
2: এনিশা তুমি গলা নাই ইয়াৰ পৰা? যোৱা, ইউনিফৰ্ম খোলা আৰু ভাত খাবলৈ বোলা।
0: যাওঁ বাৰু মহাৰাণী মাতৃ।
2: এনিশা।

0: ড্রাইভার, এই সুটকেসটো ডিকিত দিয়া আৰু ব্ৰিফকেছটো আগৰ ছিটত থোৱা।
1: দেউতা দেউতা, আগৰ ছিটত মই বহিম, তুমি আৰু মা পিছত বহিবা, মই গাড়ীত বহোঁগৈ দেই মা।
2: ৰ'বাচোন এনিশা, উৎপাত নকৰিবা।
3: ৰবি, পানীৰ বটল এটা দিব লাগিছিল নেকি?
2: নালাগে মা, প্লেনত দিব নহয়।
4: দীপক, যাবলৈ ওলালি?
0: ওলাইছোঁ দেউতা। দেউতা, এওঁকো এয়াৰপৰ্টলৈ লৈ যাওঁ, এনিশাও যাব খুজিছে চিয়ক কৰিবলৈ।
4: হয় নেকি? নগ'লেও হ'লহেঁতেন। বাৰু যাব খুজিছে যাওক, নমাই গুচি আহিব, প্লেন এয়াৰলৈ গৈ থাকিব লাগে।
1: মা, মই গাড়ীত বহোঁগৈ দেই, ককায়ে যাবলৈ।
0: যাওঁ তেন্তে দেউতা। মা
3: যা বোপাই।
0: পূৰৱীক চাবা, লেডি ডক্টৰক মাজে সময়ে দেখুৱাই থাকিবা।
4: হ'ব যা, সেইবোৰ আমি চিন্তা কৰিম, তই ভালে ভালে তোৰ কাম কৰি আহোঁ।

0: আমি ঢেৰ প্লেন দেখিলো এয়াৰপোর্টত।
1: হয় নেকি?
0: যাও আইতাকো কমগৈ কথাবোৰ।
1: পূৰবী আহিলা, ফ্লাইট সময়ত আছিল নহয়?
2: ঠিক সময়তে আছিল প্লেন। দেউতা, আপুনি গাড়ীলৈ ৰ'ব লগা হ'ল নেকি?
1: ময়ো পিন্ধি উৰি বাৰান্দালৈ ওলাই আহিছোঁ, তুমিও আহি পাইছাহি গাড়ীলৈ, ঠিক সময়তে পাইছাহি।
2: এৰা, মোৰ চিন্তা লাগি আছিল।
1: নাই, পাইছাহি ঠিক সময়তে। অঁ পূৰবী।
2: কি দেউতা?
1: শুনাচোন, তোমাৰ নেক্সট চেক আপৰ তাৰিখটো কেতিয়ালৈ আছে?
2: অহা 20 তাৰিখে।
1: মানে আৰু 15 দিন আছে। বাৰু হ'ব, তাৰিখটো জানি থলোঁ, অন্য কাম নাৰাখো কেইদিন, তোমাক যাতে লৈ যাব পাৰোঁ।
2: মই অকলেই যাব পাৰিম দেউতা, মল্লিকা বাইদেউ আমাৰ চিনাকি ডাক্তৰণী।
1: অকলে কিয় যাবা, আমি যাব লাগিব লগত। বাৰু হ'ব, তুমি যোৱা।

0: মা কবলে নাহা নেকি? তুমি দেউতার চিঠিখনকে পড়ি আছা অথনিৰ পৰা মোৰ টোপনি আহিছে ষ্টৰি বুক পঢ়ি পঢ়ি।
1: ৰবা গৈছো, দুপৰীয়া চিঠিখন পাই লৰালৰিকৈ পঢ়ি থলো, এতিয়াহে ভালকৈ পঢ়িছো। ৰবা গৈছো, এয়া সামৰিলো চিঠি। আহি গ'লো শুবলৈ। চাওঁ চাওঁ লেপখন দিয়া মোকো। আহা কাষ চাপি।
0: সাধু ক'ব নালাগে, দেউতাই কি লিখিছে সেইবোৰ কোৱা।
1: চব কথা তুমি বুজি নাপাবা।
0: বুজা কথাবোৰ কোৱা।
1: লণ্ডন ঠাইখনৰ কথা লিখিছে, অক্সফৰ্ড ষ্ট্ৰীট, ৰিজেন্ট ষ্ট্ৰীট।

0: ডাঙৰ ডাঙৰ দোকান থকা ঠাইবোৰ, টেমছ নদী, নদীৰ তলেদি ৰেলগাড়ী যোৱা, মাটিৰ তলেদি যোৱা টিউব ৰেলগাড়ী, পিকাডেলি চাৰ্কাছ, ট্ৰাফলগাৰ স্কোৱাৰ, হাইদবাদ, ব্ৰিটিছ মিউজিয়াম, লণ্ডন টাৱাৰ, বাকিংহাম পেলেচ,
1: তাতে ৰাণী থাকে আৰু
0: আমাৰ চবৰে খবৰ সুধিছে।
1: মোৰ খবৰ
0: সুধিছে, তোমাৰ খবৰেই প্ৰথমে সুধিছে।
1: আৰু মোৰ যে ভাইটি হ'ব তাৰ খবৰ
0: সুধিছে, তাৰ খবৰো সুধিছে। আহা, এতিয়া শুই থাকা। চাওঁ, বেড লাইটটো অফ কৰি দিওঁ। শুই থাকা এতিয়া।

0: হেৰি নুশুৱে নেকি? লাইটটো জ্বলি আছে, নিজেও নুশুৱে, ময়ো শুব পৰা নাই।
1: শুম ৰবা হে, মোৰ যেতিয়া মন যায় শুম। এৰা কথা এটা শুনাচোন।
0: কিহৰ কথানো?
1: শুনা
0: কওক।
1: এইফালে মুখখন ঘূৰোৱা।
0: কওক কি হ'ল?
1: আজি কেইদিনমানৰ পৰা মোৰ এটা দুশ্চিন্তা হৈছে।
0: কিহৰনো দুশ্চিন্তা হ'ব লগা হ'ল?
1: পূৰবীৰ এইবাৰ যদি ছোৱালী জন্ম হয়।
0: হ'লেই হ'ব, কিনো কথা, সিহঁতৰ বয়স যোৱা নাই নহয়, আকৌ এবাৰ চাব।
1: সিহঁত আধুনিক মাক দেউতাক, সিহঁতে দুটাতকৈ অধিক সন্তান হ'বলৈ নিদিয়ে যদি, সেই মোৰ চিন্তা। আমাৰো একেটাই সন্তান, পুত্ৰ সন্তান। দীপকৰ যদি পুত্ৰ সন্তান এটা নাথাকে, মোৰ এই অগাধ সম্পত্তি, কাঠৰ মিল, হোটেল, মাটি বাৰী কাৰ হাতলৈ যাব? সেই পূৰবীৰ পুত্ৰ সন্তান জন্ম হোৱাটো অত্যন্ত আৱশ্যক।
0: ছোৱালী নোহোৱাকৈ ল'ৰা হোৱাটো কেনেকৈ কৰিব আপুনি?
1: ল'ৰা হোৱাটো মই কৰিব নোৱাৰো, কিন্তু ছোৱালী নোহোৱাটো কৰিব পাৰিম। তেতিয়াহ'লে আকৌ এবাৰ চান্স লোৱাৰ, সুযোগ লোৱাৰ সুবিধা থাকে।
0: কেনেকৈ কৰিব সেইবোৰ?
1: আজিকালি উপায় আছে।
0: কিনো উপায়?
1: ৰবা ৰবা, মনলৈ কথাটো আহোঁতেই টেলিফোনটো কৰি সোধো, বেছি ৰাতি হোৱা নাই।

0: हेलो, एंजल्स केयर नर्सिंग होम। हाय, डॉक्टर सिंह आसेने? हेलो डॉक्टर सिंह, मैं ऋषिकेश শইকীয়া। হয় হয়, মই বোলো আপুনি ফুবলৈ গলেই নেকি?
1: নাই নাই নাই,
0: এটা জৰুৰী কথাহে সুধিব খুজিছোঁ। কথাটো

0: পূৰবী
1: দেউতা
2: দেউতা
0: আজি পুৱাৰ কাগজবোৰ দিয়াই নাই নেকি ইমান দেৰি
2: দিছে মায়ে চাই আছে
0: কাগজখিনি আনা পুৱা কাগজ মই পঢ়াৰ পিছতহে আনে পঢ়িব সেইটোৱে নিয়ম
2: আনিছোঁ দেউতা ডাইনিং টেবুলত চাহ দিছোঁ তালৈকে আহিব নেকি কাগজ তাতেই
0: নালাগে ইয়ালৈকে আনা এটা ৰুটিন বুলি কথা আছে মই সদায় পুৱাৰ কাগজ পঢ়ি উঠিহে চাহ জলপান খাওঁ
2: বাৰু হ'ব দেউতা ইয়ালৈকে আনিছোঁ
0: পূৰবী ৰ'বা চাহ দিলে নেকি কিমান সময়নো হ'ল
2: আনদিনাৰ সময়েই হৈছে 8 বাজিছে
0: মই আকৌ কাগজবোৰ দেখা নাই কাৰণে চাহৰ সময় হোৱা নাই বুলি ভাৱ এটা হৈ আছে বাৰু ব'লা চাহৰ টেবুললৈকে গৈছোঁ
2: হয় দেউতা নহ'লে লুচি তৰকাৰীবোৰ ঠাণ্ডা হৈ যাব
0: পূৰবী মাৰা দেখোন নাহিল
2: কাগজ পঢ়ি আছিল এতিয়াহে

0: গা ধুবলৈ গৈছে। গোসাঁই ঘৰত সোমাইছে। চাহ দেউতা
1: দিয়া। পুৰবী, তোমাৰ কাইলৈ চেকআপ আছে নহয়?
0: হয় দেউতা।
1: তোমাৰ ডাক্তৰনীগৰাকী মেডিকেল কলেজৰ নহয় জানো?
0: হয়, ডক্টৰ মল্লিকা বৰুৱা, এছিষ্টেণ্ট প্ৰফেচাৰ, গাইনী ডিপাৰ্টমেণ্ট।
1: চাওঁ, চেনীৰ পথটো দিয়াচোন, চেনি কম হৈছে। মই এটা কথা ভাবিছোঁ পুৰবী।
0: দেউতা,
1: তোমাৰ এইবাৰ চেকআপটো মই এখন নাৰ্ছিং হোমত কৰোৱাৰ বন্দোবস্ত কৰিছোঁ।
0: কিয় দেউতা? আমাৰ
1: কাৰণ আছে। ডুবাইৰ পৰা অহা এজন ছাৰ্জনে ইয়াত এখন নাৰ্ছিং হোম খুলিছে নতুনকৈ, এঞ্জেলছ কেয়াৰ। সকলো মোষ্ট মডাৰ্ণ যন্ত্ৰপাতিৰ সুবিধা আছে ইয়াত। হস্পিটেলখনত যিমান কাঠৰ কাম সকলো মোৰ মিলৰ পৰা হৈছে, গতিকে মোৰ ভাল চিনাকি হৈ পৰিছে।
0: কিন্তু ডক্টৰ মল্লিকা বাইদেৱে এনিশাৰ জন্মৰ সময়ত
1: তৰ্ক নকৰিবা পুৰবী। মোৰ হাই ব্লাড প্ৰেছাৰ তুমি জানাই, মই ভালৰ কাৰণে কৈছোঁ। মই কাইলৈ নিজে তোমাক নাৰ্ছিং হোমখনলৈ লৈ যাম। দীপক বাহিৰত আছে, তুমি মোৰ দায়িত্বত আছা, বুজিছাতো? মই ডক্টৰ সিঙৰ সৈতে এপইণ্টমেণ্ট কৰি থৈছোঁ। কাইলৈ পুৱা একজেক্টলি 9 বজাত তোমাক লৈ মই ডক্টৰ সিঙৰ চেম্বাৰত উপস্থিত হ'ম, বুজিছা নহয়?

0: Coming.
1: Proceeding. Ami aish.
0: Oh, Mr. Soikia. Ahok, ahok. Moi apuna lokal ke ruyes. Kono patient ahi boli dia nai. Bo, bo. Ekhete apunar wari Soikia.
1: Hoi. Puro bi Soikia. Lura England dot ase. Phone ot apuna kokulu koisui.
0: Kono chinta nai. Ami asu no hoy. Asolote Mrs. Puro bi Soikia. Kichu din agote moi osomote asilu. Uzoni okomor ekhon sa bagisat doctori korisilu. Tetiai asom khon mor bhal lagil. Pisot Dubai le goi sakri korisilu jodiu. Kichu taka paisa kori ako yaleke ubhoti ailu. Yat raizor seba korar kotha bhabilu. Yat ekhon modern nursing home khulilu. Logote etu mor private clinic mor residence ror logote. Mor yat kisuman machine ase jibur ei onsolote nai. So apuni mok bishwas koribo pare. You can trust me.
2: Dhanyabad
1: Dr. Singh. Asol kam loi ahok.
0: Hoy hoy asol kam Mrs. Soikia. Moi aji mor ei private clinic ote apunar eta bishes test korim. Jodi result favorable thake ami bisoramate hoy tente apuni gushi jabo paribo. কিন্তু যদি কিবা অসুবিধা দেখোঁ তেন্তে আপোনাৰ কাইলৈ এটা সৰু মাইনৰ অপাৰেশ্যন কৰিব লাগিব। আপুনি এটা দিন থাকিব লাগিব।
2: অপাৰেশ্যন? নাই নাই, মই কোনো অপাৰেশ্যন নকৰোঁ। দীপক ইয়াত নাই, দীপকক নজনোৱাকৈ। নাই নাই ডক্টৰ।
1: পূৰৱী, মই নাই নেকি ইয়াত? দীপক এতিয়া ইংলেণ্ডত, সি তাৰ পৰা আহিব পাৰিব নেকি?
2: কিন্তু কি ধৰণৰ অপাৰেশ্যন হ'ব? যোৱাবাৰতো একো অপাৰেশ্যন নকৰাকৈ এনিশাৰ জন্ম হৈছিল। মই একো বুজা নাই।
1: তুমি একো বুজিবলৈ নাই। ডক্টৰে যি বুজে যি কয় সেয়ে হ'ব। ডক্টৰ, আপুনি আপোনাৰ কাম কৰি যাওক।
2: কিন্তু
0: আপুনি একো চিন্তা নকৰিব, দৰকাৰ হ'লে কৰিম। আৰু আপোনাৰ ভালৰ বাবে, আপোনালোকৰ সংসাৰৰ ভালৰ বাবে হে কৰিম, সেইটো বিশ্বাস ৰাখোঁ। ছিষ্টাৰ
2: ছাৰ,
0: তুমি এই ক্ষেত্ৰত আল্ট্ৰাচাউণ্ড ৰুমলৈ লৈ যোৱাচোন।
2: বাৰু,
0: মই গৈ আছোঁ।
2: আহক বাইদেউ।
1: পূৰৱী, যোৱা ছিষ্টাৰ লগত। ডক্টৰ সিং, মই এই ব্ৰিফ কেছতে আপোনাৰ লগাখিনি আনিছোঁ। যদি দৰকাৰ হয়,
0: যদি দৰকাৰ হয়

0: ছিষ্টাৰ
1: বাইদেউ, শুবই খুজিছিলে নেকি? নিশা নহে বাজিছে, টোপনি আহিছিলেই হ'বলা।
0: হোৱা নাই, টোপনিও অহা নাই, মাত্ৰ চিন্তাত কটাইছোঁ আজি দুপৰীয়াৰ পৰাই কোঠাটোত সোমাই থাকিব লগা হোৱাৰ কাৰণে।
1: চিন্তাটো হয় এই হস্পিটেলত সোমালে। চাওঁ বাইদেউ, এটা ইনজেকশ্যন দিওঁ, চাওঁ, ৰ'ব, এই বাহুতেই দিওঁ, অঁ, অকণমান কাটি হৈ দিয়ক, অঁ, এই অঁ এইখিনিতে।
0: মইনো ছিষ্টাৰ কিয় ইনজেকশ্যন ল'ব লগা হৈছে? অথনিও এটা দিলে, মই নৰ্মেল মানুহ এজনী, ডাক্তৰে চেক আপ কৰি কি পালে মই একোকে গম পোৱা নাই। মোক মাত্ৰ দুপৰীয়াৰ পৰা এই পেয়িং কেবিনটোত সোমোৱাই থৈ দিছে।
1: চাওঁ, এই কটনখিনি হেঁচি ধৰি থাকচোন। বাইদেউ, আপোনাৰ আল্ট্ৰাচাউণ্ডৰ ৰিপৰ্টৰ কথা কোৱা নাই?
0: নাই, নাই কোৱা।
1: আপোনাৰ গৰ্ভত যে ছোৱালী সন্তান কোৱা নাই?
2: কি?
1: আৰু যে কাইলৈ আপোনাৰ এবৰ্চন হ'ব আপুনি নাজানে?
2: কি?
0: নাই নাই, নাজানো, নাজানো, একোকে নাজানো মই।
1: তাৰমানে বুজিছোঁ।
0: নাই নাই, হ'ব নোৱাৰে, হ'ব নোৱাৰে, সেই কাম মই কৰিবলৈ নিদিওঁ, মই এবৰ্চন কৰিবলৈ নিদিওঁ, নিদিওঁ, নিদিওঁ।
1: বাইদেউ,
0: মোৰ ছোৱালী হ'লেও হ'ব।
1: বাইদেউ ৰ'ব, বাইদেউ উত্তেজিত নহ'ব, আপুনি এটা কাম কৰিব, কাইলৈ অপাৰেশ্যনৰ আগতে আপোনাক এখন কাগজত চহী কৰিবলৈ দিব আপোনাৰ সন্মতি বিচাৰি। তেতিয়া আপুনি কাগজত চহী নকৰিব, আপোনাক তেতিয়া একো কৰিব নোৱাৰে।
0: কিন্তু কিন্তু মোৰ শহুৰে মোক বাধ্য কৰিব।
1: কিয়?
0: তেওঁক আপোনালোকে নাজানে।
1: জানো, তেখেত মিলৰ মালিক, হোটেলৰ মালিক, গতিকে মই সকলো জানি গৈছোঁ। ডক্টৰ সিঙক আপোনাৰ সন্মতি নহ'লেও হ'ব, কাৰণ আপোনাৰ শহুৰে এটা ক'লা ব্ৰিফকেচ ডক্টৰ সিঙৰ চেম্বাৰত এৰি থৈ গৈছে। কিন্তু বাইদেউ, আপুনি আপোনাৰ শহুৰৰ বিপক্ষে যাব পাৰিব?
0: দীপক, দীপক ইংলেণ্ডত, মই কি কৰিম?
1: দেখিছোঁ সমস্যা অতি জটিল, তথাপি কাইলৈ আপোনাৰ ওচৰলৈ সন্মতিৰ কাগজ লৈ আহিলে আপুনি শেষ চেষ্টা এটা দিব পাৰে।
0: যদি যদি মোৰ সন্মতি নোহোৱাকৈ জোৰকৈ?
1: বাইদেউ, ভগৱানে আপোনাক সহায় কৰক। বাইদেউ, মই আহিছোঁ, আপুনি অকণমান শুৱক। গুড নাইট।

0: কৰো মই? সিস্টারে কৈছিলে
1: ডক্টৰ সিংহক আপোনাৰ সন্মতি নহ'লে হ'ব, কাৰণ আপোনাৰ শহুৰে এটা কলা ব্ৰিফকেছ ডক্টৰ সিংহৰ চেম্বাৰত এৰি থৈ গৈছে। কিন্তু বাইদেউ, বাইদেউ, আপুনি আপোনাৰ শহুৰৰ বিপক্ষে যাব পাৰিব? আপুনি আপোনাৰ শহুৰৰ বিপক্ষে যাব পাৰিব? আপুনি আপোনাৰ শহুৰৰ
0: নাই নাই টোপনি নাহে।

চাৰি বাজিল, ৰাতিপুৱা বৰ হ'ল, কি কৰোঁ? আৰু আৰু আৰু কেইঘণ্টামানৰ পিছতে মোক অপাৰেশ্যন থিয়েটাৰলৈ নিব। নাই নাই নাই নাই নাই, হ'ব নোৱাৰে, হ'ব নোৱাৰে। যাওঁ, মই ইয়াৰ পৰা যাওঁ, পলাওঁ পলাওঁ। মল্লিকা বাইদেউ, ঠিক ঠিক, মল্লিকা বাইদেউ।

0: সেইদৰে কলিং বেল বজাইছা ইমান পুৱাই, পুৱা খুলিবলৈ নিদিয়া কিয়?
1: মল্লিকা বাইদেউ, মল্লিকা বাইদেউ, মল্লিকা বাইদেউ, মল্লিকা বাইদেউ!
2: ৰবি, তুমি কি হ'ল? গা বেয়া হৈছে নেকি? অকলে এনেকৈ? ৰবি, কি হৈছে, কি হৈছে ৰবি? চাওঁ, ভিতৰলৈ আহা। ৰবা, কোৱা কোৱা, কি হৈছে? ৰবা, পানী এগিলাচ খাই লোৱা। চাওঁ চাওঁ, বহাচোন, বিচনাতে বহা। কোৱা, কি হৈছে? নাকান্দিবা, কোৱা পুৰবী, কোৱা কি হৈছে, কোৱা কোৱা পুৰবী।
1: মল্লিকা বাইদেউ, কালিৰে পৰা মোৰ মোৰ কি ঘটনা হৈছে, কেনেকৈ সময় পাৰ হৈ গৈছে, শুনক শুনক বাইদেউ।
2: ৰবি, তোমাৰ গোটেই কথাবোৰ শুনিলোঁ। চাওঁ, হোৱা এই কফি কাপ লোৱা আৰু এই পিলটো খোৱা, তাৰপিছত তুমি বাথৰুমলৈ যোৱা, মই পিন্ধিবলৈ কাপোৰ থৈ আহিছোঁ। গাটো ধুই অলপ সময় মোৰ বিচনাতে বাগৰ দিয়া। মই তোমাক সদ্যহতে তোমাৰ শহুৰৰ ঘৰতে থৈ আহিম, কাৰণ এই নিশাটো তাতেই আছে। তাৰপিছত

0: দীপকৰ সৈতে টেলিফোনত কথা পাতি তেওঁ কি কয় সেইমতে ব্যৱস্থা ল'ব লাগিব। ইতিমধ্যে ৰ'বা, মই দুটা টেলিফোন কৰি লওঁ। ডক্টৰ সিং, মই কৈছোঁ, ডক্টৰ মল্লিকা বৰুৱা। মৰ্ণিং। য়েছ য়েছ, হয়। ডক্টৰ সিং, আপুনি জানেনে এগৰাকী মহিলাক তেওঁৰ ইচ্ছাৰ বিপৰীতে প্ৰেগনেঞ্চি টাৰ্মিনেট কৰাটো ক্ৰাইম, অপৰাধ। মই আপোনাক পুলিচৰ ওচৰত FIR দি জেল হাজতলৈ পঠাব পাৰোঁ। শুনক ডক্টৰ সিং, আপুনি যাতে মোৰ পেচেণ্ট পূৰৱী শইকীয়াক আৰু কোনো ধৰণৰ হেৰাচমেণ্ট নকৰে, জুলুম নকৰে। আই ৱাৰ্ণ ইউ, আণ্ডাৰষ্টেণ্ড? হেল্ল' হেল্ল' মিষ্টাৰ হৃষিকেশ শইকীয়া, আপুনি জানেনে আপুনি বোৱাৰীয়েক আৰু তেওঁৰ স্বামী দীপকৰ বিনা অনুমতিত, বিনা সন্মতিত বোৱাৰীয়েকৰ ভ্ৰূণ বিনষ্ট কৰিব নোৱাৰে? ই অপৰাধ। হয় হয়, মই ডক্টৰ মল্লিকা বৰুৱাই কৈছোঁ। জানেনে, মই পুলিচক গোচৰ দি আপোনাক জেললৈ পঠাব পাৰোঁ। পূৰৱী এতিয়া মোৰ ঘৰত আছে, ভাগ্য ভাল, নাৰ্ছিং হোমৰ পৰা পলাই আহিব পাৰিলে। মই অলপ পিছত তেওঁক আপোনালোকৰ ঘৰত থৈ আহিমগৈ। কিন্তু মই আপোনাক সাৱধান কৰি দিছোঁ, পূৰৱীৰ গৰ্ভধাৰণৰ এই সময়ছোৱাত তেওঁৰ স্বাস্থ্যৰ সকলো দায়িত্ব মোৰ। মোৰ এই দায়িত্ব পালনত আপোনালোকে সামান্য হস্তক্ষেপ নকৰিব। আৰু শুনক, মই এতিয়াই দীপকলৈ টেলিফোন কৰিছোঁ, তেওঁ ট্ৰেইনিং বাদ দি ততালিকে গুচি আহক। এণ্ড লেট হিম টেক চাৰ্জ অফ পূৰৱী। পূৰৱী আৰু গৰ্ভৰ সন্তানটিক ৰক্ষা কৰক হে। হেল্ল' হেল্ল' হেল্ল' দীপক শইকীয়া, দীপক, দীপক, শুনিছা শুনিছা?
1: বোৰ্ডৰ সদস্যসকল, এয়াই আছিল সেই মৰ্মস্পৰ্শী কাহিনী। তাৰপিছত আপোনালোকে জানি সুখী হ'ব, ডাক্তৰ মল্লিকা বৰুৱাৰ হস্তক্ষেপত সেই কন্যা সন্তানটিৰ প্ৰাণ ৰক্ষা পৰিল। সেই কন্যা সন্তানটি আছিলোঁ মই।
2: আহা, নাকান্দিবা, এয়া তোমাৰ আমাৰ জীৱনৰ এক অতি গৌৰৱময় কাহিনী। উই অল টেক প্ৰাইড অফ আৱাৰ চেল্ভছ। অ' মিছ এলিজা, এই দীঘলীয়া কাহিনীৰ পিছত আৰু একাপ একাপ কফি হ'লে ভাল আছিল।
3: ইয়েছ ছাৰ, আনিছোঁ।
2: কাহিনীটোত মই এটা টেইল পিচ সংযোগ কৰিব বিচাৰিছোঁ। ইয়েছ, ৰেচপেক্টেড মেম্বাৰ্ছ অফ দ্য বৰ্ড, ডক্টৰ মল্লিকা বৰুৱাৰ নিৰ্দেশ মৰ্মে মই, আপোনালোকে নিশ্চয় বুজিছে যে ময়েই সেই দীপক শইকীয়া। মই ততালিকে লণ্ডনৰ পৰা উভতি আহিলোঁ। ডক্টৰ মল্লিকা বৰুৱাৰ সাৱধানী ব্যৱস্থা আৰু সযত্নতে পূৰৱীৰ ভ্ৰূণ ৰক্ষা পৰিল। যথাসময়ত দ্বিতীয় কন্যা সন্তানটিৰ স্বাভাৱিকভাৱেই জন্ম হ'ল। পূৰৱী আৰু মই ভৱিষ্যতলৈ এটি পুত্ৰ সন্তানৰ বাবে হাবিয়াস নকৰি তেতিয়াই মেডিকেল ব্যৱস্থা ল'লোঁ। পিছত আমাৰ অতি সৌভাগ্যৰ কথা যে সেই দ্বিতীয় কন্যা সন্তানটিয়েই এটি পুত্ৰ সন্তানৰ সকলো যোগ্যতাৰে ডাঙৰ দীঘল হৈ এদিন গ্ৰীণউড গ্ৰুপ অফ হোটেলছ এণ্ড ৰিচৰ্ট কোম্পানী লিমিটেডৰ চেয়াৰপাৰ্চন আৰু মেনেজিং ডাইৰেক্টৰ হ'ব পৰা হ'ল। তেওঁৱেই মোৰ দ্বিতীয় কন্যা আশা শইকীয়া। এলিজা, ফুলখিনি
3: ছাৰ, এয়া
2: আশা, এই ফুলেৰেই তোমাক আমি আদৰণি জনালোঁ। তুমি আমাৰ গ্ৰীণউড গ্ৰুপ অফ হোটেলছ এণ্ড ৰিজৰ্টছ উদ্যোগৰ ভৱিষ্যতৰ আশা।

ইমানপুৰ শ্ৰোতাসকলে, আজিৰ বুধবৰে নাট অনুষ্ঠানত অৰুণ শৰ্মা ৰচিত নাট আশা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া ক্ৰমে নিশা 8:45 সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ এট 9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই

0: পইচা পঠিয়াবলৈ দিব লাগে।
1: আর বি আইয়ে কয়
2: জানি রক সতর্ক হৈ রক।
3: এয়া আকাশবাণী তেজপুর, এটা নিবেদন করছো জয়া বৰুৱা কলিতাৰ কণ্ঠৰ অসমীয়া আধুনিক গীতৰ অনুষ্ঠান। শিল্পীৰ কণ্ঠত প্ৰথম গীতটি কথা আৰু সুৰ হীৰেণ গোহাঁইৰ।

শ্ৰোতাসকলে শুনি আছে শিল্পী জয়া বৰুৱা কলিতাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত অনুষ্ঠানত এইবাৰ শুনক শিল্পীকণ্ঠ আন গীতৰ কথা শচীন দাস।

শিল্পী জয়া বৰুৱা কলিতাৰ কণ্ঠৰ অসমীয়া আধুনিক গীত অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ শিল্পী কণ্ঠৰ আন এটি গীত, গীতৰ কথা অজিত বৰদলৈৰ।

ইমান পৰিচিতসকলে জয়া বৰুৱা কলিতাৰ কণ্ঠৰ অসমীয়া আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী তেজপুৰ। এদিনা এটা নিবেদন কৰিছোঁ হিন্দী বোলছবিৰ গীত অনুষ্ঠানৰ আমোদে শুনক উপকাৰ বোলছবিটি গীত, শিল্পী মহেন্দ্ৰ কাপুৰ আৰু সংগীসকলৰ কণ্ঠত।

0: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: শ্ৰোতাসকলে, আজিৰ হিন্দী বলছবি গীত অনুষ্ঠানত শুনিছে মনোজ কুমাৰ অভিনীত কেইটিমান হিন্দী বলছবিৰ গীত। অনুষ্ঠান দেৱ শুনক চোৰ বলছবিৰ গীত, শিল্পী লতা মংগেশকাৰ, মুকেশ আৰু সংগীসকলৰ কণ্ঠত।

0: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: হিন্দী বোলছবিৰ গীত অনুষ্ঠানৰ বাবে শুনাবলৈ লৈছোঁ চোৰ বোলছবিৰ আন এটি গীত, শিল্পী মান্না দে, মহেন্দ্ৰ কাপুৰ, শ্যামা চিত্তাৰ আৰু সংগীসকলৰ কণ্ঠত।

হিন্দি বোলছবি গীত অনুষ্ঠানক শেষৰ শুনাব লৈছোঁ ক্ৰান্তি বোলছবিৰ গীত, শিল্পী লতা মংগেশকৰ, মান্না দে, মহেন্দ্ৰ কাপুৰ, নীতিন মুকেশ, শৈলেন্দ্ৰ সিং আৰু সংগীসকলৰ কণ্ঠত।

0: ইমান প্ৰসিদ্ধসকলে অভিনেতা মনোজ কুমাৰ অভিনীত অসমীয়া হিন্দী বোলছবি গীত অনুষ্ঠান এটা শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মান্নাপুৰম ফিনান্সলৈ আহিছে ইজি EMI গোল্ড।

0: স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছো বাৰে ৰহণীয়া শ্ৰোতাসকল, আজিৰ বাৰ ৰহণীয়া অনুষ্ঠানত প্ৰথমতে শুনাব লৈছোঁ এটি বড়ো লোকসংগীত, শিল্পী বাবু ৰাভা আৰু সংগীসকল।

বাৰে ৰহণী অনুষ্ঠানতে শুনাবলৈ লৈছোঁ এটি বড়ো লোকসংগীত শিল্পী প্ৰতুল নাৰ্জাৰী।

বাৰে ৰহণীয়া অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ এইটো এটি বিষ্ণুপ্ৰসাদ ৰাভাক ৰচিত গীত, শিল্পী ডক্টৰ ভূপেন হাজৰিকা।

শ্ৰোতাসকলে, বাৰে ৰহণীয়া অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰযোগে। অনুষ্ঠানত এবাৰ শুনক এটি মিচিং লোকসংগীত, শিল্পী গোপাল চিন্তি আৰু পুষ্পলতা মিলি।